নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি মঙলবাৰ, 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 11 দিন, 1948 শকাব্দৰ জেঠ মাহৰ 5 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ মে মাহৰ 26 তাৰিখ। এতিয়া সময় পোৱা 5:33 আৰু 46 ছেকেণ্ড গৈছে। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 730 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠানসমূহ নিউজন AIR মোবাইল এপযোগেও শুনিবলৈ পাব।

আজিৰ বন্দনা অনুষ্ঠানত শ্ৰোতাসকলে ক্ৰমে লোপামুদ্ৰা নেওগৰ কণ্ঠত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ইতিবৰ্গীত, বকুল চুতীয়া আৰু সংগীবৃন্দৰ কণ্ঠৰ টোকাৰী গীত, দীপশ্ৰী বৰগোহাঁইৰ কণ্ঠৰ লোকগীত, আদিত্যনাথ আৰু সংগীবৃন্দৰ কণ্ঠৰ চিয়া গীত আৰু চিত্ৰা দাসৰ কণ্ঠত এটি ভজন শুনিলে।

0: শিক্ষাই সমগ্ৰ দেশ অন্ধকাৰতে ৰাখিব যদিহে ব্ৰিটিছ বিধানসভাৰ সেয়ে উদ্দেশ্য হয়। যিহেতুকে দেশবাসীৰ উন্নতিহে চৰকাৰৰ লক্ষ্য, সেইবাবে গণিতশাস্ত্ৰ, দৰ্শন, ৰসায়নশাস্ত্ৰ, শৰীৰ তত্ত্বকো সামৰি লোৱা এক উদাৰনৈতিক আৰু প্ৰগতিশীল শিক্ষাৰ একান্ত প্ৰয়োজন। শিক্ষিত ইউৰোপীয় ব্যক্তিক নিয়োগ কৰি প্ৰয়োজনীয় কিতাপ, আহিলা আৰু যন্ত্ৰপাতিৰে কলেজ আদি স্থাপন কৰিলেহে এই লক্ষ্য সাধন হ'ব। ৰামমোহনৰ সুস্পষ্ট শিক্ষাদৰ্শ তেতিয়াও ব্ৰিটিছ শাসক শ্ৰেণীৰ বোধগম্য হোৱা নাছিল। আনহাতে ৰক্ষণশীল হিন্দু সমাজে এই শিক্ষাদৰ্শৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ কৰিছিল। 1830 চনত সতীদাহ প্ৰথা নিষিদ্ধ কৰা আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবৰ বাবে ধৰ্মসভা প্ৰতিষ্ঠা হোৱা কথা মন কৰিলে ৰক্ষণশীল হিন্দু সমাজৰ অক্ষুণ্ণ প্ৰভাৱ আৰু শক্তিৰ কথা বুজিব পাৰি। অৱশ্যে শিক্ষাৰ ক্ষেত্ৰত ৰামমোহনে নতুন আদৰ্শ সুস্পষ্ট কৰি দি উদাৰনৈতিকসকলৰ মাজত এক গভীৰ আলোড়নৰ সৃষ্টি কৰিছিল। ঐতিহ্যগত শিক্ষা ব্যৱস্থাৰ প্ৰয়োজনহীনতা প্ৰতিপন্ন কৰি তেওঁ ৰক্ষণশীল দলৰ যোগ্য প্ৰত্যুত্তৰ দিছিল। ৰামমোহনৰ শিক্ষাদৰ্শ আছিল সুসংগত মানসিক আদৰ্শেৰে সমৃদ্ধ। ব্যক্তি আৰু সমাজৰ নিশ্চিত কল্যাণ আৰু মানসিক বিকাশ তাৰ মূল কথা আছিল। ইংৰাজী শিক্ষাৰ যোগেদি জীৱিকা অৰ্জনৰ পথ সুগম কৰাতকৈ পাশ্চাত্য জ্ঞান বিজ্ঞানৰ চৰ্চা, যুক্তিবাদী চিন্তাৰ প্ৰাধান্য আৰু সামাজিক গতিশীলতা তাৰ প্ৰধান লক্ষ্য আছিল। ইংৰাজী ভাষা শিক্ষা দিয়াৰ নীতি ব্ৰিটিছে গ্ৰহণ কৰিলেও ৰামমোহন ৰায়ৰ পূৰ্ণতৰ শিক্ষাদৰ্শ পৰৱৰ্তী কালতো ফলৱতী হবলৈ নাপালে। কিন্তু ৰামমোহন ৰায়ৰ পৰা লাভ কৰা নতুন শিক্ষাদৰ্শৰ প্ৰেৰণাই ধীৰে ধীৰে তৰুণ সমাজৰ হৃদয় স্পৰ্শ কৰিছিল। ৰামমোহন ৰায়ে পাশ্চাত্য শিক্ষাৰ পক্ষে ওকালতি কৰি 1824 চনত লৰ্ড আমহাৰ্ষ্টলৈ পত্ৰ লিখাৰ 10 বছৰ পিছতে দেশৰ তৰুণ মানসত এই অপূৰ্ব পৰিৱৰ্তনৰ বতাহ বলিছিল।
1: আজিৰ মুকুতামালাৰ কথাখিনি ৰাজা ৰামমোহন ৰায়ৰ লিখনিৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে কল্পনা তালুকদাৰৰ কণ্ঠৰ লোকগীত।

কল্পনা তালুকদারৰ কণ্ঠৰ লোকগীত কেইটি শুনিলে। শিল্পীৰ কণ্ঠৰ লোকগীত পুনৰ শুনিবলৈ পাব আজি দিনৰ 1:50 এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো হৰিওম শৰণৰ কণ্ঠৰ ভজন।

নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত অসম ৰঞ্জী খেলুৱৈ আকাশ সেনগুপ্তৰ সৈতে এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ সীমান্ত বাৰ্মাৰ। লগতে থাকিব খেলৰ বাতৰি, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7 নিয়োগ বাতৰি, 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 7:30 ৰূপালী লহৰ, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ, 8:30 গীতিমালিকাৰ শিল্পী দেৱজানী দাস, অতুল মেধি, দীপশিখা দত্ত, মৃণাল শৰ্মা আৰু শান্তনা বৰুৱা, 9:15 জিলাৰ ৰেহৰূপ, 9:20 লাইভ ফোন ইন কল্পতৰু।

দিনৰ 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ। 11:05 বজাত পৰাগমালা লাইভ। দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত গীতেৰে কথাৰে আগবঢ়াব পম্পী মালাকাৰে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 12:15 বজাত মোৰ সংগীত যাত্ৰা অনুষ্ঠানত স্নেহলতা দাসৰ সংগীত যাত্ৰাৰ 6ষ্ঠ খণ্ড।

দিনৰ 1:10 আৰু সন্ধিয়া 7:45 প্ৰাৰ্থনা চৌধুৰীৰ কণ্ঠৰ আধুনিক গীত, 1:20 প্ৰাসংগিক, 1:50 কল্পনা তালুকদাৰৰ কণ্ঠৰ লোকগীত, 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:05 অনিমা চৌধুৰীৰ কণ্ঠৰ আধুনিক গীত, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, 5:55 আৰু 7:05 বৃন্দগান, 6:40 মিতালী চৌধুৰীৰ কণ্ঠৰ ভজন, 7:20 আকৌ শুনোৱা হওক, 7:35 পূবালীৰ সুৰত নাগাদ চন্দ্ৰ ৰাভা আৰু সংগীবৃন্দৰ কণ্ঠৰ ৰাভা গীত, 8:20 সুৰৰ শৰাই, 8:30 আধুনিক গীতৰ অনুষ্ঠান। নিশা 9:00 চিত্ৰগীত, 9:15 বিধানসভাত আজিৰ দিনটোৰ কাৰ্যক্ৰমণিকাৰ এক প্ৰতিবেদন, নিশা 9:30 সাধক সুন্দৰৰ অনুষ্ঠানত কণ্ঠশিল্পী দীতিমণি বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ড, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। নিশা 10:00 ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু। আমাৰ অনুষ্ঠান পৰিস্থিতিও ইমানেই।

0: আকাশবাণীর বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: লেজাজাত জীৱনটো এনেকুৱা, সদায় প্ৰত্যাহ্বানবিলাক আহিলে কেতিয়াও পিছ হুহুকি হ'ব নালাগে। পিছ হুহুকি

0: আপুনি জীৱনটোৰ আচল মাধুৰ্য নাপাব।
1: চৌবিশ এপ্ৰিল শুকুৰবাৰৰ পৰা জীৱনৰ দীঘবাণী অনুষ্ঠানত ধাৰাবাহিকভাৱে প্ৰচাৰিত
2: অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুল শইকীয়াৰ অনাতাঁৰ আত্মজীৱনী। মুঠ ছটা খণ্ডত প্ৰচাৰিত হবলগীয়া এই অনুষ্ঠানৰ প্ৰচাৰৰ সময় নিশা 9:30 বজাত।
1: শুনিবলৈ নাপাহৰিব, শুকুৰবাৰে নিশা 9:30 বজাত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
1: গ্ৰহাণু বা এষ্টেৰইড দ্বিতীয় খণ্ড। 1845 চনত জ্যোতিৰ্বিজ্ঞানী কাৰ্ল এল হেংকে পঞ্চমটো গ্ৰহাণু এষ্ট্ৰিয়া আৱিষ্কাৰ কৰে। এনেদৰে 1864 চনলৈকে মুঠতে 88টা গ্ৰহাণু আৱিষ্কাৰ হয়। 1891 চনলৈকে ইয়াৰ সংখ্যা 322লৈ বৃদ্ধি পায় আৰু 1891 চনতে জাৰ্মান জ্যোতিৰ্বিজ্ঞানী মেক্স উলফে গ্ৰহাণু আৱিষ্কাৰৰ বাবে আলোকচিত্ৰ পদ্ধতি উদ্ভাৱন কৰে। ইয়েই গ্ৰহাণু আৱিষ্কাৰৰ হাৰ বহু পৰিমাণে বৃদ্ধি কৰে। এই পদ্ধতিৰে আৱিষ্কাৰ কৰা প্ৰথমটো গ্ৰহাণু হ'ল ব্ৰুচিয়া আৰু যোৱা শতিকাৰ শেষলৈকে ইয়াৰ সংখ্যা 7000টা অতিক্ৰম কৰে। 2019 চনৰ অক্টোবৰ মাহত পৃথিৱীৰ কাষেৰে মুঠ 5টা এষ্টেৰইড পাৰ হৈ গৈছিল, যি কথা শেষ মুহূৰ্তত ধৰা পেলাইছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা কেন্দ্ৰ চমুকৈ নাছাৰ বিজ্ঞানীসকলে। এই 5টা এষ্টেৰইডৰ নাম দিয়া হয় 2019 TU, 2019 TW1, 2019 RK, 2019 TC1, 2019 SB6, 2019 TM আৰু 2019 TS। ইয়াৰ সৰ্ববৃহৎ এষ্টেৰইডটো ইজিপ্তৰ গ্ৰেট পিৰামিড অৱ গিজাতকৈও ডাঙৰ আছিল। এষ্টেৰইডকেইটাৰ ব্যাস 27-38 মিটাৰ আছিল। মহাকাশৰ বস্তুৰ হিচাপত ইহঁতৰ আকাৰ অতি ক্ষুদ্ৰ যদিও পৃথিৱীৰ সৈতে ইহঁতৰ সংঘাত হোৱাহেঁতেন ই অতি ভয়াৱহ সমস্যাৰ সৃষ্টি কৰিলেহেঁতেন এইবুলি মহাকাশ বিজ্ঞানীসকলে মত পোষণ কৰিছে। গ্ৰহাণুৰ নামকৰণ কৰোঁতে এক বিশেষ পদ্ধতি ব্যৱহাৰ কৰা হয়। গ্ৰহাণুৰ

0: সংখ্যা যথেষ্ট বেছি হোৱা বাবে গ্ৰহাণুবোৰৰ নামৰ লগতে একোটা ক্ৰমাংক সংযোগ কৰা হৈছে। গ্ৰহাণুসমূহৰ কক্ষপথ শুদ্ধভাৱে নিৰ্ণয় কৰাৰ পাছত এই ক্ৰমাংকসমূহ সংযোগ কৰা হয়। উদাহৰণস্বৰূপে ছিৰিজৰ আনুষ্ঠানিক নাম এক ছিৰিজ, পালাচৰ নাম দুই পালাচ ইত্যাদি। এতিয়ালৈকে 5000ৰো অধিক গ্ৰহাণুক ক্ৰমাংক প্ৰদান কৰা হৈছে। এই গ্ৰহাণুক ক্ৰমাংক দিয়াৰ লগে লগে ইয়াৰ আৱিষ্কাৰকক গ্ৰহাণুটোৰ এটা নাম দিবলৈ অনুমতি প্ৰদান কৰা হয়। বৰ্তমান অৱশ্যে এনেদৰে বাছনি কৰা নাম অনুমোদনৰ বাবে আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞান সংস্থালৈ প্ৰেৰণ কৰা হয়। উল্লেখযোগ্য যে 1894 চন আৰু 1895 চনত আমেৰিকান জ্যোতিৰ্বিজ্ঞানী এডৱাৰ্ড ই বাৰ্ণাৰ্ডে প্ৰথম চাৰিটা গ্ৰহাণুৰ ব্যাস নিৰ্ণয় কৰিছিল। সেই হিচাপে আটাইতকৈ ডাঙৰ গ্ৰহাণু ছিৰিজৰ ব্যাস আছিল প্ৰায় 8 কিলোমিটাৰ। 1951 চনত জ্যোতিৰ্বিজ্ঞানী আৰ্নেষ্ট জে অপিকে ডাঙৰ গ্ৰহবোৰৰ কাষেৰে পাৰ হৈ যোৱা গ্ৰহাণুবোৰৰ জীৱনকাল নিৰ্ণয় কৰে। অপিকৰ মতে গ্ৰহাণুবোৰ হ'ল উদ্দায়ী পদাৰ্থখিনি বাষ্পীভূত হৈ শেষ হৈ যোৱা ধূমকেতুসমূহৰ নাভিৰ অৱশিষ্ট অংশ। 1964 চনত আমেৰিকান জ্যোতিৰ্বিজ্ঞানী হান্স জি হাৰ্টছে ভেষ্টা গ্ৰহাণুৰ ভৰ নিৰ্ণয় কৰে। 1969 চনত আমেৰিকাৰ বিজ্ঞানী থমাছ মেককৰ্ট, জন বি আডামছ আৰু টৰেন্স ডি জনছনে বৰ্ণালী বিশ্লেষণ পদ্ধতি প্ৰয়োগ কৰি ভেষ্টাৰ উপৰিভাগৰ মণিক সম্পৰ্কে অধ্যয়ন কৰে। নতুন যন্ত্ৰপাতি আৰু পদ্ধতিৰ প্ৰয়োগে পৰৱৰ্তী কালত গ্ৰহাণু সম্পৰ্কে অধ্যয়ন আৰু বেছি ব্যাপক আৰু বিস্তৃত কৰি তোলে। গ্ৰহাণুবোৰ সাধাৰণতে প্ৰায় বৃত্তাকাৰ কক্ষপথেৰে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰে। অৱশ্যে ইয়াতো ব্যতিক্ৰম দেখা যায়। মঙ্গলগ্ৰহৰ কক্ষপথৰ ভিতৰলৈ সোমাই আহিব পৰা গ্ৰহাণুবোৰক ওচৰৰ গ্ৰহাণু বোলা হয়। এই গ্ৰহাণুবোৰক কেইবাটাও শ্ৰেণী আৰু উপশ্ৰেণীত বিভক্ত কৰা হৈছে। সবাতোকৈ দূৰৈত থকা গ্ৰহাণুবোৰৰ শ্ৰেণীটোৰ নাম হ'ল মঙ্গল অতিক্ৰমী বা মাৰ্ছ ক্ৰছাৰ। এইবোৰে মঙ্গল গ্ৰহৰ কক্ষপথ অতিক্ৰম কৰে, কিন্তু কক্ষপথৰ অনুসৰ 1.3 এষ্ট্ৰনমিকেল ইউনিটতকৈ বেছি হয়। পৃথিৱীৰ ওচৰৰ গ্ৰহাণুবোৰ চিনাক্ত কৰা, এইবোৰৰ কক্ষপথ নিৰ্ণয় কৰা, ইহঁতৰ আলোকচিত্ৰ গ্ৰহণ কৰা, এইবোৰে পৃথিৱী পৃষ্ঠত খুন্দা মৰাৰ সম্ভাৱনা সম্পৰ্কে আৰু ইহঁতৰ আকাৰ, আকৃতি, সংযুক্তি আদি নিৰ্ণয় কৰাৰ বাবে ইতিমধ্যে বিভিন্ন গৱেষণা আৰম্ভ হৈছে। এনে গৱেষণাৰ অধীনত 2001 চনৰ মাজভাগলৈকে 1400ৰো বেছি পৃথিৱীৰ ওচৰৰ গ্ৰহাণু আৱিষ্কাৰ কৰা হৈছে। ইয়াৰ প্ৰায় 500টামানৰে ব্যাস 1 কিলোমিটাৰ বা তাতোকৈ বেছি। পৃথিৱীৰ ওচৰৰ এই গ্ৰহাণুবোৰৰ 300টামানক সম্ভাৱ্য বিপদজনক গ্ৰহাণু বুলি ধৰি লোৱা হৈছে। অৰ্থাৎ এইবোৰ গ্ৰহাণুৰ লগত পৃথিৱীৰ সংঘৰ্ষ হোৱাৰ সম্ভাৱনা অধিক।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিউজ বাতৰি। আগবঢ়াইছে উৎপল বৰাই।
2: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 11,127টা এছিষ্টেণ্ট লোক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিকছ মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত আইটিআইৰ চাৰ্টিফিকেট

0: কা হব লাগিব, নাইবা মেকানিক্যাল, ইলেকট্রিক্যাল, ইলেকট্রনিক্স বা অটোমোবিল ইঞ্জিনিয়ারিং ইয়ার যিকোনো শাখাত ডিপ্লোমা থকা হব লাগিব। বিতং তথ্য আর আবেদনের ওয়েবসাইট indianrailways.gov.in। আবেদনের শেষ তারিখ 14 জুন। ইন্ডিয়ান এয়ারফোর্সে ফ্লাইং ব্রাঞ্চ, গ্রাউন্ড ডিউটি টেকনিক্যাল ব্রাঞ্চ আর গ্রাউন্ড ডিউটি নন টেকনিক্যাল ব্রাঞ্চত খালি হওয়া পদ পূরাবর এফকেট 2026 এই পরীক্ষার আয়োজন করেছে। পদর সবিশেষ, প্রয়োজনীয় শিক্ষাগত অর্হতা আর বয়স আদি বিতং তথ্য তথা আবেদনের ওয়েবসাইট indianairforce.nic.in। আবেদনের শেষ তারিখ 19 জুন। কর্মচারী চয়ন আয়োগে ভারত সরকারের বিভিন্ন বিভাগত খালি হওয়া 12,256টা গ্রুপ বি আর গ্রুপ সি পদ পূরাবর কম্বাইন্ড গ্রেজুয়েট লেভেল এক্সামিনেশন 2026 এই পরীক্ষার আয়োজন করেছে। জুনিয়র স্ট্যাটিস্টিক্যাল অফিসার পদর প্রার্থী ম্যাথমেটিক্স বিষয়ত উচ্চতর মাধ্যমিক পর্যায়ত কমেও 60% নম্বর পায়ে উত্তীর্ণ হওয়ার উপরও স্নাতক হব লাগিব, নাইবা স্ট্যাটিস্টিক্স বিষয় স্নাতক হব লাগিব। স্ট্যাটিস্টিক্যাল ইনভেস্টিগেটর গ্রেড 2 এই পদর ক্ষেত্র প্রার্থী স্ট্যাটিস্টিক্স, ম্যাথমেটিক্স, ইকোনমিক্স, ডেমোগ্রাফি, পপুলেশন স্টাডিজ, অপারেশনস রিসার্চ, ইনফরমেশন টেকনোলজি, কম্পিউটার সায়েন্স, কম্পিউটার ইঞ্জিনিয়ারিং, কম্পিউটার টেকনোলজি, কম্পিউটার অ্যাপ্লিকেশনস, ডেটা সায়েন্স বা আর্টিফিশিয়াল ইন্টেলিজেন্স ইয়ারে যিকোনো বিষয় স্নাতক হব লাগিব। আনবোর পদর ক্ষেত্র প্রার্থী স্নাতক হব লাগিব। বিতং তথ্য আর আবেদনের ওয়েবসাইট ssc.nic.in। আবেদনের শেষ তারিখ 22 জুন। নিয়োগ বাতরি ইমানে।
1: এয়া আকাশবাণী গুৱাহাটীর মহাবাহু, খন্তেক পাছতেই বাতরি শুনিবলৈ পাব।
2: এয়া আকাশবাণী। পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজিৰে পৰা তিনিদিনীয়া ভ্ৰমণসূচী লৈ ছিকিমলৈ যাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নতুন দিল্লীত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বৈদেশিক মন্ত্ৰীসকলৰ এখন বৈঠকৰ আয়োজন কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি বিকানেৰত সীমান্ত সুৰক্ষা বাহিনীৰ চানচু সীমান্ত চকী পৰিদৰ্শন কৰিব। জম্মু কাশ্মীৰৰ গুলমাৰ্গৰ ৰোপৱেত কাৰিকৰী বিজুতিৰ বাবে আবদ্ধ হৈ থকা সকলো পৰ্যটককে নিৰাপদে উদ্ধাৰ কৰা হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজিৰে পৰা তিনিদিনীয়া ভ্ৰমণসূচী লৈ ছিকিমলৈ যাব। এই সময়ছোৱাত তেওঁ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে কেইবাটাও স্থান ভ্ৰমণ কৰিব। ছিকিম চৰকাৰে তেওঁক আদৰণি জনোৱাৰ উদ্দেশ্যে বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰিছে। আজি সন্ধিয়া ৰাষ্ট্ৰপতিগৰাকীয়ে গেংটকৰ নামগেল ইনষ্টিটিউট অব টিবেটলজি পৰিদৰ্শন কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজি অৰ্কিডৰিয়ামলৈ যাব আৰু গেংটকৰ মহিলাসকলৰ বাবে পিংক বাছ উদ্বোধন কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কাইলৈ নাথুলাপ্ৰাছ ভ্ৰমণ কৰি তাত নিয়োজিত জোৱানসকলৰ সৈতে মত বিনিময় কৰিব। একেদিনাই তেওঁ গেংটকৰ ছিকিম বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহতো অংশগ্ৰহণ কৰিব। এই ভ্ৰমণৰ অন্তিম দিনা তেওঁ গেংটকৰ পালজৰ ষ্টেডিয়ামত হ'বলগীয়া এটা অনুষ্ঠানত ছিকিম আৰক্ষীক ৰাষ্ট্ৰপতিৰ পুলিচ কালাৰ প্ৰদান কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নতুন দিল্লীত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বৈদেশিক মন্ত্ৰীসকলৰ এখন বৈঠকৰ আয়োজন কৰিছে। বৈঠকত অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰী পেনী ৱং, জাপানৰ বিদেশ মন্ত্ৰী টছিমিৎসু মটেগি আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ'ই অংশগ্ৰহণ কৰিব। বৈঠকত মন্ত্ৰীসকলে বিভিন্ন গুৰুত্বপূৰ্ণ খণ্ডত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ দেশসমূহৰ মাজত সহযোগিতা ত্বৰান্বিত কৰাৰ বিষয়ে মত বিনিময় কৰিব। বৈঠকত মন্ত্ৰীসকলে কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ দেশসমূহে ইতিমধ্যে ৰূপায়ণ কৰি থকা বিভিন্ন উদ্যমৰ পৰ্যালোচনা কৰাৰ লগতে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ শেহতীয়া পৰিস্থিতি আৰু উমৈহতীয়া স্বাৰ্থজড়িত বিভিন্ন আঞ্চলিক বিষয় লৈও আলোচনা কৰিব। আজিৰ বৈঠকত মন্ত্ৰীসকলে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলক লৈ বিগত বৰ্ষৰ 1 জুলাইত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডিচিত অনুষ্ঠিত বৈঠকৰ আলোচনাৰ সিদ্ধান্তসমূহৰো পৰ্যালোচনা কৰিব।

0: বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে অষ্ট্ৰেলিয়া আৰু জাপানৰ বিদেশ মন্ত্ৰীদ্বয় আহি কালি নতুন দিল্লীত উপস্থিত হয়। ইপিনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰীগৰাকী চাৰিদিনীয়া ভ্ৰমণসূচীৰে যোৱা 23 মে'ৰ পৰা ভাৰততে আছে। কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি জাপানৰ বিদেশ মন্ত্ৰী টোছিমিৎসু মটেগীৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হয়। বৈঠকৰ সময়ত ডঃ জয়শংকৰে কয় যে উভয় দেশৰ মাজত বিশেষ কৌশলগত আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ সম্পৰ্ক আছে। বৈঠকত দুয়োগৰাকী মন্ত্ৰীয়ে ভাৰত আৰু জাপানৰ দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশৰ পৰ্যালোচনা কৰাৰ লগতে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক বিষয় সন্দৰ্ভত আলোচনা কৰে।
1: Between India and Japan, of course, we have a special strategic and global partnership, and that signals that our ties have a larger implication, importance, impact. Today, I look forward to discussing our bilateral cooperation, to discussing global and regional issues, particularly in this current situation, and West Asia is important.
0: কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী অমিত শ্বাহে যোৱা নিশা দুদিনীয়া ভ্ৰমণসূচী লৈ বিকানেৰত উপস্থিত হয়। তেওঁ আজি তাত কেইবালানিও অনুষ্ঠানত অংশগ্ৰহণ কৰিব। সীমান্ত সুৰক্ষা বাহিনীৰ 179 নম্বৰ বেটেলিয়নৰ চানচু সীমান্ত চকীত আজি পুৱা 10:30 বজাত প্ৰথমটো কাৰ্যসূচী অনুষ্ঠিত হ'ব। এই অনুষ্ঠানৰ সময়তে প্ৰহৰী সন্মিলন অনুষ্ঠিত হ'ব আৰু ভাৰ্চুৱেল মাধ্যমেৰে মহিলা চাউনী উদ্বোধন কৰা হ'ব। গৃহমন্ত্ৰীগৰাকীয়ে সীমান্তত নিয়োজিত BSFৰ জোৱানসকলক সেৱা আৰু নিষ্ঠাৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে তেওঁলোকৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ পাছত বিকানেৰ BSF খণ্ডৰ মুখ্য কাৰ্যালয়ত সীমান্ত সম্পৰ্কীয় বিষয়ত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত সীমান্ত সুৰক্ষা, স্মাৰ্ট ফেন্সিং, ড্ৰোন পৰ্যবেক্ষণ আৰু সীমান্ত অঞ্চলত অনুপ্ৰৱেশ ৰোধৰ বাবে আধুনিক প্ৰযুক্তি ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পৰৱৰ্তী কেইটামান দিনত ভাৰতৰ সীমান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰিব আৰু প্ৰতিৰক্ষা সম্পৰ্কীয় এলানি উচ্চ পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰিব। মন্ত্ৰীগৰাকীয়ে অহা 29 মে'ত গুজৰাটৰ ভুজৰ আৰু 5 জুনত ত্ৰিপুৰাৰ সীমান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰিব। ইয়াৰ পাছত মন্ত্ৰীগৰাকীয়ে পশ্চিমবংগৰ সীমান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ কথা আছে। জম্মু কাশ্মীৰৰ গুলমাৰ্গ গণ্ডোলা ৰোপৱেত কাৰিকৰী বিজুতিৰ বাবে আবদ্ধ হৈ থকা সকলো পৰ্যটককে নিৰাপদে উদ্ধাৰ কৰা হৈছে। বিষয়াসকলে জনোৱা অনুসৰি এই ৰোপৱে 65টা কেবিনত 300ৰো অধিক পৰ্যটক আবদ্ধ হৈ পৰিছিল। NDRF, SDRF, জম্মু আৰু কাশ্মীৰ আৰক্ষী, সেনাবাহিনীৰ চিনাৰ কৰ্পছ আৰু স্থানীয় প্ৰশাসনে চলোৱা উদ্ধাৰ অভিযানত সকলো পৰ্যটককে সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হয় বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। আয়ুষ মন্ত্ৰী প্ৰতাপ ৰাও যাদৱে যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ জৰিয়তে চৰকাৰে সমগ্ৰ দেশতে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা শক্তিশালী কৰি তুলিছে বুলি মত পোষণ কৰিছে। নতুন দিল্লীত কালি আয়ুষ মন্ত্ৰালয়ৰ সংসদীয় পৰামৰ্শদাতা সমিতিৰ চতুৰ্থখন বৈঠকত অধ্যক্ষতা কৰি শ্ৰীযাদৱে কয় যে যোগ আৰু প্ৰাকৃতিক চিকিৎসা হৈছে সামগ্ৰিক তথা প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত ভাৰতৰ কালজয়ী অৱদান আৰু ই বিশ্ব সুস্থতা আন্দোলনৰ গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে আত্মপ্ৰকাশ কৰিছে। বৈঠকত ভাৰতত যোগ আৰু প্ৰাকৃতিক চিকিৎসা খণ্ডৰ সম্প্ৰসাৰণত গুৰুত্ব আৰোপ কৰা হয় আৰু পৰম্পৰাগত স্বাস্থ্যসেৱা ব্যৱস্থাৰ বিশ্বব্যাপী প্ৰচাৰ সম্পৰ্কীয় পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰা হয়। 2014 চনত ৰাষ্ট্ৰসংঘই 21 জুনৰ দিনটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ইয়াক ভাৰতৰ সাংস্কৃতিক, কূটনীতি আৰু বিশ্ব নেতৃত্বৰ বাবে ঐতিহাসিক কৃতিত্ব বুলি অভিহিত কৰে। তেওঁ কয় যে দেশত প্ৰাকৃতিক চিকিৎসা তথা যোগ বিজ্ঞানৰ স্নাতক উপাধি অৰ্জনৰ বাবে 70খনতকৈও অধিক মহাবিদ্যালয় স্থাপন কৰা হৈছে। দেশত সম্প্ৰতি 5000তকৈও অধিক যোগ প্ৰশিক্ষণ কেন্দ্ৰই সক্ৰিয়ভাৱে কাম কৰি আছে বুলিও তেওঁ উল্লেখ কৰে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই ইবোলা ভাইৰাছ প্ৰতিৰোধৰ বাবে প্ৰস্তুতি আৰু নিৰীক্ষণ ব্যৱস্থা সন্দৰ্ভত কালি নতুন দিল্লীত এখন পৰ্যালোচনা বৈঠকত ভাগ লয়। মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে হোৱা এই বৈঠকত শ্ৰীনাড্ডাই বিমান বন্দৰ, জাহাজ বন্দৰ আৰু সীমান্ত অঞ্চলত প্ৰৱেশ স্থানসমূহ ইবোলা পৰীক্ষণ ব্যৱস্থা কটকটীয়া কৰাৰ নিৰ্দেশ দিছে। তেওঁ বিষয়াসকলক এই ক্ষেত্ৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ বাবে নিৰ্দেশ দিয়ে। শ্ৰীনাড্ডাই ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ আৰু ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰসমূহক নিৰীক্ষণ পৰীক্ষণৰ ক্ষেত্ৰত সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে নিৰ্দেশনা দিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত আজি যোৱাবাৰৰ বিজয়ী ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ধৰমশালাত সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে পোনপটীয়াভাৱে প্ৰতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰিব। ইপিনে আজিৰ খেলখনত পৰাস্ত হোৱা দলটোৱে দ্বিতীয়খন কোৱালিফায়াৰ খেলৰ জৰিয়তে ফাইনেলত প্ৰৱেশৰ আন এটা সুযোগ পাব। প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলখন কাইলৈ মোহালিৰ নিউ চণ্ডীগড়ত সন্ধিয়া 7:30 বজাত খেলোৱা হ'ব। খেলখনত

0: ৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব। কাইলৈৰ খেলখনত জয়ী হোৱা দলটো দ্বিতীয়খন কোৱালিফায়াৰত আজিৰ খেলত পৰাস্ত দলটোৰ মুখামুখি হ'ব। খেলখন অহা শুকুৰবাৰে নিউ চণ্ডীগড়ত অনুষ্ঠিত হ'ব। অৱশ্যে কাইলৈৰ খেলখনত পৰাস্ত হোৱা দলটো প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'ব। উল্লেখযোগ্য যে 14খন খেলৰ পৰা 18 পইণ্ট অৰ্জনেৰে পইণ্ট তালিকাত শীৰ্ষস্থান লাভ কৰি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমটো দল হিচাপে এইবেলি প্লে অফত প্ৰৱেশ কৰিছিল। গ্ৰুপ পৰ্যায়ত গুজৰাট টাইটান্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদেও 18 পইণ্টকৈ অৰ্জন কৰিছিল যদিও উন্নত নেট ৰাণ ৰেটৰ ভিত্তিত বেংগালুৰুৱে তালিকাত প্ৰথম স্থান অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হয়। ইপিনে 16 পইণ্টেৰে ৰাজস্থানে চতুৰ্থ তথা প্লে অফৰ অন্তিমটো স্থান দখল কৰে। ভাৰতৰ তাৰকা খেলুৱৈদ্বয় লক্ষ্য সেন আৰু পি ভি সিন্ধুৱে আজিৰে পৰা আৰম্ভ হ'বলগীয়া ছিংগাপুৰ অপেন ছুপাৰ 750 বেডমিণ্টন প্ৰতিযোগিতাত দেশৰ প্ৰত্যাশাৰ ভাৰ বহন কৰিব। প্ৰতিযোগিতাত আয়ুষ ছেট্টী, কিদাম্বি শ্ৰীকান্ত আৰু এইছ এছ প্ৰণয়েও দেশৰ হৈ পদক অৰ্জনৰ আপ্ৰাণ প্ৰয়াস চলাব। কমনৱেলথ গেমছত স্বৰ্ণ পদক অৰ্জন কৰা লক্ষ্য সেন প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডত চীনৰ লু গুৱাং জুৰ মুখামুখি হ'ব। ইপিনে প্ৰণয়ে প্ৰথম ৰাউণ্ডত ইণ্ডোনেছিয়াৰ পঞ্চম বাছনিপ্ৰাপ্ত জোনাটান ক্ৰিষ্টিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰথম ৰাউণ্ডত বিশ্বক্ৰমৰ প্ৰাক্তন শীৰ্ষস্থানৰ খেলুৱৈ শ্ৰীকান্ত, স্থানীয় লোহ কিন ৱিউৰ আৰু আয়ুষ ছেট্টী কানাডাৰ ভিক্টৰ লাইৰ মুখামুখি হ'ব। ইপিনে মহিলাৰ ছিংগলছত অলিম্পিকত দুবাৰকৈ পদক অৰ্জন কৰা পি ভি সিন্ধুৱে প্ৰথম ৰাউণ্ডত বিশ্বক্ৰমৰ ষষ্ঠ স্থানৰ খেলুৱৈ ইণ্ডোনেছিয়াৰ পুত্ৰি কুছুমা ৱাৰ্ডনীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব। একেদৰে প্ৰথম ৰাউণ্ডত বিশ্বক্ৰমৰ 22 সংখ্যক স্থানৰ খেলুৱৈ উন্নতি হুদা, অষ্টম বাছনিপ্ৰাপ্ত জাপানৰ টমকা মিয়াজাকি আৰু মালবিকা ৱানছুৰ চীনা টাইপেৰ লিন চিয়াংটিৰ মুখামুখি হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজিৰে পৰা তিনিদিনীয়া ভ্ৰমণসূচীলৈ ছিকিমলৈ যাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নতুন দিল্লীত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বৈদেশিক মন্ত্ৰীসকলৰ এখন বৈঠকৰ আয়োজন কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি বিকানেৰত সীমান্ত সুৰক্ষা বাহিনীৰ চানচু সীমান্ত চকী পৰিদৰ্শন কৰিব। জম্মু কাশ্মীৰৰ গুলমাৰ্গৰ ৰোপ ৱেত কাৰিকৰী বিজুতিৰ বাবে আবদ্ধ হৈ থকা সকলো পৰ্যটককে নিৰাপদে উদ্ধাৰ কৰা হৈছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট টাইটান্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়া বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা অনুষ্ঠানটি প্ৰযোজনা কৰিছে কাৰ্তিক সূত্ৰধৰে, আগবঢ়াইছে শশাংকদেৱ হালুৱে।

সুপ্রভাত প্রিয় শ্রোতা, আরম্ভ করছো আজি পুয়া। আজি মঙ্গলবার 1433 ভাস্করাব্দৰ জেঠ মাহৰ আজি 11 দিন 2026 খ্রিস্টাব্দৰ আজি 26 মে। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি শুক্লপক্ষৰ দশমী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:36:10 আৰু আজি সূৰ্যাস্তৰ সময় বিয়লি 6:02:40।

আমাক এনে শিক্ষাৰ প্ৰয়োজন যাৰ দ্বাৰা আমাৰ সৎচৰিত্ৰ গঠন হয়, মানসিক বল বৃদ্ধি হয়, বুদ্ধিমত্তা প্ৰসাৰিত হয় আৰু যাৰ সহায়ত আমি নিজৰ ভৰিৰ ওপৰত থিয় দি আত্মনিৰ্ভৰশীল হ'ব পাৰোঁ। কথাষাৰ কৈছিল স্বামী বিবেকানন্দই।

0: উত্তীৰ্ণ হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা 1976 চনত অসমীয়া বিভাগৰ পৰা তেখেতে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। 1979 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা টাই ভাষাত তেখেতে ডিপ্ল'মা লাভ কৰিছিল। 1982 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা দ্য নাগামিজ লেংগুৱেজ এ ডেছক্ৰিপটিভ এনালাইচিছ বিষয়ত তেখেতে ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। তেখেতে 1973 চনৰ পৰা 1974 চনলৈকে ডিমৌ কলেজত শিক্ষকতা কৰিছিল। 1979 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপক হিচাপে তেখেতে নিযুক্তি লাভ কৰে। অসমৰ জনগোষ্ঠীয় ভাষা অধ্যয়নৰ অন্যতম বাটকটীয়া ভীমকান্ত বৰুৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভাষা অধ্যয়ন কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সঞ্চালক আছিল। তেখেতে টাই ভাষাৰ পাঠ্যক্ৰম উন্নীত কৰাৰ উপৰিও বড়ো ভাষাৰ স্নাতকোত্তৰ পাঠ্যক্ৰম, মিচিং দেউৰী কাৰ্বি ভাষাৰ চাৰ্টিফিকেট পাঠ্যক্ৰমৰ শুভাৰম্ভণি কৰিছিল। কাৰ্বি আংলঙৰ ডিফুত অৱস্থিত চেণ্টাৰ ফৰ ষ্টাডিজ ইন কাৰ্বি লেংগুৱেজ প্ৰতিষ্ঠা তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত থাই ভাষাৰ পাঠ্যক্ৰম, চীনা ভাষাৰ পাঠ্যক্ৰম আৰু হিন্দী ভাষাৰ পাঠ্যক্ৰম তেখেতেই আৰম্ভ কৰিছিল। ভীমকান্ত বৰুৱাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰথমজন প্ৰফেচাৰ হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আৱাসসমূহৰ দীৰ্ঘকালীন মুখ্য অধীক্ষক, গ্ৰন্থাগাৰ আৰু তথ্য প্ৰযুক্তি কেন্দ্ৰৰো দীৰ্ঘদিন ধৰি সঞ্চালক আছিল। ভাৰতবৰ্ষৰ কেইবাখনো কলেজ, বিশ্ববিদ্যালয় আৰু চৰকাৰী সংস্থাৰ কাম কাজৰ লগত তেখেত জড়িত আছিল। তেখেতে ইংৰাজী, নাগামিজ আৰু অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰি আহিছে। নাগামিজ ভাষাৰ প্ৰথমখন অভিধান, প্ৰথমখন ব্যাকৰণ আৰু প্ৰথম আদিপাঠৰ প্ৰণেতা ভীমকান্ত বৰুৱা হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰথমজন ডক্টৰেট।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: লোকসংগীতৰ শিল্পী নিখিলেশ বৰুৱাৰ আজি স্মৃতি দিৱস। লেখক তথা গোৱালপৰীয়া লোকগীতৰ সাধক নিখিলেশ বৰুৱাৰ জন্ম হৈছিল গৌৰীপুৰত 1936 চনত। তেখেতে গোৱালপৰীয়া লোকগীতৰ চৰ্চা আৰু প্ৰসাৰত বিশেষ অৱদান আগবঢ়াইছিল। গোৱালপৰীয়া লোকগীতৰ উপৰিও তেখেতে চৰক গীত নৃত্য, কুশান গীত নৃত্য আদিও চৰ্চা কৰিছিল। লোকগীতৰ মাজেৰে লোকজীৱনক বিশ্বমুখী কৰা এগৰাকী আগশাৰীৰ অসমীয়া শিল্পী হিচাপে পৰিচিত নিখিলেশ বৰুৱা 70ৰ দশকত কলকাতাৰ সাংগীতিক জগতৰ সৈতে ঘনিষ্ঠভাৱে জড়িত আছিল। তেখেতে হেমন্ত মুখাৰ্জী আৰু মান্না দেৰ দৰে বিখ্যাত সংগীতজ্ঞৰ সৈতে কাম কৰিছিল। তেখেতে জীৱনশিল্পী প্ৰমথেশ বৰুৱা নামৰ এখন তথ্যচিত্ৰ নিৰ্মাণ কৰি প্ৰচাৰ ভাৰতীৰ শ্ৰেষ্ঠ চুটি তথ্যচিত্ৰৰ সন্মান লাভ কৰিছিল। প্ৰিয় শ্ৰোতা, ভাৰতীয় মল্লযোদ্ধা সুশীল কুমাৰৰ আজি উপজা দিন। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰি বহু পদক অৰ্জন কৰা এগৰাকী বিখ্যাত ভাৰতীয় ফ্ৰীষ্টাইল মল্লযোদ্ধা হৈছে সুশীল কুমাৰ। তেখেতৰ জন্ম হয় 1983 চনৰ 26 মে'ত। তেখেতে 2010 চনৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ 66 কেজিৰ ফ্ৰীষ্টাইল শাখাত স্বৰ্ণ পদক, 2008 চনৰ বেইজিং অলিম্পিকত ব্ৰঞ্জৰ পদক আৰু 2012 চনৰ লণ্ডন অলিম্পিকত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। ভাৰত চৰকাৰৰ তৰফৰ পৰা তেখেতক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল। ইতিহাসৰ পাত লুটিয়ালে আমি পাওঁ 1805 চনৰ 26 মে'ত নেপোলিয়ন বোনাপাৰ্টে ফ্ৰান্সৰ সম্ৰাট পদত অভিষিক্ত হয়। আমেৰিকাৰ গৃহযুদ্ধৰ অৱসান ঘটে 1865 চনত। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লোহিত নদীৰ ওপৰত ভূপেন হাজৰিকা সেতু আনুষ্ঠানিকভাৱে মুকলি কৰিছিল 2017 চনত। অধিবক্তা আৰু ৰাজনীতি।

0: জয়ন্ত হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে।
1: বিশেষ লোক আদালত সমাধান সমাৰোহ মহাবলী উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
0: এতিয়া আহিছো গুৱাহাটীৰ পৰা আজি প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিসমূহৰ মাজলৈ। বিধানসভাত উত্থাপন হ'ল বহুচৰ্চিত সমৰূপ নাগৰিক সংহিতা বিধেয়ক, চমুকৈ UCC। বিবাহ, বাল্য বিবাহ, বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত বয়সৰ চৰ্ত নিৰ্ধাৰণ, 60 দিনৰ ভিতৰত বিবাহৰ, এমাহৰ ভিতৰত লিভিনৰ পঞ্জীয়ন বাধ্যতামূলক, 10 দিনত চতুৰ্থবাৰলৈ 2.80 টকাকৈ পেট্ৰল আৰু ডিজেলত দাম বৃদ্ধি, লোকসভাত নারী শক্তি বন্দন বিধেয়ক বাতিল হওয়ার পিছত মহিলার বাবে 33% আসন সংরক্ষণের দাবিরে অসম বিধানসভাত মহিলা আর শিশু উন্নয়ন বিভাগের মন্ত্রী অজন্তা নেওগে উত্থাপন করলে সংকল্প প্রস্তাব, দুদিনীয়া ভ্রমণসূচীরে গুয়াহাটীত উপস্থিত ভূটানের প্রধানমন্ত্রী, লোকভবনত অনুষ্ঠিত এক অনুষ্ঠানত রাজ্যপাল আর মুখ্যমন্ত্রী আদরণি জানায় ভূটানের প্রধানমন্ত্রী শ্বেরিং টবগে।

ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষক চমুকৈ কেগৰ প্ৰতিবেদনত অসমৰ অৰ্থনীতিৰ বিকাশৰ সন্তোষজনক ছবি। বছৰি গড়ে 18% উচ্চ হাৰত 643,667 কোটি টকালৈ বৃদ্ধি অসমৰ জি এছ ডি পি। অসমৰ শৈক্ষিক দিশৰ আমূল পৰিৱৰ্তন। চক ডাষ্টাৰেৰে সংযুক্ত হ'ব কৃত্ৰিম বুদ্ধিমত্তা। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ আধাৰত অসমৰ শৈক্ষিক খণ্ডত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যাপক ব্যৱহাৰৰ সিদ্ধান্ত। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে এই কথা। কটন গ্ৰীণত 4.8 বিঘা ভূমি আবণ্টন।

বুদ্ধিমত্তা। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ আধাৰত অসমৰ শৈক্ষিক খণ্ডত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যাপক ব্যৱহাৰৰ সিদ্ধান্ত। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে এই কথা। কটন গ্ৰীণত 4.8 বিঘা ভূমি আবণ্টন, মুম্বাইত হ'ব দ্বিতীয়টো অসম ভৱন। দুটা পৰ্যায়ৰ মাজেৰে হ'বলগীয়া লোকপিয়লৰ প্ৰথমটো পৰ্যায়ৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ। নিয়োগ কৰা হ'ব 83,535 গৰাকী গণনাকাৰী পৰ্যবেক্ষক। 17 আগষ্টৰ পৰা প্ৰথম পৰ্যায়ত হ'ব গৃহপিয়ল, 2027 বৰ্ষৰ ফেব্ৰুৱাৰীত হ'ব দ্বিতীয় পৰ্যায়ৰ জনগণনা। বায়ুসেনাক শক্তিশালী কৰাৰ লক্ষ্যৰে ফ্ৰান্সৰ পৰা নতুনকৈ 100ৰো অধিক ৰাফেল যুঁজাৰু বিমান ক্ৰয় কৰিব ভাৰতে। ফ্ৰান্স আৰু ভাৰতৰ সহযোগত দেশত নিৰ্মাণ হ'ব 90খন যুঁজাৰু বিমান। এতিয়া আহিছোঁ খেলৰ বাতৰিলৈ। IPLৰ চলিত ছিজনত জয়েৰে অভিযান সামৰিলে দিল্লী কেপিটেলছে। কলকাতা নাইট ৰাইডাৰ্ছক 40 ৰাণত হৰুৱাই 14 পইণ্টেৰে তালিকাৰ ষষ্ঠ স্থানত থাকে দিল্লী কেপিটেলছে। 4 অভাৰত 29 ৰাণত 3টা উইকেট দখল কৰা কুলদীপ যাদৱে লাভ কৰে প্লেয়াৰ অৱ দ্য মেচ বঁটা। আজিৰ খেল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু বনাম গুজৰাট টাইটানছ। ছাফ মহিলা ফুটবল চেম্পিয়নশ্বিপৰ বি গ্ৰুপৰ প্ৰথমখন মেচত মালদ্বীপক 11 গ'লত হৰুৱালে ভাৰতে। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময়ো শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই শশাংকদীপ হালৈয়ে অনুষ্ঠানটি ইমানতে সামৰিছোঁ। নমস্কাৰ।

পুলক বেনাৰ্জীয়ে কণ্ঠদান কৰা এই গীতটিৰ ৰচনা আছিল ৰুবি সিংহৰ। দূৰণিৰ ৰং কেৱল পুলক বেনাৰ্জীয়ে গীত গোৱা প্ৰথম চিনেমা নাছিল, দূৰণিৰ ৰং আছিল পৰিচালক জন্স মহলিয়াৰো প্ৰথমখন ছবি। পুনেৰ ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউটৰ পৰা পৰিচালনা বিভাগত প্ৰশিক্ষণ লৈ অসমলৈ উভতি আহিয়েই জন্স মহলিয়াই নিৰ্মাণ কৰিছিল দূৰণিৰ ৰং ছবিখন। ছবিখনৰ নায়ক নায়িকা আছিল নিপন গোস্বামী আৰু পূৰ্ণিমা পাঠক। তেওঁলোকৰ লিপছত এটি দ্বৈতকণ্ঠৰ ৰোমান্টিক গীততো পুলক বেনাৰ্জীয়ে হৈমন্তী শুক্লাৰ সৈতে কণ্ঠদান কৰিছিল। সেই গীতটিৰ কথা লিখিছিল ৰুবি সিংহয়।

দূৰণিৰ ৰং চিনেমাত পুলক বেনাৰ্জীয়ে প্ৰথম কণ্ঠদান কৰিলেও ছবিখনৰ মুক্তি পিছে বিলম্ব হৈছিল। 1979 চনৰ নৱেম্বৰত মুক্তি পাইছিল দূৰণিৰ ৰং ছবিখনে। তাৰ কেইমাহমান পূৰ্বে মুক্তি পাইছিল পুলক বেনাৰ্জীয়ে কণ্ঠদান কৰা দ্বিতীয়খন ছবি শ্ৰীমতী মহিমাময়ী। পৰিচালক পুলক গগৈয়ে লক্ষ্মীনাথ ফুকনৰ একেনামৰ গল্পৰ অৱলম্বনত নিৰ্মাণ কৰা শ্ৰীমতী মহিমাময়ীৰ সংগীত পৰিচালক আছিল কুল অতুল। ছবিখনত নিৰ্মল প্ৰভা বৰদলৈ ৰচনা কৰা এই গীতটিত পুলক বেনাৰ্জীয়ে কণ্ঠদান কৰিছিল।

পৰিচালক ভৱেন দাসৰ মা গোপাল বৰঠাকুৰৰ শেষ উপহাৰ আৰু জাহ্নু বৰুৱাৰ কণিকা ৰামধেনু ছবিকেইখনতো ব্যৱহাৰ কৰা হৈছিল পুলক বেনাৰ্জীৰ কণ্ঠ। তেওঁ গীত গোৱা আন এখন জনপ্ৰিয় ছবি আছিল পোনাকণ। কমল গগৈৰ চুটিগল্প জয় জয়ন্তীৰ অৱলম্বনত পৰিচালক আব্দুল মজিদে নিৰ্মাণ কৰা পোনাকণ চিনেমাৰ সংগীত পৰিচালক আছিল কুমাৰ ৰঞ্জন। সেই ছবিখনৰ বাবে নগেন বৰাই ৰচনা কৰা এই গীতটিত পুলক বেনাৰ্জীয়ে কণ্ঠদান কৰিছিল।

আদৰৰ শ্ৰোতা, আজিৰ ৰূপালী লহৰ সামৰিবৰ সময় হ'ল। আজিৰ ৰূপালী লহৰত আমি পুলক বেনাৰ্জীয়ে গোৱা অসমীয়া চিনেমাৰ কেইটামান গীত শুনিলোঁ। এই বিষয়ত কথাংশ লিখি পঠাইছিল মৃণাল কুমাৰ বৰাই। অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে পুনৰ লগ হ'ম আৰু শুনিম আন কিছু নতুন কথা আৰু গীত। নমস্কাৰ।

আজি নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত অসম ৰঞ্জী খেলুৱৈ আকাশ সেনগুপ্তৰ সৈতে এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ সীমান্ত বাৰ্মাৰ। লগতে থাকিব খেলৰ বাতৰি। প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

সন্ধিয়া 5:20 চাহ গছৰ মাজে মাজে অনুষ্ঠানত পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু চাহ শ্ৰমিক এই সম্পৰ্কে মনালিছা তাঁতিৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ অঞ্জু দাসৰ। দিনৰ 12:30 ফোন ইন লাইভ আইডিঅ'ৰ বোলনি অনুষ্ঠানত যোগাভ্যাসেৰে সৌন্দৰ্য চৰ্চা এই বিষয়ে যোগ বিশেষজ্ঞ দীপিকা কলিতাৰ সৈতে কথা পাতিব পৰিণীতা শইকীয়ায়।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।
5: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
6: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, পুৱাৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি চতুৰ্থ দিনা সদনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হৈ মন্ত্ৰী অতুল বৰাই কালি এই বিধেয়কখন সদনত উত্থাপন কৰে। এই বিধেয়কৰ জৰিয়তে বহু বিবাহ নিষিদ্ধ কৰাৰ লগতে লিভ ইন সম্পৰ্কত থকা লোকসকলৰ ক্ষেত্ৰত পঞ্জীয়ন বাধ্যতামূলক কৰিবলৈ বিচৰা হৈছে। অৱশ্যে ৰাজ্যখনত বসবাস কৰি থকা অনুসূচিত জনজাতিৰ লোকসকলক এই বিধেয়কে সামৰি নল'ব। বিবাহৰ ক্ষেত্ৰত পুৰুষৰ ন্যূনতম বয়স 21 বছৰ আৰু মহিলাৰ ক্ষেত্ৰত 18 বছৰ নিৰ্ধাৰণ কৰাৰ লগতে বহু বিবাহ নিষিদ্ধ কৰিবলৈ বিচৰা হৈছে। আনহাতে আইনী অধিকাৰৰ সুৰক্ষা প্ৰদানৰ উদ্দেশ্যে এই বিধেয়কত বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়ন বাধ্যতামূলক কৰিবলৈকো বিচৰা হৈছে। ইয়াৰ জৰিয়তে অসম উত্তৰ পূবৰ ৰাজ্যসমূহৰ ভিতৰত এই বিধেয়ক উত্থাপন কৰা প্ৰথমখন আৰু দেশৰ ভিতৰত তৃতীয়খন বিজেপি শাসিত ৰাজ্য হিচাপে পৰিগণিত হ'ল। উল্লেখযোগ্য যে চলিত বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰচাৰিত সংকল্প পত্ৰত বিজেপিয়ে অসমত উমৈহতীয়া দেৱানী বিধি প্ৰৱৰ্তনৰ প্ৰতিশ্ৰুতি দিছিল। ৰাজ্যত যোৱা 18 মে'ৰ পৰা চলি থকা কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ জন ভাগিদাৰী সবচে দূৰ সবচে পেহলে অভিযানৰ বিভিন্ন কাৰ্যসূচীৰ কালি অন্ত পৰে। জিলা প্ৰশাসনসমূহৰ প্ৰত্যক্ষ তত্বাৱধানত চৰকাৰী আঁচনি আৰু জনসেৱামূলক কাৰ্যসূচীত সাধাৰণ নাগৰিকৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰাৰ উদ্দেশ্যে ৰূপায়ণ কৰা এই অভিযানত ৰাজ্যৰ গ্ৰামাঞ্চলসমূহৰ স্বাস্থ্যসেৱা, পশু স্বাস্থ্য সুৰক্ষা আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হয়। নগাঁও জিলাত বিগত 18 মে'ৰ পৰা আৰম্ভ হোৱা সপ্তাহজোৰা জন ভাগিদাৰী অভিযান কালি সফলতাৰে সামৰণি পৰে। জিলাখনৰ 16টা উন্নয়ন খণ্ডৰ অন্তৰ্গত জনজাতি বসতি প্ৰধান 34খন গাঁৱত সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অভিযান চলা সময়ছোৱাত 37টা বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰাৰ উপৰি বিভিন্ন আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, আয়ুষ্মান ভাৰত স্বাস্থ্য কাৰ্ড, ভূমি হস্তান্তৰকৰণ নথি, কিষাণ ক্ৰেডিট কাৰ্ড আদি বিভিন্ন সুবিধা ঠাইতে প্ৰদান কৰা হয়। 304টা বিষয় ঠাইতে সমাধা হয় আৰু বাকী 63টা বিষয় সংশ্লিষ্ট কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হয়। যোৰহাটতো এই অভিযানৰ অংশ হিচাপে স্বাস্থ্য, পশুপালন আৰু মীন বিভাগৰ যুটীয়া উদ্যোগত গ্ৰহণ কৰা একাধিক কাৰ্যসূচীৰ জৰিয়তে সাধাৰণ ৰাইজক প্ৰয়োজনীয় সেৱা আগবঢ়োৱাৰ লগতে সচেতনতা বৃদ্ধিৰ ক্ষেত্ৰতো বিশেষ পদক্ষেপ গ্ৰহণ কৰা হয়। সামাজিক মাধ্যমত শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে অসম আৰক্ষীয়ে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শাৱলী জাৰি কৰিছে। ইয়াৰ জৰিয়তে বিদ্যালয়সমূহৰ শিক্ষক তথা অন্যান্য কৰ্মচাৰীক AI মৰ্ফিং, গ্ৰুমিং, চাইবাৰ বুলিং ইত্যাদি সম্পৰ্কে অধিক সজাগ হ'বলৈ আহ্বান জনাই শিশুৰ নাম, শ্ৰেণী, অৱস্থিতি বা ফোন নম্বৰজাতীয় ব্যক্তিগত তথ্য সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পৰা বিদ্যালয় কৰ্তৃপক্ষক বিৰত থাকিবলৈ অসম আৰক্ষীয়ে পৰামৰ্শ দিছে।

আজিৰ গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছো দেৱযানী দাসৰ কণ্ঠৰ এটি গীতেৰে। গীতৰ কথা পৰাগ কুমাৰ ভট্টাচাৰ্যৰ, প্ৰযোজনা অবনী ৰঞ্জন পাঠকৰ।

0: সুধীর দাসৰ গীতৰ কথা আৰু প্ৰযোজনাৰে অতুল মেধিৰ কণ্ঠৰ গীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ শুনোৱা হওক দীপশিখা দত্তৰ কণ্ঠৰীতি গীত। গীতটিৰ কথা গুণমণি বৰাৰ, প্ৰযোজনা মোহনলাল ব্ৰহ্মৰ।

গুণমণি বৰাৰ গীতৰ কথা আৰু মোহনলাল ব্ৰহ্মৰ প্ৰযোজনাৰে গীতিমালিকা অনুষ্ঠানত সেয়া আছিল দীপশিখা দত্ত। অনুষ্ঠানত এইবাৰ এয়া মৃণাল শৰ্মাৰ কণ্ঠৰীতি গীত। গীতৰ ৰচনা কৌস্তুভমণি শইকীয়াৰ।

0: কস্তুৰমণি শইকীয়াৰ গীতৰ কথাৰে মৃণাল শৰ্মাৰ কণ্ঠৰ গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিংৰ বাবে আজিয়েই ফোন কৰক 9957568450-ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: শ্ৰোতাসকলে গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। হেমন্ত গোস্বামীৰ গীতৰ কথাৰে অনুষ্ঠানৰ শেষত এইবাৰ শুনোৱা হওক সান্তনা বৰুৱাৰ কণ্ঠৰ এই গীতটি।

হেমন্ত গোস্বামীৰ গীতৰ কথাৰে সেয়া আছিল শান্তনা বৰুৱা। গীতিমালিকা অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল।

খেলুৱৈ অনুষ্ঠানত অসম ৰঞ্জী খেলুৱৈ আকাশ সেনগুপ্তৰ সৈতে এটি সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ সীমান্ত বাৰ্মাৰ। লগতে থাকিব খেলৰ বাতৰি, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল বিধানসভাত আজি মুখ্যমন্ত্ৰীৰ উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল মহিলাৰ বাবে এক তৃতীয়াংশ আসনৰ ব্যৱস্থা কাৰ্যকৰীৰ বাবে লোৱা প্ৰস্তাৱৰ আলোচনা 2027 বৰ্ষৰ লোকপিয়ল আৰু গৃহ পিয়লৰ সৈতে জড়িত বিষয়াসকলৰ ৰাজ্যিক পৰ্যায়ৰ সন্মিলন মুম্বাইত দ্বিতীয়টো অসম ভৱন নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰক ভূমি হস্তান্তৰ ৰাজ্যৰ বিভিন্ন জিলাত জনভাগিদাৰী অভিযানৰ সফল সামৰণি আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি চতুৰ্থ দিনা সদনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল কৰিব। মন্ত্ৰী শ্ৰীশৰ্মাই বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলী 69(1)ৰ নিয়মৰ অধীনত উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026ৰ জৰিয়তে তৎকালীনভাৱে বিধায়ন প্ৰণয়ন কৰিবলগীয়া হোৱা পৰিস্থিতিৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰি বিবৃতি প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজিৰ সদনতে উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধন বিধেয়ক 2026ৰ উত্থাপন কৰিবলৈ অধ্যক্ষৰ অনুমতি বিচাৰিব আৰু বিধেয়কখন উত্থাপন কৰিব। ইয়াৰ পাছতে কালি বিধায়ক বিশ্বজিৎ ফুকনে উত্থাপন কৰা আৰু বিধায়ক সুশান্ত বৰগোহাঁয়ে সমৰ্থন কৰা ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আজি অসম বিধানসভাৰ সদস্যসকলে তেওঁৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰি প্ৰস্তাৱ গ্ৰহণ কৰি এই সন্দৰ্ভত বিস্তৃত আলোচনা অনুষ্ঠিত কৰিব। বিধানসভাৰ অধিৱেশনত কালি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগে মহিলাৰ বাবে এক তৃতীয়াংশ আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে উত্থাপিত সংকল্প প্ৰস্তাৱ সন্দৰ্ভত আজি আলোচনা অনুষ্ঠিত হোৱাৰ লগতে এই সংকল্প প্ৰস্তাৱটো পাৰিতকৰণৰ বাবে প্ৰস্তাৱ কৰিব। উল্লেখযোগ্য যে মন্ত্ৰী শ্ৰীমতী নেওগে কালি এই প্ৰস্তাৱ উত্থাপন কৰি কয় যে দেশৰ আধা সংখ্যক মহিলাৰ উন্নতি নিশ্চিত নহলে দেশৰ প্ৰগতি সুনিশ্চিত নহয়। তেওঁ কয় যে প্ৰাচীন কালৰে পৰাই ভাৰতত মহিলাক উচ্চ স্থান দি অহা হৈছে যদিও সময়ে সময়ে মহিলাৰ সন্মান মৰ্যাদা হানি হোৱা অনেক কাৰ্য পৰিলক্ষিত হৈছে। মহিলাসকলক ৰাজনৈতিক সামাজিকভাৱে আগবঢ়াই নিদিলে তেওঁলোকৰ সৰ্বাংগীন উন্নতি সম্ভৱ নহয়। ইয়াৰ বাবে চৰকাৰৰ লগতে সকলোৰে সহায় সহযোগিতা লাগিব। মহিলাৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে এই সংৰক্ষণ অতি প্ৰয়োজনীয় বুলিও মন্ত্ৰী নেওগে প্ৰকাশ কৰে। উল্লেখযোগ্য যে কাইলৈ বিধানসভাৰ অধিৱেশনৰ অন্ত পৰিব। ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটাৰ অধ্যক্ষতাত গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত কালি 2027 বৰ্ষৰ লোকপিয়ল আৰু গৃহ পিয়লৰ সৈতে জড়িত প্ৰধান লোকপিয়ল বিষয়াসকলৰ ৰাজ্যিক পৰ্যায়ৰ সন্মিলন অনুষ্ঠিত হয়। অসম লোকপিয়ল সঞ্চালকালয়ৰ সহযোগত অনুষ্ঠিত এই সন্মিলনত দেশৰ মহাপঞ্জীয়ক আৰু লোকপিয়ল আয়ুক্ত মুখ্য লোকপিয়ল বিষয়া ৰাজ্যিক নডেল বিষয়া সকলো জিলাৰ জিলা আয়ুক্তকে ধৰি কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। উল্লেখযোগ্য যে 2027 বৰ্ষৰ লোকপিয়ল প্ৰথমবাৰৰ বাবে ডিজিটেল পদ্ধতিৰে পৰিচালনা কৰা হ'ব আৰু গৃহ তালিকা গৃহ পিয়ল আৰু জনসংখ্যা গণনা দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব। লোকপিয়লৰ প্ৰথম পৰ্যায়ত গৃহ আৰু পৰিয়ালৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ'ব। প্ৰথম পৰ্যায়ৰ জৰিয়তে সংগৃহীত তথ্যই

0: সমগ্র দেশৰ লগতে অসমৰ গ্ৰাম্যাঞ্চল নগৰাঞ্চল গৃহ নিৰ্মাণ আন্তঃগাঁথনি আৰু মৌলিক সেৱা প্ৰদানৰ বাবে পৰিকল্পনা কৰাৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক যথেষ্ট সহায় কৰিব। গৃহ তালিকা আৰু গৃহ পিয়লৰ জৰিয়তে সংগৃহীত নৱীকৃত আৰু প্ৰাথমিক তথ্যসমূহে সমগ্ৰ ৰাজ্যতে বানপ্ৰৱণ অঞ্চল নগৰ সম্প্ৰসাৰণ চাহ বাগিচা অঞ্চল জনজাতীয় অঞ্চলৰ বাবে উন্নত পৰিকল্পনা আৰু বিভিন্ন সামাজিক খণ্ডৰ আঁচনি ৰূপায়ণত সহায় কৰিব। আনহাতে গৃহ আৰু পৰিয়ালৰ সুবিধাসমূহৰ সঠিক তথ্যই ৰাজ্যিক গ্ৰামাঞ্চল আৰু নগৰাঞ্চলৰ উভয়তে গৃহ নিৰ্মাণ খোৱাপানী শৌচালয় বিদ্যুৎ আৰু ডিজিটেল সংযোগৰ সৈতে জড়িত কাম কাজসমূহ ভালদৰে ৰূপায়ণ কৰাত যথেষ্ট সহায়ক হ'ব। ৰাজ্য চৰকাৰে লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ বাবে ৰাষ্ট্ৰীয় সময়সূচী 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ নিৰ্ধাৰণ কৰি অধিসূচনা জাৰি কৰিছে। অসমত প্ৰথম পৰ্যায়ৰ বাবে স্বগণনা 2 আগষ্টৰ পৰা 16 আগষ্টলৈ চৰকাৰী পৰ্টেলৰ জৰিয়তে উপলব্ধ হ'ব। দেশৰ আন কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগতে অসমতো 2027 চনৰ ফেব্ৰুৱাৰী মাহত জনসংখ্যা গণনা কৰা হ'ব। বৈঠকত ক্ষেত্ৰ পৰিচালনা প্ৰশিক্ষণ ডিজিটেল আন্তঃগাঁথনি পৰ্যবেক্ষণ আৰু জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে বিভিন্ন প্ৰস্তুতি সম্পৰ্কে পৰ্যালোচনা কৰা হয়। প্ৰশিক্ষণ কাৰ্যসূচী চলোৱাৰ বাবে অসমৰ পৰা 2 জন ৰাষ্ট্ৰীয় প্ৰশিক্ষক বাছনি কৰা হৈছে। ৰাজ্যত মুঠ 59 জন অভিজ্ঞ প্ৰশিক্ষক নিয়োগ কৰা হৈছে। ৰাজ্যত লোকপিয়লৰ প্ৰথম পৰ্যায়ত সংৰক্ষিত কৰ্মীকে ধৰি মুঠ প্ৰায় 83,535 জন গণনাকাৰী আৰু পৰ্যবেক্ষক নিয়োগ কৰা হৈছে। দেশৰ বাণিজ্য মহানগৰী মুম্বাই দ্বিতীয়টো অসম ভৱন নিৰ্মাণৰ বাবে অসম চৰকাৰক কালি আনুষ্ঠানিকভাৱে 4.8 বিঘা ভূমি হস্তান্তৰ কৰা হয়। কেন্দ্ৰীয় জাহাজ আৰু বন্দৰ মন্ত্ৰালয়ৰ তৰফৰ পৰা মুম্বাইৰ মাজমজিয়াৰ কটন গ্ৰীণত ভূমিখিনিৰ স্বত্ব প্ৰদান কৰা হয়। অসম চৰকাৰৰ হৈ নগাঁও জিলাৰ আয়ুক্ত তথা অসম ভৱন মুম্বাইৰ অতিৰিক্ত যুটীয়া আৱাসিক আয়ুক্ত দেৱাশীষ শৰ্মাই এই স্বত্ব গ্ৰহণ কৰে। উল্লেখযোগ্য যে নবী মুম্বাইত থকা অসম ভৱনত আৱাসীৰ বৰ্ধিত হেঁচাৰ পৰিপ্ৰেক্ষিতত বাণিজ্যিক চহৰখনত আন এটা অসম ভৱনৰ আৱশ্যকতা আহি পৰিছিল। এই নতুন অসম ভৱনে অসমৰ পৰা চিকিৎসাৰ বাবে মুম্বাইলৈ যোৱা কৰ্কট ৰোগীসকলৰ লগতে অন্যান্য অতিথিসকলৰ বাবে আৱাসৰ সুবিধা প্ৰদান কৰাৰ লগতে মুম্বাইত অসমৰ সংস্কৃতি পৰ্যটন আৰু বাণিজ্যৰ সম্ভাৱনা প্ৰচাৰৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিব। নতুন অসম ভৱন নিৰ্মাণ সন্দৰ্ভত দেৱাশীষ শৰ্মাই এইদৰে কয়।
1: মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তৎপৰতাত মুম্বাইৰ একেবাৰে মাজমজিয়াত কটন গ্ৰীণত ইতিমধ্যে এই মাটি টুকুৰা ক্ৰয় কৰা হৈছিলে আৰু এই মাটি টুকুৰা চৰকাৰী ৰূপে অসম চৰকাৰে সন্ধি ল'লে। ইয়াত সুন্দৰ এটা অসম ভৱন নিৰ্মাণ কৰা হ'ব। এইটো অসম ভৱন দ্বিতীয় অসম ভৱন হ'ব মুম্বাইত অসম চৰকাৰৰ, আৰু ইয়াত কৰ্কট ৰোগীসকল থকাৰ ব্যৱস্থাৰ লগতে কৰ্কট ৰোগীসকলৰ বাবে টাটা হস্পিটেল মাত্ৰ 4 কিলোমিটাৰ দূৰ, আৰু অসমৰ বাকী যোনখিনি অতিথি আছে সেই সিদ্ধান্ত ল'ব কেনেধৰণে আগবঢ়াই লৈ যাব লাগে।
0: ৰাজ্যত যোৱা 18 মেৰ পৰা চলি থকা কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ জন ভাগিদাৰী সবচে দূৰ সবচে পেহলে অভিযানৰ বিভিন্ন কাৰ্যসূচীৰ কালি অন্ত পৰে। জিলা প্ৰশাসনসমূহৰ প্ৰত্যক্ষ তত্বাৱধানত চৰকাৰী আঁচনি আৰু জনসেৱামূলক কাৰ্যসূচী সাধাৰণ নাগৰিকৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰাৰ উদ্দেশ্যে ৰূপায়ণ কৰা এই অভিযানত ৰাজ্যৰ গ্ৰামাঞ্চলসমূহৰ স্বাস্থ্যসেৱা, পশু স্বাস্থ্য সুৰক্ষা আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হয়। এই অভিযানৰ অধীনত কামৰূপ জিলাত চলি থকা শুনানি কাৰ্যসূচী, স্বাস্থ্য শিবিৰ আৰু সজাগতা কাৰ্যকলাপৰ কালি সফলতাৰে সামৰণি পৰে। এই অভিযানত জিলাখনৰ 4টা উন্নয়ন খণ্ডত 34টা আদি সেৱা কেন্দ্ৰৰ জৰিয়তে 64খন গাঁও সামৰি লোৱা হয়। অভিযানত মহিলা, যুৱক যুৱতী, বয়োজ্যেষ্ঠ তথা দিব্যাংগকে ধৰি প্ৰায় 4,000 নাগৰিকে অংশগ্ৰহণ কৰে। বৰপেটাতো কালি সপ্তাহজোৰা জনভাগিদাৰী অভিযানৰ সামৰণি পৰে। এই কাৰ্যসূচী ৰূপায়ণৰ দায়িত্বত থকা জিলা উন্নয়ন আয়ুক্ত গীতালী দুৱাৰাই কালি এখন সংবাদমেলযোগে সদৰী কৰে যে সৰুক্ষেত্ৰী উন্নয়ন খণ্ডৰ অধীনত চুবা গাঁৱত এইবাৰৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জিলাখনত এই অভিযানৰ সময়ছোৱাত 210টা অভিযোগ থিতাতে নিষ্পত্তি কৰা হয় আৰু 528খন অভিযোগৰ মীমাংসাৰ বাবে গ্ৰহণ কৰা হয় বুলি তেওঁ জানিবলৈ দিয়ে। নগাঁও জিলাত বিগত 18 মেৰ পৰা আৰম্ভ হোৱা সপ্তাহজোৰা জন ভাগিদাৰী অভিযান কালি সফলতাৰে সামৰণি পৰে। জিলাখনৰ 16টা উন্নয়ন খণ্ডৰ অন্তৰ্গত জনজাতি বসতি প্ৰধান 34খন গাঁৱত সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অভিযান চলা সময়ছোৱাত 37টা বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰাৰ উপৰি বিভিন্ন আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, আয়ুষ্মান ভাৰত স্বাস্থ্য কাৰ্ড, ভূমি হস্তান্তৰ নথি, কিষাণ ক্ৰেডিট কাৰ্ড আদি বিভিন্ন সুবিধা ঠাইতে প্ৰদান কৰা হয়। 304টা বিষয় ঠাইতে সমাধান হয় আৰু বাকী 63টা বিষয় সংশ্লিষ্ট কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হয়। যোৰহাটতো এই অভিযানৰ অংশ হিচাপে স্বাস্থ্য, পশুপালন আৰু মীন বিভাগৰ যুটীয়া উদ্যোগত গ্ৰহণ কৰা একাধিক কাৰ্যসূচীৰ জৰিয়তে জনসাধারণক প্রয়োজনীয় সেবা আগবহার সচেতনতা

0: বৃদ্ধিৰ ক্ষেত্ৰতো বিশেষ পদক্ষেপ গ্ৰহণ কৰা হয়। পশ্চিম এছিয়াত চলি থকা সংকটে খাৰুৱা তেল, এল পি জি আৰু প্ৰাকৃতিক গেছৰ আমদানিত প্ৰভাৱ পেলাইছে যদিও দেশত পেট্ৰলজাত সামগ্ৰীৰ নিৰৱচ্ছিন্ন যোগান নিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টা অব্যাহত আছে বুলি কালি কেন্দ্ৰই অৱগত কৰে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই কালি এখন আন্তঃ মন্ত্ৰালয় সংবাদমেলত কয় যে পশ্চিম এছিয়াৰ সংকটৰ বাবে প্ৰায় 40% খাৰুৱা তেল, 90% এল পি জি আৰু 65% প্ৰাকৃতিক গেছৰ আমদানি প্ৰভাৱিত হৈছে। তেওঁ লগতে জনায় যে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ দেশৰ শোধনাগাৰসমূহত এল পি জিৰ উৎপাদন বৃদ্ধি কৰা হৈছে আৰু সম্প্ৰতি দৈনিক প্ৰায় 50,000 টনকৈ উৎপাদন হৈ আছে। যোৱা 4 দিনত 1,66,00,000 বুকিঙৰ বিপৰীতে প্ৰায় 1,72,00,000 চিলিণ্ডাৰ যোগান ধৰা হৈছে। যুটীয়া সচিবগৰাকীয়ে গ্ৰাহকক ইন্ধনৰ নাটনিৰ প্ৰতি আতংকিত হৈ প্ৰয়োজনতকৈ অধিক পৰিমাণে ইন্ধন ক্ৰয় নকৰিবলৈও আহ্বান জনায়।
1: देश के नागरिकों को ये कहना चाहूंगी कि एलपीजी हो, पेट्रोल हो या डीजल हो, सप्लाई सफिशिएंट है, परंतु पैनिक बाइंग से बचें और आवश्यकता के अनुसार ही ईंधन को क्रय करें। जहां तक संभव हो ऊर्जा बचाने का प्रयत्न करें, जहां पर भी ऑल्टरनेट सोर्सेज पर शिफ्ट होने का अवसर हो वहां पर पीएनजी या इंडक्शन या इलेक्ट्रिक कुकटॉप का प्रयोग करें। धन्यवाद।
0: অসম ভ্ৰমণলৈ অহা ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেই কালি গুৱাহাটীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ভূটান আৰু উত্তৰ পূব ভাৰত, বিশেষকৈ অসমৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰা আৰু সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই বিষয়ে লোকভৱনত হোৱা এখন বৈঠকত উত্তৰ পূব অঞ্চলৰ বৃহত্তৰ স্বাৰ্থত সহযোগিতা বৃদ্ধি আৰু সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্যৰে বহুকেইটা বিষয় সামৰি লোৱা হয়। দুয়োপক্ষই ভাৰত আৰু ভূটানৰ মাজত গভীৰভাৱে শিপাই থকা সভ্যতা সম্পৰ্কৰ আঞ্চলিক সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত অসমৰ ক্ৰমবৰ্ধমান ভূমিকাক আলোকপাত কৰে। চুবুৰীয়া ৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ভাৰত আৰু ভূটানৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰতো অসমৰ ভূমিকা গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে উপ আঞ্চলিক সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ লগতে উত্তৰ পূবত বিনিয়োগ আৰু বহনক্ষম উন্নয়নৰ বাবে নতুন সুযোগ মুকলি কৰিব বুলি উল্লেখ কৰে। দুয়োগৰাকী নেতাৰ মাজত হোৱা আলোচনাত ভৌগোলিক সীমা অতিক্ৰম কৰি সংযোগ বৃদ্ধি, বাণিজ্য, পৰ্যটন, সাংস্কৃতিক আদান প্ৰদান আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক বৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। লগতে এই আলোচনাত জলবিদ্যুৎ, শিক্ষা, আন্তঃগাঁথনি আৰু সীমান্ত অঞ্চল উন্নয়নৰ দৰে খণ্ডত সহযোগিতাৰ বিষয়বোৰেও গুৰুত্ব লাভ কৰে। ঈদ উল আজহা উপলক্ষে অহা 28 মে'ৰ দিনটো ৰাজ্যত চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে ঈদ উল আজহা পালন সম্পৰ্কে চৰকাৰলৈ অহা আবেদনসমূহৰ পৰিপ্ৰেক্ষিতত পূৰ্বতে ঘোষিত কাইলৈৰ বন্ধৰ তাৰিখ সংশোধন কৰি এই নতুন অধিসূচনা জাৰি কৰা হৈছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত আজি যোৱাবাৰৰ বিজয়ী ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট টাইটেন্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ধৰমশালাত সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে পোনপটীয়াভাৱে প্ৰতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰিব। ইপিনে আজিৰ খেলখনত পৰাস্ত হোৱা দলটোৱে দ্বিতীয়খন কোৱালিফায়াৰ খেলত জৰিয়তে ফাইনেলত প্ৰৱেশৰ আন এটা সুযোগ পাব। প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলখন কাইলৈ মোহালিৰ নিউ চণ্ডীগড়ত সন্ধিয়া 7:30 বজাত খেলোৱা হ'ব। খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব। কাইলৈৰ খেলখনত জয়ী হোৱা দলটো দ্বিতীয়খন কোৱালিফায়াৰত আজিৰ খেলত পৰাস্ত হোৱা দলটোৰ মুখামুখি হ'ব। খেলখন অহা শুকুৰবাৰে নিউ চণ্ডীগড়ত অনুষ্ঠিত হ'ব। অৱশ্যে কাইলৈৰ পৰা খেলখনত পৰাস্ত হোৱা দলটো প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মৰমি কাশ্যপৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ঘূৰাওঁ।
2: বিবাহ, লিভ ইন ৰিলেচনশ্বিপ, বহু বিবাহক লৈ অসম বিধানসভাত কালি বহু চৰ্চিত সমৰূপ নাগৰিক সংহিতা বিধেয়ক চমুকৈ ইউ চি চি উত্থাপন হোৱাৰ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বছৰি গড়ে 18% উচ্চ হাৰত 6,43,667 কোটিলৈ বৃদ্ধি অসমৰ জি এছ টি পি। এই শিৰোনামেৰে কেগৰ প্ৰতিবেদনৰ বাতৰি এটা নিয়মীয়া বাৰ্তা কাকতখনে তথ্য সহকাৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ আধাৰত অসমৰ শৈক্ষিক খণ্ডত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যাপক ব্যৱহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰাৰ বাতৰি দৈনিক অসম কাকতৰ। মাত্ৰ 10 দিনৰ ভিতৰত দেশত পেট্ৰল ডিজেলৰ মূল্য চতুৰ্থবাৰলৈ বৃদ্ধি পোৱাৰ বাতৰি দি আছাম ট্ৰিবিউন আৰু দৈনিক অগ্ৰদূত কাকতৰ লগতে আন আন কাকতসমূহেও গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। একেটা বাতৰিকে আমাৰ অসম কাকতখনে 4 বাৰকৈ মূল্য বৃদ্ধিৰ পাছতো তেল

0: কোম্পানীৰ লোকচানৰ 44% পূৰণ এই শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। চলিত বৰ্ষৰ নীট ইউ জিৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ আৰু পৰীক্ষা অনুষ্ঠিত কৰা সংস্থা এন টি এক তিনিদিনৰ ভিতৰত নিজৰ নিজৰ স্থিতি শপতনামাযোগে দাখিল কৰিবলৈ নিৰ্দেশ দিয়াৰ বাতৰি এটা অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। মুম্বাইত দ্বিতীয়টো অসম ভৱন নিৰ্মাণৰ বাবে অসম চৰকাৰৰ কালি আনুষ্ঠানিকভাৱে 4.8 বিঘা ভূমি হস্তান্তৰ কৰাৰ বাতৰি দ্য চেণ্টিনেল কাকতখনে প্ৰথম পৃষ্ঠাত আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ বাতৰি মাজলৈ উভতি যাওঁ।
1: ধন্যবাদ মৰমি। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 30 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 23 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বিধানসভাত আজি মুখ্যমন্ত্ৰীৰ উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল, মহিলাৰ বাবে 1/3 আসনৰ ব্যৱস্থা কাৰ্যকৰীৰ বাবে লোৱা প্ৰস্তাৱৰ আলোচনা, 2027 বৰ্ষৰ লোকপিয়ল আৰু গৃহপিয়লৰ সৈতে জড়িত বিষয়াসকলৰ ৰাজ্যিক পৰ্যায়ৰ সন্মিলন, মুম্বাইত দ্বিতীয়টো অসম ভৱন নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰক ভূমি হস্তান্তৰ, ৰাজ্যৰ বিভিন্ন জিলাত জন ভাগিদাৰী অভিযানৰ সফল সামৰণি আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট টাইটেন্ছৰ বিৰুদ্ধে অৱতীৰ্ণ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ শ্ৰোতাসকল, আজি শুনক মাজুলী জিলাৰ ৰেহৰূপ। আগবঢ়াইছে আকাশবাণীৰ মাজুলী জিলাৰ সংবাদদাতা বিকাশ শইকীয়াই। ৰাজ্যৰ 126টা বিধানসভা সমষ্টিৰ অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত 98 নম্বৰ মাজুলী বিধানসভা সমষ্টিত যোৱা 4 মে' তাৰিখে ঘোষণা কৰা ফলাফলত NDA সমৰ্থিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ভুৱন গামে বিপুল সংখ্যক ভোটত জয়ী হয়। এই সন্দৰ্ভত অধিক শুনক আমাৰ সংবাদদাতাৰ পৰা।
2: সমষ্টিটোত মুঠ ভোটাৰ আছিল 145,331 গৰাকী। পুৰুষ ভোটাৰ 73,780 গৰাকীৰ বিপৰীতে মহিলা ভোটাৰ আছিল 71,551 গৰাকী। ইয়াৰে 122,367টা ভোট সাব্যস্ত হয়। সমষ্টিটোত এইবাৰ নতুন ভোটাৰ 3,570 গৰাকী থকাৰ বিপৰীতে 85 বছৰ ঊৰ্ধৰ ভোটাৰ আছিল 546 গৰাকী আৰু দিব্যাংগ ভোটাৰ আছিল 1,114 গৰাকী। মুঠ ভোটকেন্দ্ৰ 188টাৰ মহিলাৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰ আছিল 20টা। যাতায়াতৰ দুৰ্গম ভোটকেন্দ্ৰ হিচাপে 19টা ভোটকেন্দ্ৰ চিনাক্ত কৰা হৈছিল। সমষ্টিটোত ভোটগণনাৰ ফলাফলত কংগ্ৰেছ মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৱে 43,024টা ভোট লাভ কৰাৰ বিপৰীতে NDA সমৰ্থিত বিজেপি প্ৰাৰ্থী ভুৱন গামে লাভ কৰে 78,324টা ভোট আৰু SUCI কমিউনিষ্ট দলৰ প্ৰাৰ্থী ভাইটি ৰিচঙে লাভ কৰে 1,019টা ভোট। সমষ্টিটোত NDA সমৰ্থিত বিজেপি দলৰ প্ৰাৰ্থী ভুৱন গামে কংগ্ৰেছ মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুক 35,300টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। সমষ্টিটোত 958টা ভোট নটাত দিয়াটোৱে ৰাইজৰ মাজত বহুদিনলৈ চৰ্চা চলা পৰিলক্ষিত হয়।
1: যোৱা 15 মে'ত মাজুলী মহাবিদ্যালয়ত ড্ৰাগছ বিষয়ক এখনি সজাগতা সভা অনুষ্ঠিত হয়। এই বিষয়ে জনাইছে আমাৰ সংবাদদাতাই।
2: বৰ্তমান সমাজত মহামাৰীৰ ৰূপ ধাৰণ কৰা ধপাতজাতীয় সামগ্ৰী তথা ড্ৰাগছৰ আসক্তিৰ সম্পৰ্কে মহাবিদ্যালয় পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীক সজাগ সচেতন কৰাৰ উদ্দেশ্যে মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত আৰু মাজুলী মহাবিদ্যালয় ধপাত বিৰোধী কোষৰ সহযোগত যোৱা 15 মে'ত মহাবিদ্যালয়খনিত অনুষ্ঠিত হয় এক বিশেষ সজাগতা কাৰ্যসূচী। সত্তাধিকাৰ পদ্মকান্ত দেৱগোস্বামী সভাকক্ষত আয়োজিত কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই কয়, আমি নিজেই নিজৰ জীৱনৰ দায়িত্ব ল'ব লাগিব। অধ্যক্ষগৰাকীয়ে প্ৰত্যক্ষ বা পৰোক্ষভাৱে ড্ৰাগছত আসক্তসকলে নিজৰ পৰিয়ালৰ লগতে সমাজক কিদৰে ক্ষতি কৰিছে তাৰ এক ব্যাখ্যা আগবঢ়োৱাৰ লগতে নিচাজাতীয় দ্ৰব্যৰ পৰা ছাত্ৰ ছাত্ৰীসকলক আঁতৰাই ৰাখিবলৈ মহাবিদ্যালয়খনে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে সকলোকে অৱগত কৰে।
1: ভাৰত চৰকাৰৰ বেটী বচাও বেটী পঢ়াও আঁচনিৰ অধীনত মহিলা আৰু শিশু বিকাশ বিভাগ আৰু মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত তথা ৰাষ্ট্ৰীয় কিশোৰী স্বাস্থ্য

জিলার রেহরূপ অনুষ্ঠানত মাজুলী জিলার রেহরূপ শুনিলে। আজি লগ পালে মাজুলীর পৰা আমাৰ সংবাদদাতা বিকাশ শইকীয়াক। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, আৰম্ভ কৰা হৈছে ফোন ইন কল্পতৰু। শ্ৰোতাসকলে নিজৰ প্ৰিয় গীতটি শুনিবলৈ আমালৈ ফোন কৰিব পাৰিব এই দুটি নম্বৰত 03612662325 আৰু 9435405222। প্ৰিয় শ্ৰোতা, আপোনালোকৰ সৈতে ষ্টুডিঅ'ত আছো মই, জ্যোতি হাজৰিকা। ফোন অহালৈকে আমি এটি গীতকে শুনোচোন। শিল্পী খগেন মহন্ত, গীতিকাৰ কেশৱ মহন্ত।

0: বিশেষ লোক আদালত সমাধান সমাৰোহ মহানগৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
1: শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আমালৈ এটি ফোন আহিছে, আমি ফোনটো লৈ লৈছোঁ। হেল্ল' কিছু ব্যাঘাত জন্মিছে, তেখেতৰ সৈতে আমাৰ যোগাযোগ বিচ্ছিন্ন হৈছে। ফোন অহালৈকে আমি ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত শুনাবলৈ লৈছোঁ।

0: আজি দিনৰ 12:30 বজাত প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডিঅ'ৰ বুলনিৰ বিষয় যোগাভ্যাসেৰে সৌন্দৰ্য চৰ্চা। শ্ৰোতাৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিবলৈ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত থাকিব যোগ বিশেষজ্ঞ দীপিকা কলিতা। অনুষ্ঠানৰ আগ ধৰিব পৰিণীতা শইকীয়াই। আমালৈ এটি ফোন আহিছে, আমি লৈছো। হেল্ল'
1: হেল্ল'
0: হেল্ল' হয় নমস্কাৰ, আপোনাক আপোনাক স্বাগতম। আপুনি ক'ৰ পৰা কৈছে আৰু কোনে কৈছে?
1: মই দিলীপ ডেকাই ক'লো, দৰং জিলাৰ গভৰা দলং ঘাটৰ পৰা।
0: হয় হয়, আপুনি আজি কি গীত শুনিব?
1: মই শুনিব বিচাৰিছো ৰুবি সিংহ বাইদেউৰ
0: হয়
1: বন্ধু মেলি দে তোৰ দুখৰ দুখনীয়া।
0: হয় হয়, বৰ সুন্দৰ। হয়, সেই গানটো আমি বিচাৰিছো, আপোনাৰ গানটো নিশ্চয় শুনাম। আৰু আপোনাৰ সৈতে আজি কোন কোন আছে লগত?
1: মোৰ আছে বন্ধু হিৰণ্য কলিতা, বিচিত্ৰ নাৰায়ণ নাথ
0: হয়,
1: আৰু ভতিজী আছে টিনা প্লাবিতা
0: হয়,
1: মানে আৰু গৰিমা
0: হয়,
1: এনেকে আছো কেইবাজন, আৰু আছে সৰুপা প্ৰফুল্ল
0: হয়। আজি সকলোৰে বাবে এই গীতটি মই শুনাইছো।
1: ধন্যবাদ।
0: হয়, ধন্যবাদ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: হেল্ল' হেল্ল' হেল্ল' হেল্ল' আমাৰ ফোন লাইনত কিছু বিজুতি ঘটিছে, আমি ফোনটি ল'ব পৰা নাই। তেতিয়ালৈকে আমি অন্য এটি গীতকে শুনো, ইমানদাৰ ছবিৰ পৰা এই গীতটি।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে

0: সুস্থ স্বাস্থ্যবান ভবিষ্যৎ অতি প্ৰয়োজন।
1: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
2: শ্ৰোতাসকলে ফোন ইন কল্পতৰু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আমালৈ এটি ফোন আহিছে। হেল্ল'
3: হেল্ল' নমস্কাৰ, সুপ্ৰভাত।
2: নমস্কাৰ সুপ্ৰভাত, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম। আপুনি ক'ৰ পৰা কৈছে আৰু কোনে কৈছে?
3: মই লক্ষ্য চহৰীয়াই ক'লো, দৰঙৰ মৌপাৰাৰ পৰা।
2: দৰঙৰ মৌপাৰাৰ পৰা, হয়। আজি আপুনি কি গীত শুনিব?
3: হয়, মই ডক্টৰ বেজবৰুৱা বংশীৰ দীপেন বৰুৱাই গোৱা মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চতুৰ্থী।
2: হয় হয়, আমি আপোনাৰ গীতটি শুনাম। হয়, আজি তাতে বতৰ কেনেকুৱা বাৰু?
3: মই বতৰ ডাৱৰীয়া, ৰাতিপুৱা ভাগত এজাক বৰষুণ হৈ গ'ল, এতিয়া অৱশ্যে ৰ'দ দিছে বাৰু।
2: হয়,
3: ৰাতিপুৱা কিন্তু বৰষুণ দিলে।
2: হয়, ইয়াতো বৰষুণেই দিছে ৰাতিপুৱা আজি, মানে গোটেই অসমতেই হয়তো এনেকুৱা বতৰে আজি। গৰমো পৰিছিলে যথেষ্ট, বৰষুণৰ কাৰণে কিছু সকাহ পাইছে সকলোৱে। হয়, আপুনি এতিয়া কি কৰি আছে বাৰু? ৰেডিঅ' শুনি আছে?
3: মই বৰ্তমান ঘৰতে আছো। এতিয়া মই মানে অৱসৰী জীৱন কটাই মানে ঘৰতে বা বিভিন্ন সামাজিক কামত ব্যস্ত হৈ আছো।
2: হয়,
3: আৰু ৰেডিঅ'ৰ লগত মই সততে যোগাযোগ ৰাখো, প্ৰায় অনুষ্ঠান মই শুনো আৰু আপোনালোকৰ এই অনুষ্ঠান বিলাকৰ মই নিয়মীয়া শ্ৰোতা।
2: হয় হয়, গম পাওঁ, আপোনাৰ সৈতে কথা হৈছে আগতেও। হয়, ঠিক আছে, মই আপোনাৰ গীতটি বজাইছো।
3: হয়, মই আৰু দুজনমান মোৰ ৰেডিঅ' বন্ধুৰ নাম ল'ব বিচাৰিছো।
2: হয় হয়, কওক।
3: ছয়গাঁও বনবাসী মণ্ডল, দৰঙৰ নিতুনন্দ ডেকা, তেওঁলোকলৈ এই গীতটি মই উচৰ্গা কৰিছো।
2: হয় হয়, মই নমস্কাৰ জনাইছো সকলোকে আৰু এই গীতটি বজাবলৈ লৈছো।
3: ধন্যবাদ।
2: হয়, ধন্যবাদ।
4: মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি, চমক নীলা বিজুলীৰে গোলাপ কোমল পাহিটি, এই চমকৰ ভমক লাগি দহি মৰে মন্ত্ৰী। মইনা কোন বিধাতাই

অমনা হাত নেমেলো আনি বলৈ দূৰ আকাশৰ মণি দি হাত নেমেলো আনি বলৈ দূৰ আকাশৰ মণি দি মোৰ মন হাকুতি লগাই পাৰিম সেই পূৰ্ণিমাৰ।

0: আমাৰ কিছু যান্ত্ৰিক বিজুতিৰ বাবে অনুষ্ঠান প্ৰচাৰত কিছু ব্যাঘাত জন্মিছে, তাৰ বাবে আমি দুঃখিত।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ

0: সরকারী হারত ঔষধ প্রদান আর পরীক্ষার বিনামূল্যা পরামর্শ। আর তোর যদি বিপিএল কার্ড আছে তেতিয়া হলে তো গাখিরতে মোহর খুঁটি,
1: মানে
0: তোর কারণে সকলো বিনামূল্যা আর জ্যেষ্ঠ নাগরিকর বাবে 50% রেহাই।
1: তেতিয়া হলে ফুটনি মরা তো তোর এক্তিয়ার।
2: হোমিওপ্যাথিক আঞ্চলিক গবেষণা প্রতিষ্ঠান, ভেটাপাড়া, গুৱাহাটী।
3: এটি ঘোষণা। চেণ্টাৰ ফৰ কালচাৰেল ৰিচোৰ্চেছ এণ্ড ট্ৰেইনিং নামৰ সংগঠনে সাংস্কৃতিক প্ৰতিভা সন্ধান বৃত্তিৰ বাবে সংগীত, নাটক, চিত্ৰাংকন, ভাস্কৰ্য আদি বিভিন্ন ক্ষেত্ৰত অধ্যয়নৰত 10-14 বছৰ বয়সৰ শিশুৰ পৰা আবেদন বিচাৰিছে। নিৰ্বাচিতসকলক বছৰি 3,600 টকাকৈ জলপানী আৰু অধ্যয়নৰ মাচুল প্ৰদান কৰা হ'ব। অগ্ৰগতিৰ ভিত্তিত প্ৰতি দুবছৰৰ মূৰে মূৰে এই জলপানীৰ ম্যাদ বৃদ্ধি কৰা হ'ব। বিতং তথ্য আৰু প্ৰপত্ৰৰ বাবে www.ccrtindia.gov.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 31 মে'। শ্ৰোতাসকলে ফোন ইন কল্পতৰু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আমালৈ এটি ফোন আহিছে, ফোনটি লৈছোঁ। হেল্ল'
4: হেল্ল' বাইদেউ নমস্কাৰ।
3: নমস্কাৰ, সুপ্ৰভাত। আপুনি ক'ৰ পৰা কৈছে?
4: মই দৰং জিলাৰ পৰা মইনা কলিতাই ক'লো বাইদেউ।
3: হয়, নমস্কাৰ, কওক।
4: নমস্কাৰ।
3: আজি আপুনি কি গীত শুনিব আমাৰ অনুষ্ঠানত?
4: জুবিন গাৰ্গৰ পাখি পাখিয়ে পাখি লগা মোৰ মন, সেই গানটি শুনিব বিচাৰিছোঁ।
3: হয়, ঠিক আছে, আপোনাৰ গানটো বাৰু বজাই শুনাম। আৰু বাকী আপুনি কেনে আছে এতিয়া?
4: ভালে আছো বাইদেউ।
3: হয়, আজি আপোনাৰ সৈতে আৰু কোনোবা আছে নে গীতটিৰ বাবে অনুৰোধত?
4: স্বামী দেৱতা পুনৰাম কলিতা আছে।
3: হয়,
4: আৰু বহুতো সহপাঠী আছে বাইদেউ, নাম ধৰিলেতো
3: গোটেইবিলাকক।
4: ওদালগুৰি অময়া দৈমাৰী,
3: হয়,
4: কথাই নাপ্তাপাৰা নাৰায়ণ বৰুৱা, ধামতি দেৱী,
3: ধন্যবাদ আপোনালোকৰ বাবে গানটো বজাই শুনাইছো।
4: হয় বাইদেউ, ধন্যবাদ।
3: হয়, ধন্যবাদ।

0: হ্যালো,
1: হেল্লো,
0: হয় নমস্কাৰ। আপুনি নমস্কাৰ, আপুনি ক'ৰ পৰা কৈছে আৰু কোনে কৈছে?
1: মই লালগণেশৰ পৰা মাইনা দাসে ক'লো।
0: হয়, আজি আপুনি কি গীত শুনিব?
1: যিকোনো এটা ভাল লগা গান শুনাই দিলে হ'ব।
0: যিকোনো এটা ভাল লগা গান, ঠিক আছে, আমি শুনাম বাৰু। যিকোনো এটি গীত মানে মোৰ পচন্দৰ গীত হ'লেও হ'ব। হয় হয়, ঠিক আছে। আজিতো বতৰ বেয়া অলপমান। আপুনি কি কৰি আছে, ঘৰতে আছে?
1: মই এনেই ঘৰতে আছো, মানে বতৰটোকে চাই আছো। অলপ কাম কৰিব লাগিব, কাপোৰ ধুব লাগিব।
0: হয় হয়, আজি ৰেডিঅ' শুনাৰ বতৰ, ঘৰৰ কাম কৰি, ঠিক আছে। হয়, আপোনাৰ ঘৰত কোন কোন আছে?
1: মোৰ ঘৰত আছে, মোৰ শাহু আছে, শহুৰ আছে, বাচ্ছা দুজন আছে, মোৰ হাজবেণ্ড আছে, দেউৰ আছে।
0: হয়, ঠিক আছে। হয়, আপোনাৰ গোটেই পৰিয়ালৰ কাৰণে আজিৰ অনুষ্ঠানৰ শেষৰটি গান বজাবলৈ লৈছো।
1: ধন্যবাদ।
0: হয় হয়।

0: নমস্কাৰ আদৰৰ শ্ৰোতা, জীৱন সুৰভি অনুষ্ঠানৰ আন এটি নতুন খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছো। আদৰৰ শ্ৰোতা, আজিৰ জীৱন সুৰভি যিগৰাকী অতিথি, তেখেতক মই চিনাকি কৰাই দিবলৈ পাই ভাল পাম, কিয়নো তেখেত এগৰাকী কৃতি শিক্ষক, এগৰাকী সাহিত্যিক, কেইবাখনো গ্ৰন্থ তেখেতে ইতিমধ্যে লিখি উলিয়াইছে, প্ৰকাশ হৈ ওলাইছে, প্ৰায় 40খনমান গ্ৰন্থ হ'ব তেখেতৰ, আৰু বিভিন্ন সামাজিক কামত তেখেত জড়িত হৈ থাকে। কালজুৰি বুলি কয় তেখেতৰ যি জন্মস্থান দৰং জিলা, কিন্তু ঠাইখন খৈৰাবাৰী অঞ্চলৰ। তেখেত হৈছে শ্ৰীযুত পুনুৰাং কলিতা ডাঙৰীয়া। স্বাগত জনাইছোঁ আপোনাক।
1: নমস্কাৰ।
0: হয়, আমি আপোনাক পাই সুখী হৈছোঁ, কিয়নো আপুনি কৃতি শিক্ষকটো হয়েই। আমি সুখী এইকাৰণে বেছিকৈ

0: হৈছোঁ যে এগৰাকী আপুনি নিয়মীয়া আমাৰ ৰেডিঅ'ৰ খুব ভাল শ্ৰোতা, প্ৰায়ে আপোনাৰ আমি কথা সেই খৈৰাবাৰী অঞ্চলৰ পৰা ফোন পাই থাকোঁ আমি, গতিকে ৰেডিঅ' শুনি আপুনি খুব খুব ভাল পায় ন? সেই অভ্যাসটো কেতিয়াৰ পৰা আৰম্ভণি সেই ৰেডিঅ'ৰে কৰিব খুজিছে আপোনাৰ কথা বাৰ্তা?
1: আৰম্ভণি এই আমাৰ পিতা বংশীধৰ কলিতা আৰু মা সাবিত্ৰী কলিতা, তেখেতসকলেও মানে ৰেডিঅ'ৰ প্ৰতি ইমান ভক্ত আছিল, মানে তেতিয়া অলপ দাম বেছি আছিল তথাপি আমি পিতাক ৰেডিঅ' কিনি আনি তেওঁক হেৰি শুনাইছিলোঁ আৰু খুব ভাল পাইছিল। ৰেডিঅ'টো পুৱাৰ বৰ্ণনা অনুষ্ঠানৰ পৰা তেখেতে শুনে, যে আকৌ তাৰপিছত এই বাৰ্ধক্যই যেতিয়া তেখেতক হেঁচা মাৰি ধৰিলে তেতিয়াও তেখেতে কিন্তু ৰেডিঅ'টো এৰি দিয়া নাছিল, আৰু কোনোবাই ৰেডিঅ'টো কিবা কাৰণত বন্ধ কৰিলে তেওঁ কয় যে ৰেডিঅ'টো কিয় বন্ধ কৰিলা, ইমান সুন্দৰ গান চলি আছে, ভূপেন হাজৰিকাৰ গান খুব ভাল পাইছিল।
0: আপোনাৰ কোন প্ৰিয়?
1: মোৰ আচলতে ভূপেন হাজৰিকাই প্ৰিয়। মই যিমান দিন অনুৰোধ কৰোঁ ৰেডিঅ'ৰ কল্পতৰুত, এই তেতিয়া মই ভূপেন হাজৰিকাৰে গীতবিলাক অনুৰোধ কৰোঁ। তাৰ দ্বিতীয়তে হ'ল দীপালী বৰঠাকুৰ বাইদেউ, আৰু তেওঁৰ বিভিন্ন কালজয়ী গীত চেনাই মই যাওঁ দেই, তাৰপিছত আদি কৰি যোনজনে জোনালীতে, এই তাৰপিছত আছে আগলি বাহৰে লাহৰী গগনা, বহি তাঁতৰ পাতত বাওঁ, আহে কি নাহে মোৰে ধন চেনাই তিচিৰিপাতি,
0: গতিকে
1: এইবিলাক গীত, অমৰ গীত, এইবিলাক গীত অনুৰোধ কৰোঁ। আৰু যেতিয়া অনুৰোধৰ ফোনিন অনুৰোধ নাছিল তেতিয়া চিঠি দিছিলোঁ, কেতিয়াবা প্ৰায় 10-12খন পৰ্যন্ত পোষ্টকাৰ্ড লিখি চিঠি পঠাইছিল, খৈয়াবাৰী ডাকঘৰলৈ যাওঁ, আঢ়ৈ কিলোমিটাৰ হয় আমাৰ ঘৰৰ পৰা, এই ডাকঘৰলৈ গৈ একেলগে গোটেইখিনি চিঠি ডাকঘৰত দিওঁ।
0: এতিয়া আপোনাৰ কথালৈ আহিছোঁ, আমি ক'লোঁ যে আপোনাৰ জন্মস্থান কালজুৰি দৰং,
1: হয় দৰং,
0: সেই ঠাইখনৰ কথা অকণমান কওকচোন, ঠাইখনৰ পৰিৱেশৰ কথাটো কওক।
1: হয় হয়, আমাৰ এই এই পিতৃ পিতা মহসকল আচলতে আছিল দৰং জিলাৰ দক্ষিণ পূব অঞ্চলৰ খতৰা সত্ৰ বুলি খতৰা সত্ৰ আছে, এখন লেচাকনীয়া গোবিন্দ আঁতৰি সত্ৰ সেইখন, সেই সত্ৰৰ ওচৰৰ পৰা আমাৰ পিতাহঁত প্ৰায় 1940-45 চনমানৰ ভিতৰতে খৈয়াবাৰী অঞ্চলত হাবি জংগলে ভৰা দৰঙী ৰজাৰ মাটি আছিল এইবিলাক, আৰু তাতে একেবাৰে এই বিঘাত প্ৰায় 60 টকামানকৈ পিতাই 14 বিঘা মাটি কিনি লৈছিল তাত, আৰু ওচৰ চুবুৰীয়া মানুহ কেইবা ঘৰো আহিছিল, আৰু সেইসকলৰে এটা চুবুৰী পাতি বসবাসো কৰিছিল আৰু সেইদৰে খেতি বাতি কৰিছিল, সেনেকৈ আছিল সেই সময়ত। আৰু আমি নিজে দেখিছোঁ বাঘ আছিল তেতিয়া হাবি জংগলবিলাক, বাঘ আছিল, বাঘ দেখিছোঁ আমি ঘৰৰ লৈ আহি, ঘৰৰ পৰা বেৰা ভাঙি, বাঘৰ বেৰা ভাঙি গৰু উলিয়াই লৈ গৈছিল, এইবিলাক আমাৰ চকুত আৰু দেখা হৈছে। আকৌ পথাৰত গৰু যেতিয়া দৰক দিয়া হয়, পথাৰত গৰু দৰক দিলেও বাঘে কি কৰে, এই দৰক ছিঙি বাঘ বাঘে পিঠিত গৰু তুলি লৈ যায়, দেখিছোঁ। গতিকে আমাৰ পিতাহঁতৰ দিনত সেইটো আছিল, আৰু আমি যেতিয়া 8-9 বছৰমানতহে আমি স্কুললৈ যাওঁ, কাৰণ কালজুৰি গাঁৱত LP স্কুল নাছিল, প্ৰাথমিক বিদ্যালয় আছিল। এই তাৰে কালজুৰি গাঁৱৰ পশ্চিমফালে এখন শিমলুবাৰী বুলি গাঁও আছিল, সেইখনতহে এই প্ৰায় 1963-62 চনমানত স্কুল স্থাপিত কৰিছিল প্ৰাথমিক বিদ্যালয়, আৰু সেইখন স্কুলৰে আমি এই দ্বিতীয় দল হিচাপে আমি তাত পঢ়িবলৈ গৈছিলোঁ, নামভৰ্তি কৰিছিলোঁ।
0: হয়, তাৰপাছত আপুনি লাহে লাহে
1: খৈয়াবাৰী সাহায্যপ্ৰাপ্ত, তেতিয়া হাইস্কুল চৰকাৰী সাহায্যপ্ৰাপ্ত আছিল, আৰু তাতে তেতিয়া চতুৰ্থ শ্ৰেণীত আমি নাম লগাব লগা হৈছিল, তেতিয়া চতুৰ্থ শ্ৰেণীৰ পৰা হাইস্কুলৰ হেৰিবিলাক
0: হাইস্কুল তাতে
1: পঢ়িছিলোঁ। হয়,
0: তাৰপাছত হায়াৰ ছেকেণ্ডেৰী,
1: হায়াৰ ছেকেণ্ডেৰী মানে তেতিয়া হায়াৰ ছেকেণ্ডেৰী হোৱা নাছিল, আমি পঢ়োঁতে পিউ মঙলদৈ কলেজত আহিলোঁ, হাইস্কুল শিক্ষান্ত পৰীক্ষা 75 চনত উত্তীৰ্ণ হৈ সেই বছৰতে 75তে নামভৰ্তি কৰিলোঁ মঙলদৈ কলেজত পিউ, আৰু পিউ 77 চনত পাছ কৰি তাতেই BA পৰীক্ষা, BA শ্ৰেণীত নাম ভৰ্তি কৰিলোঁ।
0: হয়, আপুনি এগৰাকী কৃতি শিক্ষক, আপুনি কেইবাটাও ইতিমধ্যে শিক্ষকতাৰ বাবে বঁটা লাভ কৰিছে।
1: হয় হয়,
0: গতিকে কেতিয়া চাকৰিত সোমালে, শিক্ষকতাৰ চাকৰি কেনেদৰে আৰম্ভ কৰিলে, এই কথাখিনি কওকচোন, আৰম্ভণি ক'ৰ পৰা হৈছিলে?
1: হয় হয়, মই প্ৰথমতে যেতিয়া ঘৰৰ আৰ্থিক অৱস্থা একেবাৰে বেয়া আছিল, মই

0: দীঘলীয়া এটা তাত থাকিলো। হয়, ভাল লাগিল তেওঁৰ পৰিৱেশটো, যিখিনি তাত যিখিনি অভিভাৱক আছে ছাত্ৰ ছাত্ৰীসকলৰ খুব একেবাৰে ব্যৱহাৰ পাতি খুব ভাল, প্ৰতিজন অভিভাৱকে সকলোবিলাকে আমাক খুব শ্ৰদ্ধা ভক্তি কৰিছিল, সকলোৱে ছাৰ বুলি মাতিছিল আমাক। আৰু তেওঁলোকৰ পৰিয়ালৰ যেতিয়া বিয়া বাৰু উৎসৱ পাৰ্বণ হয় আমাক নিমন্ত্ৰণ দিছিল আৰু আমি এই নিমন্ত্ৰণ ৰক্ষা কৰি গৈছিলোঁ। গতিকে এটা সুন্দৰ পৰিৱেশেৰে তাত আছিলোঁ, গতিকে তাৰ পৰা আৰু আহিবলৈ মন কৰা নাছিলো।
1: কিমান চনত আপুনি
0: তাৰ পৰা 2017 চনত তাৰ পৰা মই এই 17 চনৰ 30 নৱেম্বৰৰ দিনা, আৰু ব্যতিক্ৰমী এটা অনুষ্ঠান সাধাৰণতে অৱসৰৰ দিনাই কেতিয়াও শিক্ষকক বিদায় দিয়া নাছিল ইমান দিনে সেইখন স্কুলত, কিন্তু মোকটো কি কৰিলে সেই তেতিয়াৰ প্ৰধান প্ৰিন্সিপাল অধ্যক্ষগৰাকীয়ে ক'লে নহয় এখেতক কিন্তু আমি সেইদিনাই বিদায় দিম এইবুলি সেইদিনাই বিদায়ৰ ব্যৱস্থা কৰিলে মোক। বিদায় সভা পাতিলে আড়ম্বৰপূৰ্ণভাৱে আৰু বিদায় সভাখন সুন্দৰভাৱে পৰিচালনা কৰি আবেলি সময়ত মোক আকৌ খৈয়াবাৰীৰ কালজুৰীৰ ঘৰলৈ লৈ গৈছে। দুখন বাছ গাড়ী, সৰু সৰু গাড়ী কেইবাখনো, ছাত্ৰ ছাত্ৰী শিক্ষকৰ গোটেই শিক্ষক শিক্ষয়িত্ৰীগল, অভিভাৱক কিছু অংশ, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, এই সকলোবিলাকে লৈ গৈ মোক ঘৰত থৈছে। হয়,
1: খুব সুন্দৰ এটা আপোনাৰ যি কৰ্মজীৱন, শিক্ষকতাৰ জীৱন, কৃতি জীৱন, আপুনি কেইবাটাও বঁটা লাভ কৰিছে শিক্ষকতাৰ বাবে, কৃতি শিক্ষক বঁটা লাভ কৰিছে দৰং জিলাৰ ভিতৰত, যিটো জিলা ভিত্তিত যিটো বঁটা 2014 চনত
0: পাইছিল,
1: কৃতি শিক্ষক বঁটা 2017 চনতো আপুনি লাভ কৰিছে। গতিকে ধৰক
0: সেইটো
1: মানে অভিজ্ঞতা আছে, কিন্তু প্ৰথমতে কৃতি শিক্ষকৰ কথাখিনি কৈছো, আপুনি খুব ভাল শিক্ষক এজনে হিচাপে পৰিচয় দিছিলে।
0: এতিয়া কথা হ'ল এই ছাত্ৰ ছাত্ৰীসকলে সাধাৰণতে বা শিক্ষক গোটৰ গোটেই শিক্ষকসকলেও আমাৰ যিটো পাঠদানৰ কৌশল বা ছাত্ৰ ছাত্ৰীসকলে যিটো আয়ত্ত কৰাৰ হেৰি দিশ, এই সকলোবিলাক মানে চাই চিতি সাধাৰণতে বিদ্যালয়ৰ পৰা এটা প্ৰস্তাৱ পঠায়, শিক্ষক গোটৰ পৰাও এটা প্ৰস্তাৱ পঠায় আৰু বিদ্যালয়ৰ অধ্যক্ষৰ ফালৰ পৰাও প্ৰস্তাৱ এটা পঠায়। শিক্ষকজনৰ যিটো পাৰদৰ্শিতা বা পাঠ্যপুথিৰ যিটো জ্ঞান বা বিষয়বস্তুৰ প্ৰতি যিটো জ্ঞান, এই সকলোবিলাক তেওঁলোকে লক্ষ্য কৰি সেইদৰে প্ৰস্তাৱ দিছিল। আৰু তাৰোপৰিও যিটো সহপাঠ্যক্ৰম, কুইজ প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা, আহস্মী বক্তৃতা প্ৰতিযোগিতা, নৃত্য, একাংকিকা নাট প্ৰতিযোগিতা, আৰু একাংকিকা নাট প্ৰতিযোগিতা সেই সময়ত সেনেকৈ স্কুলত আমাৰ হায়াৰ ছেকেণ্ডাৰীখনত হোৱা নাছিল। কিন্তু মই গৈ যেতিয়া মই নিজে নাটক লিখিলোঁ, একাংকিকা নাট প্ৰায় প্ৰতি বছৰে 4-5খনমানকৈ লিখোঁ, আৰু সেইখিনি মই নিজে কি কৰোঁ, নিৰ্দেশনা দি মঞ্চস্থ কৰাওঁ, আৰু মোৰ সেই নাটককেইখনে প্ৰথম, দ্বিতীয়, তৃতীয় স্থান পায়। এইবিলাক সহপাঠ্যক্ৰমৰ ক্ষেত্ৰতো আৰু কুইজ প্ৰতিযোগিতাটো এটা বৰ আকৰ্ষণীয় অনুষ্ঠান, সেইটোতো ল'ৰাবিলাকক উপকৃত কৰোঁ। আৰু কুইজৰ কুইজ মাষ্টাৰ হিচাপে শিক্ষকসকলে আমাকেই, মোৰ ওপৰতেই নিৰ্ভৰ কৰে, একে প্ৰশ্ন কটাৰ পৰা আদি কৰি গোটেইখিনি চলোৱা কাৰ্যসূচী চলোৱা গোটেইখিনি। গতিকে এইবিলাক মানে কাৰণত বিশেষকৈ জিলাখনৰ শিক্ষকসকলেও আমাৰ ওপৰত অলপ দৃষ্টি দিয়ে, তেওঁ পোৱাৰ যোগ্য। আৰু যিদিনা মই পাইছিলোঁ বঁটা, বিভিন্নজনে ফোন কৰি গৈছে যে উপযুক্ত মানুহকে বঁটা দিছে। আৰু
1: খুব ভাল, আপোনাৰ ইতিমধ্যে আপুনি লিখা মেলাৰ কথাটো কলে যে নাটক আপুনি লিখিছে, একাংকিকা নাট, যিটো আপোনাৰ দীঘলীয়া এখন তালিকা আমি পাইছো, আপোনাৰ কিতাপৰ এখন দীঘলীয়া তালিকা, শিক্ষকতাটো কৰিছে, তাৰ সমান্তৰালকৈ আপুনি নীৰৱ উচ্ছন্নভাৱে আপুনি লিখি গৈছে। আৰু আপুনি যেনেকে কলে যে পূৰ্ণাংগ নাটো আপুনি লিখিছে কেইবাখনো, আৰু ভ্ৰাম্যমান থিয়েটাৰো তাত
0: কৰিছে।
1: গতিকে এই আপোনাৰ লিখাৰ বা লেখকৰ যিটো আপোনাৰ যাত্ৰা, সেইটোৰ বিষয়ে কওকচোন।
0: লেখকৰ যাত্ৰা, মই প্ৰথমতে এই ষষ্ঠ সপ্তমমান শ্ৰেণীত পঢ়ি থাকোঁতে আমাৰ বিদ্যালয়ত সাহিত্যচৰা বুলি এটা বিভাগ আছিল। তেতিয়া আমাৰ শিক্ষাগুৰুসকলে কয় যে তোমালোকে লিখি আনিবা, গল্প লিখা বা প্ৰবন্ধ লিখা, কবিতা লিখা, যিকোনো এটা বস্তু তোমালোকে সপ্তাহত শনিবাৰে শনিবাৰে সাহিত্যচৰা হৈছিল সেই স্থানটোত। কিন্তু তেতিয়া সেই ষষ্ঠ শ্ৰেণীৰ পৰাই কিন্তু লিখিছিলোঁ, মই প্ৰবন্ধ লিখিছিলোঁ, কেতিয়াবা কবিতা লিখিছিলোঁ, কেতিয়াবা গল্প লিখিছিলোঁ এনেকৈ। আৰু ছাৰসকলে পাঠ কৰিব দিছিল, পাঠ কৰাৰ পিছত ছাৰসকলে উৎসাহ উদ্দীপনাৰে খুব ভাল হৈছে বুলি কৈছিল তেতিয়া। আৰু সেই উৎসাহ উদ্দীপনাৰে মানে ক্ৰমান্বয়ে আগবাঢ়ি গৈছিলোঁ। মই প্ৰথম এই তৰংগ নামৰ এখন আলোচনী ওলাইছিল সেই সময়ত কলেজত পঢ়ি থাকোঁতে, আৰু তেতিয়াই কবিতা এটা মই দিছিলোঁ, শেৱালিৰ হাঁহি, সেইটো মোৰ প্ৰথম কবিতা

0: বৰু আই সংস্কৃত ইংৰাজী বিধান, তাৰপিছততো আৰু কোনেও উলিওৱা নাছিল, যদি উলিয়াইছিল যদিও আমাৰ হাতত পৰা নাছিল। কিন্তু মই ভাবিলোঁ আমাৰ পাঠ্যক্ৰমৰ ভিত্তিত অষ্টম নৱম দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বা একাদশ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, যে যদি সহজ সৰল ভাষাত কামত অহাকৈ এই অভিধান এখন লিখোঁ তেনেহ'লে ছাত্ৰ ছাত্ৰীৰ উপকাৰ হ'ব এইবুলি ভাবি মই হাত দিলোঁ। সেইটো প্ৰথমতে ভাবিছিলোঁ যে মই আৰু দুগৰাকী এজন হিন্দী শিক্ষকক আৰু ইংৰাজী শিক্ষক এজনক মই হেৰি কৰিছিলোঁ, অনুৰোধ কৰিছিলোঁ। মই যেতিয়া প্ৰথমতে অসমীয়াৰ পৰা সংস্কৃত কৰিলোঁ, তেওঁলোকক কৰিলোঁ আপোনালোকে অসমীয়াৰ পৰা ইংৰাজীখিনি দিয়ক একেটা শব্দৰে, আকৌ হিন্দী শিক্ষকজনক ক'লোঁ আপুনি হিন্দীৰ শব্দখিনিও দিয়ক, তেতিয়াহ'লে চাৰিটা ভাষাত হ'ব। তেতিয়া পাঠকসকলে সাধাৰণতে ছাত্ৰ ছাত্ৰীসকলে একেটা বহাতে গোটেইখিনি শব্দৰ অৰ্থ জানিব, ট্ৰেঞ্চলেশ্যন অনুবাদ কৰাৰ ক্ষেত্ৰত সহজ হ'ব।
1: হয়,
0: এনেকৈ কথাটো চিন্তা কৰি মই আগবাঢ়িলোঁ আগতে, কিন্তু বাকী কেইজনে কিন্তু
1: নিজা প্ৰচেষ্টা দেখোন ধুনীয়া অসমীয়া সংস্কৃত শব্দ কৈছে, খুব এটা প্ৰেৰণাদায়ক কথা ছাত্ৰ ছাত্ৰীৰ কামত
0: অহা।
1: আপুনি এই জীৱনযোৰ আপোনাৰ যি শিক্ষকতা বা লেখকৰ যিটো যাত্ৰা বা ইমানখিনি আপুনি কৰিছে কৰি আছে এতিয়াও, তাৰপৰা আপুনি বিভিন্ন বঁটা বাহন লাভ কৰিছে, বিভিন্ন অনুষ্ঠান
0: প্ৰতিষ্ঠানতো পাইছে,
1: সাহিত্যৰ ক্ষেত্ৰতো পাইছে, সাহিত্য ৰত্ন বঁটা পাইছে, লগতে জীৱন সমৃদ্ধ বঁটা লাভ কৰিছে, ভাষা গৌৰৱ বঁটাও লাভ কৰিছে, ভাৰত গৌৰৱ বঁটা লাভ কৰিছে, আপুনি মহা বংগ সাহিত্য পৰিষদ চেৰিটেবল ট্ৰাষ্ট কলকাতাৰ যি তাৰ পৰা আপুনি লাভ কৰিছে, গুৰু বৈভৱ বঁটাও পাইছে, দৰঙী কলা কৃষ্টি উন্নয়ন সংঘই আপোনাক দিছে, বিভিন্ন সাহিত্য জিলা সাহিত্য সভাই দিছে, আপোনাৰ ওদালগুৰি জিলা সাহিত্য সভাই দিছে, ডক্টৰ কেশৱ চন্দ্ৰ দত্ত সাহিত্য সন্মান 2025 এইখিনি বঁটা দিছে, আৰু সাহিত্য সমাজ সংস্কৃতি সেৱা মঞ্চ অসমে আপোনাক দিছে অসম জ্যোতি সন্মান বঁটা 2025 চনত। কেনে এক অনুভৱ জীৱনৰ এই সময়ছোৱাত আপোনাৰ?
0: এতিয়া যিখিনি মই ভাবিছোঁ, যিখিনি কাম কৰিলোঁ, গতিকে এই কামখিনিকেই কৰ্মকে জীৱনৰ শ্ৰেষ্ঠ উপাসনা বুলি গণ্য কৰি মই আগবাঢ়ি গৈ আছোঁ। গতিকে এই ক্ষেত্ৰত ঈশ্বৰে কৃপাৰ দৃষ্টিৰে চোৱা যেন লাগিছে, বা বহুতে বিভিন্নজনে মোৰ গ্ৰন্থ পঢ়ি ফোন কৰে, মই গ্ৰন্থতে মোৰ ফোন নম্বৰটো আছে, যে কিতাপখন একেবহাতে তিনিবাৰ পঢ়িলোঁ ছাৰ, আপোনাৰ কিতাপখন একেবহাতে মানে তিনিবাৰ পঢ়িবলৈ মন গ'ল। আৰু এটা কথা হৈছে যে মই যিটো গুৱাহাটীৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰী আছে, অসম চৰকাৰৰ পুথিভঁৰাল সেৱা সঞ্চালকালয়, এই তাত মই এপ্লাই কৰিলোঁ। এপ্লাই কৰি প্ৰথমতে মোৰ চাৰিখন কিতাপ তেওঁলোকে ল'লে, পুৰাণৰ মহকুখন তেওঁলোকে প্ৰথম ল'লে। লৈ উঠাৰ পিছত ধুবুৰীৰ পৰা এজন মানুহে মোক ফোন কৰিছে, পুৰাণৰ মহখন ধুবুৰীত এই যিটো হেৰিত ধুবুৰী জিলা পুথিভঁৰালত এই পুৰাণৰ মহকুখন গৈ পাইছেগৈ। তাৰে পাঠক এজনে মোক পঢ়ি কৈছে, ক'লে যে দাদা আপুনি মোক ঘৰত ৰাখিব পৰা কাৰণে এখন কিতাপ পঠিয়াব পাৰিবনে, আপোনাক যি লাগে মই দিম, খা খৰচ পৰে। তো মইতো খুব উৎসাহ পালোঁ, ধুবুৰীটো পাইছেগৈ মোৰ কিতাপ। তেতিয়া মই তেওঁলৈ স্পীড পোষ্টত কিতাপখন পঠাই দিলোঁ, মই ক'লো একো মোক পইচা আৰু নালাগে, পঢ়াটোৱে আপুনি যে পঢ়ি মোক উৎসাহ উদ্দীপনা দিছে সেইটোৱে ডাঙৰ পুৰস্কাৰ মোৰ কাৰণে। আৰু
1: খুব ভাল লগা কথা এজন লেখকৰ বাবে, খুব সুন্দৰকৈ গৈ পাইছে। গতিকে আমাৰ লাহে লাহে অনুষ্ঠানৰ যি নিৰ্ধাৰিত সময় সেই হ'ব হৈছে, গতিকে আমাৰ জীৱন সুৰভি বুলি যিটো কওঁ, আমাৰ এটা উদ্দেশ্য যে একো একোজন ব্যক্তিৰ সেই জীৱনৰ যিটো এটা ধৰক এটা অভিজ্ঞ
0: জীৱনৰ
1: বিলাই দিব খোজে। আপুনি ইতিমধ্যে কলে যে কৰ্মই আপোনাৰ জীৱনৰ শ্ৰেষ্ঠ উপাসনা বুলি কৈছে, আৰু কিবা অনুভৱ কব খোজে নেকি?
0: আৰু মানে এতিয়া কথা হ'ল, এই অভাজনক এই বিভিন্ন সভা সমিতিবিলাকত মাতে, ভাগৱত পাঠত মাতে। এতিয়া আমাৰ চুবুৰীটোত এই কাতি মাহৰ 1 তাৰিখৰ পৰা ভাগৱত সাতদিনীয়া অখণ্ড ভাগৱত পাঠ কৰা, আৰু তাৰে দায়িত্ব মোৰ ওপৰতে নিৰ্ভৰ কৰে। গতিকে সেনেকৈ এই ভাগৱত পাঠত যাওঁ, ধৰ্মানুষ্ঠানী সভাবিলাকত মাতে, আৰু সেইবিলাকত গৈ আধ্যাত্মিক দিশৰ কথা কৈ উঠি আমাৰ উঠি অহা নৱপ্ৰজন্মক আমি পৰামৰ্শ দিওঁ, যাতে তেওঁলোকে আধ্যাত্মিক দিশত তেওঁলোকে চৰ্চা কৰে। আৰু এতিয়া এতিয়া অসম চৰকাৰৰ ফালৰ পৰাও কি কৰিছে, এই নামঘৰবিলাক সুন্দৰকৈ আটক ধুনীয়াকৈ নিৰ্মাণ কৰিবৰ কাৰণে

0: আৰ্থিক বৰগণি দিছে। গতিকে নৱপ্ৰজন্মই নামঘৰলৈ গৈ তেওঁলোকে কি কৰিব লাগে, এই ভাগৱতৰ ৰস আস্বাদন কৰিব লাগে। আৰু তেওঁলোকক কৈ কৈছো মই যে সকলো নৱপ্ৰজন্মই যিহেতু প্ৰহ্লাদে পাঁচ বছৰতে কি কৰিছিল, ঈশ্বৰ আৰাধনা কৰিছিল, ধ্ৰুৱেও সেইদৰে পাঁচ বছৰতো কৰিছিল আৰাধনা। যদি নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীসকলে এইদৰে ঈশ্বৰ আৰাধনা কৰে, তেন্তে তেওঁলোকৰ মনৰ পৰা এই যিটো বিশৃংখলাৰ মনোভাৱ এইটো আঁতৰি যাব আৰু তেতিয়া সমাজখন সুশান্তিৰে ভৰি পৰিব। গতিকে সুশান্তি বা সমাজখন সুন্দৰ কৰিবলৈ হ'লে আমি এইদৰে কি কৰিব লাগিব, ঈশ্বৰক আৰাধনা কৰিব লাগিব আৰু আধ্যাত্মিক দিশ চৰ্চা কৰিব লাগিব। এই কথাবিলাক আমি এই ধৰ্মালোচনী সভাবিলাকত কৈ আছো। আমি কি কৰোঁ, পৰিবাৰ আৰু মই যিদিনা
1: নামটো জানিলো
0: মইনা কলিতা, মইনা কলিতা পৰিবাৰ, আমি দুয়োগৰাকী কি কৰোঁ এতিয়া ঘৰত

0: কৰিব লাগিব আৰু আধ্যাত্মিক দিশ চৰ্চা কৰিব লাগিব। এই কথাবিলাক আমি এই ধৰ্মালোচনী সভাবিলাকত কৈ আছো। আমি কি কৰোঁ, পৰিবাৰ আৰু মই যিদিনা মইনা কলিতা পৰিবাৰ, আমি দুয়োগৰাকী কি কৰোঁ, এতিয়া ঘৰৰ ছোৱালী তিনিজনী বিয়া দিছোঁ, গতিকে আমি দুয়োজনী কি কৰোঁ, মেট্ৰিকৰ ৰিজাল্ট দিবাৰ দিনাই এই পাছ কৰা ফেইল কৰা আটাই ঘৰলৈ গৈ তেওঁলোকক উৎসাহ উদ্দীপনা দিওঁ। উচ্চতৰ মাধ্যমিক বিদ্যালয়টো সেইদৰে পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ দিনাই যাওঁ, যাই তেওঁলোকক হেৰি কৰোঁ,
1: পাছ কৰিব লাগিব,
0: মানে ফেইল কৰাবিলাক উৎসাহ দিওঁ, এইবাৰ ফেইল কৰিলে কথা নাই, অহাবাৰ তুমি নিশ্চয় পাছ কৰিবা, আৰু শিক্ষক দিৱসৰ কথা মই কওঁ ছাত্ৰ ছাত্ৰীসকলক, যে শিক্ষাগুৰুসকলক সদায় সন্মান কৰিব লাগে, শিক্ষাগুৰুসকলে এই তোমালোকৰ অজ্ঞান আন্ধাৰ দূৰ কৰিছে, গতিকে অৱসৰপ্ৰাপ্ত শিক্ষকসকলৰ ঘৰে ঘৰে গৈ তেওঁলোকক যাতে এখন গামোচা দি এটা কলম দি তেওঁলোকক কি কৰিব লাগে, সেৱা কৰিব লাগে, ছাত্ৰ ছাত্ৰীসকলক এইটো বুজাওক।
1: খুব সুন্দৰ কাম কৰি আছে আপুনি, এনেকে আৰু উঠি অহা চামক আপুনি উৎসাহ উদ্দীপনা দি আছে, গতিকে এনেদৰে আপোনাৰ এই যাত্ৰা যি আপোনাৰ লেখকৰ যাত্ৰা অব্যাহত থাকে। পুনৰম কলিতা গৌৰী, আপোনাক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপুনি খৈৰাবাৰী সেই অঞ্চলৰ পৰা আহিলে, ইমান দূৰৰ পৰা আহি আমাৰ অনুষ্ঠানত ভাগ লৈছে আৰু জীৱনৰ ইমান কথা আপুনি বিলাই দিলে, আৰু যি আপোনাৰ কৰ্মৰ কথা কৈছে, এই কৰ্মই নিশ্চয় যি শুনি আছে তেওঁ আটাইকে অনুপ্ৰাণিত কৰিব, আৰু আপোনালৈ আমি এয়াই আগ্ৰহ কৰিছোঁ যে আপোনাৰ এই কৰ্ম আপুনি এনেদৰেই সুস্থ সুঠাম দেহাৰে চলাই গৈ থাকক, তাকে কামনা কৰিছোঁ। আজিলৈ আপোনাক ইয়াতে বিদায় জনাবলৈ
0: বহুত বহুত ধন্যবাদ, মই আপোনাক ধন্যবাদ জনালোঁ এইদৰে আমাক মাতি আনি, এইজনক এইটো সুযোগ দিয়াৰ বাবে, মোৰ অন্তৰৰ অনুভূতিখিনি শ্ৰোতাসকলক বিলাই দিবৰ কাৰণে যিটো সুযোগ প্ৰদান কৰিছে তাৰ কাৰণে মই আপোনাক অশেষ ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ।
1: আদৰৰ শ্ৰোতা, জীৱন সুৰভি অনুষ্ঠানৰ এই খণ্ডটি আজি ইমানতে সামৰিছোঁ, অহা খণ্ডত আন এগৰাকী অতিথিৰ সৈতে আমি আপোনালোকৰ সন্মুখত উপস্থিত হ'মহি। নমস্কাৰ।

জীবন সুরভি অনুষ্ঠানটি শুনিলে আগবঢ়ালে সীমান্ত বার্মাই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন করা হৈছে রাষ্ট্রীয় শৈক্ষিক গবেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ, এফএম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া ষ্টুডিঅ'ত আছো মই মীনাক্ষী, ডিউটি ৰুমত আছে গুণপ্ৰভা বৰা, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, লস্মিতা শইকীয়া আৰু হৰমোহন বৰ্মন। এফএম ট্ৰান্সমিটাৰত আছে পপী চান্দ, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, মৃগাংক কৃষ্ণত্ৰয় আৰু আছিফ আহমেদ। এতিয়া শুনো আহক পাৰাগমালা লাইভ, আগবঢ়াইছে অৰ্চনা দেৱীয়ে।

0: পারাগমালা লাইভ খুলিলে। আগবঢ়ালে অর্চনা দেৱীয়ে।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱবাণীৰ পৰা।

0: নমস্কাৰ। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিদিশাই আপোনাক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আপোনালৈ আগবঢ়াইছোঁ গীতৰে কথাৰে অনুষ্ঠানৰ এটি খণ্ড।
1: নমস্কাৰ। শ্ৰোতাৰ গীতৰ অনুৰোধেৰে সজোৱা গীতৰে কথাৰে অন্য এটি খণ্ডলৈ মই পম্পী মালাকাৰে আকাশবাণীৰ সমূহ শ্ৰোতাকে আদৰণি জনাইছোঁ। প্ৰিয় শ্ৰোতা, আজিও আমি এই অনুষ্ঠানটোৰ জৰিয়তে বাটে ঘাটে লগ পোৱা বিভিন্ন ব্যক্তিৰ সৈতে কথা পাতিম, তেওঁলোকৰ মনৰ অনুভৱ জানিবলৈ চেষ্টা কৰিম, লগতে তেওঁলোকৰ অনুৰোধৰ গীতসমূহ আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। গতিকে আহকচোন আৰম্ভ কৰোঁ আজিৰ এই বিশেষ অনুষ্ঠানটি।
2: প্ৰিয় শ্ৰোতা, মই বৰ্তমান আহি উপস্থিত হৈছোঁহি গুৱাহাটীৰ ফাঁচি বজাৰৰ ফুলৰ গলিত। বৰ্তমান আমাৰ সৈতে ছাত্ৰ উপস্থিত

0: লগতে তেওঁলোকৰ অনুৰোধৰ গীতসমূহ আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। গতিকে আহকচোন আৰম্ভ কৰোঁ আজিৰ এই বিশেষ অনুষ্ঠানটি।
1: প্ৰিয় শ্ৰোতা, মই বৰ্তমান আহি উপস্থিত হৈছোহি গুৱাহাটীৰ ফাঁচী বজাৰৰ ফুলৰ গলিত। বৰ্তমান আমাৰ সৈতে আজি ছাত্ৰ উপস্থিত আছে, আমি তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আপোনাৰ পৰিচয়?
2: নমস্কাৰ, মোৰ নাম শ্ৰী সত্যজিৎ দত্ত, মই ডিব্ৰুগড়ৰ হয়। বৰ্তমান মই কটন বিশ্ববিদ্যালয়ত হিন্দী বিভাগত স্নাতক ডিগ্ৰী গ্ৰহণ কৰি আছোঁ।
1: হয়, আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপুনি আৰু কিহত ৰুচি ৰাখে?
2: মই পঢ়া শুনাৰ উপৰিও লিখা মেলা কৰা, লগতে সংস্কৃতিমূলক অনুষ্ঠানসমূহ, অন্যান্য অনুষ্ঠান পৰিচালনা আৰু আলোচনী সম্পাদনাৰ ক্ষেত্ৰত জড়িত।
1: আৰু এই ক্ষেত্ৰত ভৱিষ্যত পৰিকল্পনা কেনেধৰণৰ?
2: যিহেতু লিখা মেলা কৰোঁ বুলি কৈছোৱেই, গতিকে মই প্ৰবন্ধ কবিতা আদি লিখি আগবাঢ়ি গৈ আছোঁ। আৰু লগতে এটা কথা মই ইয়াতে ক'বই লাগিব যে আমি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়া ছাৰৰ নেতৃত্বত অসম কথা বুলি এটি গোট আছে, য'ত স্বদেশ স্বাভিমান শীৰ্ষক এটি বক্তৃতামালা অনুষ্ঠান হয়। তাৰ লগতো মই জড়িত, আৰু ইয়াৰ উপৰিও লিখা মেলাখিনি মই কৰি আছোঁ। বৰ্তমানো বিভিন্ন আলোচনী বাতৰি কাকতত প্ৰকাশ কৰা হয় মাজে সময়ে, গতিকে আগবঢ়াই নিবলৈ চেষ্টা কৰিম। ভৱিষ্যতে যি হয় ভাল হ'ব বুলি আশা ৰাখিছোঁ।
1: হয়, আৰু আপুনি কৈছে যে আপুনি খুব জড়িত হৈ আছে লিখা মেলাৰ লগত, গৈ জানিব বিচাৰিছোঁ যে এই লিখা মেলাৰ যি আগ্ৰহ, সেয়া কি ধৰণে আৰম্ভ হৈছিল?
2: মোৰ দেউতাও এজন পেচাগতভাৱে শিক্ষক, আৰু তাৰ লগতেই তেওঁ লিখা মেলাৰ লগতো জড়িত হৈ আছিলে। দেউতাই লিখা মেলা কৰা দেখোঁ, ময়ো ক্লাছ ছিক্সত প্ৰথম প্ৰথম কবিতা লিখা আৰম্ভ কৰিছিলোঁ। বিশেষ প্ৰবন্ধ লিখা নাছিলোঁ, কিন্তু ক্লাছ ইলেভেনৰ পৰা মই প্ৰবন্ধ পাতি লিখা আৰম্ভ কৰিছোঁ, লগতে আলোচনী সম্পাদনা কৰা আৰম্ভ কৰিছোঁ। মোৰ দেউতাও অসম সাহিত্য সভাৰ লগত জড়িত আৰু অন্যান্য সাহিত্যমূলক অনুষ্ঠানৰ লগত জড়িত, গতিকে সেইখিনিৰ পৰাই ৰাপটো আহিলে। আৰু মোৰ গোটেই ঘৰখনেই সাহিত্য আৰু সংস্কৃতিৰ লগত জড়িত, গতিকে তেনেকৈ আহিলে।
1: হয়, জানি খুব ভাল লাগিছে, আৰু এইদৰে তুমি আগুৱাই গৈ থাকা, তোমালৈ শুভকামনা থাকিল। আৰু এই অনুষ্ঠানৰ জৰিয়তে তুমি কোনটো গীত শুনিব বিচাৰিবা?
2: মই অসমৰ এজন বিখ্যাত ব্যক্তি জয়ন্ত হাজৰিকা দেৱৰ যিকোনো এটি গীত শুনিবলৈ বিচাৰিম।
1: বহুত বহুত ধন্যবাদ, আৰু আমি আপোনাক এই গীতটি শুনাবলৈ চেষ্টা কৰিম।

0: জুবিন গাৰ্গৰ হিন্দী ইয়ালি গানটো খুব ভাল পাওঁ, এইটো শুনি কিনে এই গীতটো বজাই দিলে হয়।
1: হয়, আমি এই গীতটি বজাবলৈ চেষ্টা কৰিম।

0: হয় নমস্কাৰ, আপোনাৰ পৰা আপোনাৰ পৰিচয় জানিব বিচাৰিছোঁ।
1: নমস্কাৰ, মোৰ নাম চায়ত্ৰী বৰা, মোৰ ঘৰ গোলাঘাটত। বৰ্তমান মই কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ চতুৰ্থ ষাণ্মাসিকৰ এগৰাকী ছাত্ৰী।
0: আপোনাৰ পৰা জানিব বিচাৰিছোঁ, বৰ্তমান আপুনি কিহৰ সৈতে জড়িত হৈ আছে?
1: হয়, বৰ্তমান মই পঢ়া শুনাৰ লগতে লেখা মেলা কৰোঁ আৰু কেতিয়াবা সময় সুবিধা মিলিলে আবৃত্তি বা এনেকৈ অনুষ্ঠান পৰিচালনা আদিৰ লগত জড়িত হৈ থাকোঁ।
0: হয়, জানি খুব ভাল লাগিছে যে তুমি পঢ়া শুনাৰ লগতে লিখা মেলাৰ লগত জড়িত হৈ আছা। জানিব বিচাৰিছোঁ কেনেকুৱা ধৰণৰ লিখাৰ প্ৰতি তোমাৰ বেছি আগ্ৰহ আছে?
1: হয়, মই বৰ্তমান মূলতঃ প্ৰবন্ধ বা এনেকৈ তথ্যভিত্তিক যিবোৰ লেখা তেনেকুৱাবোৰত বেছিকৈ গুৰুত্ব দিছোঁ আৰু যিহেতু এগৰাকী অসমীয়া বিভাগৰ ছাত্ৰী, সেই সাহিত্যৰ ওপৰত ৰাপ এটা আছেই, সেইখিনিকে আগবঢ়াই নিওঁ।
0: আৰু ভৱিষ্যত পৰিকল্পনা কেনেকুৱা ধৰণৰ এই সাহিত্যৰ ক্ষেত্ৰত?
1: সাহিত্যৰ ক্ষেত্ৰত লেখা মেলাটো যিহেতু ৰাপ আছে, গতিকে এইটো থাকিবই নিজৰ লগত। বাকী অসমীয়াৰ ছাত্ৰী, গতিকে ভাষাটোৰ প্ৰতি কাম কৰিব বিচাৰিম। ভাষাটোৰ যিখিনি বৰ্তমান সংকট, সেইখিনিৰ ওপৰত মুখ্যতঃ গুৰুত্ব দিম।
0: হয়, আপোনাক শুভকামনা জনালোঁ আৰু জানিব বিচাৰিছোঁ যে এই অনুষ্ঠানৰ জৰিয়তে আপুনি কোনটো গীত শুনিব বিচাৰিব?
1: হয়, এগৰাকী জুবিন যুগৰ ছোৱালী হিচাপে জুবিনদাৰ এটি গীত বিচাৰিম। জুবিনদাৰ যিকোনো গীত ভাল লাগিব।

0: আমাৰ সৈতে বৰ্তমান উপস্থিত আছে আন এগৰাকী যুৱক, আপোনাৰ পৰিচয় জনাব।
1: নমস্কাৰ, মোৰ নাম শ্ৰী বিশাল দাস।
0: আপুনি বৰ্তমান কিহৰ সৈতে জড়িত হৈ আছে?
1: মই বৰ্তমান খেল বিভাগৰ এজন ছাত্ৰ। মই আপোনাৰ আভিৰুচি ইনষ্টিটিউট অফ ফিজিকেল এডুকেশ্যন পঢ়ি আছোঁ।
0: হয়, যিহেতুকে আপুনি খেল বিভাগত পঢ়ি আছে, জানিব বিচাৰিছোঁ যে আপোনাৰ কি কি খেলত ৰুচি আছে?
1: মোৰ বিশেষকৈ আপোনাৰ ফুটবল আৰু ক্ৰিকেটত ৰুচি আছে।
0: আৰু এই যি খেলৰ যি যাত্ৰা, কেতিয়া আৰম্ভ হৈছিল?
1: সৰুৰ পৰাই, ক্লাছ 5-6ৰ পৰা।
0: হয়, জানি খুব ভাল লাগিছে। আপোনাৰ এই যাত্ৰা আগুৱাই যাওক আৰু এই অনুষ্ঠানৰ জৰিয়তে আপুনি কি গীত শুনিব বিচাৰিব?
1: মই পাপন দাৰ যিকোনো এটি গীত শুনিব বিচাৰিছোঁ।

প্ৰিয় শ্ৰোতা, জুবিন গাৰ্গৰ এটি গীতেৰে গীতৰ কথাৰে অনুষ্ঠানটিৰ আজিৰ খণ্ডটিৰ পৰা মই পম্পী মালাকাৰে ইমানতে বিদায় মাগিছো। নমস্কাৰ।

0: ইমান পৰে শ্ৰোতাই গীতৰে কথাৰে অনুষ্ঠানৰ খণ্ডটি শুনিলে। যোগদান আগবঢ়ালে পম্পী মালাকাৰে।
1: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ।

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, বিধানসভাত মুখ্যমন্ত্ৰীৰ উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল, শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজি বিজেপিৰ নৱনিৰ্বাচিত বিধায়কসকলৰ সম্বৰ্ধনা অনুষ্ঠান, সামাজিক মাধ্যমত শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শ, আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু গুজৰাট টাইটানছৰ মাজত আজি IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেল। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি চতুৰ্থ দিনা সদনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যপালৰ অভিভাষণৰ আলোচনাত অংশ লৈ ৰাজ্যপালগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে বিজেপি মিত্ৰজোঁটক এইবাৰ নিৰ্বাচনত ৰাজ্যখনে 50%

0: ৰাজ্যখনৰ 50% লোকে ভোট প্ৰদান কৰিছে আৰু এই নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে 1 কোটি মানুহৰ ভোট লাভ কৰিছে। ৰাজ্যখনৰ কোনো জাতি জনজাতিক বাদ দি বিজেপিয়ে এই যাত্ৰাত অকলেই জয়লাভ কৰা নাই বুলি মত প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ জনসাধাৰণে বিকাশ আৰু সুৰক্ষাৰ স্বাৰ্থত বিজেপি মিত্ৰজোঁটক বিপুল ভোটেৰে জয়যুক্ত কৰিছে। ভাষণত মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ প্ৰসংগও উল্লেখ কৰে। বিধানসভাক গণতন্ত্ৰৰ মন্দিৰ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমবাৰৰ বাবে বিধানসভালৈ অহা বিধায়কসকলৰ লগতে প্ৰতিগৰাকী বিধায়ককে অভিনন্দন জনায়।
1: সদনৰ যুৱ বিধায়কসকলক যি দলৰে নহওক কিয় মই সকলোকে অভিনন্দন জনাইছো আৰু পবিত্ৰ সদনলৈ আদৰণি জনাইছো। আমাৰ গণতান্ত্ৰিক পৰম্পৰাত বিধানসভাই আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে আৰু তাৰ বাবেই আমি বিধানসভাক গণতন্ত্ৰৰ মন্দিৰ হিচাপে আখ্যা দিওঁ। মই আশা কৰিম যে এই বিধানসভাৰ প্ৰতিটো কাৰ্যসূচীকে আমাৰ সদনৰ সদস্যসকলে, বিশেষকৈ নতুন সদস্যসকলে অত্যন্ত গম্ভীৰতাৰে সহকাৰে ল'ব। ৰাজ্যৰ সমস্যাসমূহৰ বিষয়ে আলাপ আলোচনা কৰিব আৰু ৰাজ্যৰ জনসাধাৰণৰ আস্থা এই সদনৰ প্ৰতি যাতে সদায় নিৰন্তৰভাৱে থাকিব পাৰে তাৰ বাবে আমি সকলোৱে প্ৰচেষ্টা কৰিব লাগিব।
0: মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ 69(1) নিয়মৰ অধীনত উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026ৰ জৰিয়তে তৎকালীনভাৱে বিধায়ন প্ৰণয়ন কৰিবলগীয়া হোৱা পৰিস্থিতিৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰি বিবৃতি প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজিৰ সদনতে উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধন বিধেয়ক 2026 উত্থাপন কৰিবলৈ অধ্যক্ষৰ পৰা অনুমতি বিচাৰিব আৰু বিধেয়কখন উত্থাপন কৰিব। ইয়াৰ পাছতেই কালি বিধায়ক বিশ্বজিৎ ফুকনে উত্থাপন কৰা আৰু বিধায়ক সুশান্ত বৰগোহাঁয়ে সমৰ্থন কৰা ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আজি অসম বিধানসভাৰ সদস্যসকলে তেওঁৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপনেৰে প্ৰস্তাৱ গ্ৰহণ কৰি এই সন্দৰ্ভত বিস্তৃত আলোচনা অনুষ্ঠিত কৰিব। বিধানসভাৰ অধিৱেশনত কালি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্ত নেওগে মহিলাৰ বাবে 1/3 আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে উত্থাপিত সংকল্প প্ৰস্তাৱ সন্দৰ্ভত আজি আলোচনা অনুষ্ঠিত হোৱাৰ লগতে এই সংকল্প প্ৰস্তাৱটো গ্ৰহণৰ বাবে উত্থাপন কৰিব। উল্লেখযোগ্য যে মন্ত্ৰী শ্ৰীমতী নেওগে কালি এই প্ৰস্তাৱ উত্থাপন কৰি কয় যে দেশৰ আধা সংখ্যক মহিলাৰ উন্নতি নিশ্চিত নহলে দেশৰ প্ৰগতি সুনিশ্চিত নহয়। উল্লেখযোগ্য যে কাইলৈ বিধানসভাৰ অধিৱেশনৰ অন্ত পৰিব। অসম বিধানসভা 2026ৰ নিৰ্বাচনত নিজ নিজ সমষ্টিত জয়লাভ কৰা শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ বিধায়কসকলক আজি গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত হ'বলগা এটা অনুষ্ঠানত দলৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হ'ব। সন্ধিয়া 6 বজাত হ'বলগা এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ লগতে দলটোৰ কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকিব। উল্লেখযোগ্য যে ক্ৰমাগত তৃতীয়বাৰলৈ বিজেপিৰ নেতৃত্বত ৰাজ্যত NDAৰ চৰকাৰ গঠন হৈছে। দলটোৰ নৱনিৰ্বাচিত বিধায়কসকলৰ ভিতৰত নতুন সদস্যৰ সংখ্যা 24 হোৱাৰ বিপৰীতে 4গৰাকী মহিলা নেত্ৰী আছে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ বিশেষ ফাষ্ট ট্ৰেক আদালতে আজি 7জন অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ সন্দৰ্ভত ৰায়দান কৰিব। অভিযুক্তসকলৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ কোন ধাৰাত বিচাৰ চলিব সেই কথা আজি নিৰ্ণয় কৰা হ'ব। উল্লেখযোগ্য যে ছিংগাপুৰত শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ পাছত বিশেষ তদন্তকাৰী গোটে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পাছতে বিশেষ তদন্তকাৰী গোটে 7গৰাকী অভিযুক্তৰ বিৰুদ্ধে কেইবাটাও ধাৰাত অভিযুক্ত কৰি আদালতত অভিযোগনামা দাখিল কৰে। পৰৱৰ্তী পৰ্যায়ত ৰাজ্য চৰকাৰৰ অনুৰোধ মৰ্মে গুৱাহাটী উচ্চ ন্যায়ালয়ে গঠন কৰা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত প্ৰতিদিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি প্ৰক্ৰিয়া আৰম্ভ হয়। এই শুনানিত জিয়াউল কামাৰ নেতৃত্বাধীন বিশেষ লোক অধিবক্তাৰ দলে অভিযুক্তসকলৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপৰ সপক্ষে বিগত দিনসমূহত যুক্তি প্ৰদৰ্শন কৰে। ইয়াৰ বিপৰীতে কেইবাগৰাকী অধিবক্তাই অভিযুক্তসকলক নিৰ্দোষী আখ্যাৰে ভিন্ন যুক্তি আগবঢ়ায়। এনে যুক্তি শুনাৰ পাছতে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আদালতে 7জন অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ সন্দৰ্ভত ৰায় প্ৰদানৰ বাবে আজিৰ দিনটো ধাৰ্য কৰে। সামাজিক মাধ্যমত শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে অসম আৰক্ষীয়ে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শাৱলী জাৰি কৰিছে। ইয়াৰ জৰিয়তে বিদ্যালয়সমূহৰ শিক্ষক তথা অন্যান্য কৰ্মচাৰীক AI মৰ্ফিং, গ্ৰুমিং, চাইবাৰ বুলিং ইত্যাদি সন্দৰ্ভত অধিক সজাগ হ'বলৈ আহ্বান জনাই শিশুৰ নাম, শ্ৰেণী, অৱস্থা

0: স্থিতি বা ফোন নম্বৰ জাতীয় ব্যক্তিগত তথ্য সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পৰা বিদ্যালয় কৰ্তৃপক্ষক বিৰত থাকিবলৈ অসম আৰক্ষীয়ে পৰামৰ্শ দিছে। তদুপৰি চাইবাৰ অপৰাধৰ পৰা ৰক্ষা কৰিবলৈ শিশুৰ সহজতে চিনাক্ত কৰিব পৰা ফটো বা ভিডিঅ' পোষ্ট কৰাৰ পৰিৱৰ্তে দলীয় ফটো, মুখমণ্ডল অনুজ্জ্বল কৰা ফটো পোষ্ট কৰিবলৈ দিহা আগবঢ়োৱা হৈছে। আনহাতে শিশুৱে অংশগ্ৰহণ কৰা অনুষ্ঠানৰ স্থান টেগ নকৰিবলৈকো বিদ্যালয়সমূহক বিশেষভাৱে সতৰ্ক কৰি দিয়া হৈছে। দেশৰ বাণিজ্য মহানগৰী মুম্বাইত দ্বিতীয়টো অসম ভৱন নিৰ্মাণৰ বাবে অসম চৰকাৰক কালি আনুষ্ঠানিকভাৱে 4.8 বিঘা ভূমি হস্তান্তৰ কৰা হয়। কেন্দ্ৰীয় জাহাজ আৰু বন্দৰ মন্ত্ৰালয়ৰ তৰফৰ পৰা মুম্বাইৰ মাজমজিয়াৰ কটন গ্ৰীণত ভূমিখিনিৰ স্বত্ব প্ৰদান কৰা হয়। অসম চৰকাৰৰ হৈ নগাঁও জিলাৰ আয়ুক্ত তথা অসম ভৱন মুম্বাইৰ অতিৰিক্ত যুটীয়া আৱাসিক আয়ুক্ত দেৱাশীষ শৰ্মাই এই স্বত্ব গ্ৰহণ কৰে। উল্লেখযোগ্য যে নৱী মুম্বাইত থকা অসম ভৱনত আৱাসীৰ বৰ্ধিত হেঁচাৰ পৰিপ্ৰেক্ষিতত বাণিজ্যিক চহৰখনত আন এটা অসম ভৱনৰ আৱশ্যকতা আহি পৰিছিল। এই নতুন ভৱনটোৱে অসমৰ পৰা চিকিৎসাৰ বাবে মুম্বাইলৈ যোৱা কৰ্কট ৰোগীসকলৰ লগতে অন্যান্য অতিথিসকলৰ বাবে আৱাসৰ সুবিধা প্ৰদান কৰাৰ লগতে মুম্বাইত অসমৰ সংস্কৃতি, পৰ্যটন আৰু বাণিজ্যৰ সম্ভাৱনা প্ৰচাৰৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিব বুলি অসম ভৱন মুম্বাইৰ অতিৰিক্ত যুটীয়া আৱাসিক আয়ুক্ত দেৱাশীষ শৰ্মাই এইদৰে কয়।
1: মাননীয় মুখ্যমন্ত্রী ডাঙরিয়াৰ তৎপরতাত মুম্বাইৰ একেবাৰে মাজমজিয়াত কটন গ্ৰীণত ইতিমধ্যে এই মাটি টুকুৰা ক্ৰয় কৰা হৈছিল আৰু এই মাটি টুকুৰা চৰকাৰী ৰূপে অসম চৰকাৰে সমজি ললে। ইয়াত সুন্দৰ এটা অসম ভৱন নিৰ্মাণ কৰা হ'ব। এইটো অসম ভৱন দ্বিতীয় অসম ভৱন হ'ব মুম্বাইত অসম চৰকাৰৰ, আৰু ইয়াত কৰ্কটৰোগীসকল থকাৰ ব্যৱস্থাৰ লগতে কৰ্কটৰোগীসকলৰ বাবে টাটা হস্পিটেল মাত্ৰ 4 কিলোমিটাৰ দূৰ, আৰু অসমৰ বাকী যোনখিনি অতিথি আছে সেই সিদ্ধান্ত ল'ব কেনেধৰণে আগবঢ়াই লৈ যাব লাগে।
0: অসম ভ্ৰমণলৈ অহা ভূটানৰ প্ৰধানমন্ত্ৰী চেৰিং টবগেই আজি গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা মন্দিৰ দৰ্শন কৰে। কালিয়েই গুৱাহাটীত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ভূটান আৰু উত্তৰ পূব ভাৰত, বিশেষকৈ অসমৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী আৰু সহযোগিতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই বিষয়ে লোকভৱনত হোৱা এখন বৈঠকত অসম আৰু ভূটানৰ উমৈহতীয়া স্বাৰ্থত দুয়োপক্ষৰ মাজত সহযোগিতা বৃদ্ধি আৰু সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্যৰে বহুকেইটা বিষয় সামৰি লোৱা হয়। চুবুৰীয়া ৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰী অসম ভ্ৰমণক লৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ভাৰত আৰু ভূটানৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰতো অসমৰ ভূমিকা গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে উপ আঞ্চলিক সহযোগিতা অধিক শক্তিশালী কৰাৰ লগতে উত্তৰ পূবত বিনিয়োগ আৰু বহনক্ষম উন্নয়নৰ বাবে নতুন সুযোগ মুকলি কৰিব বুলিও তেওঁ উল্লেখ কৰে। পবিতৰা অভয়াৰণ্যৰ চলিত পৰ্যটন বৰ্ষৰ জীপ ছাফাৰী পৰ্যটকৰ বাবে আজিৰে পৰা বন্ধ হ'ব। প্ৰতিকূল বতৰ আৰু সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি অভয়াৰণ্য কৰ্তৃপক্ষই এই সিদ্ধান্ত জাৰি কৰিছে। ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে অহা 29 মে'ৰ পৰা বন্ধ থাকিব বুলি উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। খেলৰ বাতৰি। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত আজি যোৱাবাৰ বিজয়ী ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ধৰমশালাত সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। বিধানসভাত মুখ্যমন্ত্ৰীৰ উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল। শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজি বিজেপিৰ নৱনিৰ্বাচিত বিধায়কসকলৰ সম্বৰ্ধনা অনুষ্ঠান। সামাজিক মাধ্যমত শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শ। আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু গুজৰাট টাইটানছৰ মাজত আজি IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেল। আমাৰ দুপৰীয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 1:40 শুনিবলৈ পাব। নমস্কাৰ।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
3: মোৰ সংগীত যাত্ৰা অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী স্নেহলতা দাস। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। এয়া শুনক স্নেহলতা দাসৰ সংগীত যাত্ৰাৰ ষষ্ঠ তথা শেষ খণ্ড।
4: বাইদেউ নমস্কাৰ।
5: নমস্কাৰ।
4: আপোনাৰ সৈতে আজি শেষৰ খণ্ডত কথা পাতিছো আৰু আপোনাৰ সংগীত যাত্ৰা বহুত দীঘলীয়া, কেইটামান খণ্ডত তাক সামৰি থব নোৱাৰি, আমি মাত্ৰ তাৰ এটা ৰেঙনিহে ল'ব খুজিছোঁ। মোৰ এটা প্ৰশ্ন যিটো মনত খুদনি লাগি আছে আৰম্ভণিৰ পৰাই সুধিম বুলি, কেতিয়াও কাৰো অনুৰোধত আপুনি কোনো আধুনিক গীত গোৱা নাইনে? মঞ্চত হওক, মানিবন্ধনটো কৰা নাই?
5: মানিবন্ধনটো কৰাই নাই, কিছুমান এনেই ঘৰুৱা অনুষ্ঠানত গাইছো।
4: ঘৰুৱা অনুষ্ঠানত গাইছে। আধুনিক গীতৰ শিল্পী হিচাপে আপোনাৰ

0: খিলপিকন,
1: দীপালী বাইদেউ, বীণা ভগৱতী, আগতে সেই বন্তি মূৰ তুলসীৰ তলত বন্তি জ্বলাব কোনে, আৰু বাইদেউৰ গীত শুনাৰ কাৰণে লাগে, এইবিলাক গীতে ভাল পাইছিলোঁ
0: শুনাৰ কাৰণে লাগে মোক সেইবিলাক। আকৌ আপুনি সেই ছোৱালী এজনীৰ মানে বেদনাৰ কথা কৈছে, হয়। ঘৰত সাধাৰণতে আপুনি কেতিয়াবা যদি গুণগুণাই থাকে, কোনটো গীত বেছিকে গুণগুণাই, কেতিয়াবা আপুনি ভাবি চোৱা নাই নে এই গীতটি মই বেছিকে গুণগুণাওঁ?
1: আগতে সেই ভট বৰুৱাটোৱে গাইছিলো বেছি কৰি,
0: হয়, তাৰ বাহিৰে
1: কিছুমান গাওঁ হৰিময় কি দেখিলো,
0: হৰিময় কি দেখিলো, এই গীতটি অকণমান ঘৰত যেনেকে গুণগুণাই তেনেকে।

0: আপোনাক এতিয়া এটা প্ৰশ্ন সোধো, মোক কওক এতিয়া লোকগীতৰ সাধনাত বৰ্তমান কিবা তাৰ অকণমান মানে বিজুতি ঘটিছে নেকি? এতিয়াৰ শিল্পী আৰু তাহানিৰ শিল্পীৰ মাজত সেই একেধৰণৰ আমি সেই কণ্ঠ, সেই সজীৱতা, সেই মাধুৰ্য আমি বিচাৰি নাপাওঁ কিয়?
1: সেইটো হৈছে কিছুমান মানে ধেমালি কৰাৰ দৰে আহে কিছুমান ল'ৰা ছোৱালী, এই গাম আৰু এটা গীত বা দুটা গীত শিকি কামৰূপী লোকগীতৰ শিল্পী হ'ব নোৱাৰে। আৰু যিটো গীতৰ মাজত যিটো বস্তু আছে সেই বস্তুটো যদি অন্তৰত ল'ব নোৱাৰে ভালকে, তেতিয়াহ'লে লোকগীতৰ
0: হেৰি
1: নোৱাৰে। সুধিলে ক'ব নোৱাৰে এইটো গীত কি, কামৰূপী লোকগীত নে গোৱালপাৰীয়া লোকগীত। সেইকাৰণে মই ভাবিছোঁ আৰু কিছু হেৰি কৰিব পাৰিলে মোৰ মানে শান্তি পাম অলপমান, শিকাব পাৰোঁ। মই কৰিছিলোঁ কলাক্ষেত্ৰত যোগেশ ভৰালীৰ গীতখিনিকে কৰিছিলোঁ। এই গৌতম শৰ্মা যেতিয়া আছিলে তেওঁ মোক কলাক্ষেত্ৰত থকাৰ কাৰণে ৰুম এটাও দিছিলে যে আপুনি তাৰে পৰা আহিব, চানমাৰীৰ পৰা আহিব, দেৰি হয়। গতিকে প্ৰথম দিনা মই গ'লোঁ, অলপ দেৰি হ'ল, তাৰপাছত তেওঁ ৰুম এটা দিলে। তাতে সুদিদাও আছিলে আৰু যোগেশ ভৰালীৰ ল'ৰাটোও আছিলে। আমি লগ হৈ পেলাই এই ৱৰ্কশ্বপ এখন কৰিলোঁ। এতিয়া সেই গীত গাই আজি কিছুমানে অডিশ্যন দিছে, সেই শিকোৱা গীত। আৰু এনেকৈ শিকাইছিলোঁ আমি গোটেইখিনি মানে ভালকে, আৰু 7 দিন নে কি হৈছিলে, বেছি দিনত বেছি কথা শিকিব পাৰিতো। অলপ অলপকৈ মানে শিকাইছোঁ আৰু, থাকি শিকাইছোঁ। তাতে ইনষ্ট্ৰুমেণ্টো দিছে তাতে চব, আৰু তেতিয়া ভাল লাগিছে যে তোমালোকে ভালকৈ শিকিছাতো, গাব দিছোঁ। শিকোৱাৰ পিছত আৰু এদিন গাব দিছোঁ, তেওঁলোকৰ চাৰ্টিফিকেটবিলাক দিছোঁ। তেনেকৈ শিকাব পাৰিলে ভাল হয় আৰু।
0: হয়, আপুনি কলাক্ষেত্ৰৰ বাহিৰে আৰু অন্য
1: আৰু শিকাইছোঁ, বঙাইগাঁৱত গৈছোঁ, মৰাণত গৈছোঁ, যোৰহাটত গৈছোঁ, নগাঁৱত গৈছোঁ। আৰু আপোনাৰ অসমততো অলপমান অৰ্থবিলাক নাজানে, মই সেইবিলাক বুজাই দিছোঁ আৰু কাহিনীটোও কৈছোঁ যে এইটো কাহিনী কিহৰ, এই কুণ্ডিলতে ৰুক্মিণীয়ে কৰে যোৰহাট, এই গীতটোৰ মানে কিবা এটা হেৰিত মানে অলপ একদম কামৰূপী শব্দ এটা আছে, মই বুজাই দিছোঁ এইটো শব্দটো তোমালোকে বুজি নাপাওঁ, কিনো আছে টেনটন, এটা ল'ৰাক মই টেনটন নাম দি আহিছোঁ তাতে, সি এতিয়াও মানে মোক কেতিয়াবা ফোন কৰে জেঠাই বুলি মাতে,
0: টেনটন বুলি মাতে,
1: টেনটন কৃষ্ণক টেনটন বুলি কৈছে। গতিকে সেইটো
0: তুমি
1: টেটুন, সি মানে উৎপতীয়া মানুহ, অলপমান ইফালে যায় সিফালে যায়, হাঁহি থাকে, হেৰি কৰি থাকে, কিন্তু গানেই ৱৰ্কশ্বপতে আহিছে, কলেজত স্কুলত পঢ়া ল'ৰা আৰু সৰু ল'ৰা, তাৰমানে কৈ থাকোঁতে থাকোঁতে মই বোলো তোমাক মই টেনটন নাম দি দিলোঁ, কৃষ্ণৰ নামটো তুমিয়ে পাৰা, এনেকুৱা মানে।
0: বাইদেউ এতিয়া কওক, আপুনি লোকগীতৰ সূত্ৰ ধৰিয়েই আপুনি বিদেশলৈ গৈছে, আমাক সেই কাহিনী কওক।
1: এই হঠাতে মানে 2000 চনৰ জুন মাহত এটা ফোন আহিল আমাৰ, তাৰপৰা মই চিনি পোৱা নাই অসমীয়া কথা কৈছে, তাৰে মানুহে অসমীয়া কথা কৈছে কি কি কথা। তাৰপিছত কৈছে মই হেৰিৰ পৰা কৈছোঁ, নিউ জাৰ্চিৰ পৰা কৈছোঁ, আমেৰিকাৰ, এই আপুনি স্নেহলতা দাস হয়? অঁ হয় মই। তাৰপাছত আপুনি আহিব পাৰে, আহিব আমাৰ তাতে। মই কৈছোঁ ক'ত, বোলে আমাৰ এনেকুৱা এটা
0: আছে, এইটো Y2K আসাম কনফারেন্স হৈছিলে,
1: সেই অনুষ্ঠানটো হ'ব তাতে, আপুনি আপুনি আহিলে আমি ভাল পাম আৰু। তাৰপিছত মই ক'লোঁ ঠিক আছে, মই চিন্তা কৰি চাওঁ, মোৰ হেৰি পাছপোৰ্ট আছে কৰি থোৱা, গতিকে মোৰ ভাইটি এটা তাতে থাকে আমেৰিকাত, তেওঁৰ লগত মই কথা পাতোঁ আগতে, তাৰপাছত আপোনাক কথাটো ক'ম। তাৰপিছত মই ভাইটিক ফোন কৰিলোঁ, ভাইটি কৈছে তই কিয় নাহা, আমিতো আছোঁ ইয়াতে। তাৰপিছত হেৰি ছিংগাপুৰ এয়াৰলাইন্সত গৈছোঁ, ছিংগাপুৰলৈকে ৰাতি
0: অকলে গৈছোঁ,
1: অকলে ছিংগাপুৰত আছোঁ হেৰিটো দিনটো, ৰাতিপুৱাই পাইছোঁগৈ ছিংগাপুৰ। তাৰপিছত আৰু নেক্সট ফ্লাইটত আহি

0: নেক্সট কিমান ঘণ্টাৰ পিছত নিউয়ৰ্ক পাইছোঁ।
1: হয়,
0: তাৰপিছত সেই ভাই ভাইটিনীবোৰ আহিছে,
1: নিউয়ৰ্কলৈকে আপোনাৰ ভাইটি
0: আহিছে, আহিছে,
1: হয়,
0: আহি পেলাই আৰু মোক লৈ গৈ তাৰপাছত তেওঁলোকে ফোন কৰিছে মই আহি পাইছো নে নাই, তাৰ লগত যোগাযোগ কৰিছে আৰু। তিনিমাহমান থাকিলো, ভিছা তিনিমাহৰ আছিলে, তাতে মই ভূপেন দাকো পালো, তাতে আমাৰ মানে হেৰি নিউ জাৰ্চিত মানে হোটেলত থকাৰ ব্যৱস্থাও কৰি দিছে, চব একোটাৰ ৰুম দিছে। তাৰপাছত প্ৰথম দিনা মই বৰগীততা গৈছো, দুদিন হৈছিলে, তেতিয়া ভূপেন দাই মানে হেৰি কৰি ইনগ্ৰেশ্যন কৰিছে অনুষ্ঠানটো। তাৰপিছত বৰগীতটো গোৱাৰ পিছত আৰু পিছদিনা এনেই মই কেইটামান গান গাব লগা হৈছে, লোকগীত মই হেৰি কৰি লৈছো, লৈ গৈছিলোঁ।
1: আৰু আপোনাৰ সেইখন যিখন যদিও সেইখিনি অসমীয়া মানুহে সেই গোটেইটো মানে সংগঠন কৰিছিল, এটা অসমীয়া সংগঠনে, তাত নিশ্চয় চাহাববিলাকো আহিছে চাবলৈ,
0: আহিছে, তেওঁলোকেও আহিছে, আৰু অসমীয়া মানে এক্সিবিশ্যন হৈছে তাতে। তাৰপিছত কিবা কিবি পিঠা লাড়ু এইবিলাক বনাই ক'ৰবাৰ মানে অসমীয়া বিহুৰ নিচিনা আৰু হৈছে। তাতে হেৰিও আছিল, কমল কুমাৰী বৰুৱা আছিল যে, তেওঁৰ জয়াক এজন আছিলে, মোক কেইটামান হেৰি কেছেট নিব কৈছিলে, মোৰ কেছেট কেছেট কেইটা গোটেইকেইটা মানে হেৰি হৈ গ'ল, চেল হৈ গ'ল, তাতে
1: লগে লগে বিক্ৰী হৈ গ'ল,
0: বিক্ৰী তেওঁ লৈ গ'ল, তেওঁ কৈছে মই হেৰি কৰিম, আপুনি দি যাব মোক, ই মানে ভাইটিয়ে কৈছিলে তই লৈ আহিবি, ইয়াৰে মানুহে অসমীয়া গান নাপায়তো, বেলেগ পালেও আৰু লোকগীত তেনেকৈ হেৰি নাই, মই লৈ গৈছিলোঁ কেইখনমান।
1: কোনোবা এটা গীত আপোনাৰ মনত আছেনে?
0: মই এইকেইটাই গাইছোঁ, খন বৰষুণ গাইছোঁ, কমল হাজৰিকা আছিল তাতে, কমল হাজৰিকায়ো গাইছে।
1: এতিয়া আমেৰিকাৰ সেই নিউ জাৰ্চি, তাৰপিছত অন্য ঠাইলৈও নিশ্চয় আপুনি গৈছে, আৰু গীত বোধ কৰো অকল নিউ জাৰ্চিতে গালে আপুনি, তাৰপিছত বেলেগ ঠাইত আৰু
0: কৰা
1: নাই?
2: মোৰ সংগীত যাত্ৰা অনুষ্ঠানটিত ইমান পৰে। বিশিষ্ট কণ্ঠশিল্পী স্নেহলতা দাসৰ সংগীত যাত্ৰাৰ ষষ্ঠ তথা শেষ খণ্ডটি শুনিলে। তেখেতৰ সৈতে আলাপ তথা প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ।

আৰু কিছু সময় পাছতে অৰ্থাৎ 12:30 বজাত প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডিঅ' বুলনিৰ বিষয় যোগাভ্যাসাৰে সৌন্দৰ্য চৰ্চা। এই বিষয়ত শ্ৰোতাৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিবলৈ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত থাকিব যোগ বিশেষজ্ঞ দীপিকা কলিতা। ফোন নম্বৰ দুটি হ'ল 03612661876 আৰু 9435405222। অনুষ্ঠানটি AIR গুৱাহাটী ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব।

0: আইডিঅ' বুলনীৰ সমশ্ৰোতাকে প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ বুলনী মুকলি কৰিছো। আজিৰ বুলনীৰ বিষয় হৈছে যোগাভ্যাসেৰে সৌন্দৰ্য চৰ্চা। আৰু আজি আমাৰ অতিথি হিচাপে আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে যোগ বিশেষজ্ঞ দীপিকা কলিতা। আপোনাক প্ৰথমে আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো।
1: আৰু আজি আমাৰ প্ৰত্যেক দৰ্শককে মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, লগতে আপোনালোকে মোক ইয়ালৈ আমন্ত্ৰণ কৰি অনাৰ বাবে আপোনালোকক বিশেষভাৱে ধন্যবাদ জনাইছোঁ।
0: এইখিনিতে শ্ৰোতাসকলক আমি জনাইছোঁ যে আমাৰ আজি আপোনালোকে অনুষ্ঠানলৈ আমাৰ অতিথিগৰাকীৰ সৈতে কথা পাতিবৰ বাবে যোগা বিষয়ত আপোনালৈ আমালৈ

ফোন কৰিব পাৰিব। ফোন নম্বৰটো মই কৈ দিছোঁ 03612661876 আৰু 9435405222। আমাৰ অনুষ্ঠান আপোনালোকে AIR গুৱাহাটী ফেচবুক পেজতো পোনপটীয়াকৈ চাব পাৰিব, উপভোগ কৰিব পাৰিব। আৰু আজি ফেচবুক লাইভ কৰিছে ৰুচেং গগৈয়ে। শ্ৰোতাইদেউসকল, আমি প্ৰতিগৰাকী ব্যক্তিয়ে সুন্দৰ হৈ থাকিব বিচাৰোঁ আৰু এই সৌন্দৰ্য আচলতে আমাৰ কেৱল শাৰীৰিক সৌন্দৰ্যই নহয়, মানসিকভাৱে সুন্দৰ হ'লেহে আচলতে আমাক সৌন্দৰ্যৰ অধিকাৰী বুলি, সুস্বাস্থ্যৰ অধিকাৰী বুলি কোৱা হয়। আৰু যোগাভ্যাস হৈছে এনে এক মাধ্যম।

0: সকল আমি প্ৰতিগৰাকী ব্যক্তিয়ে সুন্দৰ হৈ থাকিব বিচাৰোঁ, আৰু এই সৌন্দৰ্য আচলতে আমাৰ কেৱল শাৰীৰিক সৌন্দৰ্যই নহয়, মানসিকভাৱে সুন্দৰ হ'লেহে আচলতে আমাক সৌন্দৰ্যৰ অধিকাৰী বুলি, সুস্বাস্থ্যৰ অধিকাৰী বুলি কোৱা হয়। আৰু যোগাভ্যাস হৈছে এনে এক মাধ্যম যি আমাক শাৰীৰিক তথা মানসিকভাৱে সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰাখিব পাৰে। আৰু যিহেতু আজি আমি আমাৰ বিষয়টো ৰাখিছোঁ সৌন্দৰ্য চৰ্চা, যোগাভ্যাসৰে আমি কিদৰে সৌন্দৰ্য চৰ্চা কৰিব পাৰোঁ, গতিকে প্ৰথমতে মই সুধিব বিচাৰিছোঁ, যোগাভ্যাসেনো আমাৰ সৌন্দৰ্য চৰ্চাত কিদৰে সহায় কৰিব পাৰে, এই বিষয়ে অকণমান কওকচোন।
1: হয়, আজি আমাৰ যিটো বিষয়বস্তু এইটো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়, আৰু মই আপুনি কোৱাৰ নিচিনা ময়ো ভাবিছোঁ যে এনেকুৱা কোনো হয়তো ব্যক্তি নাই যোনে নেকি নিজকে ধুনীয়া হ'ব নিবিচাৰে বা নিজৰ ব্যক্তিত্বটো সুন্দৰ কৰিব নিবিচাৰে। সকলোৱে কম বেছি পৰিমাণে হ'লে প্ৰত্যেকে ধুনীয়া হ'ব বিচাৰে, মানে প্ৰত্যেকে ধুনীয়া হ'ব বিচাৰে। আৰু এইখিনিতে কিন্তু এটা মানে কুৱেশ্যন আমাৰ মনত আহে, যেনেকৈ আপুনি সৌন্দৰ্য চৰ্চাৰ কথা কৈছে, তো সৌন্দৰ্য চৰ্চাৰ শব্দটো কোৱাৰ লগে লগে প্ৰত্যেকৰ মনত এটা এনেকুৱা ধৰণৰ ছবি এখন মনলৈ আহে যে এখন সুন্দৰ মুখ, উজ্জ্বল ছাল, এটা সুন্দৰ সুঠাম লাহি শৰীৰ, সেই যে বাহ্যিক ৰূপটো, সেই বাহ্যিক ৰূপটো আমাৰ প্ৰত্যেকৰ মনলৈ আহে। কিন্তু এইখিনিতে এটা আৰু মানে মনত এটা চিন্তা হয়, সেইটোৱে জানো সৌন্দৰ্য হয়, সেইটোতো
0: আৰু
1: প্ৰথম আপুনি কাৰোবাৰ এজন মানুহ দেখিলে, ধৰক দেখাৰ লগে লগে আপোনাক আকৰ্ষণ কৰে তেওঁৰ ৰূপটোৱে। কিন্তু ধৰক কেতিয়াবা এনেকুৱা পৰিস্থিতি হয় যে যেতিয়া আমি মানুহজনৰ ওচৰত যাওঁ, মানুহজনৰ লগত কথা পাতোঁ, তেতিয়া কিন্তু কিছুমান তেওঁৰ ধৰক নেগেটিভিটি বা কিছুমান তেওঁৰ এনেকুৱা এনেকুৱা আমি অসুবিধা দেখা পাওঁ, যিখিনিৰ কাৰণে হয়তো মানুহজনক আপোনাৰ ভাল নালাগে। তো মই ভাবোঁ যে সৌন্দৰ্য চৰ্চা বুলি ক'লে কেৱল আমাৰ বাহ্যিক ৰূপটোৱে নহয়, সৌন্দৰ্য চৰ্চা বুলি কোৱাৰ লগে লগে এজন মানুহ যেতিয়া শাৰীৰিকভাৱে, মানসিকভাৱে, লগতে আৱেগিকভাৱে, বৌদ্ধিকভাৱে যেতিয়া চাৰিওফালৰ পৰা প্ৰত্যেকটো দিশ তেওঁৰ বিকশিত হ'ব, তেতিয়াহে সেই মানুহজনক আমি সুন্দৰ বুলি ক'ব পাৰিম। তেওঁ ধৰক মানে সুস্থ শৰীৰ হ'ব লাগিব, তেওঁৰ মনটো সুস্থ হ'ব লাগিব, তেওঁক মানসিক চাপ থাকিব নালাগিব, তেওঁ সুন্দৰ মুখত হাঁহি থাকিব লাগিব, তাৰোপৰি তেওঁ মানে মনত কিছুমান আৱেগ থাকে ন, সেই আৱেগবোৰে যাতে তেওঁক দিগদাৰ দি নাথাকে,
0: সেই নিয়ন্ত্ৰণ কৰিব
1: পাৰিব লাগিব। লগতে আৰু তেওঁ এনেকুৱা এখন সুন্দৰ হৃদয় থাকিব লাগিব য'ত আনৰ প্ৰতি সহানুভূতিশীলতা, ধৰক মৰম, আদৰ, স্নেহ, এই বস্তুবোৰ থাকিব লাগিব। আৰু তেনেকুৱা এজন ব্যক্তিত্বৰ মানে অধিকাৰীকহে আমি আচলতে আমাক আকৰ্ষণ কৰিব পাৰে, হয়নে বাৰু? আমি প্ৰায় দেখা পাওঁ ন, কেতিয়াবা চাবচোন কিছুমান মানুহ খুব চিম্পলকে থাকে, খুব ধুনীয়া মানে, কিন্তু তেওঁৰ কিবা এটা ব্যক্তিত্ব থাকে যিটো আমি আকৰ্ষিত হওঁ, প্ৰত্যেকজন মানুহ আকৰ্ষিত হ'ব পাৰে, বা সেইটোত কোনো বয়সৰ কথা নাথাকে। তো সেইটোহে আচলতে আমি মানে সৌন্দৰ্য বুলি ক'লে সেইটো বস্তুহে আমাৰ আহি পৰে।
0: এতিয়া যিহেতু আমাৰ সৌন্দৰ্যৰ চৰ্চাৰ কথা আমি পাতিব খুজিছোঁ, এতিয়া কিছুমান হয়তো যোগাভ্যাস আছে আমি জানো, কেনেকুৱা ধৰণৰ যোগাভ্যাস বা আমি কিদৰেনো এনেকুৱা ধৰণৰ যোগাভ্যাস আৰম্ভ কৰিব পাৰোঁ, এইখিনিতে মই আমাৰ আজি যিসকল শ্ৰোতাই আমাৰ অনুষ্ঠান শুনি আছে তেওঁলোকক ক'ব বিচাৰিছোঁ। আমাৰ দুটা ফোন নম্বৰ খুলি দিয়া হৈছে, ফোন লাইন দুটা খুলি দিয়া হৈছে, 03612661876, আৰু এটা লাইন হৈছে 9435405222। এই দুটা ফোন নম্বৰত আপোনালোকে ফোন কৰি আপোনালোকৰ মনত উদয় হোৱা বিভিন্ন প্ৰশ্ন বা বিভিন্ন ধৰণৰ এনেকুৱা কথা আপোনালোকে জানিব বিচাৰে যোগাভ্যাস সম্পৰ্কত, আজি আমাৰ অতিথিগৰাকী যিহেতু আমাৰ ষ্টুডিঅ'ৰ মজিয়াত আছে, পোনপটীয়াকৈ তেখেতৰ সৈতে কথা পাতিব পাৰিব। আৰু লগতে AIR গুৱাহাটী ফেচবুক পেজতো আজি আমাৰ অনুষ্ঠানটো পোনপটীয়াকৈ প্ৰচাৰ কৰা হৈছে, গতিকে যিসকলে ফেচবুকত আমাৰ অনুষ্ঠান চাই আছে, কমেণ্ট বক্সত গৈ আপোনালোকে আপোনালোকৰ বিভিন্ন প্ৰশ্ন আমালৈ লিখিব পাৰে। এতিয়া যোগাভ্যাসৰ কথা আমি সুধিছিলোঁ, সৌন্দৰ্য চৰ্চাৰ কাৰণে কেনেকুৱা ধৰণৰ যোগাভ্যাস আচলতে আমি কৰিব পাৰোঁ?
1: এতিয়া যোগাভ্যাস বুলি ক'ব লাগিলে যোগটো আমাৰ এনেকুৱা নহয়, যোগ হৈছে আমাৰ ভাৰতীয় পৰম্পৰাৰ এটা প্ৰাচীনতম অৱদান। অৱদান বুলি এইকাৰণেই কৈছোঁ কাৰণ আমি ভাৰতীয় হিচাপে আমি গৌৰৱান্বিত, কাৰণ আমাৰ দেশত আমি এনেকুৱা এখন পূৰ্ণ ভূমিত আমি জন্ম লৈছোঁ য'ত আমি যোগ আৰু আয়ুৰ্বেদিকৰ নিচিনা মানে চিকিৎসা পদ্ধতিত আমি সুস্থ সবল হৈ থাকিব পাৰোঁ। আৰু যোগ বুলি কোৱাৰ লগে বহুতে ভাবে যে কিছুমান আসন বা কিছুমান প্ৰাণায়ামী যোগ, কিন্তু যোগটো এনেকুৱা বস্তু নহয়। যোগত আমাৰ কেইবাটাও পদ্ধতি একেলগে আমি তাতে সামৰি লওঁ। যেনে ধৰক প্ৰথমতে আহিব আপোনাৰ আচাৰ বিচাৰ, আপোনাৰ চিন্তাধাৰাবোৰ কেনেকুৱা, আপোনাৰ ব্যৱহাৰ কেনেকুৱা, আচাৰ বিচাৰত আহিব, লগতে আহিব আপোনাৰ আহাৰ বিহাৰ, এনেকুৱা ধৰণৰ পইণ্টবোৰ আহিব। এই সকলোবোৰ মিলাই যেতিয়া আমি এজন মানুহে যোগাভ্যাস কৰিবলৈ লওঁ, তেতিয়া কি হয়, আমাৰ সৰ্বাংগীন উন্নতি হয়। আমি শাৰীৰিকভাৱে উন্নতি হওঁ, আমি মানসিকভাৱে উন্নতি হওঁ, আমি আৱেগিকভাৱে আমাৰ আৱেগবোৰ কণ্ট্ৰল কৰিব পৰা হওঁ, লগতে আমাৰ বৈদিক আমাৰ চিন্তাধাৰা আমি কেনেকৈ ভাল চিন্তা কৰিব পাৰোঁ।

এইবোৰ আহে আৰু আধ্যাত্মিকভাৱে আমাৰ সম্পূৰ্ণভাৱে উন্নতি হয়। আৰু যেতিয়া এজন ব্যক্তিৰ সৰ্বাংগ উন্নতি হয় তেতিয়াহে সেইজন এজন পূৰ্ণ সম্পূৰ্ণ মানুহ বুলি আমি ক'ব পাৰোঁ। আৰু তেতিয়া যেতিয়া আপোনাৰ সেই গোটেইখিনি ব্যক্তিত্ব আপোনাৰ ডেভেলপমেণ্ট হ'ব তেতিয়াই যে আপোনাৰ সেই মুখত বা আপোনাৰ শৰীৰত যিটো উজ্জ্বল আহিব সেইটোহে আমি সৌন্দৰ্য বুলি ক'ব পাৰোঁ, হয়নে? এতিয়া আপুনি সুধিছে যেনেকৈ যোগাভ্যাসে আমি কেনেকৈ কৰিব পাৰোঁ, যোগাভ্যাসে আমাক কেনেকৈ কামত দিব ন সৌন্দৰ্য চৰ্চা, তো সেইটো বিষয়ে ক'বলৈ এতিয়া মই অলপতে ক'লোঁ যে শাৰীৰিকভাৱে এতিয়া আমি যদি শাৰীৰিকভাৱে উন্নতি সাধন কৰিব লাগে প্ৰথমতে আমি কি কৰিব লাগিব, আমাৰ শৰীৰটো মন দিব লাগিব। এতিয়া আপোনাৰ এখন ধুনীয়া ধুন্দৰ মানে উজ্জ্বল মুখ আপুনি কেতিয়া হ'ব যেতিয়া আপোনাৰ ভিতৰটো সুন্দৰ হৈ থাকিব, হয়নে? তাৰ বাবে আমাৰ ফাৰ্ষ্ট কথা আহিব যে আমাৰ ডাইজেষ্টিভ হজম শক্তিটো আমাৰ কেনেকুৱা, ডাইজেশ্যনটো আমাৰ বহুত বেছি দৰকাৰ। আমি কি খাইছোঁ এইখিনি বস্তু সুন্দৰভাৱে হজম হৈছেনে নাই হোৱা, আমাৰ মেটাবলিজিম ছিষ্টেমটো কেনেকুৱা, আমি ভাল ভাল বস্তু খাওঁ ধুনীয়া হৈ থাকিবৰ কাৰণে ভাল হৈ থাকিবৰ কাৰণে, কিন্তু সেইখিনি যে আমাৰ এনাৰ্জিক কনভাৰ্ট হ'ব লাগে সেইটো মেটাবলিজিম হয়। তো মেটাবলিজিমটো যদি আপোনাৰ সুন্দৰ হৈ থাকে লগতে আমাৰ যিটো কনষ্টিপেশ্যন যদি আমাৰ নাথাকে আমাৰ বাউল মুভমেণ্টটো ঠিকে থাকে তেতিয়া কি হয় আমাৰ মুখখনৰ উজ্জ্বলতা আহে। কিন্তু আপোনাৰ যদি ডাইজেষ্টিভ ছিষ্টেমটো বেয়া হয় আপোনাৰ লিভাৰৰ প্ৰব্লেম থাকে আপোনাৰ হজম নহয় গেছৰ প্ৰব্লেম থাকে তেতিয়া কিন্তু অট'মেটিকেলি আপোনাৰ মুখত সেই উজ্জ্বলতাটো নাহে। গতিকে তাৰ বাবে আমি যেতিয়া যোগাভ্যাস কৰোঁ আমি শাৰীৰিকভাৱে আমি আমাৰ নিজৰ শৰীৰটোৰ ওপৰত কাম কৰোঁ। আৰু দ্বিতীয়তে আহিলে আমাৰ মানসিকভাৱে যোগাভ্যাসৰ দ্বাৰা আমি মানসিকভাৱে সুন্দৰ হৈ থাকিব পাৰোঁ। আৰু কেনেদৰে সুন্দৰ হৈ থাকিম, যেনেকৈ আমি শাৰীৰিক কাম কৰিছোঁ যোগাভ্যাসৰ দ্বাৰা তেনেকৈ আমাৰ প্ৰাণায়ামৰ দ্বাৰা ধ্যানৰ দ্বাৰা সেইবোৰৰ দ্বাৰা আমি কি মনৰ ওপৰত কাম কৰিব পাৰিম। আৰু আপোনালোকে জানিব যে আমাৰ মনটো আমাৰ উশাহ নিশাহৰ লগত জড়িত, গম পায়নে? যেনেকৈ এটা সাধাৰণ উদাহৰণ মই কৈছোঁ, যেতিয়া আমি কিবা এটা কাম কৰি থাকোঁ তেতিয়া আমাৰ মনটো এটা বেলেগ স্থিতি হৈ থাকে। যেতিয়া ধৰক আপোনাৰ খুব খং উঠিছে তেতিয়া মনৰ স্থিতিটো বেলেগ হয়, উশাহ নিশাহৰ স্থিতিটো বেলেগ হয়। আৰু যেতিয়া আমি ৰিলেক্স কৰি থাকোঁ তেতিয়া আমাৰ উশাহ নিশাহটো বেলেগ হয়। গতিকে আমি উশাহ নিশাহৰ লগত আমাৰ মনৰ ওতঃপ্ৰোতভাৱে সম্পৰ্ক আছে। আৰু সেই বিষয়ে আমাৰ যৌগিক টেক্সটবোৰ খুব ধুনীয়াকৈ কোৱা আছে যে এটা শ্লোক আছে যে চলে বাতম চলে চিত্তম নিশ্চলা নিশ্চলে ভৱত, অৰ্থাৎ যেতিয়া বাত মানে হৈছে এয়াৰ, যেতিয়া আমাৰ এয়াৰটো চলি থাকিব তেতিয়া আমাৰ মনটো চলি থাকিব, যেতিয়া আমাৰ উশাহ নিশাহটো বা এয়াৰটো বন্ধ হৈ যাব তেতিয়া মনটো বন্ধ হৈ যাব। গতিকে আমি যদি আমাৰ মনৰ ওপৰত কাম কৰিব লাগে প্ৰথমতে আমি আমাৰ প্ৰাণৰ ওপৰত যিটো প্ৰাণিক শক্তি যিটো আমাৰ উশাহ নিশাহৰ ওপৰত আমি কাম কৰিব লাগিব। আৰু যেতিয়া আমি উশাহ নিশাহৰ ওপৰত কাম কৰিম তেতিয়া অট'মেটিকেলি আপোনাৰ মনটো কাম হৈ যাব, ঠাণ্ডা হৈ যাব, শান্ত হ'ব, শান্ত কৰিব পাৰিম। গতিকে যোগাভ্যাসে আমি মনৰ ওপৰত খুব সুন্দৰভাৱে আমি কাম কৰিব পাৰোঁ। তাৰপিছত আহিব আপোনাৰ আৱেগিক, আৱেগিকভাৱে যোগাভ্যাসে কেনেকৈ সহায় কৰে, তো সেই ক্ষেত্ৰত কি হ'ব যে আমাৰ নিজৰ মনৰ ওপৰতে সেইটোতো কাম কৰিব লাগিব যে আপুনি কোন সময়ত আৱেগবোৰ আপোনাৰ কণ্ট্ৰল কৰিব পাৰিব। তো এইটো আমাৰ মনৰ লগতে ৰিলেটেড, মনৰ স্থিতিৰ লগতে একেলগে থাকে। যেতিয়া মনৰ ওপৰত আপুনি কাম কৰিব আপোনাৰ আৱেগিক ডেভেলপমেণ্টো হ'ব, লগতে আপোনাৰ বৌদ্ধিক আপোনাৰ চিন্তাধাৰাবোৰ সুন্দৰ হ'ব, আপোনাৰ ইণ্টেলেকচুৱেল পাৱাৰ বাঢ়িব। তো সেইবোৰ যেতিয়া গোটেইখিনি আমাৰ সৰ্বাংগীন উন্নতি হ'ব তেতিয়াহে আমি এজন পূৰ্ণ মানৱ হ'ব পাৰিম। আৰু যোগে আমাৰ সেই সকলো গোটেইকেইটা শৰীৰৰ প্ৰত্যেকটো ছিষ্টেম সুন্দৰভাৱে চলাই নিয়াত সহায় কৰে, ঠিক আছে? আৰু মই আৰু এটা কথা ক'লোঁ যে ডাইজেষ্টিভ ছিষ্টেম, এতিয়া ডাইজেষ্টিভ ছিষ্টেম আমাৰ কি হয় বস্তু, আমি কিবা এটা বস্তু খালোঁ হজমটো সুন্দৰকৈ হৈ গ'ল, সুন্দৰকৈ হজম হ'ল আমাৰ মেটাবলিজিম ধুনীয়া, সেই তাৰপিছত আমাৰ কি হ'ব আমি যিখিনি বস্তু খালোঁ সেই বস্তুখিনি আমাৰ গোটেই শৰীৰলৈকে ডিষ্ট্ৰিবিউট হ'ব লাগিব, প্ৰত্যেকটো চেললৈকে যাব লাগিব, আমাৰ প্ৰত্যেকটো অৰ্গেনলৈকে যাব লাগিব। গতিকে ছেকেণ্ডতে আমাৰ কি হ'ব লাগিব আমাৰ যিটো চাৰ্কুলেটৰী প্ৰচেছ সেই চাৰ্কুলেটৰী ছিষ্টেমটো ঠিকে থাকিব লাগিব। কাৰণ কি আপুনি বাৰু ভাল বস্তু খালে সেইখিনিতো প্ৰত্যেকটো চেললৈ ল'বলৈ কামত নাহিব, আৰু সেইকাৰণে আমাৰ দেখা যায় যে কিছুমান যে বেমাৰ হয় ধৰক চুগাৰ হৈছে বা কাৰোবাৰ বেক পেইন হৈছে যিখিনি ঠাইৰে আমাৰ ব্লাড চাৰ্কুলেশ্যনটো ভালকৈ নহয় সেই ঠাইখিনিত আমাৰ বেমাৰ হ'ব আৰম্ভ কৰে। তো ছেকেণ্ড কথা আমি ব্লাড চাৰ্কুলেশ্যনটো বা ৰক্ত প্ৰবাহ যিটো কয় সেইটো আমি সুন্দৰভাৱে শৰীৰৰ প্ৰত্যেকটো অৰ্গেনলৈ প্ৰত্যেকটো চেললৈ নিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব, যিটো আমাক যোগাভ্যাসে আমাক সহায় কৰে। আৰু তিনি নম্বৰ হৈছে এতিয়া বাৰু আমাৰ ব্লাডে প্ৰত্যেকটো চেললৈ বস্তুবোৰ লৈ গ'ল, আমাৰ নিউট্ৰিশ্যনখিনি ব্লাডলৈ লৈ যাব, কিন্তু তেওঁ নিব কেনেকৈ ব্লাডে? তো সেইটোৰ কাৰণে আমাৰ ৰেস্পিৰেটৰী ছিষ্টেমটো দৰকাৰ, কাৰণ আমাৰ উশাহখিনি আমাৰ যিটো এয়াৰ সেই এয়াৰেহে আমাৰ গোটেইখিনি বস্তু আমাৰ প্ৰত্যেকটো চেললৈ লৈ যোৱাত সহায় কৰিব। আৰু তাৰ কাৰণে আমি ৰেস্পিৰেটৰী ছিষ্টেমটো আমাৰ হেণ্ডি হৈ থাকিব লাগিব, তাৰ কাৰণে আমি খুব বেছি উশাহ নিশাহ লগতে অক্সিজেন লেভেলটো আমাৰ শৰীৰত বেছিকৈ থাকিব লাগিব। গতিকে এটাৰ লগত এটা মানে জইন হৈ থাকে যে এইটোৰ লগত এইটো হৈছে, তাৰ লগতে আমাৰ আপুনি যদি ঠিক গোটেইখিনি ঠিকে আছে লগতে আপোনাৰ এক্সপিৰেশ্যন প্ৰচেছ যিটো আমি বাহিৰলৈ ওলাই দিব লাগে বিজুতীয় পদাৰ্থটো সেইখিনি যদি আকৌ বিজুতি ঘটি থাকে তেতিয়াওতো নহ'ব, সেই বেটাৰ বস্তুখিনি আমাৰ ব্লাডত গুচি যাব। তো প্ৰত্যেকটো ছিষ্টেমত যোগাই কাম কৰে, যেতিয়া আপোনাৰ প্ৰত্যেকটো ছিষ্টেম সুন্দৰকৈ ধুনীয়াকৈ কাম কৰি থাকিব তেতিয়া অট'মেটিকেলি আপুনি ধুনীয়া নোহোৱাকৈ থাকিব নোৱাৰে, আপুনি নিশ্চয় ধুনীয়া হ'বই। গতিকে যোগাই চাৰি

0: সুন্দৰ মানুহ মানে গঢ়ি তুলিব সহায় কৰে।
1: এতিয়া আৰম্ভ কিদৰে কৰিম আমি?
0: আৰম্ভ এতিয়া আৰম্ভণি বুলি ক'লে এতিয়া যোগাৰ বহুত প্ৰচেছ আছে, মানে বহুত পদ্ধতি আছে। যোগাটো এনেকুৱা নহয় যে কিছুমান আসন বা প্ৰাণায়াম, কেইটামান আসন প্ৰাণায়াম কৰিলে যোগ বুলি নকয়। মই অলপ আগতে ক'লো যোগ বুলি কোৱাৰ লগে লগে প্ৰথমতে আহিব আমাৰ আহাৰ বিহাৰ। আমাৰ আহাৰটো কেনেকুৱা হ'ব, বিহাৰ মানে হৈছে আমাৰ লাইফ ষ্টাইল, জীৱনশৈলী, জীৱনশৈলীটো কেনেকুৱা হ'ব তাৰ ওপৰত ফাৰ্ষ্ট মন দিব লাগিব। এতিয়া আহাৰ বুলি কোৱাৰ লগে আমি যি পাওঁ তাকে খাই থাকোঁ, হয়নে? দিনটো কোনটো ভাল কোনটো বেয়া বস্তু আমি কেতিয়াও নাচাওঁ। কিন্তু আহাৰ বুলি কোৱা লাগিলে আচলতে আমাৰ শাস্ত্ৰমতে যদি আমাক ক'ব যাওঁ, আজিকালি আমি যিবিলাক ফাষ্ট ফুড খাওঁ সেইবোৰ আচলতে আমাৰ আহাৰ মানে ডায়েটত নপৰে। মানে
1: ভাল লাগে যিটো
0: আমাৰ ভাল লাগে, কিন্তু এইটো আমাৰ শৰীৰৰ কাৰণে অপকাৰ হয়। তো আমি সাধাৰণতে কেনেকুৱা আহাৰবোৰ ল'ব লাগে, যিবোৰ আমি মা প্ৰকৃতিৰ পৰা ডাইৰেক্ট ফৰ্মত পাইছোঁ, ধৰক ফল মূল, শাক পাচলি, যিবিলাকত লাইট থাকে, গম পাইছেনে? এতিয়া আপোনাৰ বিস্কুট এপেকেট হওক, কেক এপেকেট হওক, মেগী হওক, এইবোৰতো আজিকালি চবেই খায়, সেইবোৰত কিবা জীৱনী শক্তি আছে জানো? আমাৰ পেটটো ঠিকে মানে ভৰ্তি হয়, ভোকটো কমি যায়, কিন্তু তাৰ পৰা আমি পাবলগীয়া নিউট্ৰিশ্যন ভেলু একো নাথাকে, প্লাছ আমাৰ জীৱনী শক্তি নাথাকে। তো সেইকাৰণে সদায় আমি আহাৰটো সদায় মানে প্ৰকৃতিৰ পৰা ডাইৰেক্ট যিখিনি বস্তু পোৱা যায় সেইখিনি বস্তুহে আমি ল'ব চেষ্টা কৰিব লাগে। আৰু তাৰ পৰা আমাৰ ভগৱত গীতাত খুব ধুনীয়াকৈ আমাৰ সাত্বিক আহাৰৰ বিষয়ে কৈছে। গীতাত মানে যিটো মানে আহাৰৰ বিষয়ে কৈছে যে কেনেকুৱা ধৰণৰ আহাৰ মানুহে ল'ব লাগে, শ্ৰীকৃষ্ণই যিটো আহাৰ উত্তম আহাৰ বুলি কৈছে সেইটো সাত্বিক আহাৰ বুলি কৈছে। আৰু সাত্বিক আহাৰটো এটা খুব ধুনীয়া শ্লোক আছে তাতে, আয়ুষ সত্তা বলা ৰোগ সুখ প্ৰীতি বিবৰ্ধনা ৰস স্নিগ্ধ স্থিৰ হৃদয় আহাৰ সাত্বিক ক্ৰিয়া। অৰ্থাৎ যি আহাৰে আপোনাৰ আয়ু বঢ়াব, জীৱনী শক্তি বঢ়াব, আপোনাক সুস্থ কৰি ৰাখিব, তেনেকুৱা ধৰণৰ আহাৰবোৰ হৈছে ৰসাল, স্নেহযুক্ত আৰু আমাৰ মনত আনন্দ দিব পৰা আহাৰ। গতিকে তেনেকুৱা আহাৰকহে শ্ৰীকৃষ্ণ উত্তম আহাৰ বুলি কৈছে। সেইটো হৈছে আমাৰ আহাৰ। গতিকে আমি যিমান পাৰোঁ আমি সদায় প্ৰকৃতিৰ পৰা পোৱা বস্তুখিনিৰ ওপৰত যিমানখিনি পাৰোঁ আমি সেইখিনি চেষ্টা কৰিব লাগে ল'বৰ কাৰণে। আৰু দ্বিতীয়তে আহাৰ বুলি ক'লে আৰু এটা কথা থাকে যে আমি কেনেকৈ আহাৰ খাওঁ। কেতিয়াবা এনেকুৱা হয় ন, আমি ভালপোৱা বস্তু এটা পাইছোঁ দিনে লাগে খাই দিলোঁ, হয়নে? তো সেইটো আচলতে নহয়। আহাৰ খোৱাৰ কিছুমান নিয়ম আছে,
1: মানে কিমানখিনি
0: খাব, কিমান পৰ্চনত খাব, সেইটো তাৰ বিষয়ে আমাৰ মধ্যযুগত খুব ধুনীয়াকৈ স্বামী সৎমৰাণে কৈছে, এটা সেই শ্লোক দিছে। তে স্বামী সৎমৰাণে কৈছে যে মানে আহাৰ আমাৰ শৰীৰৰ কিমান প্ৰয়োজন লাগে সেই বিষয়ে মিতাহাৰ হিচাপত কোৱা হৈছে, যে মিতাহাৰ বুলি কোৱা হৈ যাওক। তো মিতাহাৰ আমি কেনেকৈ ল'ম বা কি কৰি ল'ম সেইটো কৈছে, যে আমাৰ ধৰক আমি আপুনি ইমাজিন কৰক আমাৰ পেটটো চাৰিটা ভাগ বুলি হ'ব, তাৰে আধা ভাগ আমি চল্লিশ ফুটেৰে পূৰণ কৰিব লাগিব, আৰু তাৰে আধা আমি পানীৰে ল'ব লাগিব, আৰু আধা পৰ্চন আমি তাৰমানে চতুৰ্থ মানে চাৰিটা ভাগ কৰি এটা ভাগ আমি এয়াৰ কালি এয়াৰ কাৰণে খালী কৰি দিব লাগিব, বুজি পাইছেনে? তাতো এটা খুব সুন্দৰ শ্লোক আছে, ৰস স্নিগ্ধ স্থিৰ হৃদয় সেইটো নহয়, সেইটো এটা খুব সুন্দৰ শ্লোক আছে দেই, মোৰ এতিয়া অলপ মনত পৰা নাই। চতুৰ্থায় বিবৰ্জিত ভূজ্যতে শিৱ সম্প্ৰীতে মিতাহাৰেচ উচ্যতে, অৰ্থাৎ আমি ৰসাৰ স্নিগ্ধ আহাৰ ল'ব লাগে আৰু আমাৰ পেটৰ চাৰিভাগৰ এভাগ খালী কৰি খাব লাগে। আৰু সেইটো এটা চাইণ্টিফিক ৰিজন আছে, কাৰণ কি হ'ব আপুনি যদি আহাৰটো পূৰা দিনলৈকে খাই দিয়ে তো আপোনাৰ ডাইজেশ্যনৰ প্ৰব্লেম হ'ব, কাৰণ আমাৰ ভিতৰতে যে চাইনিং প্ৰচেছ এটা হয় ন, যেনেকৈ আমাৰ ডাইজেষ্টটোত আমি কিবা সোমালে এটা অকণমান এয়াৰ লাগিব, তেতিয়াহে খুব ধুনীয়াকৈ সেইটো চাইনিং হ'ব পাৰোঁ। ঠিক তেনেকৈ আমাৰ পেটৰ ভিতৰতো সেইটো যাতে ঘূৰিব পাৰে, খুব ধুনীয়াকৈ ডাইজেষ্ট হয়, সেইটো কাৰণে আমি পেটটো খালী ৰাখিব লাগিব। তাৰপিছত কৈছে যে ভূজ্যতে শিৱ সম্প্ৰীতে মিতাহাৰেচ উচ্যতে, আহাৰখিনি খোৱাৰ আগতে আপুনি এটা গ্ৰেটিটিউড শ্ব' কৰিবলৈ ভগৱানক দিব দিছে, শিৱক অৰ্পণ কৰি খাব দিছে। আৰু এইটো এয়া মত নহয় যে আমি ভগৱানক অৰ্পণ কৰা মানে ভগৱানৰ আগত দিলোঁ সেইটো বুলি ক'ব নোৱাৰি, মানে আমি আহাৰখিনি খাব পাইছোঁ যে তাৰ কাৰণে আমি এটা গ্ৰেটিটিউড সেই গ্ৰেটিটিউড আমি শ্ব' কৰিব লাগে। প্লাছ আহাৰ খোৱাৰ সময়ত ভগৱানক ভাবি বা সেই আহাৰখিনি আমাৰ শৰীৰত কামত দিয়ে, তাৰ প্ৰতি আমাৰ আহাৰখিনিৰ পৰা আমি মন দিব লাগে, ধন্যবাদ দিব লাগে, প্ৰকৃতিক ধন্যবাদ দিব লাগে যাতে আমাক খাব পাইছে, আমি আমাক খাব দিছে এটা। গতিকে এনেকুৱা সৰু সৰু ধৰণৰ কিছুমান নিয়ম আহাৰৰ ওপৰত আছে। তেনেদৰে আমি বিহাৰ আহিলে, বিহাৰ বুলি ক'লে আমাৰ জীৱনশৈলীটো কেনেকুৱা হ'ব লাগে, আমি কেতিয়া শুম কেতিয়া উঠিম, তো সেইবোৰৰ ওপৰত আমাৰ নিয়ম আছে। আমি সদায় প্ৰকৃতিৰ লগত মিলাই চলিব ট্ৰাই কৰিব লাগে, যেনে ধৰক ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ লগে লগে যে আমি উঠোঁ সেইটো আমাৰ বাবে অতি উত্তম, আৰু ৰাতি এনেকৈ সূৰ্য অস্ত হোৱাৰ লগে লগে আমি যদি শুই যাব পাৰোঁ আমাৰ বাবে অতি উত্তম,
1: মানে সোনকালে শোৱা আৰু সোনকালে উঠা,
0: এইটোতো আগতে আমাক কয়ে ন ডাঙৰে, আলিটো বেদ আলিটো এইটো আজিৰ কথা নহয়, তো এইটো আমাৰ আগৰ পৰা এইবোৰ বস্তু চলি আহিছে, কিন্তু আজি আমাৰ তাৰপিছত আহিব আমাৰ আসন আহিব, প্ৰাণায়াম আহিব। তো আসনে মই আপোনাক ক'লো যে আসনে আমাক কেনেকে সহায় কৰে।

0: ষ্টল কিনিব পাৰিব আৰু কেতিয়াবা কিছুমান মানুহ চাব যে খুব এনাৰ্জেটিক হয় দেখা পাওঁ না আমি যেনেকে আমি উদাহৰণস্বৰূপে আমাৰ হিমন্ত বিশ্ব শৰ্মা ক্ৰপাৰ ডাঙৰীয়া আমাৰ মুখ্যমন্ত্ৰী আমাৰ প্ৰত্যেকৰে প্ৰশ্ন তেখেতে কেনেকে ইমান কাম কৰে হয়নে ৰাতিপুৱা দৌৰি থাকে তো তেখেতৰ পানী এনাৰ্জিটো যথেষ্ট বেছি সেইকাৰণে তেওঁ কৰিব পাৰে আৰু সেইটো কাৰণে সেইটো আমি আমাৰো হ'ব আমি যদি বঢ়াব পাৰোঁ আমি যদি বঢ়াব খোজোঁ তেনে আমি ৰেগুলাৰ প্ৰাণায়াম অভ্যাস কৰোঁ একো নকৰক আপুনি প্ৰাণায়াম কৰক আপোনাৰ পানীক এনাৰ্জিটো প্ৰতি যিমানে শক্তিশালী হৈ থাকিব সিমানে আপুনি শাৰীৰিকভাৱে সুস্থ থাকিব মানসিকভাৱে সুস্থ থাকিব আপোনাৰ বুদ্ধি ইণ্টেলেকচুৱেল পাৱাৰ বাঢ়িব আইকিউ আৱেগিক বা হেৰিবোৰ বাঢ়িব আপোনাক যথেষ্ট সহায় কৰিব আৰু সেইটো আচলতে আমি এতিয়া আমি কৰিছোঁ প্ৰাণায়াম বুলি কৈছোঁ আৰু নিজে ভাবকচোন আমি জন্মৰ পৰা এটাই বস্তু আমি লগত লৈ আহিছোঁ
1: প্ৰাণায়ামে আমাৰ শৰীৰৰ মনক কেনেদৰে প্ৰভাৱিত কৰে অপৰাজিতা গোস্বামীয়ে সুধিছে আমি তৃপ্তি বৰুৱাৰ পৰা পাইছো উত্তম কুমাৰ ৰয়ে তেখেতে আমালৈ মেছেজ কৰিছে ধনজিৎ বেজবৰুৱাই আৰু এটা কথা সুধিছে বাইদেউ কোনটো যোগ কৰিলে পেটৰ চৰ্মি কমাব পাৰে এনেকুৱা ধৰণে বিভিন্ন ধৰণৰ প্ৰশ্ন আহিছে যিহেতু প্ৰাণায়ামৰ কথা আপুনি কৈ আছিলে আমি কথা পাতিম আমাৰ আৰু এটা ফোন আহিছে আমি ফোনটো লৈ লৈছো
2: খুব মানে চকুৰ তল আৰু ওপৰত মানে খুব মানে সোনকালে সোনকালে কলা পুৰি পুৰি যায় যিটো ডাৰ্ক চাৰ্কেল বুলি কয় সেই বস্তুটো মোৰ খুব হয় আৰু লগতে মুখখন মানে আমি যোগৰ জৰিয়তে আমি আমাৰ মুখৰ কিছুমান মানে যোগাভ্যাসৰ কিছুমান ব্যায়াম কৰিব পাৰি তেনেকুৱা ধৰণৰ অকণমান ক'লে ভাল পাম আৰু বিশেষভাৱে মই মানে ডাৰ্ক চাৰ্কেলৰ খুব সমস্যাত ভুগি আছো সেই সম্পৰ্কে অকণমান জানিব বিচাৰিছো
1: তেখেতে বিশেষকৈ দুটা কথা কৈছে চকুৰ গুৰিৰ যিটো কলা পৰা সমস্যা সেইটো আমি যোগৰ দ্বাৰা যোগাভ্যাসৰ দ্বাৰা কমাব পাৰোঁ নেকি বা কি কৰিব লাগে আৰু মুখৰ কাৰণে কিছুমান যিটো আজিকালি ফেচিয়েল হয়
0: য়োগা এইটো বাইদেউক মই বাইদেউ বয়সটো জানিব লাগিছিলে তথাপি যি নহওক বাৰু হয়তো বাইদেউ ৰাতি টোপনিটো ভালকে নহয় খুব বেছি মানসিক চাপ আছে তো মানসিক চাপৰ কাৰণে আৰু ৰাতি যদি আমাৰ টোপনি ভাল নহয় বা 7-8 ঘণ্টা যদি আমি টোপনি নলওঁ তেতিয়া আমাৰ চকুৰ তলটো কলা পৰে তো তাৰ কাৰণে ভাল টোপনি খুব দৰকাৰ আৰু টোপনিটো এনেকুৱা নহয় যে কেতিয়াবা আমাৰ এনেকুৱা হয় যে আমি 10 ঘণ্টা বিচনাত থাকোঁ কিন্তু সেইটো কথা কোৱা নাই টোপনিটো আমাৰ আহিব লাগিব 7-8 ঘণ্টা আপুনি একদম পুৰা চাউণ্ড শ্লিপ হ'ব লাগিব আৰু তাৰপিছত লাহে লাহে আপোনাৰ মানসিক হেৰিবোৰ আপুনি প্ৰাণায়ামৰ জৰিয়তে যেতিয়া মানসিক হেৰিবোৰ ঠিক কৰিব পাৰিব তেতিয়া লাহে লাহে ডাৰ্ক চাৰ্কেল
1: আছে
0: যিবিলাক আমাৰ আসনৰ নাম কৈ আছো সৰ্বাংগ আছে সেইবোৰ গোটেইবোৰে আমাৰ তাতে কাম দিয়ে এতিয়া যদি আমি ফেচিয়েল যোগাৰ বিষয়ে ক'ব যাওঁ ফেচিয়েল যোগাটো খুব সুন্দৰ ফেচিয়েল যোগাটো কি হয় এতিয়া ধৰক আপোনাৰ এটা বেমাৰ হৈ আছে আপোনাৰ চুগাৰ প্ৰব্লেম হৈছে তো আমি কি কৰোঁ যোগাভ্যাসক আমাৰ গোটেই সৰ্বাংগীন উন্নতি সাধন কৰাৰ লগতে সেই পাৰ্টটোত আমি বেছিকৈ মন দিওঁ তেনেদৰে ফেচিয়েল যোগাটো আজিকালি কি হয় মানুহে অকল মুখৰ অংশটো ধুনীয়া হৈ খুব ভাল পায় নহয় গতিকে যোগাভ্যাস কৰা বেলেগ যোগাভ্যাস কৰাৰ লগতে আমাৰ ফেচিয়েল মাছলখিনি ৰিলেক্স কৰোঁ এতিয়া আপুনি আজি দিনটো কাম কৰিছে মই দিনটো ওলাই আহিছোঁ সেই ৰাতিলৈকে যে আমাৰ মাছলটো ভাগৰুৱা হৈ যায় ন টায়াৰ্ড হৈ যায় সেই আমাৰ কিছুমান পইণ্টত আমি প্ৰেচাৰ দিওঁ অকণমান মাছাজ দিওঁ তো সেইখিনিৰ দ্বাৰা আমাৰ কি হয় যে আমাৰ মাছলটো ৰিলেক্স কৰা হয় আমাৰ তেতিয়া আমাৰ কি হয় মাছলটো ৰিলেক্স হোৱাৰ লগে লগে আমাৰ টেনশ্যনটো লাহে লাহে মানসিক চাপবোৰো অলপ কমি যায় আমাৰ স্কিনটো টন হয় ব্লাড চাৰ্কুলেশ্যনটো বাঢ়ি যায় তেতিয়া আমাৰ ফেচিয়েল এটা গ্ল' আহে কিন্তু এইখিনি মই বাইদেউক আৰু এটা কথা ক'ব খুজিছোঁ অকল কিন্তু যদি আপুনি মুখৰ অংশতে কাম কৰিব খুজিছে তেতিয়া কিন্তু বিশেষ একো কামত নাহিব কাৰণ সেইখিনিৰ কাৰণে আমাৰ মানে ভিতৰৰ পৰা আমি চাফা হ'ব লাগিব ইণ্টাৰনেল আমাৰ যিটো গ্ল' সেইটো ভিতৰৰ পৰাহে আহিব
1: তথাপিও তেওঁ যিহেতু কৈছে কেনেকুৱা ধৰণৰ ফেচিয়েল য়োগা আমি কৰিব পাৰোঁ অকণমান আপুনি কৈ দিয়ক
0: মাছাজ কৰিব বা কোনবোৰ পইণ্টত প্ৰেচাৰ দিব সেইখিনি বস্তু দেখাই দিছো প্ৰথমতে আপোনালোকে চিধা হৈ থিয় হৈ লওক দুইখন হাত তলত ৰাখিব জ্ঞান মুদ্ৰাত বা জ্ঞান মুদ্ৰা এইটো বুলি কয় জ্ঞান মুদ্ৰা দুইখন হাত ৰাখক ৰাজহাড় চিধা কৰি বহক দীঘলকে উশাহ ল'ব ডিঙিটো পিছফালে কৰিব অকণমান সময় হ'ল কৰিব 3 ছেকেণ্ডমান আকৌ আগলৈ আহিব 5-6 বাৰ ৰিপিট কৰিব তাৰপিছত অকণমান হাতখন ইয়াতে দিয়ক দীঘলকৈ উশাহ ল'ব উশাহ লৈ ৰাইট চাইড টান কৰিব অকণমান ওপৰলৈ চাব কিছু সময় হ'ল কৰিব 3 ছেকেণ্ড বা 5 ছেকেণ্ড আকৌ ঘূৰি আহিব ঠিক সেইটো অপজিট চাইডে এইফালে কৰিব
1: তাৰমানে এখন হাত আমি ডিঙিত

0: ৰাখিছো আমাৰ এই মাছলখিনি এইখিনি যাতে স্কিনখিনি বেছি ওপৰলৈ বেছি টান খাই নাযায় তাৰ কাৰণে ৰাখিছোঁ আৰু এইফালে কৰি আমি ওপৰলৈ চাওঁ অকণমান হেৰি কৰি তাৰপিছত কি কৰিব মই এবাৰ এবাৰ দেখাইছোঁ আপোনালোকে তিনি চাৰিবাৰ ৰিপিট কৰিব বাওঁহাতখন আপোনালোকে বাওঁফালৰ কান্ধত ৰাখক সোঁহাতখন এনেকৈ ওপৰত ৰাখক এতিয়া লাহেকৈ হালি দিব সোঁফালে ডিঙিটো টানি লৈ আহিব ওপৰলৈ চাব বা চকু বন্ধ কৰিব পাৰি নিজৰ ষ্ট্ৰেচিংটো ফিল কৰক তিনিৰ পৰা পাঁচ ছেকেণ্ড হল্ড কৰিব লাহেকৈ এৰি দিব তেনেকৈ অপজিট ছাইডতো আপোনালোকে কৰক এইটো ছাইডে কৰিব কৰিব এনেদৰে আপোনাৰ প্ৰত্যেকটো ছাইড পাঁচ ছয় মিনিট ৰিপিট কৰিব তাৰপিছত কি কৰিব অকণমান হাতত তেল ল'ব লাহে লাহে অকণমান হাতখন গৰম কৰিব মুখত লগাব চাৰিওফালে অকণমান ৰাউণ্ড ৰাউণ্ডকৈ মাছাজ কৰিব নিজৰ মতে কৰি ল'ব এতিয়া তেল নহ'লে দেখাব দিগদাৰ নিজৰ অকণমান ৰাউণ্ড ৰাউণ্ড মাছাজ কৰিব তাৰপিছত এই পইণ্ট ইয়াতে ধৰিব জয়লাইনটো ইয়াতে ধৰি ইয়ালৈকে লৈ যাব ইয়াতে প্ৰেছাৰ দিব তললৈকে নমাই লৈ আহিব চাৰি পাঁচটা ষ্ট্ৰক কৰিব তাৰপিছত আমাৰ যিটো এইটো এৰিয়া আছে ষ্টিক বন্ধটোৰ তলত আঙুলি এটা এনেকৈ ৰাখক দুটা ছাইডো এনেকৈ টানি লৈ যাব ওপৰলৈ তাৰপিছত লাহেকৈ এনেকৈ টানি তললৈ লৈ আহিব ঠিক সেইদৰে আমাৰ আই এৰিয়াটো এনেকৈ লাহেকৈ টানি লৈ ওপৰলৈ লৈ যাব প্ৰেছাৰ দিব অকণমান ক্লক ৱাইজ ঘূৰাব এণ্টি ক্লক ৱাইজ ঘূৰাব তাৰপিছত আমাৰ দুইখন হাত এইটো পজিশ্যন লৈ কপালৰ পজিশ্যনটো তেনেকৈ কৰিব ওচৰলৈ লৈ যাব অকণমান এইখিনি জেগাতে প্ৰেছাৰ দি ক্লক ৱাইজ এণ্টি ক্লক ৱাইজ আপোনালোকে ৰটেশ্যন কৰিব দহবাৰ পাঁচবাৰ নিজৰ সুবিধামতে তাৰপিছত কি কৰিব আমাৰ কাণৰ এই হেৰি ধৰি ল'ব ধৰি লাহে লাহে কাণখন ক্লক ৱাইজ টেন টাইমছ ঘূৰাব এণ্টি ক্লক ৱাইজ টেন টাইমছ এনেকৈ ঘূৰাব তাৰপিছত আমাৰ যিটো টেম্পল এৰিয়া আছে এই এৰিয়াটো অকণমান পিঞ্চ কৰি দিয়াৰ নিচিনা কৰিব তাৰপিছত লাহে লাহে এনেকৈ হাতখনে অকণমান প্ৰেছাৰ দিব যাতে আমাৰ ষ্ট্ৰেছটো ৰিলিজ হৈ যায় বোথ ছাইড সেনেকৈ কৰিব তাৰপিছত আমাৰ আই এৰিয়া আইব্ৰুটো এনেকৈ প্ৰেছাৰ দিব এইটো জেগাত প্ৰেছাৰ দি ক্লক ৱাইজ এণ্টি ক্লক ৱাইজ টেন টাইমছ ৰিপিট কৰিব তাৰপিছত দুইখন হাত এনেকৈ ল'ব বুঢ়া আঙুলিটো লৈ পেলাই নাকৰ এইখিনি জেগাত অকণমান হালি ল'ব অকণমান প্ৰেছাৰ দিব পাঁচ ছেকেণ্ডমান হ'ল কৰিব এৰিব এইটো জেগাত প্ৰেছাৰ দিব এইখিনি এইখিনি এইখিনি কৰাৰ পিছত লাহেকৈ ৰাফ কৰিব ধুনীয়াকৈ অকণমান হেৰি লগাব আৰু টেপিং কৰিব মুখখনত তাৰপিছত অকণমান বহি ল'ব বহি ধুনীয়াকৈ প্ৰাণায়াম কৰিব নাকে উশাহ ল'ব মুখে লাহে লাহে ফুৰ কৰি আহিব
1: আমাৰ প্ৰায় সময় শেষ হৈ আহিছে কম সময়ৰ ভিতৰতে আপুনি আজি আমাক গোটেইখিনি কথাই ক'লে সৌন্দৰ্য চৰ্চাত আমি কিদৰে যোগাভ্যাসে আমাক সহায় কৰিব পাৰে এইখিনি সময় আপুনি আমাক দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ আৰু আজিৰ অনুষ্ঠানৰ পৰা আজি আমি ইয়াতে বিদায় ল'ব লাগিব ধন্যবাদ জনাইছোঁ আমাৰ হয় শ্ৰোতা আৰু দৰ্শকসকল যিসকলে আজি আমাৰ অনুষ্ঠান উপভোগ কৰিলে আৰু আজিৰ বুলনিৰ পৰা ইয়াতে বিদায় লৈছোঁ নমস্কাৰ
2: আইডিঅ' বুলনি সুধিলে খন্তেক পাছতে এক বজাত হিন্দীত আৰু এক বাজি পাঁচ মিনিটত ইংৰাজীত বাতৰি শুনিবলৈ পাব
3: নমস্কাৰ আকাশবাণী সমাচাৰ কে সাথ মে লাভলীন নিগম विदेश मंत्री डॉक्टर एस जयशंकर की अध्यक्षता में आज क्वाड विदेश मंत्रियों की बैठक नई दिल्ली में हुई ऑस्ट्रेलिया के विदेश मंत्री पेनी वोंग जापान के विदेश मंत्री तोशी मित्सु मोतेगी और अमेरिका के विदेश मंत्री मार्को रूबियो ने बैठक में हिस्सा लिया क्वाड देशों ने हिंद प्रशांत समुद्री निगरानी पहल और समुद्री क्षेत्र में गतिविधियों और स्थितियों की जानकारी के लिए साझा तस्वीरों पर सहमति जताई विदेश मंत्री डॉक्टर एस जयशंकर ने सोशल मीडिया पोस्ट में कहा कि क्वाड बंदरगाह बुनियाद ढांचे पर एक विशेषज्ञ पैनल बनाने पर विचार करेगा फिजी में एक पायलट बंदरगाह परियोजना और समुद्र के नीचे बिछी केबलों पर भी सहयोग करेगा उन्होंने कहा कि बैठक के मुख्य नतीजों में से क्वाड क्रिटिकल मिनरल फ्रेमवर्क को अंतिम रूप देना था क्वाड देशों ने भारत अमेरिका क्रिटिकल मिनरल्स फ्रेमवर्क पर भी हस्ताक्षर किए हिंद प्रशांत ऊर्जा सुरक्षा प्रौद्योगिकी प्रबंधन नीति अंतर्राष्ट्रीय बाजार विश्लेषण और आपातकालीन प्रतिक्रिया अभ्यासों के क्षेत्र में क्वाड पहल की घोषणा भी की गई क्वाड विदेश मंत्रियों की बैठक के बाद विदेश मंत्री डॉ जयशंकर ने इस बात पर जोर दिया कि क्वाड देशों के बीच सहयोग को और मजबूत किया जाएगा
4: Economic resilience should be promoted.
5: बैठक में

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰোতাসকলে আধুনিক গীত শুনি আছে প্ৰাৰ্থনা চৌধুৰীৰ কণ্ঠত শিল্পীৰ কণ্ঠত শ্ৰোতাসকলক এইবাৰ শুনাবলৈ লোৱা গীতটিৰ কথা নিত্যা দত্তৰ

0: প্ৰাৰ্থনা চৌধুৰীৰ কণ্ঠত আধুনিক গীত শুনিলে। শিল্পীৰ কণ্ঠৰ আধুনিক গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45 এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: প্ৰাসংগিক।

0: নমস্কাৰ শ্ৰোতাসকল, আজিৰ প্ৰাসংগিকলৈ আপোনালোকক স্বাগতম। আজিৰ অনুষ্ঠানত শুনক তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক ডক্টৰ কৰুণা হাজৰিকাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ তেজপুৰৰ সংবাদদাতা ৰজত ভৰদ্বাজে।
1: আপনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানলৈ।
2: নমস্কাৰ।
1: বিশেষকৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত দূৰ দূৰণিৰ প্ৰতিদিনে বহুত আপোনাৰ ৰোগীসকল ইয়ালৈ আহে, হাজাৰ হাজাৰ ৰোগী ইয়ালৈ আহে। তেওঁলোকৰ প্ৰশাসনিক ব্যৱস্থা আপুনি ঠিক কৰিবৰ কাৰণে কেনে ব্যৱস্থা ইয়াত কৰা হৈছে?
2: তেজপুৰ চিকিৎসা মহাবিদ্যালয় অসমৰ 7 নম্বৰ চিকিৎসা মহাবিদ্যালয়। এইটো নৰ্থ বেংকত, ব্ৰহ্মপুত্ৰ নৰ্থ বেংকত এখন প্ৰথম চিকিৎসা মহাবিদ্যালয় আছিলে। এইটো 2013 চনতে আৰম্ভ হৈছে আৰু লাহে লাহে এইটো গতি হৈছে, গতি লৈ আজি এই পদক্ষেপ পাইছেহি। আৰু আজি আমাৰ এই চিকিৎসা মহাবিদ্যালয়ত পোষ্ট গ্ৰেজুৱেট কোৰ্চো আছে, আণ্ডাৰ গ্ৰেজুৱেটো আছে, আৰু সেই অনুপাতে পোষ্ট গ্ৰেজুৱেট কোৰ্চো আছে। আমি প্ৰতি বছৰে 60 জনমান ষ্টুডেণ্ট এডমিশ্যন দিওঁ। সেই হিচাপে আমাৰ যিখিনি পেচেণ্ট লাগে, পেচেণ্ট এইকাৰণেই লাগে যে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ লগে লগে পেচেণ্টকো লাগিব। ছাত্ৰক আমাৰ মুখ্য উদ্দেশ্য হ'ল ছাত্ৰক

0: শিকোৱাটো, লগে লগে এখন এখন টাৰ্চিয়াৰী কেয়াৰ হস্পিটেল, যিটো চৰকাৰৰ নিয়ম অনুসৰি যিটো টাৰ্চিয়াৰী কেয়াৰ হস্পিটেলত যিধৰণে আগবাঢ়িব লাগে আমি সেইখিনি গোটেইখিনি লৈছো। এই হিচাপে আমি হস্পিটেলখন চলাবৰ কাৰণে চুপাৰিণ্টেণ্ট আছে এজন, আৰু লগতে আমাৰ ছজনকৈ ডেপুটি চুপাৰিণ্টেণ্ট আমি নিযুক্তি দিছো, আমাৰ নিজৰ কলেজৰ ফালৰ পৰাই দিছো আৰু দুজনমান চৰকাৰৰ ফালৰ পৰা আছে। এইসকলে তেওঁলোকৰ প্ৰতিটো কামৰে এটা নিৰ্দিষ্ট ভাগ আছে, প্ৰতিটো কাম তেওঁলোকে নিয়াৰিকৈ চম্ভালে। আৰু সেই হিচাপে যিসকল পেচেণ্ট আমাৰ ইয়াত আহে, পেচেণ্টৰ লগত এটেণ্ডেণ্টো আহে, বহুত দূৰ দূৰণিৰ পৰা আহে তেখেতসকল, সেই হিচাপে তেওঁলোকক যিখিনি সহায় সহযোগ কৰিব লাগে, আমাৰ প্ৰথমতে এখন অপিডি এৰিয়াত মানে ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰৰ ওচৰত এখন নিয়াৰ হেল্প ডেস্ক আছে, তাত আমি নিযুক্ত পৰিমাণৰ এমপ্লয়ি তাত ডেপুট কৰিছো, আৰু তেওঁলোকে সেই ৰোগীসকল বা এটেণ্ডেণ্টসকলক যি ধৰণে সহায় সহযোগ কৰিব লাগে গোটেইখিনি কৰি থাকে, আৰু তেওঁলোকে নিৰ্দিষ্ট প্ৰমাণে তেওঁলোকৰ যি ধৰণৰ সহায়ৰ প্ৰয়োজন, যদি কাৰোবাক যদি ধৰি লৈ পেলাই আগবঢ়াই দিব লগা চিটুৱেশ্যন হয় তেওঁ তেনেকুৱা কৰে, সেইখিনি কাম আমাৰ ইনষ্ট্ৰাকশ্যন মতে চলি থাকে। আৰু লগে লগে আমি যিসকল পেচেণ্ট আহে, ছিনিয়ৰ চিটিজেন আহে, তাৰপিছত আমাৰ অন্যান্য ৰোগীসকল আহে, চকুৰ বেমাৰীসকল আহে, সেই তেওঁলোকৰ কাৰণে বিশেষকৈ আমি গ্ৰীণ কৰিডৰ বনাই থোৱা আছে, আৰু তাৰ বাদেও আমি পেচেণ্ট ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আগতে যিহেতুকে বহুত পেচেণ্ট আছে আহিছিলে, সেই পেচেণ্টখিনি ক্ৰাউড এটা হৈ যায় ৰেজিষ্ট্ৰেশ্যনত, সেই ক্ৰাউডটো নহ'বৰ কাৰণে আৰু পেচেণ্টসকলে যাতে বেছি সময় তাত ৱেইট কৰিব নালাগে তেনেকুৱা হিচাপে আমি কাউণ্টাৰ এতিয়া আগতকৈ বহুত বঢ়াই দিছোঁ। আগতে আমাৰ 4টা আছিলে, এতিয়া আমি 8টা কাউণ্টাৰ ৰাখিছোঁ, তাত আমাৰ আয়ুষ্মানৰ কাউণ্টাৰ ছেপাৰেট, আৰু তেনেকে গ্ৰীণ কৰিডৰ আছে ছিনিয়ৰ চিটিজেনৰ কাৰণে, তাৰপিছত দিব্যাংগসকলৰ কাৰণে তেনেধৰণৰ কাউণ্টাৰ আছে। আমি সেইধৰণে যিখিনি সহায় সহযোগ আগবঢ়াব লাগে গোটেইখিনি কৰি আছো, আৰু লগতে আভা এপটো আমি এতিয়া এপ্লাই কৰিছো। আভা এপটো এপ্লাই কৰাৰ কাৰণে কি হয়, পেচেণ্টৰ যিটো ৰেজিষ্ট্ৰেশ্যন তেওঁলোকে ঘৰতে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে, আহি পেলাই ইয়াত আমাৰ নম্বৰটো দিলে আমি সেইখিনি ষ্টেপত যাব পাৰোঁ। আৰু পেচেণ্টৰ পেমেণ্টৰ সুবিধা আছে, পেমেণ্টৰ কাৰণে আমাৰ যিবিলাক কিউ আৰ কোড লাগে, কিউ আৰ কোড বেংকৰ, সেই কিউ আৰ কোড আমাৰ উপলব্ধ। আৰু লগতে কেচলেছ নহয় এক্সেক্টলি, আমি এইটো যিখিনি ধৰি লওক কিছুমান পেচেণ্টৰ কেচলেছ হয় কিছুমানৰ নহয়, সেই যিখিনি আমাৰ কেচলেছ নহয় তেওঁলোকে পইচা দিব লগা হয় সেইখিনি যাতে ইজি হয়, সহজে যাতে তেওঁলোকে পইচাটো দিব পাৰে, সেইকাৰণে আমি কিউ আৰ কোড দি পইচা লোৱা আৰম্ভ কৰিছো। আৰু লগতে আপোনাক ক'বলৈ এইটো ভাল লাগিব যে চৰকাৰৰ ফালৰ পৰা যিখন ই হস্পিটেলৰ প্ৰস্তুতি চলি আছে অসম স্বাস্থ্য ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট প্ৰজেক্টৰ আণ্ডাৰত, আমি সেই ষ্টেপত আগবাঢ়ি গৈ আছো, আৰু খুব কম দিনৰ ভিতৰতে আমাৰ এখন ই হস্পিটেল হৈ যাব। আৰু ই হস্পিটেল হোৱাৰ এটাই সুবিধা হ'ব, আমি টেবুল টপত তেওঁৰ যিখিনি ইনভেষ্টিগেশ্যন হ'ল বা তেওঁ যিটো প্ৰেজেণ্ট চিটুৱেশ্যন সেইখিনি আমি পাই যাম, আৰু লগে লগে সেই তেওঁ যিটো আভা এপৰ যোগেদি ডাটা কালেক্ট কৰিব ন, সেই ডাটাখিনি তেওঁ যদি ইয়াৰ পৰা ৰেফাৰ হৈ বেলেগ কলেজলৈ যায় বা বেলেগ হস্পিটেললৈ যায়, এইবিলাক যেতিয়া ইম্পেনেল হস্পিটেল হৈ থাকিব, তেওঁ তাত গোটেই ডিটেইলছ যিখিনি তেওঁ
1: ৰিপৰ্ট এতিয়া লৈ কিনে দৌৰিব নালাগিব,
0: সেই দিনটো এতিয়া আৰু নাইকিয়া হৈ যাব। সেইকাৰণে আমি এই হস্পিটেলৰ প্ৰজেক্টটোত খুব আশাবাদী, আৰু এইটো আমি ডেৰ বছৰমান আগৰ পৰাই চেষ্টা কৰি আছিলো, কিন্তু বিভিন্ন অসুবিধাৰ কাৰণে হোৱা নাছিলে, কিন্তু এতিয়া অতি সোনকালে এইটো হবগে।
1: বৰ্তমান চৰকাৰে বিভিন্ন অত্যাধুনিক আপোনাৰ মেচিনাৰী ইয়াত এষ্টাব্লিছ কৰিছে মেডিকেল কলেজত, তাৰ পৰা কেনেকে সুবিধা পাই আছে ৰোগীসকলে?
0: হয়, আমাৰ ইয়াত যে বৰ্তমানে ইনভেষ্টিগেশ্যনৰ ফালৰ পৰা চাব গ'লে সকলোখিনি ইনভেষ্টিগেশ্যন কৰিব পাৰি, যিখিনি ইনভেষ্টিগেশ্যন সাধাৰণতে এখন মেডিকেল কলেজত দৰকাৰ, সেই হিচাপে ধৰক আমাৰ এতিয়া MRI মেচিন আছে, দুটাকৈ MRI মেচিন আছে, আৰু CT স্কেন মেচিন আমাৰ আছে, আৰু দ্বিতীয়টো CT স্কেন মেচিন অলৰেডি ইনষ্টলেশ্যন হৈ আছে, তাৰপিছত আল্ট্ৰাছ'ন'গ্ৰাফি আছে, মেমোগ্ৰাফি আছে, এণ্ডোস্কপি কৰিব পৰা যায়, তাৰপিছত লেপাৰোস্কপি অপাৰেশ্যন হয় আমাৰ ইয়াত, অপাৰেশ্যনৰ ভিতৰত ৰিপ্লেচমেণ্ট হিপ জইণ্ট হওক বা নিউ জইণ্ট ৰিপ্লেচমেণ্ট অপাৰেশ্যন আমাৰ ইয়াত সুকলমে হৈ থাকে, আৰু সেইধৰণে আমাৰ যিখিনি পেচেণ্টক ছাপৰ্ট দিব লাগে সেই গোটেইখিনি আমি কৰি আছো। মানে যে কি আমাৰ এইখন এখন ছুপাৰ স্পেচিয়েলিটি হস্পিটেল নহয়, সেই ছুপাৰ স্পেচিয়েলিটি হস্পিটেল নোহোৱাৰ কাৰণে আমাৰ কাৰ্ডিঅলজি হওক বা নিউৰ'চাৰ্জাৰী হওক বা তেনেধৰণৰ যিখিনি ছুপাৰ স্পেচিয়েলাইজ ডক্টৰৰ ট্ৰিটমেণ্ট দৰকাৰ হয় সেইখিনি আমি ৰেফাৰ কৰিবলৈ বাধ্য হৈ যাওঁ। এইটো ক্ষেত্ৰত দুটা পইণ্ট আছে, এটা হয় কি কেতিয়াবা কিছুমান পেচেণ্টৰ অসুবিধা হয়, কিন্তু আমি তেওঁলোককো যদি ৰেফাৰ কৰিব লগা চিটুৱেশ্যন হয় তেওঁলোকক কনচেণ্ট লৈ আমাৰ ইয়াৰে ডক্টৰে যিমানখিনি পাৰে সহায় কৰে, আৰু যিসকলে যাব ইচ্ছা কৰে আমি তেওঁলোকক পঠাই।
1: মেজৰলি কোন কেইটা ৰোগৰ কাৰণে বিশেষকৈ তেজপুৰ মেডিকেল কলেজত কাম কৰা হয়?
0: জেনেৰেল চিকিৎসা যিখিনি কৰিব লাগে, জেনেৰেল এবডমেনৰ ওপৰত যিখিনি হয় চাৰ্জিকেল প্ৰচিডিউৰ যিখিনি হয়, অৰ্থোপেডিক্স আমাৰ ফুল প্ৰেজাৰ অৰ্থোপেডিক্স হয়, আমাৰ প্লাষ্টিক চাৰ্জাৰী ৰিলেটেড যিটো বাৰ্ণ কেছ আমাৰ অলপ অসুবিধা হয়, আমি সেইটো ক্ষেত্ৰতো অকমান আগভাগ লৈ আছো, সেইটো চৰকাৰৰ লগত আলোচনা কৰা হৈছে, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগতো সেই বিষয়ে আমাৰ প্ৰজেক্ট আমি প্লেন কৰি আছো, এতিয়ালৈকে প্ৰিলিমিনাৰী ষ্টেজতে আছে। আৰু তেনেকে আমি অন্যান্য অসুখখিনি যিখিনি আছে, কিন্তু আমাৰ ইয়াত নেফ্ৰলজি নাই, কিন্তু আমি ডায়ালাইচিছ প্ৰজেক্টো আছে আমাৰ ইয়াত, ডায়ালাইচিছ

0: অভিজ্ঞতা, মই অনলাইন ঠাইত যিখিনি প্ৰেছক্ৰাইব কৰা থাকে সেই হিচাপে আমি ডায়ালিচিছটো দিওঁ। ডেইলি অন্তত আমাৰ 3টা শিফ্টত হৈ থাকে। বহুত কেইজন মানুহ ডেইলি ডায়ালিচিছ কৰে।
1: চৰকাৰী সুবিধা বেলেগ বেলেগ মেডিকেল কলেজত যোনকেইটা আছে সেইটো কাৰণে হৈয়ে আছে। বিশেষকৈ তেজপুৰ মেডিকেল কলেজে নিজৰ ফালৰ পৰা কিবা তেনেকুৱা কি ট্ৰিট কৰি আছে, কিবা ছাৰ্ভিচ দি আছে নেকি ৰোগীসকলৰ কাৰণে, সুবিধাৰ কাৰণে স্পেচিয়েলি কিবা?
0: নাই, স্পেচিয়েল বুলি ক'বলৈ তাৰমানে হয় কি, আজিকালি চব মানুহ এৱেৰ। ইয়াত যদি আমাৰ বিশেষকৈ যদি তেনেকুৱা স্পেচিফিক ডক্টৰ যদি নাই, তেওঁ যদি চিকিৎসা দিবলৈ যায় তেতিয়া বহুত কুৱেশ্যন এৰাইজ কৰিব পাৰে। সেইকাৰণে আমি পৰাপক্ষত যিখিনি মানুহ ধৰি লওক অসুবিধা পায় বাহিৰত যাবলৈ, সেইখিনি মানুহক যিমান চিকিৎসা দিব লাগে গোটেইখিনি দিয়া যায়।
1: আগতে আপুনি কৈছে টেষ্ট কেইটা যোনকেইটা বাহিৰত টেষ্ট কেইটা আছিলে, এইবোৰ টেষ্ট ইয়াত সহজে কৰিব পাৰে মানুহে?
0: হয়, সেইটো আমি নতুন ব্যৱস্থা এটা কৰিছো, যিটো বাহিৰত এতিয়া কিছুমান টেষ্ট বহুত দাম। ধৰি লওক এনেকে এতিয়া ধৰি লওক চিটি স্কেন এটা কৰিব লগা হ'লে বাহিৰত 3,000-4,000 টকা খৰচ পৰে, বা MRI কৰিলে 5,000-6,000 টকাতকৈ বেছি খৰচ পৰিব পাৰে। সেই ক্ষেত্ৰত আমি কৰো কি, যিসকল ৰোগীয়ে বাহিৰত দেখাই যায়, প্ৰাইভেট প্ৰেক্টিচনাৰত দেখাই যায়, তেওঁলোক যদি আমাৰ ইয়াত আহে, আমি তেওঁলোকক গ্ৰীণ কৰিডৰ কৰি দিছো। ডাইৰেক্টলি গৈ পেলাই তেওঁলোকে সেই ইনভেষ্টিগেশ্যনৰ যিখিনি ফিজ হ'ব, আমাৰ ইয়াততো যিহেতুকে ছাবচিডাইজ ৰেটত হয়, আমি সেই ছাবচিডাইজ ৰেটত তেওঁক কৰিবলৈ সুবিধা কৰি থোৱা আছে। তাৰ কাৰণে আমাৰ গ্ৰীণ কৰিডৰ বনোৱা আছে, তেওঁ কোনো ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে, মাত্ৰ তেওঁ সেই ৰিকুইজিশ্যনখন যিজন ডাক্তৰে দিছে সেই ৰিকুইজিশ্যনখন লৈ নিয়মিত যিটো পইচা পেমেণ্ট কৰিব লাগিব সেইখিনি কৰিলে তেওঁক ৰিপৰ্ট হ'ব আৰু আবেলি তেওঁ যিটো নিৰ্দিষ্ট সময়ত ৰিপৰ্ট পাই যায়।
1: স্যার, বিশেষকৈ অ্যাওয়ারনেসটো আছে, কিন্তু বহুত কম সংখ্যক মানুষ আছে যোনকেইটা চিকিৎসার কারণে সরকারি হসপিটাললৈ আহে, তেওঁলোক এবারও ইমান সহজ নহয়। তেওঁলোকৰ কাৰণে কিবা স্পেশাল কিবা আমি আহ্বান কৰিব লাগে, কিবা ইনফরমেশন তেওঁলোকৰ কাৰণে?
0: সেইবিলাক আমাৰ আউটৰিচ প্ৰগ্ৰেম কিছুমান থাকে, প্ৰতিখন কমিউনিটি মেডিচিনৰ থ্ৰুদি আমাৰ আউটৰিচ প্ৰগ্ৰেমবিলাক থাকে। আউটৰিচ প্ৰগ্ৰেমত এতিয়া বিশেষকৈ এটা আমাৰ ফেব বুলি এইটো আছে, ফেমিলি এডপশ্যন প্ৰগ্ৰেম, যিটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেইটো বস্তু ইমপ্লিমেণ্ট কৰাইছে। সেই প্ৰচেছত আমি প্ৰত্যেকটো ষ্টুডেণ্টক নিৰ্দিষ্ট কেইখনমান পৰিয়াল, কেইটামান পৰিয়াল আমি উপযুক্ত কৰি দিওঁ আৰু তেওঁলোকে কেয়াৰ লয়। সেইটো সেই তেওঁলোকক আমি যেতিয়া কথাখিনি বুজাবলৈ যাব, আমাৰ লগত ফেকাল্টি থাকে, তেওঁলোকৰ ষ্টুডেণ্ট থাকে, ষ্টুডেণ্টসকলে তেওঁলোকক কেয়াৰ লয়, যেতিয়া বুজাবলৈ যায়, সেই বুজাবলৈ যোৱা অৱস্থাত তেওঁলোকে অট'মেটিকেলি গোটেই বস্তুখিনি এই বিষয়ে জনা হৈ যায়। কিন্তু এই ক্ষেত্ৰত নিয়মতে ডিষ্ট্ৰিক্ট লেভেলৰ পৰা বেছি প্ৰচেছ কৰিব লাগে, কাৰণ আমি চিকিৎসা দিব পাৰোঁ, কিন্তু প্ৰতিটো ক্ষেত্ৰতে আমি গৈ পেলাই
1: এইটো
0: কৰিবলৈ অসুবিধা হয়, কাৰণ আমাৰ এখন টাৰ্চিয়াৰী কেয়াৰ। এই ক্ষেত্ৰত প্ৰাইমাৰী হেলথ চেণ্টাৰ আছে, তাৰপিছত চাব চেণ্টাৰ আছে, আশা ৱৰ্কাৰ্ছ আছে, সেই গোটেই সকলোখিনিৰ যোগাযোগ যেতিয়া হ'ব, ডিষ্ট্ৰিক্ট লেভেলৰ পৰা যেতিয়া কামটো কৰিব, আমি তেওঁলোকক ছাপৰ্ট ডেফিনেটলি দিব পাৰোঁ। আৰু সেই যিটো আউটৰিচ প্ৰগ্ৰেমৰ কথা কৈছো, তাৰ যোগেদি আমি বহুত ক্ষেত্ৰত বহুত সময়ত আমি গাঁও অঞ্চলত বা তেনেকুৱা কমিউনিটি লেভেলত আমি বহুত চেষ্টা কৰি আছো।
2: প্ৰাসংগিক শুনিলে আজিৰ অনুষ্ঠানত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক ডক্টৰ কৰুণা হাজৰিকাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে আমাৰ তেজপুৰৰ সংবাদদাতা ৰজত ভৰদ্বাজে। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ, সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী প্ৰাসংগিক শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একে সময়তে। নমস্কাৰ।

প্ৰাসংগিক শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাদ্য সংগীতৰ অনুষ্ঠানত শুনো আহক বিপুল বৰুৱাৰ তত্বাৱধানত সুৰ সমলয়।

0: বাদ্য সংগীতৰ অনুষ্ঠানত বিপুল বৰুৱাৰ তত্ত্বাৱধানত সুৰ সমলয় শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী।

এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আজি তিনিদিনীয়া ভ্ৰমণসূচীৰে ছিকিমত উপস্থিত হৈছে। নতুন দিল্লীত অনুষ্ঠিত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সমুদ্ৰ পথৰ সুৰক্ষাকে ধৰি ভালেমান বিষয়ত সদস্য ৰাষ্ট্ৰসমূহ সহমতত উপনীত হৈছে। জম্মু কাশ্মীৰৰ গুলমাৰ্গ গণ্ডোলাৰ ৰপৱে কাৰিকৰী ডিজিটেলৰ বাবে আবদ্ধ হৈ থকা সকলো পৰ্যটকক নিৰাপদে উদ্ধাৰ কৰা হৈছে। অসম বিধানসভাৰ অধিৱেশনত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক 2026 সদনত উত্থাপন কৰে আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু গুজৰাট টাইটেন্সৰ মাজত আজি IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আজি তিনিদিনীয়া ভ্ৰমণসূচীৰে ছিকিমত উপস্থিত হৈছে। ৰাষ্ট্ৰপতিগৰাকীক বিমানবন্দৰত ৰাজ্যপাল ওম প্ৰকাশ মাথুৰ আৰু মুখ্যমন্ত্ৰী প্ৰেম সিং টামাংকে ধৰি ৰাজ্যখনৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে আদৰণি জনায়। এই ভ্ৰমণকালত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ছিকিমৰ পৰিবহণৰ ক্ষেত্ৰত উন্নত সুৰক্ষা আৰু যোগাযোগ ব্যৱস্থাৰ সংযোজন ঘটাই কেৱল মহিলাৰ বাবে সুকীয়া গোলপীয়া বাছৰ প্ৰচলন আনুষ্ঠানিকভাৱে মুকলি কৰিব। তদুপৰি তেওঁ ৰিজ পাৰ্কত অৱস্থিত অৰ্কিডেৰিয়াম পৰিদৰ্শন কৰি ছিকিমৰ সমৃদ্ধিশালী পাৰিপাৰ্শ্বিকতা তথা নানাৰঙী ফুলৰ সমৃদ্ধিশালী ঐতিহ্য প্ৰত্যক্ষ কৰিব। বিয়লিৰ ভাগত ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰাচীন পুথি আৰু বুদ্ধ সাংস্কৃতিক শিল্পকৰ্ম সংৰক্ষণৰ বাবে জনাজাত নিয়ংগাল ইনষ্টিটিউট অব টিবেটলজি পৰিদৰ্শন কৰাৰো কথা আছে। কাইলৈ ভ্ৰমণৰ দ্বিতীয় দিনটোত শ্ৰীমতী মুৰ্মুৱে নাথুলা পাছ দৰ্শন কৰাৰ লগতে গেংটকত অৱস্থিত ছিকিম বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ভ্ৰমণসূচীৰ তৃতীয় তথা অন্তিমটো দিনত ৰাষ্ট্ৰপতিগৰাকীয়ে ছিকিম আৰক্ষীক ৰাষ্ট্ৰপতিৰ নিচান প্ৰদান কৰিব। উল্লেখযোগ্য যে ইয়াৰ জৰিয়তে ছিকিম দেশৰ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰা এই সন্মান লাভ কৰা দেশৰ পঞ্চদশ ৰাষ্ট্ৰ হিচাপে পৰিগণিত হ'ব।

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰৰ অধ্যক্ষতাত আজি নতুন দিল্লীত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ এখন বৈঠক অনুষ্ঠিত হৈছে। অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰী পেনি ৱং, জাপানৰ বিদেশ মন্ত্ৰী টশি মিটছু মটেগি আৰু আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ' এই বৈঠকত অংশগ্ৰহণ কৰিছে। আজিৰ এই বৈঠকত কোৱাডৰ সদস্য ৰাষ্ট্ৰসমূহ ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সমুদ্ৰ পথৰ উভৈহতীয়া ব্যৱহাৰ সুচল কৰি ৰখাৰ হকে অঞ্চলটোৰ সুৰক্ষা ব্যৱস্থা নিয়মীয়া নিৰীক্ষণৰ ক্ষেত্ৰত সহমতত উপনীত হয়। সামাজিক মাধ্যমযোগে প্ৰচাৰ কৰা এটা বাৰ্তাত বিদেশ মন্ত্ৰী ডঃ জয়শংকৰে কয় যে কোৱাড ৰাষ্ট্ৰগোষ্ঠীয়ে পৰৱৰ্তী সময়ত বিমান বন্দৰ সম্পৰ্কীয় আন্তঃগাঁথনিৰ স্বাৰ্থত এটা বিশেষজ্ঞ গোট গঠন কৰাৰ লগতে ফিজিত যৌথ সহযোগিতাৰে এটা পাইলট বিমান বন্দৰ প্ৰকল্প নিৰ্মাণ আৰু সাগৰৰ তলেৰে কেবল সংযোজনৰ বিষয়ে বিবেচনা কৰিব। তেওঁ লগতে কোৱাড ক্ৰিটিকেল মিনাৰেলছ ফ্ৰেমৱৰ্কৰ বিষয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব পৰাটোক এই বৈঠকৰ অন্যতম গুৰুত্বপূৰ্ণ দিশ হিচাপে অভিহিত কৰে। আজিৰ বৈঠকতে কোৱাড ৰাষ্ট্ৰগোষ্ঠীয়ে ভাৰত আমেৰিকাৰ ক্ৰিটিকেল মিনাৰেলছ ফ্ৰেমৱৰ্কতো স্বাক্ষৰ লাভ কৰে। উল্লেখযোগ্য যে কোৱাড ৰাষ্ট্ৰগোষ্ঠীয়ে সমভাৱাপন্ন দেশসমূহৰ সৈতে এই ক্ষেত্ৰত একেলগে কাম কৰি আছে। প্ৰযুক্তি ব্যৱস্থাপনা, আন্তঃৰাষ্ট্ৰীয় বজাৰ বিশ্লেষণ আৰু জৰুৰী সঁহাৰি ব্যৱস্থাৰ ক্ষেত্ৰত ভাৰত প্ৰশান্ত মহাসাগৰীয় শক্তিৰ সুৰক্ষা বৃদ্ধি কৰাৰ সিদ্ধান্তৰ বিষয়েও কোৱাড ৰাষ্ট্ৰগোষ্ঠীয়ে আজি ঘোষণা কৰে। বৈঠকত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা অষ্ট্ৰেলিয়া, জাপান আৰু আমেৰিকাৰ বিদেশ মন্ত্ৰীকেইগৰাকীয়েও আজিৰ এই বৈঠকত ফলপ্ৰসূ বুলি অভিহিত কৰিছে। জম্মু কাশ্মীৰৰ গোলমাৰ্গ গণ্ডোলা ৰপৱেত কাৰিকৰী বিজুতিৰ বাবে আবদ্ধ হৈ থকা সকলো পৰ্যটকক নিৰাপদে উদ্ধাৰ কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই উদ্ধাৰ কাৰ্যৰ সফলতাৰ কথা উল্লেখ কৰি কয় যে এন ডি আৰ এফ, এছ ডি আৰ এফ, জম্মু আৰু কাশ্মীৰ আৰক্ষী, সেনাবাহিনীৰ চিনাৰ কৰ্পছ আৰু স্থানীয় প্ৰশাসনে চলোৱা সমন্বিত উদ্ধাৰ অভিযানত সকলো পৰ্যটককে সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হয়। এটা বাৰ্তাত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে সমন্বিত উদ্ধাৰ অভিযান চলোৱা ভাৰতীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ প্ৰতিটো সংস্থাকে প্ৰশংসা কৰে। এই উদ্ধাৰ অভিযানত অংশগ্ৰহণ কৰা ভাৰতীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ কৰ্মীসকলৰ সাহস আৰু ত্যাগক সমগ্ৰ ৰাষ্ট্ৰই প্ৰশংসা কৰা বুলিও প্ৰকাশ কৰে। উল্লেখযোগ্য যে জম্মু কাশ্মীৰৰ গুলমাৰ্গৰ এই গণ্ডোলা ৰপৱেৰ 65টা কেবিনেটত 300ৰো অধিক পৰ্যটক আবদ্ধ হৈ পৰিছিল। অসম বিধানসভাৰ আজি চতুৰ্থ দিনৰ কাৰ্যসূচীৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক 2026 সদনত উত্থাপন কৰে। ইয়াৰ পাছত ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত প্ৰথমে নৱনিৰ্বাচিত বিধায়ক, বিশেষকৈ যুৱ বিধায়কসকলক অভিনন্দন জনায়। তেওঁ বিধায়কসকলক জনসাধাৰণৰ আস্থা বজাই ৰাখি কাম কৰি যাবলৈ আহান জনায়। ডঃ শৰ্মাই সংসদত ৰাজ্যপালৰ ভাষণৰ মৰ্যাদাৰ কথা উল্লেখ কৰি কয় যে সংসদৰ প্ৰতিগৰাকী সদস্যই ৰাজ্যপালৰ ভাষণৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি শান্তিপূৰ্ণভাৱে তেওঁৰ ভাষণ শুনে। অসমৰ বিধানসভাৰ দৰে সাংবিধানিক অনুষ্ঠানৰ প্ৰতি একে সন্মান প্ৰদৰ্শনেৰে দেশবাসীৰ আগত সুস্থ নিদৰ্শন দাঙি ধৰিব পাৰে বুলি তেওঁ উল্লেখ কৰে। উল্লেখযোগ্য যে কাইলৈ অসম বিধানসভাৰ অধিৱেশনৰ অন্ত পৰিব। 2014 চনৰ আজিৰ দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশ পৰিচালনাৰ দায়িত্ব লাভ কৰি বিগত 12 বছৰে দেশক গতিশীল নেতৃত্ব প্ৰদান কৰি আহিছে। বিজেপিৰ সভাপতি নীতিন নবীনে আজিৰ দিনটো ঐতিহাসিক বুলি আখ্যা দি এই কথা প্ৰকাশ কৰে। এটা বাৰ্তাত সভাপতি শ্ৰীনবীনে কয় যে বিগত 12 বছৰৰ সুপ্ৰশাসন আৰু ৰাষ্ট্ৰ প্ৰথম নীতিয়ে 2047 চনৰ বিকশিত ভাৰতৰ ভেটি শক্তিশালী কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ 12 বছৰীয়া যাত্ৰাক দেশৰ সংস্কাৰ, সভ্যতা আৰু উন্নয়নৰ যাত্ৰা বুলি অভিহিত কৰিছে। এটা বাৰ্তাত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে 2014 চনৰ আজিৰ দিনটোতে শ্ৰীমোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ৰাজস্থানৰ ভাৰত পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ চানচু সীমান্ত চকী পৰিদৰ্শন কৰে। গৃহমন্ত্ৰীগৰাকীয়ে অঞ্চলটোত নিয়োজিত সীমান্ত নিৰাপত্তা বাহিনীৰ জোৱানসকলৰ সৈতে মত বিনিময় কৰি দেশৰ সুৰক্ষাৰ প্ৰতি তেওঁলোকে আগবঢ়াই অহা নিষ্ঠাপূৰ্ণ সেৱাৰ শলাগ লয়। আজি আয়োজিত এটা অনুষ্ঠানত তেওঁ সীমামূৰীয়া গাঁওসমূহক শিক্ষা, পথ যোগাযোগ, বিদ্যুৎ সংযোগ আৰু কৰ্মসংস্থাপনৰ সুবিধাৰে সামৰি ল'বলগীয়া ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেমৰ দ্বিতীয় পৰ্যায়ৰ ব্যৱস্থাৰ ৰাজ্যখনৰ সীমান্তৱৰ্তী অঞ্চলসমূহৰ প্ৰতি আনুষ্ঠানিকভাৱে উৎসৰ্গা কৰে। এই অনুষ্ঠানত ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা আৰু কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালৰ লগতে কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন আৰু চোৰাংচোৱা ব্যুৰোৰ মুৰববী তপন ডেকা

0: বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অসম ভ্ৰমণলৈ অহা ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেই আজি গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা মন্দিৰ দৰ্শন কৰে। কালিয়ে গুৱাহাটীত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ভূটান আৰু উত্তৰ পূব ভাৰত বিশেষকৈ অসমৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী আৰু সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই বিষয়ে লোকভৱনত হোৱা এখন বৈঠকত অসম আৰু ভূটানৰ উমৈহতীয়া স্বাৰ্থ দুয়োপক্ষৰ মাজত সহযোগিতা বৃদ্ধি আৰু সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্যৰে বহুকেইটা বিষয় সামৰি লোৱা হয়। চুবুৰীয়া ৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ভাৰত আৰু ভূটানৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰতো অসমৰ ভূমিকা গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে উপ আঞ্চলিক সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ লগতে উত্তৰ পূবত বিনিয়োগ আৰু বহনক্ষম উন্নয়নৰ বাবে নতুন সুযোগ মুকলি কৰিব বুলিও তেওঁ উল্লেখ কৰে। দুয়োগৰাকী নেতাৰ মাজত হোৱা আলোচনাত ভৌগোলিক সীমা অতিক্ৰমী সংযোগ বৃদ্ধি, বাণিজ্য, পৰ্যটন, সাংস্কৃতিক আদান প্ৰদান আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক বৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত আজি যোৱাবাৰৰ বিজয়ী ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট টাইটান্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ধৰমশালাত সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে পোনপটীয়াভাৱে প্ৰতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰিব। ইপিনে আজিৰ খেলখনত পৰাস্ত হোৱা দলটোৱে দ্বিতীয়খন কোৱালিফায়াৰৰ খেলত জৰিয়তে ফাইনেলত প্ৰৱেশৰ আন এটা সুযোগ পাব। প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলখন কাইলৈ মোহালিৰ নিউজ চণ্ডীগড়ত সন্ধিয়া 7:30 বজাত খেলোৱা হ'ব। খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব। কাইলৈৰ খেলখনত জয়ী হোৱা দলটো দ্বিতীয়খন কোৱালিফায়াৰত আজিৰ খেলত পৰাস্ত দলটোৰ মুখামুখি হ'ব। খেলখন অহা শুকুৰবাৰে নিউজ চণ্ডীগড়ত অনুষ্ঠিত হ'ব। অৱশ্যে কাইলৈৰ খেলখনত পৰাস্ত হোৱা দলটো প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আজি তিনিদিনীয়া ভ্ৰমণসূচীৰে ছিকিমত উপস্থিত হৈছে। নতুন দিল্লীত অনুষ্ঠিত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সমুদ্ৰ পথৰ সুৰক্ষাকে ধৰি ভালেমান বিষয়ত সদস্য ৰাষ্ট্ৰসমূহ সহমতত উপনীত হৈছে। জম্মু কাশ্মীৰৰ গোলমাৰ্গ গণ্ডোলাৰ ৰোপৱেত কাৰিকৰী বিজুতিৰ বাবে আবদ্ধ হৈ থকা সকলো পৰ্যটকক নিৰাপদে উদ্ধাৰ কৰা হৈছে। অসম বিধানসভাৰ অধিৱেশনত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক 2026 সদনত উত্থাপন কৰে আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু গুজৰাট টাইটান্ছৰ মাজত আজি আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেল অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে কল্পনা তালুকদাৰৰ কণ্ঠত দুটি লোকগীত।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে লোকগীত শুনি আছে কল্পনা তালুকদাৰৰ কণ্ঠত।

পাশ্চাত্য সংগীতৰ অনুষ্ঠান শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। অসম বিধানসভাৰ আজি চতুৰ্থ দিনৰ কাৰ্যসূচীৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক 2026 সদনত উত্থাপন কৰে। ইয়াৰ পাছত ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত প্ৰথমে নৱনিৰ্বাচিত বিধায়ক, বিশেষকৈ যুৱ বিধায়কসকলক অভিনন্দন জনায়। তেওঁ বিধায়কসকলক জনসাধাৰণৰ আস্থা বজাই ৰাখি কাম কৰি যাবলৈ আহান জনায়। ডঃ শৰ্মাই সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ মৰ্যাদাৰ কথা উল্লেখ কৰি কয় যে সংসদৰ প্ৰতিগৰাকী সদস্যই ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি শান্তিপূৰ্ণভাৱে তেওঁৰ ভাষণ শুনে। অসমেও বিধানসভাৰ দৰে সাংবিধানিক অনুষ্ঠানৰ প্ৰতি একে সন্মান প্ৰদৰ্শনেৰে দেশবাসীৰ আগত সুস্থ নিদৰ্শন দাঙি ধৰিব পাৰে বুলি তেওঁ কয়। উল্লেখযোগ্য যে কাইলৈ বিধানসভাৰ অধিৱেশনৰ অন্ত পৰিব। অসম বিধানসভাৰ 2026 নিৰ্বাচনত নিজ নিজ সমষ্টি জয়লাভ কৰি শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ বিধায়কসকলক আজি গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত হ'ব লগা এটা অনুষ্ঠানত দলৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হ'ব। সন্ধিয়া 6 বজাত হ'বলগা এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ লগতে দলটোৰ কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকিব। অসম মীন উন্নয়ন নিগমৰ চৰকাৰী পুঁজিৰ অপব্যৱহাৰৰ অভিযোগ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে আজি গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন ভিন ঠাইত অভিযান চলাই 7 জন বিষয়াক আটক কৰে। গুৱাহাটীৰ লগতে বেলখৰ, গৌৰীপুৰ আৰু ৰহাকে ধৰি বিভিন্ন স্থানত চলোৱা এই অভিযানত আটক হোৱা বিষয়াকেইগৰাকী মীন উন্নয়ন নিগমৰ পূৰ্বৰ পৰিচালন সঞ্চালক অনুৰাধা অধিকাৰী শৰ্মা, পূৰ্বৰ কাৰ্যবাহী অভিযন্তা জ্যোতি শইকীয়া আৰু বিৰিঞ্চি অধিকাৰী, পূৰ্বৰ কাৰ্যবাহী অভিযন্তা জ্যোতিপ্ৰসাদ শইকীয়া, পূৰ্বৰ সহকাৰী অভিযন্তা চাবুৰুদ্দিন আহমেদ, পূৰ্বৰ প্ৰকল্প প্ৰবন্ধক ভগীৰথ দাস আৰু প্ৰতিষ্ঠানটোৰ পূৰ্বৰ সহকাৰী কাৰিকৰী বিষয়া ৰবীন্দ্ৰ নাৰায়ণ ডেকা বুলি সঞ্চালকালয়ে প্ৰকাশ কৰিছে। তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ উদ্ধৃতিৰে আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে এই সন্দৰ্ভত ইতিমধ্যে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অসম ভ্ৰমণলৈ অহা ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেই আজি গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা মন্দিৰ দৰ্শন কৰে। কালিয়েই গুৱাহাটীত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ভূটান আৰু উত্তৰ পূব ভাৰত, বিশেষকৈ অসমৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰা আৰু সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই বিষয়ে লোকভৱনত হোৱা এখন বৈঠকত অসম আৰু ভূটানৰ উমৈহতীয়া স্বাৰ্থত দুয়োপক্ষৰ মাজত সহযোগিতা বৃদ্ধি আৰু সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্যৰে বহুকেইটা বিষয়ক সামৰি লোৱা হয়। চুবুৰীয়া ৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰী অসম ভ্ৰমণক লৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ভাৰত আৰু ভূটানৰ সম্পৰ্ক

0: সুদৃঢ় কৰাৰ ক্ষেত্ৰতো অসমৰ ভূমিকা গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে উপ আঞ্চলিক সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ লগতে উত্তৰ পূবত বিনিয়োগ আৰু বহনক্ষম উন্নয়নৰ বাবে নতুন সুযোগ মুকলি কৰিব বুলিও তেওঁ উল্লেখ কৰে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ বিশেষ ফাষ্ট ট্ৰেক আদালতে আজি 7 জন অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ কৰে। গোচৰটোৰ অভিযুক্ত লোককেইজনৰ সন্দৰ্ভত অহা 8 জুনত আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি বিশেষ অধিবক্তা জিয়াউল কামাৰৰ উদ্ধৃতিৰে আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়ে। উল্লেখযোগ্য যে ছিংগাপুৰত শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ পাছত বিশেষ তদন্তকাৰী গোটে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পাছতে বিশেষ তদন্তকাৰী গোটে 7 জন অভিযুক্তৰ বিৰুদ্ধে কেইবাটাও ধাৰা সন্নিৱিষ্ট কৰি আদালতত অভিযোগনামা দাখিল কৰে। পৰৱৰ্তী পৰ্যায়ত ৰাজ্য চৰকাৰৰ অনুৰোধ মৰ্মে গুৱাহাটী উচ্চ ন্যায়ালয়ে গঠন কৰা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দৈনিক শুনানিৰ প্ৰক্ৰিয়া আৰম্ভ হয়। প্ৰতিকূল বতৰ আৰু সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চল অহা 1 জুনৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব। নামেৰি ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক তথা পশ্চিম অসম বন্যপ্ৰাণী সংমণ্ডলৰ বন বিষয়াই কালি এই সন্দৰ্ভত আনুষ্ঠানিক নিৰ্দেশনা জাৰি কৰে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে পবিতৰা অভয়াৰণ্যৰ চলিত পৰ্যটন বৰ্ষৰ জীপ ছাফাৰী পৰ্যটকৰ বাবে আজিৰে পৰা বন্ধ হ'ব। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
3: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
2: কোন ঠাই?
3: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
3: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
4: তেন্তে ময়ো এবাৰ যাব লাগিব।
3: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
5: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো আহক অনিমা চৌধুৰীৰ কণ্ঠত 2টি আধুনিক গীত।

অনিমা চৌধুৰী কণ্ঠত আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে নেপালী অনুষ্ঠান।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ বিয়লি 4 বজাৰ মুখ্য বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি চতুৰ্থ দিনা সদনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল কৰে। অসম বিধানসভা 2026ৰ নিৰ্বাচনত নিজ নিজ সমষ্টিত জয়লাভ কৰা শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ বিধায়কসকলক আজি গুৱাহাটীৰ পাঞ্জাবাৰীত থকা শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত হ'ব লগা এটা অনুষ্ঠানত দলৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হ'ব। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ বিশেষ ফাষ্ট ট্ৰেক আদালতে আজি 7 অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ সন্দৰ্ভত ৰায়দান কৰিব। অসম মীন উন্নয়ন নিগমৰ চৰকাৰী পুঁজিৰ অপব্যৱহাৰ অভিযোগ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে আজি গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন ভিন ঠাইত অভিযান চলাই 7 বিষয়াক আটক কৰে। প্ৰতিকূল বতৰ আৰু সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল অহা 1 জুনৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব। অসম ভ্ৰমণলৈ অহা ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবেগৈ আজি গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা মন্দিৰ দৰ্শন কৰে। সামাজিক মাধ্যমত শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে অসম আৰক্ষীয়ে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শৱলী জাৰি কৰিছে। আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু গুজৰাট টাইটানছৰ মাজত আজি IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেল। এতিয়াৰ মুখ্য বাতৰি ইমানে। পৰৱৰ্তী বাতৰি বিয়লি 5:15 শুনিবলৈ পাব।

ইমান পৰে শ্ৰোতাসকলে বড়ো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজন AIR মোবাইল এপত। আমাৰ এতিয়াৰ প্ৰচাৰণৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত দুৰ্লভ কাঠাৰ, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, বিবেক শৰ্মা, ফটিক চন্দ্ৰ বৰ্মন, অমলেশ কলিতা, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা, ধ্ৰুৱজ্যোতি বৰ্মন, বিজিত

0: শৰ্মা, এফ এম ট্ৰেন্সমিটাৰত কোষ্ট অফ দাস, ডিউটি ৰুমৰ সহকাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই জুলি দেৱী। এতিয়া বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, বিধানসভাত মুখ্যমন্ত্ৰীৰ উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল, অসম মীন উন্নয়ন নিগমৰ চৰকাৰী পুঁজিৰ অপব্যৱহাৰৰ অভিযোগত ৰাজ্যত 8 বিষয়া আটক, সামাজিক মাধ্যমত শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শ, আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট টাইটানছৰ মাজত আজি IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেল। অসম বিধানসভাৰ আজি চতুৰ্থ দিনৰ কাৰ্যসূচীৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক 2026 সদনত উত্থাপন কৰে। ইয়াৰ পাছত ৰাজ্যপাল ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত প্ৰথমে নৱনিৰ্বাচিত বিধায়ক, বিশেষকৈ যুৱ বিধায়কসকলক অভিনন্দন জনায়। তেওঁ বিধায়কসকলক জনসাধাৰণৰ আস্থা বজাই ৰাখি কাম কৰি যাবলৈ আহান জনায়। ডঃ শৰ্মাই সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ মৰ্যাদাৰ কথা উল্লেখ কৰি কয় যে সংসদৰ প্ৰতিগৰাকী সদস্যই ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি শান্তিপূৰ্ণভাৱে তেওঁৰ ভাষণ শুনে। অসমেও বিধানসভাৰ দৰে সাংবিধানিক অনুষ্ঠানৰ প্ৰতি একে সন্মান প্ৰদৰ্শনেৰে দেশবাসীৰ আগত সুস্থ নিদৰ্শন দাঙি ধৰিব পাৰে বুলি তেওঁ কয়।
2: আমাৰ গণতান্ত্ৰিক পৰম্পৰাত বিধানসভাই আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে আৰু তাৰ বাবেই আমি বিধানসভাক গণতন্ত্ৰৰ মন্দিৰ হিচাপে আখ্যা দিওঁ। মই আশা কৰিম যে এই বিধানসভাৰ প্ৰতিটো কাৰ্যসূচীকে আমাৰ সদনৰ সদস্যসকলে, বিশেষকৈ নতুন সদস্যসকলে অত্যন্ত গম্ভীৰতাৰে সহকাৰে ল'ব, ৰাজ্যৰ সমস্যাসমূহৰ বিষয়ে আলাপ আলোচনা কৰিব আৰু ৰাজ্যৰ জনসাধাৰণৰ আস্থা এই সদনৰ প্ৰতি যাতে সদায়ে নিৰন্তৰভাৱে থাকিব পাৰে তাৰ বাবে আমি সকলোৱে প্ৰচেষ্টা কৰিব লাগিব।
1: অসম বিধানসভা 2026ৰ নিৰ্বাচনত নিজ নিজ সমষ্টিত জয়লাভ কৰা শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ বিধায়কসকলক আজি গুৱাহাটীৰ পাঞ্জাবাৰীত থকা শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত হ'ব লগা এটা অনুষ্ঠানত দলৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হ'ব। সন্ধিয়া 6 বজাত হ'ব লগা এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াকে ধৰি দলটোৰ কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকিব। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ বিশেষ ফাষ্ট ট্ৰেক আদালতে আজি 7 অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ কৰে। গোচৰটোৰ অভিযুক্ত লোককেইজনৰ সন্দৰ্ভত অহা 8 আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি বিশেষ অধিবক্তা জিয়াউল কামাৰৰ উদ্ধৃতিৰে আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিছে। উল্লেখযোগ্য যে ছিংগাপুৰত শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ পাছত বিশেষ তদন্তকাৰী গোটে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পাছতে বিশেষ তদন্তকাৰী গোটে 7 অভিযুক্তৰ বিৰুদ্ধে কেইবাটাও ধাৰা সন্নিৱিষ্ট কৰি আদালতত অভিযোগনামা দাখিল কৰে। পৰৱৰ্তী পৰ্যায়ত ৰাজ্য চৰকাৰৰ অনুৰোধ মৰ্মে গুৱাহাটী উচ্চ ন্যায়ালয়ে গঠন কৰা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দৈনিক শুনানিৰ প্ৰক্ৰিয়া আৰম্ভ হয়। অসম মীন উন্নয়ন নিগমৰ চৰকাৰী পুঁজিৰ অপব্যৱহাৰ অভিযোগ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে আজি গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন ভিন ঠাইত অভিযান চলাই 8 বিষয়াক আটক কৰে। গুৱাহাটীৰ লগতে বেলচৰ, গৌৰীপুৰ আৰু ৰহাকে ধৰি বিভিন্ন স্থানত চলোৱা এই অভিযানত আটক হোৱা বিষয়াকেইগৰাকী মীন উন্নয়ন নিগমৰ পূৰ্বৰ পৰিচালন সঞ্চালক অনুৰাধা অধিকাৰী শৰ্মা, পূৰ্বৰ কাৰ্যবাহী অভিযন্তা জ্যোতি শইকীয়া আৰু বীৰেণ সিং অধিকাৰী, পূৰ্বৰ সহকাৰী কাৰ্যবাহী অভিযন্তা জ্যোতিপ্ৰসাদ শইকীয়া, পূৰ্বৰ সহকাৰী অভিযন্তা চাবৰুদ্দিন আহমেদ, পূৰ্বৰ প্ৰকল্প প্ৰবন্ধক ভগীৰথ দাস আৰু প্ৰতিষ্ঠানটোৰ পূৰ্বৰ সহকাৰী কাৰিকৰী বিষয়া ৰবীন্দ্ৰ নাৰায়ণ ডেকা বুলি সঞ্চালকালয়ে প্ৰকাশ কৰিছে। তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ জ্যেষ্ঠ আৰক্ষীৰ অধীক্ষকৰ উদ্ধৃতিৰে আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে এই সন্দৰ্ভত ইতিমধ্যে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। প্ৰতিকূল বতৰ আৰু

ক্ৰমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল অহা 1 জুনৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব। নামেৰি ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক তথা পশ্চিম অসম বন্যপ্ৰাণী সংমণ্ডলৰ বন বিষয়াই কালি এই সন্দৰ্ভত আনুষ্ঠানিক নিৰ্দেশনা জাৰি কৰে। উল্লেখযোগ্য যে পবিতৰা অভয়াৰণ্যৰ চলিত পৰ্যটন বৰ্ষৰ জীপ ছাফাৰী পৰ্যটকৰ বাবে আজিৰে পৰা বন্ধ কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। সামাজিক মাধ্যমত শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে অসম আৰক্ষীয়ে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শৱলী জাৰি কৰিছে। ইয়াৰ জৰিয়তে বিদ্যালয়সমূহৰ শিক্ষক তথা অন্যান্য কৰ্মচাৰীক AI মৰ্ফিং, গ্ৰুমিং, চাইবাৰ বুলিং ইত্যাদি সন্দৰ্ভত অধিক সজাগ হবলৈ আহান জনাই শিশুৰ নাম, শ্ৰেণী, অৱস্থিতি বা ফোন নম্বৰ জাতীয় ব্যক্তিগত তথ্য সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পৰা বিদ্যালয় কৰ্তৃপক্ষক বিৰত থাকিবলৈ অসম আৰক্ষীয়ে পৰামৰ্শ দিছে। তদুপৰি চাইবাৰ অপৰাধৰ পৰা ৰক্ষা কৰিবলৈ শিশুৰ সহজতে চিনাক্ত কৰিব পৰা ফটো বা ভিডিঅ' পোষ্ট কৰাৰ পৰিৱৰ্তে দলীয় ফটো, মুখমণ্ডল অনুজ্বল কৰা ফটো পোষ্ট কৰিবলৈ দিহা আগবঢ়োৱা হৈছে। আনহাতে শিশুৱে অংশগ্ৰহণ কৰা অনুষ্ঠানৰ স্থান ত্যাগ নকৰিবলৈকেও বিদ্যালয়সমূহক বিশেষভাৱে সতৰ্ক কৰি দিয়া হৈছে। অসম ভ্ৰমণলৈ অহা ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেই আজি গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা মন্দিৰ দৰ্শন কৰে। কালি গুৱাহাটীত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ভূটান আৰু উত্তৰ পূব ভাৰত বিশেষকৈ অসমৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰা আৰু সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই বিষয়ে লোকভৱনত হোৱা এখন বৈঠকত অসম আৰু ভূটানৰ উমৈহতীয়া স্বাৰ্থত দুয়োপক্ষৰ মাজত সহযোগিতা বৃদ্ধি আৰু সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্যৰে বহুকেইটা বিষয় সামৰি লোৱা হয়। চুবুৰীয়া ৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ভাৰত আৰু ভূটানৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰতো অসমৰ ভূমিকা গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে উপ আঞ্চলিক সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ লগতে উত্তৰ পূবত বিনিয়োগ আৰু বহনক্ষম উন্নয়নৰ বাবে নতুন সুযোগ মুকলি কৰিব বুলি তেওঁ উল্লেখ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি নলবাৰী জিলাৰ জাগাৰা গাঁৱক কৃষি আদৰ্শ গাঁও প্ৰকল্প হিচাপে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। স্বেচ্ছাসেৱী সংগঠন ভাৰত বিকাশ পৰিষদৰ অসম প্ৰান্তৰ লগতে হায়দৰাবাদৰ ভাৰতীয় ধান গৱেষণা প্ৰতিষ্ঠান, ৰাঁচীৰ ভাৰতীয় কৃষি জৈৱ প্ৰযুক্তি প্ৰতিষ্ঠান, অসম কৃষি বিশ্ববিদ্যালয়, অসম পশু চিকিৎসা আৰু মীন বিশ্ৱবিদ্যালয়ে যুটীয়াভাৱে জিলাখনৰ 54 নম্বৰ জাগাৰা নপ্তিপাৰা গাঁও পঞ্চায়তৰ অধীনৰ এই গাঁওখন কৃষি আদৰ্শ গাঁও হিচাপে বাছনি কৰিছে। ৰাজ্যপাল শ্ৰী আচাৰ্যই এই প্ৰকল্প উদ্বোধন কৰি দিয়া ভাষণত জাগাৰাবাসীয়ে কেৱল কৃষি ক্ষেত্ৰতে নহয় একতাৰ মাজেৰে সকলো দিশতে আদৰ্শ গাঁৱৰ পৰিচয় দাঙি ধৰিব বুলি আশা ব্যক্ত কৰে। উদ্বোধনী সভাত পৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ দীপজ্যোতি ৰাজখোৱা, প্ৰাক্তন উপাচাৰ্য কমল মল্ল বুজৰবৰুৱা, অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ নিৰঞ্জন কলিতা আদি কেইবাজনো ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে এই প্ৰকল্পটোৱে অঞ্চলটোৰ 200 গৰাকী কৃষকক সামৰি লৈছে। আজি ৰাজ্যপালগৰাকীয়ে 5 গৰাকী কৃষকক কৃষি সামগ্ৰী বিতৰণ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত আজি যোৱাবাৰৰ বিজয়ী ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ধৰমশালাত সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে পোনপটীয়াভাৱে প্ৰতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰিব। ইপিনে আজিৰ খেলখনত পৰাস্ত হোৱা দলটোৱে দ্বিতীয়খন কোৱালিফায়াৰ খেলৰ জৰিয়তে ফাইনেলত প্ৰৱেশৰ আন এটা সুযোগ পাব। প্ৰতিযোগিতাত এলিমিনেটৰ খেলখন কাইলৈ মোহালীৰ নিউ চণ্ডীগড়ত সন্ধিয়া 7:30 বজাত খেলোৱা হ'ব। খেলখন ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব। কাইলৈৰ খেলখনত জয়ী হোৱা দলটো দ্বিতীয়খন কোৱালিফায়াৰত আজিৰ খেলত পৰাস্ত দলটোৰ মুখামুখি হ'ব। খেলখন অহা শুকুৰবাৰে নিউ চণ্ডীগড়ত অনুষ্ঠিত হ'ব। অৱশ্যে কাইলৈৰ খেলখনত পৰাস্ত হোৱা দলটো প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'ব। উল্লেখযোগ্য যে 14খন খেলৰ পৰা 18 পইণ্ট অৰ্জনেৰে পইণ্ট তালিকাত শীৰ্ষস্থান লাভ কৰি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমটো দল হিচাপে এইবেলি প্লে অফত প্ৰৱেশ কৰিছিল। গ্ৰুপ পৰ্যায়ত গুজৰাট টাইটানছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদেও 18 পইণ্টকৈ অৰ্জন কৰিছিল যদিও উন্নত নেট ৰান ৰেটৰ ভিত্তিত বেংগালুৰুৱে তালিকাত প্ৰথম স্থান অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হয়। ইপিনে 16 পইণ্টেৰে ৰাজস্থানে চতুৰ্থ তথা প্লে অফৰ অন্তিমটো স্থান দখল কৰে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। বিধানসভাত মুখ্যমন্ত্ৰীৰ উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল। অসম মীন উন্নয়ন নিগমৰ চৰকাৰী পুঁজিৰ অপব্যৱহাৰৰ অভিযোগত ৰাজ্যত 8 জন বিষয়া আটক।

0: সামাজিক মাধ্যমত শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট টাইটানছৰ মাজত আজি আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেল। আমাৰ এতিয়াৰ বাতৰি ইমানে, পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটী অনুষ্ঠান প্ৰচাৰিত হৈছে মহাবাহু শাখাৰ পৰা। আৰম্ভ কৰিবলৈ লোৱা হৈছে চাহ জনগোষ্ঠীয় ৰাইজৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান চাহগছৰ মাজে মাজে।

0: সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলৰ বাবে আগবঢ়াইছো সমাজ সেৱিকা তথা সৌন্দৰ্য বিশেষজ্ঞা মনালিছা তাঁতীৰ সৈতে পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু চাহ শ্ৰমিকৰ সন্দৰ্ভত হোৱা এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিছে অঞ্জু দাসে। শ্ৰোতাসকল, আজি আমাৰ অনুষ্ঠানৰ মজিয়ালৈ আমন্ত্ৰণ কৰি আনিছো সমাজ সেৱিকা লগতে সৌন্দৰ্য বিশেষজ্ঞ মনালিছা তাঁতী বাইদেউ। আপোনাক আমাৰ চাহগছৰ মাজে মাজে অনুষ্ঠানলৈ আন্তৰিক স্বাগতম জনাইছো।
1: ধন্যবাদ
0: বাইদেউ। যিহেতু আজি আমি আপোনাৰ সৈতে কথা পাতিম আমাৰ চাহ বাগিচাৰ পৰিৱেশৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিষয়টোত, এতিয়া যিহেতু আপুনি আমাৰ চাহ বাগানৰ সমাজখনৰ সৈতেও বিভিন্ন কামত জড়িত হৈ আছে, নহয় জানো? চাহ বাগিচাৰ পৰিৱেশটো দেখিবলৈ যথেষ্ট সুন্দৰ, মন পৰাশা হয়, নহয় জানো? এতিয়া পৰ্যটনৰ বিষয়টো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আমাৰ চাহ বাগিচাসমূহে। এই পৰিৱেশটো আৰু অধিক সুন্দৰ কৰি তুলিবলৈ লগতে আমাৰ এই পৰিৱেশত বসবাস কৰা যিসকল ৰাইজ আছে, যিসকল পৰিয়াল আছে, তেওঁলোকক আৰু অধিক পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দিশলৈ যদি আমি আগুৱাই লৈ যাবলৈ লাগে, তেনেস্থলত আপোনাৰ দৃষ্টিত পৰিৱেশ পৰিচ্ছন্নতাৰ বিষয় বুলি ক'লে কেনেধৰণৰ কথাখিনি মনলৈ আহে বাৰু?
1: আচলতে বাগানৰ পৰিৱেশ পৰিচ্ছন্নতা এইবোৰৰ বিষয়েতো বহুত বহল, নহয় জানো? তাৰ ওপৰত ক'ব গ'লে বহুতখিনিয়ে থাকে মই জনামতে। কিন্তু প্ৰথম কথা হ'ল, আচলতে আমি এই পৰিৱেশ সজাগ নোহোৱাৰ বাবেই চাগে আমি বহুতখিনি বস্তুৱে হেৰুৱাইছো। যিসকল আমাৰ বাগান অঞ্চলত থকা, মানে বিশেষকৈ এখন ঘৰত যেতিয়া আমি থাকো তেতিয়া মহিলাগৰাকীৰ ওপৰতে গোটেইখিনি বস্তু নিৰ্ভৰ কৰে। প্ৰথম কথা হ'ল, সেই মহিলাগৰাকীয়ে প্ৰথম এটা খোজ ল'ব লাগিব যে এইখিনি কৰিম বুলি। প্ৰথম কথা হ'ল, আমি মহিলাগৰাকীয়ে যেতিয়া এই কথাখিনি ভাবো, যেনেকে এতিয়া ঘৰত যদি ডাঙৰ নাই, তেওঁৰ স্বামীটো থাকিব, তেওঁকো জনাব লাগিব যদি ল'ৰা ছোৱালী আছে। আমি যদি এইটোৰ এটা পৰিকল্পনাটো যিটো আছে কৰিলো, যেনেকে ধৰি লওক এতিয়া আমাৰ ঘৰখন যেতিয়া লেতেৰা থাকে তেতিয়া মহিলাগৰাকীৰে দায়িত্ব থাকে। কিন্তু আমাৰ বাগিচা অঞ্চলত মহিলাগৰাকী কামলৈও যায়, হয়নে? যেতিয়া ঘৰৰ কামখিনি কৰি পেনে ওলায়, লগতে ঘৰত দিনত থকা মানুহখিনিৰ কাৰণেও খোৱা বোৱাৰ পৰা ধৰি যাব লাগে, লগতে নিজেও লৈ যাব লাগে। ঘৰত যিসকল আমাৰ সৰু আছে ল'ৰা ছোৱালী, তেওঁলোককো শিকাব লাগিব যে নিজৰ নিজৰ কৰ্মখিনি নিজে নিজে কৰিব লাগিব। কাৰণ এগৰাকী মহিলাই গোটেই দিনটোত 8 ঘণ্টা সেইকাৰণে সেই মানুহগৰাকীকো অকণমান স্বাস্থ্যৰ যত্ন লাগে। ঘূৰি আহি তেওঁ আকৌ ঘৰত কাম কৰিবই লাগিব। সেইবাবে সেইখিনি কাম যদি ভগাই দিয়া যায় তেতিয়া তেওঁ ধুনীয়াকে খোৱা বোৱা বনাই মেলি খাব পাৰিব,
0: অলপমান তেওঁ জিৰাব পাৰে,
1: জিৰাবও পাৰিব। হয়,
0: আৰু ঘৰ এখন নিয়াৰিকৈ চলাই নিবৰ বাবে যিখিনি পৰিকল্পনাৰ প্ৰয়োজন আছে সেই বিষয়টোত তেওঁলোকৰ শৌচালয় হওক, বাৰীখনেই হওক, খোৱা বোৱাই হওক, স্বাস্থ্য হওক, গোটেইখিনি কথাই সোমাই পৰে, নহয় জানো?
1: পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰথম এটা ডাঙৰ এটা আমাৰ অধ্যায় বুলি ক'ব গ'লে এটা আমাৰ শৌচালয়টো। তেওঁলোকে সেই পৰিষ্কাৰ পৰিচ্ছন্নতা জানাটো বহুত ডাঙৰ কথা, কাৰণ তাৰ পৰাই বীজাণুটো বেছিকে বিয়পে, নহয় জানো? সেইকাৰণে শৌচালয়টো ৰেগুলাৰ চফা কৰাটো মানে একদম নিয়মত থ'ব লাগিব আপুনি, যে এইটো সদায় বাথৰুমটো চফা কৰিমেই। কাৰণ শৌচালয়টো যিমানেই চফা কৰি ৰাখিব বেমাৰটো সিমানে, কাৰণ বেমাৰ মহিলাসকলৰ বাথৰুমৰ পৰা বেছি বেমাৰ হয়, তাৰ পৰা আৰু মহিলাসকলেও ল'ৰা ছোৱালী জন্ম দিয়ে। মই এইকাৰণে ক'ব বিচাৰিছো যে

0: পেচাব কৰাৰ আমাৰ যিটো অংগ থাকে এই লেতেৰা হৈ থাকিলে সেইফালৰ পৰাই বীজাণুটো বেছি আমাৰ শৰীৰলৈ প্ৰৱেশ কৰে আৰু তাৰ দৰে আমাৰ যিখিনি আমি মাতৃ হিচাপে জন্ম দিব পৰা যিটো আমাৰ এটা
1: ক্ষমতা
0: আছে তাতো প্ৰভাৱ পেলায়। আৰু এটা কথা যে আমি শৌচালয়ৰ পৰা অহাৰ পাছত আমি ঘৰলৈ সোমাওঁ, ঘৰলৈ সোমোৱাৰ আগতেও আমি হাত ভৰি ভালকে চাবোনেৰে ধুব লাগে আৰু হাতখন ধোৱাৰ লগতে মই ভাবো ভৰি চৰি ধুই পেনেহে ঘৰত ভালকে সোমোৱাটো খুবেই
1: প্ৰয়োজন হয়। আৰু শাক পাচলি হওক তেওঁলোকে ভালকে ধুই মেলি খাব লাগে আৰু স্বাস্থ্যৰ ক্ষেত্ৰত তেওঁলোক যথেষ্টখিনি সজাগ হব লাগে, নহয় জানো?
0: কাৰণ শাক পাচলিটো বহুত ধৰণৰ কীট পতংগও থাকে। এতিয়া বিশেষকৈ বাৰিষা দিনত, আগতে আমাৰ মা দেউতাহঁতে কৈছিল যে বাৰিষা দিনত বেছি শাক পাচলি খাব নালাগে, খুব পানী হয়, নহয়? পানী হওঁতে মানে যিবোৰ ওখ ওখ শাক পাচলি তাতে গৈ পিনে তেওঁলোকে বসবাস কৰেগৈ, সেইটো কাৰণে সেই সময়ত খাব নালাগে শাক পাচলি বিশেষ। আৰু খালেও তেওঁলোকে বিশেষকৈ ৰাতিটো শাক পাচলি খোৱাটো বৰ্জনে কৰিব লাগে, শাকজাতীয় বস্তু, কাৰণ দেখিও নাপায় বাচুতে কি যায় ক'ব নোৱাৰি, নহয় জানো? আৰু যদি দিনতো খায় তেতিয়াহ'লে শাকখিনি ভালকে ধুই মেলি নিমখ পানী
1: ভিজাই থ'ব লাগে,
0: অলপ দেৰি তিয়াই থৈ দিলে তেতিয়া যিবোৰ থাকে তাৰ ভিতৰত বেয়া বস্তু সেইখিনি নিজে নিজে উপঙি আহে। আৰু আমি বজাৰৰ পৰা যিয়ে বস্তু নানো, শাক পাচলিৰ ক্ষেত্ৰত কৈছো, প্ৰথমতে আনি ভালকে নিমখ পানীত ধুই তাৰপিছত ভালকে পাচি বা খৰাহী থৈ দিলে বেছি ভাল হয়। আৰু পাচলি কটাৰ আগতে হওক সদায় ধুই মেলিহে কাটিব লাগে, অকল কীট পতংগ বা কিবা সেইটো নহয়, কাৰণ আজিকালি বহুত সাৰো দিয়ে যিটো আমাৰ শৰীৰৰ কাৰণে খুবেই বেয়া। সেইকাৰণে কটাৰ পাছতো অকণমান দেৰি নিমখ পানী তিয়াই থলে তাৰ অকণমান হলেও বেয়া কেমিকেলবোৰ ওলাই
1: আঁতৰি যায়। হয়। আৰু খোৱা বস্তুৰ ক্ষেত্ৰত আপুনি যিহেতু এগৰাকী সৌন্দৰ্য বিশেষজ্ঞও হয়, কেনেধৰণৰ খাদ্য খালে শাৰীৰিক দিশটোত তেওঁলোকে সচেতন হৈ থাকিব পাৰিব?
0: খোৱা বোৱা ক্ষেত্ৰত মানে আমাৰ বাগান অঞ্চলত ক'ব গ'লে প্ৰথম কথা তেওঁলোকৰ যিখিনি তেওঁলোকে আয় কৰে ভাল বস্তু কিনি খোৱাটো তেওঁলোকৰ কাৰণে সম্ভৱো নহয়। আজৰি সময়ত আমাৰ অকণমান হলেও আবেলি সময়ত বা ৰাতিপুৱা খুব সোনকালে উঠি অকণমান যদি জাগা থাকে, অলপ পাচলি খেতি যদি নিজেই কৰে, গোবৰ যদি ব্যৱহাৰ কৰে, ৰাসায়নিক বস্তু ব্যৱহাৰ নকৰি যদি আমাৰ ঘৰুৱা যিবোৰ বস্তু আছে সেইখিনি ব্যৱহাৰ যোগতে এখন সৰুকে যদি আমাৰ বাৰীতে পাচলি কৰিব পাৰে, বতৰৰ অনুযায়ী যিখিনি পাচলি হয় তেনেকে যদি কৰে এখন ঘৰ নিয়াৰিকে চলি যাব পাৰে। যদি মোবাইলতে আমি চাওঁ আমি খেতি কেনেকে কৰিব পাৰি, প্ৰতিটো বস্তুৱে ওলাই যায়, কি দিব লাগে আমি সাৰ সেইখিনি বস্তু ওলায়, যদি সেইখিনি ব্যৱহাৰ কৰিয়ে তেওঁলোকে ঘৰত অকমান অকমান জাগাত, আৰু জাগা নাথাকিলেও আজিকালি আমাৰ মই বহুত দেখিছো বস্তাত মাটি ভৰাইও মানুহে খেতি কৰি আছে, সেইখিনি যদি সুবিধা কৰি লয় সেই পইচাখিনিও তেওঁলোকৰ ৰাহি হৈ
1: যায়,
0: সেই পইচাখিনি তেওঁলোকে বেলেগ খোৱা বস্তু ফল মূলতো তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে। সঁচা কথা ক'ব গ'লে পাচলি আমি যিবোৰ কাটো বাকলি ওলাই যিবোৰ ওলাই সেইবোৰতো আমি দূৰত যদি গাঁত এটা খান্দি গোটেইখিনি বস্তু তাতেই যদি পেলাওঁ, আৰু যিখিনি প্লাষ্টিকৰ পলিথিন সেইখিনি বস্তু মানে কেঁচা সামগ্ৰীখিনি বেলেগকে আৰু যিখিনি প্লাষ্টিকৰ বস্তু থাকে কাগজৰ বস্তু থাকে সেইখিনি আমি যিখিনি মাটিত মিহলি নহয় সেইখিনি টোপোলা বান্ধি আজিকালি সকলোতে জাবৰ নিয়া আজিকালি এটা আহে তেওঁলোকক দি দিলে বেছি ভাল হয়, কাৰণ চোতালতে হওক কিবাতে হওক আমাৰ বাৰীতে হওক যদি পলিথিনটো পেলাই দিওঁ সেইটো কেতিয়াও মাটিৰ লগত মিলি নাযায়, তেতিয়াহ'লে আমাৰ স্বাস্থ্যৰ কাৰণেও বেয়া, আমি যদি কিবা আৰু সেইটো বস্তু আমাৰ কেতিয়াও ভাল নহ'ব।
1: এটা কথা মনলৈ আহিছে যে এটা সুস্থ পৰিৱেশ বিনষ্ট কৰাৰ ক্ষেত্ৰত এটা চিন্তনীয় বিষয় হৈছে ব্যৱহাৰিক জ্ঞানৰ অভাৱ তথা অপৰিপক্ক মানসিকতাৰ গঢ় লয়, অপ্ৰীতিকৰ ঘটনাৰ সৃষ্টি হয়। এই পৰিস্থিতিসমূহ হ্ৰাস কৰিবলৈ কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিলে সুফল লাভ কৰিব পাৰিব?
0: প্ৰথম কথা হ'ল ঘৰ এখনত যেতিয়া অভিভাৱক থাকে তেওঁলোকে নজৰটো সদায় ৰখা খুবেই প্ৰয়োজন,
1: ডাঙৰৰ পৰা সৰুৱে শিকে
0: সেইটো মানে দেখি শিকা আৰু ধৰক বন্ধু বান্ধৱৰ লগত থাকি শিকা সেইটো দুইটাই বেলেগ বেলেগ হয়, যদিও সৰুৰ পৰা এটা কথা কিন্তু আপুনি কেনেকে তুলি তালি তেওঁলোকক ডাঙৰ কৰিছে, কাৰণ ল'ৰা ছোৱালীয়ে সদায় শিকে কেতিয়া আমি সৰুৰ পৰা তেওঁলোকক স্বভাৱলৈ পৰিণত কৰি দিওঁ, ন এটা ব্যৱস্থা থাকে আমি এইটো তুমি এইটো কৰিবা এইটো নকৰিবা, জেদ কৰিছে কৰি থাকক কান্দি থাকক কিমান দিব নালাগে, মানে ল'ৰা ছোৱালীটো বুজিব লাগিব যে জেদ কৰিলে আমি বস্তু নেপাওঁ। আৰু সদায় মাক দেউতাকলে আমি সৰু থাকোতে সঁচা কথা ক'লে মাৰ খাই বহুত কথা শিকিছিলো, ভালৰ কাৰণেই কৰে সকলো বস্তু, সেইটো বস্তু আজিকালি অলপ নিয়মবোৰ বেলেগ হৈছে যিটো কাৰণে আমাৰ পৰিৱেশ মানে আমাৰ ছচাইটিটো কিছুমান বস্তু চেঞ্জ হৈ গৈছে আৰু ল'ৰা ছোৱালী
1: কলে গৈছে মুৰব্বীসকলেও নিচা জাতীয় দ্ৰব্য যাতে সেৱন নকৰে
0: আৰু মানে কৰিবই নালাগে।

0: লাগে মোৰ মতে। আৰু লৰা ছোৱালীক শিক্ষা দিব হলে নিজেওটো ঠিক হব লাগিব, তেতিয়াহে লৰা
1: ছোৱালীয়ে
0: আৰু কাবাক আপুনি যদি সলনি কৰিব বিচাৰিছে প্ৰথমতে আপুনি ঠিক হব লাগিব,
1: নিজে ঠিক হব লাগিব,
0: তেতিয়াহে মানে আপুনি কোৱা কথা তেওঁ মানিব।
1: হয়, আৰু শিক্ষাৰ দিশটো যিহেতু খুব স্পৰ্শকাতৰ এটা বিষয় হয় আৰু আমাৰ চাহ বাগিচাৰ যিটো পৰিৱেশ সেয়া সামগ্ৰিক দিশত আগবাঢ়িবৰ বাবে আমাৰ পিতৃ মাতৃসকল সক্ৰিয় সজাগ হবই লাগিব, নহয় জানো?
0: এইটোতো হবই লাগিব, কাৰণ চাহ বাগিচাৰ যিটো আমাৰ এটা পৰিৱেশ আছে তাৰ ভিতৰত থকা ল'ৰা ছোৱালীবিলাকক যদি শিক্ষাগতভাৱে আগুৱাই লৈ যাব বিচাৰো, মাক বাপেকৰ অৱদানটো সবতকে ডাঙৰ হব লাগিব। মানে যিমান কষ্ট হলেও ল'ৰা ছোৱালীকেইটা পঢ়াৰ ক্ষেত্ৰত আমি যিখিনি যোগান ধৰিব লাগে, যিখিনি সাহন কৰিব লাগে, সেইখিনি আমি কৰিবই লাগিব। এতিয়াতো আগতকৈ বহুত ভাল হল, এনেকুৱা নহয় যে আগৰ দিন আছে, ল'ৰা ছোৱালী বহুত বাগানৰ পৰা ভাল ভাল চাকৰিও কৰি আছে, আমাৰ ৰাজনীতিটোও আছে, হয় নাই? সেই আমি যিখিনি ওলাই

0: লাগে, যিখিনি শাসন কৰিব লাগে সেইখিনি আমি কৰিবই লাগিব। এতিয়াতো আগতকৈ বহুত ভাল হ'ল, এনেকুৱা নহয় যে আগৰ দিন আছে। ল'ৰা ছোৱালী বহুত বাগানৰ পৰা ভাল ভাল চাকৰিও কৰি আছে, আমাৰ ৰাজনীতিটো আছে, হয় নাই? সেই আমি যিখিনি ওলাই আহিছো
1: তেওঁলোকৰ পৰা আমাৰ
0: শিকিবলগীয়া আছে, অনুপ্ৰেৰণাও ল'ব লাগিব। লগতে যিখিনি তাতে আছে, যিখিনি মানুহ ল'ৰা ছোৱালী, তেওঁলোকেও অলপ এটা এটা পদক্ষেপ ল'ব লাগিব। আমাৰ ওচৰত ডাঙৰখিনিয়ে, আমাৰ বাগানত বিশেষকে লাইন বুলিয়ে থাকে ন, প্ৰত্যেকটো লাইনৰ এটা ছোট লাইন, বড় লাইন এনেকে থাকে ন, সেই ছোট লাইনৰ গোটেই মানুহখিনিয়ে এইখিনি যিখিনি শিক্ষিত
1: আমি দায়িত্ব ল'ম,
0: আমি দায়িত্ব ল'ম, কোনে বেয়ালে গৈছে ডাঙৰখিনিয়ে তেওঁলোকক আমি ঠিক কৰিম। সেই সেনেকে যদি কৰোঁ তেতিয়াহ'লে মোৰ মতে বহুতখিনি বস্তুৱে কমিব। কিন্তু তাৰ আগতে আমি সেই যোনখিনি শিক্ষাগতভাৱে আগবাঢ়ি অহা তেওঁলোকে কিন্তু দেখাব লাগিব,
1: সেই পথটো দেখুৱাব
0: লাগিব।
1: আৰু হয়, ইয়াতে এটা কথা উল্লেখ কৰিবই লাগিব, আমি যিহেতু মানুহে কয় যে মন কৰিলেই চন, কিছুমান ক্ষেত্ৰত কিন্তু পইচাৰ প্ৰয়োজন নাই।
0: যেতিয়া অভাৱ বেছি হয়, এটা কথা আপুনি চাব, সদায় বোকাতে পদুম ফুল
1: ফুলে, হয়।
0: সেইধৰণে আমি এতিয়া বাগানত থকা মানুহবিলাক বুলিয়েই নহয়, যিকোনো অভাৱত থকা ল'ৰা ছোৱালী পঢ়িবৰ কাৰণে আপোনাৰ নিজৰ ফালৰ পৰাও এটা চেষ্টা থাকিব লাগিব, ঘৰৰ ফালৰ পৰাও আপুনি এটা সেই বাটটো দেখুৱাব লাগিব যে পঢ়িলে শুনিলেহে তুমি
1: জীৱনটো
0: পাব। সেইবোৰ থাকিলে চাগে নিশ্চয় মোৰ মতে সফল হ'ব পাৰি।
1: আৰু এটা বিষয় মনলৈ আহিছে, যিহেতু আমি কলো যে মনে বিচৰা জীৱনটো তেতিয়াহে পাব যেতিয়া তেওঁলোকে নিজৰ স্বাস্থ্যটো ঠিক ৰাখিব পাৰিব, হয় নাই? এতিয়া আমাৰ অঞ্চলতে হওক বা অন্য যিসকল মানুহ আছে তেওঁলোকৰ ক্ষেত্ৰতে হওক, খুচৰা কিছুমান ৰোগ হয়, ৰোগৰ ক্ষেত্ৰত চিকিৎসকৰ ওচৰলৈ যেতিয়া আমি নাযাওঁ তেতিয়া সেই ৰোগটো বাঢ়ি বাঢ়ি এক ডাঙৰ ৰোগলৈ পৰিণত হয়, নহয় জানো?
0: প্ৰথম কথা হ'ল খুচৰা বেমাৰটো, এই ধৰি লওক কেতিয়াবা জ্বৰ, কাহ, চৰ্দি, এইবোৰটো খুচৰাই বেমাৰ হয়, নহয় জানো? আৰু এই খুচৰা বেমাৰটো চবতকে আমাৰ যেতিয়া কৰোণা হৈছিল সেইটোৱে কিন্তু বহুত ডাঙৰ এটা শিক্ষা দি থৈ
1: গ'ল,
0: আমি কেনেকে থাকিব লাগে, কেনেকে থাকিব নালাগে,
1: হাত ধোৱাৰ বিষয়টো
0: সেই সময়তে আমাক বহুতখিনি বস্তু শিকাই গ'ল।
1: কেতিয়াবা
0: এনেকুৱা হয় বেমাৰ থাকিলেও মহিলাসকল ওলাই আহে কাম কৰিবলে, আমাৰতো বাগানত ডক্টৰ আছেই, নহয় জানো? গৈ পিনে ডক্টৰক দেখুৱাই খায়, আপুনি যেতিয়া ওলাই যায় বেলেগকো যেতিয়া নহয় আৰু আপোনাৰো বেছি নহয়,
1: সোনকালে ভাল হ'ব,
0: সোনকালে ভাল হয়। আৰু লগতে আপুনি যিকোনো বস্তু খোৱাৰ আগতে হাতখন ধোৱা গৈয়ে প্ৰয়োজন,
1: আৰু কাপোৰ কানি সমূহো
0: যিটো আপুনি বাগানৰ পৰা পিন্ধি আহিলে নেক্সট দিন সেইটো আপুনি ৰ'দত শুকাই কেতিয়াও নিপিন্ধিব, আহি লগাৰ লগ সেইটো আপুনি ধুই দিব, ধুই পেনেহে সদায় কাপোৰ ৰ'দত শুকাব লাগে, ৰ'দত শুকালে বীজাণুমুক্ত হয়। আৰু এনেকুৱা ছাঁহত বা এতিয়া ধৰি লওক বাৰিষা কালত মানুহৰ বেমাৰটো বেছিকেই হয়, এইটো কাৰণে, কাৰণ তেতিয়া ৰ'দটো বেছিকে নোলায়, বীজাণুবোৰ বেছি সক্ৰিয় হৈ থাকে, সেইকাৰণে পাৰিলে বাৰিষা কালত কাপোৰবোৰ গৰম পানীত ধুলে বেছি ভাল
1: হয়, তোচক কম্বল
0: এইবোৰ ৰ'দাব
1: লাগে, আৰু যিসমূহ অলাগতিয়াল কাপোৰ আছে
0: সেইবোৰ জ্বলাই দিব,
1: জ্বলাই দিবলৈ বাহিৰে দিব লাগে, হয়।
0: এনেকুৱা নহয় যে পুৰণা কাপোৰ পিন্ধিব নোৱাৰি, ধুনীয়াকে যদি আপুনি ধুই মেলি ৰ'দত শুকুৱাই মেলি পিন্ধে, আৰু যিবোৰ নোৱাৰে সেইবোৰ বাৰীৰ পিছফালে গৈ পিনে জ্বলাই দিয়ে, সেইটো বেয়া নহয়,
1: তেতিয়াও হয়। এইখিনিতে আৰু এটা কথা মনলৈ আহিছে, আমাৰ বাগানসমূহত কাম কৰি থকা যিসকল শ্ৰমিক আছে তেখেতসকলে ৰাতিপুৱাৰ পৰা গোটেই দিনটো ৰ'দৰ তাপত বাগানৰ কাম কৰে, নহয় জানো? তেখেতসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি কি ক'বলৈ বিচাৰিব?
0: হয়, সেইটো এটা বিৰাট গুৰুত্বপূৰ্ণ কথা, কাৰণ গোটেই দিনটো থিয় হৈ ৰ'দৰ তলত কাম কৰাটো ইমান সহজো নহয়। তাৰ কাৰণে প্ৰথম কথা হ'ল যে তেওঁলোকৰ খোৱা বোৱাটোৰ ওপৰত গুৰুত্ব দিয়া বহুত মানে এটা ডাঙৰ কথা, লগতে পানী খোৱাটো খুবেই প্ৰয়োজন, আৰু পানীটো পাৰিলে মোৰ মতে তেওঁলোকে ঘৰত সদায় অলপ বেছি সময় উতলাই পেনে ঠাণ্ডা কৰি সেই পানীখিনিয়ে লৈ যাব লাগে। আৰু বাগানত আমাৰ মই প্ৰায়ে দেখুৱা সৰুৰ পৰাই দেখি আহিছো, বাগানত আমাক চাহ পানী যোগান ধৰে আৰু লগত নিমখ দি দিয়ে, সেই নিমখটো এভইড কৰিব
1: নালাগে,
0: কাৰণ নিমখে মানে মানুহৰ স্মৃতি শক্তিটো কমায় আৰু নিমখৰ পৰাও মানে মানুহৰ তেজৰো বহুত অসুবিধা হয়, সেইকাৰণে আপোনালোকে চাহ পানীটো খাওক, একো অসুবিধা নাই, তাৰ লগত খালি নিমখটো যাতে নাখায়, কাৰণ এটা যেতিয়া বয়স হয় তেতিয়া মানে তেওঁলোকৰ স্মৃতি শক্তিটো খুব সোনকালে কমি যায়। আৰু লগতে আপুনি যেতিয়া গোটেই ৰ'দত কাম কৰিব আপুনি জাপিটো নিয়াটো খুবেই প্ৰয়োজন, ৰ'দ বৰষুণ বুলি কথা নাই, আপুনি জাপিটো বা ছাতিটো ব্যৱহাৰ কৰক, লগতে কপাহী কাপোৰ পিন্ধক দীঘল হাতৰ, আৰু মূৰতো আপুনি কাপোৰ ধুনীয়াকে মাৰি থব, কাৰণ ৰ'দৰ পৰাও বহুত বেমাৰ হয়। এতিয়া ৰাতিপুৱা ৰ'দটো ভাল আমাৰ, ভিটামিন ডি আমি পাওঁ, কিন্তু তাৰ পাছৰ ৰ'দটো আমাৰ কাৰণে বেয়া, আৰু গোটেই দিনটো পিন্ধিলে কপাহী কাপোৰ

0: ঘৰত আহি আকৌ আপোনালোকে ধুই দিয়ক, নেক্সট দিনাখন আকৌ আপুনি তেনেকুৱা মানে আপুনি পুৰণাই লাগিলে আপোনাৰ স্বামীৰে চাৰ্ট এটা ললে কপাহী নিপিন্ধা, সেইকেইটা ধুই আপুনি দুই তিনিটা এনেকুৱা থৈ দিব যাতে আপুনি কামলৈ যাওঁতে যাতে পিন্ধি যাব পাৰে। আমাৰ যিটো ছালৰ ডেইলি ৰুটিনত এটা আমাৰ পৰিচৰ্যা থাকে, সেইটোৰ মতেতো আমি কওঁ যে ছান প্ৰটেকশ্যন ক্ৰীম লগাব লাগে বা জেল লগাব লাগে, সেইখিনিতো আমাৰ বাগানৰ মানুহখিনিৰ ক্ষেত্ৰত ইমান সম্ভৱ নহয়,
1: কিন্তু ঘৰুৱা যিখিনি আছে
0: হয় সেইখিনি ব্যৱহাৰ কৰিব পাৰে। যেনেকে ধৰি লওক ঘৰলৈ ঘূৰি অহাৰ পাছত ভালকে গামোৰ ধুই যোনদিনা বন্ধ পায় বেচনটো খুব ধুনীয়াকে আমাৰ ফেচ ৱাশ্ব হিচাপেও ব্যৱহাৰ কৰিব পাৰে তেওঁলোকে, আৰু লগতে নেমু তাৰ লগতো মিলাই ল'ব পাৰে। হালধিটো খুব আমাৰ যিটো কেঁচা হালধি হওক বা গুড়া হালধি যিটো আমি কিনি পাৰি সেইটো বিৰাট উপকাৰী, সেইটো মানে আমাৰ স্কিনৰ কাৰণে বিৰাট ভাল
1: হয়। আৰু আমাৰ যিসকল উঠি অহা নৱপ্ৰজন্ম আছে তেওঁলোকক উদ্দেশ্যে আপুনি কি পৰামৰ্শ দিব?
0: এতিয়া প্ৰচাৰটো খুব কমে
1: হয়
0: আৰু যিসকল আছে তেওঁলোকেও ওলাই আহে। পটকে ডাঙৰ কথা এডুকেশ্যন, যেতিয়া আপোনাৰ এডুকেশ্যনটো ভাল হ'ব সমাজখন নিশ্চয় ভাল হ'ব,
1: শৈক্ষিক
0: দিশত আগবাঢ়িবলৈ মানে সবতকে ডাঙৰ আমাৰ এই এডুকেশ্যনটোৱে আমাক সহায় কৰে। পঢ়া শুনা থাকিলে আমাক বহুতখিনি বস্তুৱে আগুৱাই নিব কাৰণে সহায় হ'ব, কাৰণ আমি এতিয়া বাগানত যেতিয়া আমি থাকো বহুতে শিক্ষিত নোহোৱাৰ বাবে আমাক বহুতে বেলেগ বেলেগ ফালে পৰিচালিত কৰি লৈ যায়। শিক্ষাৰ ক্ষেত্ৰত আমি যদি টনকিয়াল হৈ থাকো তেতিয়া আমি নিজে বুজি পাম যে এইটো কৰাৰ অনুচিতখিনি অনুচিত, আৰু লগতে কেতিয়াবা এনেকুৱা হয় নহয় নজনা কাৰণে কত কাগজত কি আমাক হস্তাক্ষৰ কৰাই লৈছে আমিও নাজানো, যেতিয়া আমি পঢ়ি মেলি সেইটো বস্তু জানিম, বা কিবা খোৱা বস্তুৱে হওক কিবা পিন্ধা বস্তুৱে হওক দামটোৰ পৰা ধৰি বজাৰত কিনিবলৈ যোৱা বস্তু পাচলিৰ পৰা খোৱা বস্তুৰ পৰা সকলো দিশতে আমাক পইচাৰ হিচাপটো লাগে, সেইটো কাৰণে আমাক শিক্ষাটো খুবেই প্ৰয়োজন। সেইকাৰণে ল'ৰা ছোৱালীবিলাকক আমি সদায় এইটোৱে ক'ব লাগিব যে শিক্ষা যেতিয়ালৈকে থাকিব তেতিয়ালৈকে তোমালোকে আগবাঢ়িব পাৰিবা, আৰু যদি শিক্ষা নাথাকে তোমালোকে
1: আৰু যিহেতু আমাৰ যে পৰ্যটন বিভাগত আমাৰ যে চাহ বাগিচাখনৰ যিটো ভূমিকা আছে সেইটো আৰু অধিক উন্নত হ'ব।
0: আমাৰ চৰকাৰৰ ফালৰ পৰাও বহুত আঁচনি আছে কিন্তু আমি শিক্ষিতভাৱে সজাগ নহয় কাৰণেহে আঁচনিবোৰ গ্ৰহণ কৰিবলৈও নাজানা হৈছে। যদি সেইখিনি থাকে এতিয়া চহৰ হওক গাঁও হওক সবতে আমাৰ চৰকাৰে গোট বনাই দিছে, সেই গোটৰ পৰা মহিলাসকলে বহুতখিনি বস্তুৱে তেওঁলোকে পাই আছে, তো সেইখিনি বস্তু যদি তেওঁলোকে ভালকে গ্ৰহণ কৰিব জানে আৰু বহুতখিনি মানে তেওঁলোক আঁচনিৰ জৰিয়তে তেওঁলোকক লোনৰো বহুতখিনি ব্যৱস্থা কৰি দিছে, তেতিয়া বহুত মহিলাই ঘৰতে বহুতখিনি কাম কৰিয়েই ঘৰখন চলাব পাৰে।
1: আৰু এটা গুৰুত্বপূৰ্ণ কথা, যিহেতু বাগানত কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা হয় নহয় জানো, তেনেস্থলত হাত দুখন পৰিষ্কাৰ পৰিচ্ছন্ন ৰখাটো খুব প্ৰয়োজন হয়,
0: খুবেই প্ৰয়োজন। হাতখন ধোৱা, মই আগতেও কৈছো হাতখন খোৱাৰ আগতে বিশেষকৈ ধোৱাটো খুবেই প্ৰয়োজন, আৰু লগতে আপুনি যেতিয়া আমাৰ বাগানৰ বিশেষকৈ কীটনাশক বস্তুবোৰ দ্ৰব্যবোৰ তেওঁলোকে স্প্ৰে কৰে আমাৰ পুৰুষসকলে, তেওঁলোকে সেইখিনি কৰাৰ পাছত ঘৰত অহাৰ পাছত ভালকে গা ধুই ভালকে চাবোন ব্যৱহাৰ কৰি গা চা ধুই পেনেহে খোৱা বস্তু বা নিজৰ মুখখনক চুতেও হাতখন ধুইহে
1: সাৱধান হ'ব লাগে।
0: আৰু পাৰিলে মোৰ মতে নিম গছটো থাকে, আৰু নিম গছৰ পাতটো আমাৰ কাৰণে বিৰাট উপকাৰী। আপুনি সপ্তাহত নিমৰ পাত উতলাই পেনে আপুনি গা ধুৱক, কাপোৰখিনিও ধুৱক, লগতে সেই পানীৰে আপুনি ঘৰো মুচক, আৰু ঘৰ মুচিলে কেতিয়াবা আপুনি পানী নিমখৰ পৰাও বহুত বস্তু পোক পৰুৱাবোৰ মৰে, আৰু নিম যদিও মিলাই দিয়ে তেতিয়াও বহুতখিনি বস্তু নাইকিয়া হয়। আৰু সেই ঘৰ মুচা পানীখিনি আপুনি পাৰিলে চোতালত ছটিয়াই দিয়ক, তেতিয়াও বহুতখিনি বস্তু হয়।
1: আৰু দুৱাৰ খিৰিকী এইবোৰ সদায়
0: সময়টো নাথাকে তেওঁলোকৰ দিয়কচোন, বন্ধৰ দিনকেইটাত বা ল'ৰা ছোৱালীকেইটাকে শিকালে তোমালোকৰ এইখিনি কাম কৰি থবলে শিকাই দিলেতো কৰিব,
1: ৰাস্তা পদূলিবোৰ সদায় চাফ
0: চিকুণকে ৰাখা, আৰু জাবৰ জোথৰ যাতে ঘৰৰ আগফালে নেপেলাই পিছফালে অলপ দূৰত গাঁত এটা খান্দি তাতে পেলোৱা,
1: আৰু পৰিষ্কাৰ পানী সেইটো খুবেই প্ৰয়োজন।
0: পানীটোতো মানুহৰ জীৱন নহয় জানো, পানীটো মানে মানুহৰ সঁচা কথা ক'ব গ'লে পানী নহ'লে আমি জীয়াই থকা অসম্ভৱ, সেইকাৰণে পানীত বহুত মানে মানি গুৰুত্ব দিব লাগে। আজিকালি আমাৰ প্ৰত্যেক বাগানতে ধুনীয়াকে পানীৰ ব্যৱস্থাটো কৰা হৈছে, কৰিলেও সেই পানীখিনি আপুনি এনেকুৱা নহয় যে আপুনি একদম দামী কিবা ফিল্টাৰ এটা কিনিব লাগিব, আপুনি ধুনীয়াকে বাল্টি দুটা কিনক, এটা বাল্টি ওপৰত ওখত ৰাখক, তাতে বালি কয়লা শিলগুটি আৰু এনেকে দি পিনে আপুনি ফিল্টাৰ বনাই পিনে সেই পানীখিনি আনি পিনে ভালকে আপুনি বইল কৰি ডাঙৰ এটা বাচনত বইল কৰি আপুনি সেই পানীখিনি আপুনি ঠাণ্ডা কৰি
1: প্ৰাকৃতিক বিশুদ্ধ পানী হয়,
0: বইল কৰিলে মানে পানীখিনিত বীজাণু
1: নাশ হৈ যায়।

0: হয় আমি স্বাস্থ্যৰ ক্ষেত্ৰতেই হওক বা আমাৰ যিখিনি ওচৰ চুবুৰীয়াৰ যিখিনি পৰিৱেশ আছে আৰু হাই উৰুমি যাতে একো নহয় তেনেস্থলত আৰু কাজিয়া পেচাল হলে পৰিপক্কভাৱে যাতে বিষয়বস্তুটো সিদ্ধান্তলৈ আনিব লাগে।
1: সেইকাৰণে মই কৈছো নহয় ডাঙৰ যিসকল থাকে তেওঁলোকে অলপ যাতে চাব লাগে কিহৰ কাৰণে কাজিয়া লাগিছে বা শিক্ষিত যিখিনি থাকে তেওঁলোকে অলপ আগভাগ ল'ব লাগে যে কোনটো ভাল কোনটো বেয়া কাজিয়া লাগিলে কিটো অসুবিধাৰ সন্মুখীন সেইখিনি বস্তু বুজাই দিব পৰা থাকিলে
0: অর্থাৎ আপনি কবলে বিচাৰিছে যে এখন সমাজত সদায় কিছুমান অনুশাসন থকাটো খুব প্রয়োজন
1: খুব প্রয়োজন
0: তেওঁলোকে কিছুমান হিংসাত্মক ঘটনাই হোক বা অপ্রীতিকর পরিস্থিতি বাবে তেওঁলোকে হাজারবার ভাবিব
1: আৰু মই ভাবো যে এই যে বন্ধ দিন কিতাত সৰু লৰা ছোৱালীবিলাককো ব্যস্ত করে রাখব কারণে কিছুমান আমার তেনেকে ক্লাব ঘরবোর না থাকে জানো তাতে যিবোৰ শিক্ষিত তেওঁলোকে মাতি পেনে কিবা শিকক
0: ভাল কথা শিকাব পাৰিব
1: তেওঁলোকে টিউশনকে লকচোন কিখিনি পড়া নাই কোনখিনি লৰা ছোৱালী পড়া ব্যস্ত কৰি থৈছে তেওঁলোকে বেয়া বস্তুলৈ যাবলৈ সিহঁতি সময় নাপাব
0: ব্যায়াম
1: কৰাৰ পৰা ধৰি আপোনাৰ নাচ গান ধৰক আৰু আৰ্টৰ পৰা ধৰি যিসকলে জানে সেইখিনি বস্তু ব্যস্ত কৰি থব আৰু সিহঁতক মানে সদায় মাক দেউতাককো এটা মানে হেৰি ৰাখিব লাগে যে মহিলাসকল আমাৰ যেনেকে বাগানৰ মহিলাসকল তেওঁলোকো বহুতখিনি বস্তু দিয়কচোন অশিক্ষিত হৈ থকাৰ কাৰণে বহুতখিনি বস্তু নাজানে তেওঁলোককো এটা সময় ৰাখিব লাগে যে সেইখিনি বস্তু যিখিনি আমাৰ ল'ৰা ছোৱালী ধৰি লওক 9-10 আছে তেওঁলোকে মাতি আনি তেওঁলোকক মা দেউতাক বিলাকক মাতি আনি তেওঁলোককো পঢ়াওক আজৰি সময়টোত তেতিয়া তেওঁলোকে অলপ
0: সকলো দিশৰ পৰা সকলো শিক্ষিত হল
1: কাৰণ ল'ৰা ছোৱালীয়ে কেতিয়াবা এনেকুৱা হয় নহয় কি পঢ়ি আছে মাক দেউতাকে নাজানে কি পঢ়িছে তেনেকে বহুত ল'ৰা ছোৱালীয়ে মাক বাপেকক হেৰি কৰে নহয়
0: জানো
1: অলপ জানিলে তেতিয়াহ'লে মাক বাপেকেও চাব
0: পাৰিব ভুলটো ক'ত আছে ঠিকেই কৈছে আৰু এখন সমাজত যেতিয়া সকলো দিশৰ পৰা কিছুমান নিয়ম নীতি থাকিব তেতিয়া নিশ্চয়কে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিষয় বুলি ক'লে অকল স্বাস্থ্যই বা খোৱা বোৱাটোৱেই নহয় সকলো দিশৰ পৰা শাৰীৰিক ক্ষেত্ৰত মানসিক ক্ষেত্ৰত সকলো বিষয় ইয়াতে সোমাই পৰে নহয় জানো আৰু যিহেতু আমাৰ চাহ জনগোষ্ঠী সমাজখন অলপ পিছপৰা গতিকে সেই সমাজখনক অলপ উন্নতিৰ দিশলৈ আগুৱাই নিবলৈ হলে সকলোৰে দায়বদ্ধতা ইয়াতে সোমাই আছে নহয় জানো আপুনি বৰ সুন্দৰভাৱে বিভিন্ন ধৰণৰ কথাখিনি আমাৰ শ্ৰোতা ৰাইজক অৱগত কৰালে আৰু সঁচাকে আজি আপোনাৰ লগত কথা পাতি বহুতেই ভাল লাগিলে আৰু আপোনাৰ এনেধৰণৰ বহুমূলীয়া যি পৰামৰ্শ আছে সেয়া আমাৰ শ্ৰোতা ৰাইজে আশা কৰিম তেওঁলোকে সেইখিনি অৱলম্বন কৰিব আৰু পৰৱৰ্তী অনুষ্ঠানত এনে বিভিন্ন বিষয়ৰ সৈতে আপোনাৰ লগত পুনৰ কথা পাতিম আজিলৈ ধন্যবাদ
1: ধন্যবাদ
2: ইমান পৰে শ্ৰোতাসকলে সমাজ সেৱিকা তথা সৌন্দৰ্য বিশেষজ্ঞা মনালিছা তাঁতীৰ সৈতে পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু চাহ শ্ৰমিকৰ সন্দৰ্ভত হোৱা সাক্ষাৎকাৰ শুনিলে সাক্ষাৎ গ্ৰহণ কৰিলে অঞ্জু দাসে
3: সুৰক্ষিত জীৱন অৰ্থপূৰ্ণ জীৱন অসুৰক্ষিত জীৱন ব্যৰ্থপূৰ্ণ জীৱন আপোনাৰ ভৱিষ্যত আপোনাৰ হাতত হেলমেট ৰাখক নিজৰ হাতত চাৰিচকীয়া বাহন যাত্ৰাত ছিট বেল্ট পৰিধান কৰক নিয়ন্ত্ৰিত গতিৰে বাহন চলাওক পৰিয়ালৰ জীৱন সুৰক্ষিত কৰক বাহন চলাওঁতে মোবাইল ফোনৰ পৰা বিৰত থাকক অন্য মনস্ক পৰিস্থিতিৰ পৰা সতৰ্ক হওক যাতায়াত সংকেতসমূহ পালন কৰক দুৰ্ঘটনা প্ৰকৃতিৰ উপহাৰ নহয় এয়া আমাৰ ভুলৰ পৰিণামহে হয় সজাগ হওক সচেতন হওক সতৰ্কবান নাগৰিকৰ দায়িত্ব পালন কৰক
0: শ্ৰোতাসকল আজিলৈ আমাৰ চাহগছৰ মাজে মাজে অনুষ্ঠানটি সামৰিবলৈ সময়ো হৈ আহিল আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ অনুষ্ঠানৰ পৰা মই অঞ্জু দাসে বিদায় লৈছো নমস্কাৰ

প্ৰথমে এয়া আমাৰ কেন্দ্ৰৰ মহাবাহুৰ শাখাৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ বিষয়ে। নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত অসম ৰঞ্জী খেলুৱৈ আকাশ সেনগুপ্তৰ সৈতে সাক্ষাৎগ্ৰহণ সীমান্ত বাৰ্মাৰ, লগতে থাকিব খেলৰ বাতৰি প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। সন্ধ্যা 6:10 কৃষি জগত অনুষ্ঠানত ৰেচম কৃষিৰ বাণিজ্যিক সম্ভাৱনা সম্পৰ্কে এটি আলোচনাত ভাগ ল'ব ডক্টৰ মানসী পৰি হাজৰিকা আহমেদ আৰু ডক্টৰ নিৰ্মালী বৰাই। অনুষ্ঠানটি আধুৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। খন্তেক পাছতেই অৰ্থাৎ 5:55 আৰু সন্ধ্যা 7:05 বৃন্দগান, সন্ধ্যা 6:40 মিতালী চৌধুৰীৰ ভজন শুনিবলৈ পাব। 7:00 নিয়োগ বাতৰি, 7:20 আকৌ শুনোৱা হওক। 7:35 পূবালীসুৰ অনুষ্ঠানত নগদ চন্দ্ৰ ৰাভাই পৰিৱেশন কৰা ৰাভা গীত। 7:45 আধুনিক গীতৰ শিল্পী প্ৰাৰ্থনা চৌধুৰী। সুৰৰ সুৰাই অনুষ্ঠানটি শুনিবলৈ পাব নিশা 8:20। 8:30 অসমীয়া এলবাম গীতৰ অনুষ্ঠান, 9:00 অসমীয়া ছবি গীতৰ অনুষ্ঠান চিত্ৰগীত, 9:15 বিধানসভাত আজিৰ দিনটোৰ কাৰ্যক্ৰমণিকাৰ এক প্ৰতিবেদন, 9:30 সাধক সুন্দৰ অনুষ্ঠানত কণ্ঠশিল্পী দীতিমণি বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ড, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, আৰু নিশা 10:00 ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু।

এইবাৰীয়া কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান পৰিস্থিতি। পুৱা 8:30 বজাৰ গীতিমালিকাৰ শিল্পী দীপলিমা দুৱৰা চলিহা, সুৰেশ হাতীমুৰীয়া, ৰূপাঞ্জলী বৰুৱা, ৰামকৃষ্ণ মুখাৰ্জী, মমতা বৰঠাকুৰ আৰু ছবি গগৈ। 9:20 বজাত প্ৰভাতী তৰংগ, আগবঢ়াব সীমান্ত বাৰ্মাই। দিনৰ 12:15 বজাত শ্ৰোতাৰ অনুৰোধ গীতৰ অনুষ্ঠান কল্পতৰু। বিয়লি 5:20 বজাত গঞা মহিলাৰ অনুষ্ঠানত চিপাঝাৰৰ বৰদৌলগুৰিত থলিতে বাণীবদ্ধ কৰাইটি অনুষ্ঠান, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। সন্ধিয়া 6:10 বজাত কৃষি জগত অনুষ্ঠানত আত্ম আঁচনি আৰু অসমৰ আধুনিক কৃষি ব্যৱস্থা, এই বিষয়েটি আলোচনাত ভাগ ল'ব ৰাজীৱ কুমাৰ ভূঞা আৰু মৌচুমী হাজৰিকাই। আঁতৰিব মাধৱজ্যোতি দাসে, প্ৰযোজনা উৎপল বৰাৰ। নিশা 9:30 বজাৰ সাহিত্য চৰা অনুষ্ঠানত পল্লৱী মহন্তৰ গল্প আৰু জোনমণি দাসৰ কবিতা, অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। পুৱা 6:55 বজাত জ্ঞান বিজ্ঞান, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। পুৱা আৰু সন্ধিয়া 7:00 বজাত নিয়োগ বাতৰি। পুৱা 7:15 বজাত আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 বজাৰ স্মৃতিৰ দিনলিপি অনুষ্ঠানত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত কেন্দ্ৰ সঞ্চালক তথা আকাশবাণীৰ উত্তৰ পূবৰ অৱসৰপ্ৰাপ্ত উপসঞ্চালক প্ৰধান দীনেশ চন্দ্ৰ দাসৰ অনাতাঁৰ আত্মজীৱনীৰ ষষ্ঠ খণ্ড, তেখেতৰ সৈতে আলাপ তথা প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ। 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাং। 11:30 বজাত আমাৰ যুৱমণিৰ পৰা অনুষ্ঠানত এখনি আলেখ্য, জতুৱা ঠাঁচৰ সাজত যুগুতাই আগবঢ়াব প্ৰাণজিৎ প্ৰীতম কলিতা আৰু স্বাস্থ্যতী তালুকদাৰে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। নিশা 8:02 বজাত ধাৰাবাহিক নাথ উদয় ভানুৰ চৰিত্ৰৰ ষষ্ঠ খণ্ড, মূল উপন্যাস মামণি ৰৈচম গোস্বামীৰ, অনাতাঁৰ অভিযোজনা আৰু প্ৰযোজনা ব্ৰজেন বৰাৰ। নিশা 8:30 বজাত আধুনিক গীত, 9:00 বজাত চিত্ৰগীত। নিশা 10:00 বজাৰ অভিলেখাগাৰৰ পৰা অনুষ্ঠানত বিশিষ্ট গীতিকাৰ নিৰ্মল প্ৰভা বৰদলৈৰ জীৱনৰ বিষয়ে কিছু কথা আগবঢ়াব ইন্দ্ৰজিৎ দাসে। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: ৰাজেশ্বৰ বৰদলৈৰ প্ৰযোজনা কৰা তথা হেমন্ত গোস্বামীৰ গীতৰ ৰচনাৰে সমবেত কণ্ঠৰ গীতটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়া প্ৰধান বাতৰিসমূহত আছে। বিধানসভাত মুখ্যমন্ত্ৰীৰ উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল। অসম মীন উন্নয়ন নিগমৰ চৰকাৰী পুঁজিৰ অপব্যৱহাৰৰ অভিযোগত ৰাজ্যত 8 বিষয়া আটক। সামাজিক মাধ্যমত শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্য

0: অনুসৰি ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু গুজৰাট টাইটেন্ছৰ মাজত আজি আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেল। অসম বিধানসভাৰ আজি চতুৰ্থ দিনৰ কাৰ্যসূচীৰ আৰম্ভণিতে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক 2026 সদনত উত্থাপন কৰে। ইয়াৰ পাছত ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত প্ৰথমে নৱনিৰ্বাচিত বিধায়ক, বিশেষকৈ যুৱ বিধায়কসকলক অভিনন্দন জনায়। তেওঁ বিধায়কসকলক জনসাধাৰণৰ আস্থা বজাই ৰাখি কাম কৰি যাবলৈ আহান জনায়। ডঃ শৰ্মাই সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ মৰ্যাদাৰ কথা উল্লেখ কৰি কয় যে সংসদৰ প্ৰতিগৰাকী সদস্যই ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি শান্তিপূৰ্ণভাৱে তেওঁৰ ভাষণ শুনে। অসমীয়া বিধানসভাৰ দৰে সাংবিধানিক অনুষ্ঠানৰ প্ৰতি একে সন্মান প্ৰদৰ্শনেৰে দেশবাসীৰ আগত সুস্থ নিদৰ্শন দাঙি ধৰিব পাৰে বুলি তেওঁ কয়।
1: আমাৰ গণতান্ত্ৰিক পৰম্পৰাত বিধানসভাই আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে আৰু তাৰ বাবেই আমি বিধানসভাক গণতন্ত্ৰৰ মন্দিৰ হিচাপে আখ্যা দিওঁ। মই আশা কৰিম যে এই বিধানসভাৰ প্ৰতিটো কাৰ্যসূচীকে আমাৰ সদনৰ সদস্যসকলে, বিশেষকৈ নতুন সদস্যসকলে অত্যন্ত গম্ভীৰতাৰে সহকাৰে ল'ব। ৰাজ্যৰ সমস্যাসমূহৰ বিষয়ে আলাপ আলোচনা কৰিব আৰু ৰাজ্যৰ জনসাধাৰণৰ আস্থা এই সদনৰ প্ৰতি যাতে সদায় নিৰন্তৰভাৱে থাকিব পাৰে তাৰ বাবে আমি সকলোৱে প্ৰচেষ্টা কৰিব লাগিব।
0: মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি তেওঁৰ ভাষণত স্বাস্থ্যখণ্ডৰ অগ্ৰগতিৰ কথা উল্লেখ কৰি কয় যে স্বাধীনতাৰ পাছত ৰাজ্যৰ প্ৰসূতিৰ মৃত্যুৰ হাৰ দেশৰ ভিতৰতে সৰ্বাধিক আছিল। বৰ্তমান এই সংখ্যা অভাৱনীয়ভাৱে হ্ৰাস পাইছে আৰু এই ক্ষেত্ৰত দেশৰ 10খন উন্নত ৰাজ্যৰ ভিতৰত অসম অন্যতম স্থানত আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ কেইবাটাও সশস্ত্ৰ সংগঠনৰ সৈতে আলোচনাৰ ফলস্বৰূপে বৰ্তমান 6000ৰো অধিক যুৱক মূলসুঁতিলৈ ঘূৰি আহি ৰাজ্যৰ বিকাশত অৰিহণা যোগাইছে। এটা সময়ত কেন্দ্ৰীয় চৰকাৰৰ অনুদানৰ ওপৰত নিৰ্ভৰশীল ৰাজ্যখন বিগত 5 বছৰৰ প্ৰচেষ্টাৰ অন্তত সম্প্ৰতি শিক্ষা, ক্ৰীড়া, সংস্কৃতি আদি সকলো দিশতে উন্নয়নৰ দিশত অগ্ৰসৰ হৈছে। অহা 5 বছৰত ৰাজ্যৰ দৰিদ্ৰ লোকৰ হাৰ বৰ্তমানৰ 17%ৰ পৰা 2-3% হ্ৰাস পাব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে কাইলৈ বিধানসভাৰ অধিৱেশনৰ অন্ত পৰিব। অসম বিধানসভা 2026ৰ নিৰ্বাচনত নিজ নিজ সমষ্টি জয়লাভ কৰা শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ বিধায়কসকলক আজি গুৱাহাটীৰ পাঞ্জাবাৰীত থকা শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত হ'বলগীয়া এটা অনুষ্ঠানত দলৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হ'ব। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ লগতে দলটোৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব। অসম মীন উন্নয়ন নিগমৰ চৰকাৰী পুঁজিৰ অপব্যৱহাৰৰ অভিযোগ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে আজি গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন ভিন ঠাইত অভিযান চলাই 7গৰাকী বিষয়াক আটক কৰে। গুৱাহাটীৰ লগতে বেলহৰ, গৌৰীপুৰ আৰু ৰহাকে ধৰি বিভিন্ন স্থানত চলোৱা এই অভিযানত আটক কৰা বিষয়াকেইগৰাকী মীন উন্নয়ন নিগমৰ পূৰ্বৰ পৰিচালন সঞ্চালক অনুৰাধা অধিকাৰী শৰ্মা, পূৰ্বৰ কাৰ্যবাহী অভিযন্তা জ্যোতিষ শইকীয়া আৰু বীৰিঞ্চি অধিকাৰী, পূৰ্বৰ সহকাৰী কাৰ্যবাহী অভিযন্তা জ্যোতিপ্ৰসাদ শইকীয়া, পূৰ্বৰ সহকাৰী অভিযন্তা চাবুৰুদ্দিন আহমেদ, পূৰ্বৰ প্ৰকল্প প্ৰবন্ধক ভগীৰথ দাস আৰু প্ৰতিষ্ঠানটোৰ পূৰ্বৰ সহকাৰী কাৰিকৰী বিষয়া ৰবীন্দ্ৰ নাৰায়ণ ডেকা বুলি সঞ্চালকালয়ে প্ৰকাশ কৰিছে। তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ উদ্ধৃতিৰে আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে এই সন্দৰ্ভত ইতিমধ্যে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অসম ভ্ৰমণলৈ অহা ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগে আজি গুৱাহাটী নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা মন্দিৰ দৰ্শন কৰে। কালি এই গুৱাহাটীত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ভূটান আৰু উত্তৰ পূব ভাৰত, বিশেষকৈ অসমৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰা আৰু সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই বিষয়ে লোকভৱনত হোৱা এখন বৈঠকত অসম আৰু ভূটানৰ উমৈহতীয়া স্বাৰ্থ, দুয়োপক্ষৰ মাজত সহযোগিতা বৃদ্ধি আৰু সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্যৰে বহুকেইটা বিষয় সামৰি লোৱা হয়। চুবুৰীয়া ৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ভাৰত আৰু ভূটানৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰতো অসমৰ ভূমিকা গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে উপ আঞ্চলিক সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ লগতে উত্তৰ পূবত বিনিয়োগ আৰু বহনক্ষম উন্নয়নৰ বাবে নতুন সুযোগ মুকলি কৰিব বুলিও তেওঁ উল্লেখ কৰে। সামাজিক মাধ্যমৰ শিশুৰ সুৰক্ষা

আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে অসম আৰক্ষীয়ে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শাৱলী জাৰি কৰিছে। ইয়াৰ জৰিয়তে বিদ্যালয়সমূহৰ শিক্ষক তথা অন্যান্য কৰ্মচাৰী AI মৰ্ফিং, গ্ৰুমিং, চাইবাৰ বুলিং ইত্যাদি সন্দৰ্ভত অধিক সজাগ হবলৈ আহ্বান জনাই শিশুৰ নাম, শ্ৰেণী, অৱস্থিতি বা ফোন নম্বৰ জাতীয় ব্যক্তিগত তথ্য সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পৰা বিদ্যালয় কৰ্তৃপক্ষক বিৰত থাকিবলৈ অসম আৰক্ষীয়ে পৰামৰ্শ দিছে। তদুপৰি চাইবাৰ অপৰাধৰ পৰা ৰক্ষা কৰিবলৈ শিশুৰ সহজতে চিনাক্ত কৰিব পৰা ফটো বা ভিডিঅ' পোষ্ট কৰাৰ পৰিৱৰ্তে দলীয় ফটো, মুখমণ্ডল অনুজ্জ্বল কৰা ফটো পোষ্ট কৰিবলৈ দিহা আগবঢ়োৱা হৈছে। আনহাতে শিশুৱে অংশগ্ৰহণ কৰা অনুষ্ঠানৰ স্থান টেগ নকৰিবলৈকো বিদ্যালয়সমূহক বিশেষভাৱে সতৰ্ক কৰি দিয়া হৈছে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ বিশেষ ফাষ্ট ট্ৰেক আদালতে আজি 8 অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ কৰে। গোচৰটোৰ অভিযুক্ত লোককেইজনৰ সন্দৰ্ভত অহা 8 আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি বিশেষ অধিবক্তা জিয়াউল কামাৰৰ উদ্ধৃতিৰে আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিছে। উল্লেখযোগ্য যে ছিংগাপুৰত শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ পাছত বিশেষ তদন্তকাৰী গোটে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পাছতেই বিশেষ তদন্তকাৰী গোটে 7 অভিযুক্তৰ বিৰুদ্ধে কেইবাটাও ধাৰা সন্নিৱিষ্ট কৰি আদালতত অভিযোগনামা দাখিল কৰে। পৰৱৰ্তী পৰ্যায়ত ৰাজ্য চৰকাৰৰ অনুৰোধ মৰ্মে গুৱাহাটী উচ্চ ন্যায়ালয়ে গঠন কৰা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দৈনিক শুনানিৰ প্ৰক্ৰিয়া আৰম্ভ হয়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি নলবাৰী জিলাৰ জাগাৰা গাঁৱক কৃষি আদৰ্শ গাঁও প্ৰকল্প হিচাপে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। স্বেচ্ছাসেৱী সংগঠন ভাৰত বিকাশ পৰিষদৰ অসম প্ৰান্তৰ লগতে হায়দৰাবাদৰ ভাৰতীয় ধান গৱেষণা প্ৰতিষ্ঠান, ৰাঁচীৰ ভাৰতীয় কৃষি জৈৱ প্ৰযুক্তি প্ৰতিষ্ঠান, অসম কৃষি বিশ্ববিদ্যালয়, অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয় যুটীয়াভাৱে জিলাখনৰ 54 জাগাৰা নপ্তিপাৰা গাঁও পঞ্চায়তৰ অধীনৰ এই গাঁওখন কৃষি আদৰ্শ গাঁও হিচাপে বাছনি কৰিছে। ৰাজ্যপাল শ্ৰী আচাৰ্যই এই প্ৰকল্প উদ্বোধন কৰি দিয়া ভাষণত জাগাৰাবাসীয়ে কেৱল কৃষিৰ ক্ষেত্ৰতে নহয় একতাৰ মাজেৰে সকলো দিশতে আদৰ্শ গাঁৱৰ পৰিচয় দাঙি ধৰিব বুলি আশা ব্যক্ত কৰে। উদ্বোধনী সভাত বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ দীপজ্যোতি ৰাজখোৱা, প্ৰাক্তন উপাচাৰ্য কমল মল্ল বুজৰবৰুৱা, অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ নিৰঞ্জন কলিতা আদি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে এই প্ৰকল্পটোৱে অঞ্চলটোৰ 200 কৃষকক সামৰি লৈছে। আজি ৰাজ্যপালগৰাকীয়ে 5 কৃষকক কৃষি সামগ্ৰী বিতৰণ কৰে। ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত আজি লক্ষীমপুৰ জিলা কৃষি বিভাগৰ চুকুলিভৰীয়াৰ ভূমি পৰীক্ষণ কেন্দ্ৰত ভূমি স্বাস্থ্য প্ৰমাণ পত্ৰৰ আনুষ্ঠানিক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। আজি জিলাখনৰ 85 কৃষকক আনুষ্ঠানিকভাৱে এই পত্ৰ প্ৰদান কৰা হয়। জিলা কৃষি বিষয়া ভৱজিৎ দলেৰ সভাপতিত্বত আয়োজিত সভাত কৃষি বিভাগৰ অতিৰিক্ত জিলা আয়ুক্ত, লক্ষীমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰববী তথা মুখ্য বিজ্ঞানী, মহকুমা কৃষি বিষয়া আদিকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত আজি যোৱাবাৰৰ বিজয়ী ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু গুজৰাট টাইটেন্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ধৰমশালাত সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে পোনপটীয়াভাৱে প্ৰতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰিব। ইপিনে আজিৰ খেলখনত পৰাস্ত হোৱা দলটোৱে দ্বিতীয়খন কোৱালিফায়াৰ খেলৰ জৰিয়তে ফাইনেলত প্ৰৱেশৰ আন এটা সুযোগ লাভ কৰিব। প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলখন কাইলৈ মোহালীৰ নিউ চণ্ডীগড়ত সন্ধিয়া 7:30 বজাত খেলোৱা হ'ব। খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। বিধানসভাত মুখ্যমন্ত্ৰীৰ উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল। অসম মীন উন্নয়ন নিগমৰ চৰকাৰী পুঁজিৰ অপব্যৱহাৰৰ অভিযোগত ৰাজ্যত 8 বিষয়া আটক। সামাজিক মাধ্যমৰ শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শাৱলী। আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু গুজৰাট টাইটেন্ছৰ মাজত আজি IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেল। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 বজাত শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী মহাবাহু কৃষি জগত।
1: প্ৰিয় শ্ৰোতা নমস্কাৰ, মই ভাস্কৰ জ্যোতি আচাৰ্য আৰম্ভ কৰিছো আজিৰ কৃষি জগত অনুষ্ঠান। আজিৰ কৃষি জগত অনুষ্ঠানত আমি এটি খুব গুৰুত্বপূৰ্ণ বিষয় আজি আলোচনা কৰিবলৈ লৈছো, ৰেচম কৃষিৰ ব্যৱস্থা আৰু ইয়াৰ বাণিজ্যিক সম্ভাৱনা। এই বিষয়ত কথা পাতিবলৈ দুগৰাকী সমল ব্যক্তিক আজি

0: আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছো। এয়া মানসী হাজৰিকা,
1: নমস্কাৰ।
0: এখেত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ ৰেচম মহাবিদ্যালয়ৰ এগৰাকী সহকাৰী অধ্যাপিকা। আনহাতে আছে নিৰ্মালী বৰা,
2: নমস্কাৰ।
0: এখেত বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ কীট পতংগ বিভাগৰ সহকাৰী অধ্যাপিকা। দুয়োগৰাকীকে স্বাগতম। এতিয়া আজি আমাৰ যি বিষয়ত আমি আলোচনা কৰিবলৈ লৈছো, ৰেচম কৃষি, ই আমাৰ অসমীয়া সমাজ সংস্কৃতিৰ সৈতে অংগাংগীভাৱে জড়িত এটি বিষয়। আমাৰ বিহু নাম, বিভিন্ন গীত মাতত আমি তাৰ উল্লেখ পায়ে থাকোঁ। আগলি বাহৰে লাহৰি গগনা বহি তাঁতৰ পাতত বাওঁ, এই ধৰণৰ তাঁতশালখনৰ কথা আছে। গতিকে তাঁতশালখন অবিহনে বা ঢেঁকীশালটো অবিহনে এই আমাৰ অসমীয়া বাৰীখনৰ অবিহনে আমি অসমীয়া সংস্কৃতিৰ কথা আমি উল্লেখ কৰিব নোৱাৰোঁ, সম্পূৰ্ণ কৰিব নোৱাৰোঁ। গতিকে তাঁতশাল বুলি কোৱাৰ লগে লগেই আমাৰ সেই ৰেচমৰ প্ৰসংগটো আহে। আমি দেখা পাওঁ যে মূলা গাভৰুৱে এৰাতিৰ ভিতৰতে স্বামীৰ বাবে কবচ সাজি উলিয়াইছিলে। সেই যিবিলাক সাধুকথাৰ নিচিনা যিবিলাক কথা আমাৰ মাজত এতিয়াও প্ৰবাহিত হৈ আছে। গতিকে ৰেচম অবিহনে, আমাৰ ৰেচম শিল্পৰ অবিহনে আমাৰ অসমখনৰ সম্পূৰ্ণতাটো আমি ভাবিবই নোৱাৰোঁ। গতিকে তাতে সোমাই আছে ৰেচম কৃষি। এই ৰেচম, যাক আমি ইংৰাজীত ছেৰিকালচাৰ বুলি কওঁ, এই ৰেচম কৃষিৰ ব্যৱস্থা এটা আছে, সেই ব্যৱস্থানো কেনেধৰণৰ আৰু তাৰ বাণিজ্যিক সম্ভাৱনানো কি, সেই বিষয়ে আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ। আৰু যাতে আমাৰ আলোচনাটোৰ দ্বাৰা উপকৃত হয় নতুন নতুন যিবিলাক উঠি অহা যুৱক যুৱতী, তেওঁলোকেও যাতে ইয়াতে নিজকে সোমোৱাই লৈ যাতে আগবাঢ়ি যাব পাৰে। গতিকে মই একেবাৰে আৰম্ভণিতেই মই মানসী হাজৰিকাক সুধিব বিচাৰিছোঁ, এই ৰেচম কৃষিনো কি আৰু ইয়াৰ ভাগবোৰ কেনেধৰণৰ?
2: নমস্কাৰ। ৰেচম কৃষি মানে হ'ল ছেৰিকালচাৰ। তো ছেৰিকালচাৰ বুলি ক'লে আমাৰ ৰেচম পলুৰ পালনৰ পৰা লাটৰ, লাট মানে কুকুন, কুকুনলৈকে কৰা কাম হয়।
0: আৰু
2: লেটা নহয়, লেটা হৈ গ'ল পিউপা। আৰু লাট মানে যিটো কুকুন, তাৰ পৰা সূতা উৎপাদন কৰা হয়। আৰু সেই সম্পূৰ্ণ প্ৰক্ৰিয়াটোৱে হৈ গ'ল ছেৰিকালচাৰ বা ৰেচম কৃষি। আৰু ইয়াৰ ভাগসমূহ আপোনাৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত, উত্তৰ পূৰ্বাঞ্চলত আপোনাৰ চাৰিবিধ আপোনাৰ পলু পালন কৰা হয়। কিন্তু আমাৰ অসমত বিশেষকৈ পাট, মুগা আৰু এৰী পালন কৰা হয়। পাট বুলি ক'লে আপোনাৰ যিটো আমি এৰী বুলি ক'লে আমাৰ এৰা এৰা পলু বুলি যিটো মানে আমি কওঁ মানুহৰ সৰ্বসাধাৰণ। আৰু সেই এৰী পলু আপোনাৰ খাদ্য হৈ গ'ল আপোনাৰ কেষ্টৰ বা যিটো আপোনাৰ এৰা গছ, কেচেৰু গছ, আৰু আপোনাৰ এইটো ধৰক আমি কিছুমান মানে প্ৰথম সেইকেইটা হৈ গ'ল প্ৰধান খাদ্য। যদি সেইকেইটাৰ অভাৱ থাকি মানে নোপোৱা যায় তেতিয়া আমি ধৰক বৰপাত, বৰকেচেৰু, শিমলু আলু এনেকুৱা ধৰণৰ পাততো আমি এৰী পলু পালন কৰিব পাৰোঁ। আৰু নুনি বুলি ক'লে আমি যিটো মালবাৰী চিল্ক বুলি চিল্কৰ্ম বুলি কওঁ, সেইটো আমি অকল নুনিৰ গছৰ পাততে খুৱাব লাগিব। আৰু মুগা পালনটো চবেই জানে যে চোম, চোৱালু, দীঘলতি, মেজাং কৰি তেনেকুৱা ধৰণৰ গছত আমাৰ পলু পালন কৰা হয়।
0: হয়, গতিকে মূলতঃ এই তিনিবিধ,
2: তিনিবিধ আমি অসমত দুবিধ টচৰ আছে, এটা হৈ গ'ল ট্ৰপিকেল টচৰ আৰু এটা হৈ গ'ল টেম্পৰেট। টেম্পৰেট টচৰ আপোনাৰ অক টচৰ বুলি কয়। তাৰ সেই টচৰ আপোনাৰ অক মানে অক যিটো প্লাণ্ট গছ, সেইজোপা তেওঁলোকে খায়। আৰু আমি ছেকেণ্ডেৰিলি আমি মানে দ্বিতীয়ভাৱে আমি হেৰি বগৰী পাতটো আমি কৰিব পাৰোঁ মানে।
0: অঁ অঁ, সেইটো কৰি চাব পাৰি। এতিয়া আমাৰ অসমৰ, আমি মন কৰিছোঁ যে অসমৰ ৰেচম শিল্প খুব আগবঢ়া। মুগাই যিটো জিঅগ্ৰাফিকেল আইডেণ্টিফিকেশ্যন, সেইটোও পাইছে,
2: জি আই
0: টেগটো পাইছে 2007 চনত। গতিকে অসমৰ, অসম কিয় বিশেষ কৃষি ক্ষেত্ৰ মানে ৰেচম কৃষিৰ ক্ষেত্ৰত?
2: অসম বিশ্ববিখ্যাত মুগা আৰু এৰী ৰেচমৰ বাবে চবে জানে যে অসম মুগা বিশেষকৈ। তো মুগা ৰেচম বিশ্ববিখ্যাত একেবাৰে অন্যান্য। ইয়াৰ প্ৰাকৃতিক সোণালী ৰং আৰু দীঘলীয়া স্থায়িত্ব মানে 100 বছৰ পৰ্যন্ত মানে আমাৰ মুগা কাপোৰযোৰ থাকে, মানে এইটো এটা ধাৰণা। আৰু আপোনাৰ এনেকুৱা ধৰণৰ যে যিমানেই মুগা কাপোৰযোৰ আপোনাৰ মুগা কাপোৰযোৰ পুৰণা হৈ যায় সিমানেই তাৰ ৰং বেছি সোণৰ নিচিনা হৈ আহে। আৰু আপোনাৰ এৰী পলু পলুক মানে, আৰু এৰী পলুৰ পৰা আমি এৰী সূতা পাওঁ। আৰু এৰী সূতাটোক আমি মানে অহিংসা সূতা, এৰী অহিংসা চিল বুলি কওঁ। কাৰণ তাৰ পৰা মানে আমি যিটো লেটা হয় ন, তাক আমি মাৰিব নালাগে, মানে তাক আমি সূতা কাটিবৰ কাৰণে, তাক মাৰাৰ কোনো দৰকাৰ নাই। আমি নকত নাক নামৰাকে আমি সূতাটো কাটিব পাৰোঁ, যিটো কাৰণে তাক আমি অহিংসা চিল বুলি কওঁ। এৰী

0: কাপোৰটো মানে গৰমত যিটো আপোনাৰ সি আপোনাৰ ঠাণ্ডা অনুভৱ দিয়ে মানুহক আৰু ঠাণ্ডাত সি গৰম অনুভৱ দিয়ে।
1: সেইটো কাৰণে এতিয়াও আমি আমাৰ ঘৰৰ আলমাৰিত বা বাকচত ক'ৰবাত যদি এৰি চাদৰ এখন থাকে খুব এটা চহকী অনুভৱ হয় নিজকে সেই কাপোৰখন থাকিলে। গতিকে এইবিলাকৰ খুব সাংঘাতিক চাহিদা এটা আছে, আন্তঃৰাষ্ট্ৰীয় বজাৰতো বহুত বিচাৰে। এতিয়া কথাটো হৈ গ'ল মাটি আৰু জলবায়ু নিশ্চয় ইয়াৰ বাবে উপযোগী আমাৰ অসমৰ।
0: ৰেচম তলৰ পালনৰ বাবে অসমৰ জলবায়ু আৰু মাটি তথা ইয়াৰ খাদ্য বিষয়ৰ বাবে অত্যন্ত উপযোগী অসমৰ যিটো সাধাৰণতে আমি 25-30 ডিগ্ৰী চেণ্টিগ্ৰেডৰ মানে যিটো চেলচিয়াছ হয় উষ্ণতা তাৰ মানে পলু পালন আমি কৰাটো উত্তম হয় মানে। এইটো কাৰণে মাটি আমাৰ এনেও অসমৰ ক্ষেত্ৰত মুগা আৰু এৰি যথেষ্ট মানে প্ৰডাকশ্যন পোৱা যায় মানে, আৰু মুগাটোতো একমাত্ৰই হয়। মুগাৰ ক্ষেত্ৰতো আমি অসমেই মানে
1: জলবায়ু পৰিৱৰ্তন এটা গোটেই বিশ্বজুৰি এটা ব্যাপক সমস্যা হিচাপে ধৰা দিছে। যিবিলাক ঠাইৰ মৌলিক কিছুমান বৈশিষ্ট্য আছিল সেই মৌলিক বৈশিষ্ট্যবিলাক ক্ৰমান্বয়ে লোপ পাবলৈ ধৰিছে। গতিকে এই ক্ষেত্ৰত জলবায়ু পৰিৱৰ্তন বা যি ক্ৰমবৰ্ধমান পৰিৱেশ প্ৰদূষণ বায়ু প্ৰদূষণ এইবিলাকে কেনেবাকে আমাৰ ৰেচম কৃষিত ব্যাঘাত জন্মাইছে নেকি? এতিয়া ধৰক উদাহৰণস্বৰূপে আমাৰ বিভিন্ন ঠাইত ইটা ভাটাবিলাক গঢ় লৈছে, যিবিলাক চাহ বাগিচা হৈছে চাহ বাগিচাৰ আগতকৈ বেছি প্ৰসাৰ হৈছে, তাত যিবিলাক কীটনাশক দ্ৰব্য স্প্ৰে কৰা হয় এইবিলাকে কেনেবাকৈ গৈ আমাৰ সেই চমনিবোৰ বা এইবিলাকত কিবা ব্যাঘাত আনিছে নেকি?
0: ব্যাঘাত যথেষ্ট আছে। আমি য'ত আমাৰ চাহৰ খেতি হৈছিলে তাত আমি মুগা পালনটো আমি আগতে আপোনাৰ ধৰক আপাৰ আছামত মেইনলি আপাৰ আছামৰ ফালে আপোনাৰ মুগাটো বহুত ধৰণৰ মানে বহুত প্ৰডাকশ্যন হৈছিলে। কিন্তু এতিয়া লাহে লাহে কি হ'ল আমাৰ যিবোৰ খেতিয়ক আছিলে তেওঁলোকে মানে চাহলে পৰিণত হ'ল, সেইকাৰণে আমাৰ মুগা প্ৰডাকশ্যনটো সেইফালৰ পৰা অলপ কমি আহিলে।
1: আগতে যদি তেওঁলোকৰ মুগা চুমনি আছিলে
0: এতিয়া তেওঁলোকে চাহ বাগানলৈ লৈ গ'ল। তো কিন্তু সেইকাৰণে কি হ'ল ওচৰতে যদিও চুমনি আছে তেওঁলোকৰ কিন্তু আমি তাত মুগা প্ৰডাকশ্যনটো কৰিব পৰা নাই, কাৰণ ইয়াত আমি যিখিনি চাহৰ কাৰণে কীটনাশক ইউজ কৰোঁ সেই কীটনাশকখিনি গৈ মেলি আমাৰ মুগাৰ চুমনি যি চুমপাত তাত আপোনাৰ পৰে
1: বেয়া প্ৰভাৱ পেলায়।
0: তাত আপোনাৰ ধৰক তাৰ যিটো স্প্ৰে কৰোঁ আমি স্প্ৰে কৰিলে তাৰ যিটো দ্ৰব্য মানে তাত গৈ পৰে, তে সেই পাতটো আমাৰ যদি মুগা পলুৱে খায় খোৱাৰ লগে লগে আমাৰ মুগা পলুবোৰ মৰি যায়। সেইটো কাৰণে আমাৰ মানে লাহে লাহে চাহৰ পৰা সেইটো এটা আমাৰ
1: ভাবুকি
0: ভাবুকি মানে প্ৰব্লেম সৃষ্টি কৰিছে মানে সেইটোৰ পৰা। কিন্তু জলবায়ুৰ যথেষ্ট প্ৰভাৱ হৈছে। এতিয়া আমি মানে আমাৰ এনেই ধৰক আমাৰ দুটা কমাৰ্চিয়েল ক্ৰপ থাকে, এটা জেঠুৱা আৰু এটা হৈ গ'ল কটীয়া। কিন্তু আপোনাৰ কটীয়াটো এতিয়া লাহে লাহে আমাৰ মানে দেৰি হৈ গৈছে, অকল মানে তাপ ৱেডাৰটোৰ কাৰণে বহুত গৰম থাকে আৰু তেওঁ সেইটো কাৰণে মানে আমাৰ অলপ প্ৰডাকশ্যনটো ডিক্লাইন হৈছে আগতকে মানে।
1: গতিকে এই ক্ষেত্ৰত নিশ্চয় বিভিন্ন নতুন নতুন গৱেষণাৰ
0: আৰু
1: এতিয়া আমি আহিছো যে ইয়াৰ কীট পতংগৰ কেনে ধৰণৰ সমস্যা হব পাৰে এই ক্ষেত্ৰত নিৰ্মালী বৰাই যদি কয়।
2: হয় মানে মুগা পলুৱে হওক বা যিকোনো ধৰণৰ পলুৰ ক্ষেত্ৰতে কীট পতংগ আৰু বেমাৰ বিশেষকৈ বেমাৰ এইকেইটা দুটা বহুত ডাঙৰ ভাবুকি। এটাটো জলবায়ু সমস্যাটো আছে, লগতে মানে জলবায়ু সমস্যাটো হৈছে সেইটো আমাৰ ধৰক আমি নিয়ন্ত্ৰণ কৰিবলৈ অলপ দিগদাৰ, কিন্তু কীট পতংগ বা বেমাৰ হ'লে আমি অকণমান নিয়ন্ত্ৰণত ৰাখিব পাৰোঁ। এতিয়া কীট পতংগ বুলি ক'লে প্ৰথমতে উজি মাখি বুলি এটা উজি ফ্লাই ইংলিছত উজি ফ্লাই বুলি কয়, সেই মাখিটো বহুত মানে মৰাত্মক। সেই মাখিটোৱে যেতিয়া পলুত কণী পৰাৰ লগে লগে যোনবিলাক তাৰ পৰা পলু ওলায় সেই মাখিটোৰ পলুখিনিয়ে আকৌ সেই পলুৰ চিল্কৱৰ্মৰ পলুৰ ভিতৰতহে খায় সিহঁতে, আৰু গোটেই জীৱন চক্ৰটো সেই পলুটোৰ ভিতৰতে সম্পূৰ্ণ কৰে, আৰু গোটেই জীৱন চক্ৰ সম্পূৰ্ণ হওঁতে পলুটো পলুবিলাক মৰিয়ে যায়। সেইটো এটা ডাঙৰ সমস্যা উজি মাখিটো। আৰু বেমাৰৰ ক্ষেত্ৰত বহুত কেইটা বেমাৰ আছে, এই বেমাৰখিনি ধৰক ফাংগাছে কৰিব পাৰে, ভেঁকুৰে কৰিব পাৰে, বা ভাইৰাছে কৰিব পাৰে, বা প্ৰট'জোৱাই কৰিব পাৰে। মৰাত্মক এটা বেমাৰ হৈছে প্ৰট'জোৱাই কৰা পেব্ৰিন ডিজিজ বুলি, মানে যোনটো ফুটুকা ৰোগ বুলি কোৱা হয়, য'ত নেকি মানে চিল্কৱৰ্মৰ গাত কিছুমান ফুটফুটীয়া দাগ হয়, সেই বেমাৰটো হ'লে যথেষ্ট পলুৰ উৎপাদনটো কমি যায়। আৰু পলুৰ উৎপাদন কমা মানেতো চিল্কৱৰ্ম ডাইৰেক্ট চিল্কতে মানে এফেক্ট প্ৰভাৱ পৰিবগৈ। তাৰপিছত ভাইৰেল ডিজিজ হ'লেতো

0: ভাইৰেল ডিজিজটো হৈছে গ্ৰেছাৰী, সেইটো জ্বলা ৰোগ বুলি কোৱা হয়, যোনটো পলুৰ, যোনটো হলে মানে পলুৰ গা ফুলি উঠে আৰু ছালবিলাক উজ্জ্বল হয় আৰু বগা জুলীয়া পুজ ওলায় গাৰ পৰা। সেইটো হোৱাৰ লগে লগেও মানে বেমাৰ কেইটা এনেকুৱা নহয়, কোনোবা বেমাৰ যিকোনো এটা লগাৰ লগে লগে পলুটো মানে গোটেই মৰিয়ে থাকে প্ৰায়। আৰু এটা বেমাৰ হৈছে ফ্লেচাৰী, যোনটো বেক্টেৰিয়াৰ কাৰণে হয়, সেইটো হোৱাৰ লগে লগে পলুবিলাকৰ বৃদ্ধিটো খুব কমি যায় আৰু লাহে লাহে তাহাঁতৰ পলুবিলাকৰ মলবিলাক বাহিৰলৈ ওলাই আহে আৰু লাহেকে সি মৰি যায় দুই তিনিদিনৰ ভিতৰতে। আৰু এটা বেমাৰ হৈছে মাস্কাৰডাইন বা চুন্নি ৰোগ বুলি কোৱা হয়, যোনটো ভেকু ফাংগেলৰ হয়, সেইটোতো পলু মৰি পেলাই শুকাই যায়, ক'লা হৈ যায়। এই গোটেইখিনি বেমাৰ আৰু পোক পতংগৰ কাৰণে বহুতখিনি কৃষি ৰেচম কৃষিত বহুত মানে ব্যাঘাত জন্মে।
1: আৰু সেই সমস্যাবিলাক কেনেকে দূৰ কৰিব পাৰি?
0: সেই সমস্যাবিলাক দূৰ কৰিবলৈ হলে প্ৰথমতে আমাৰ কি হৈছে, পলুটো এটা পোক আৰু আমাৰ এইটো উজি মাখিটো এটা পোক। এতিয়াতো উজি মাখিটো আমি দৰৱ মাৰি মাৰা মানে আমাৰ পলুটোকে আমাৰ মাৰা হয়, কথাটো তেনেকুৱা। আমি ইনচেক্ট পেষ্ট, যোনটো পোক পতংগ আমি যদি কণ্ট্ৰল কৰিবলৈ যাওঁ, সেইটো ক্ষেত্ৰত আমি দৰৱ মাৰিব নোৱাৰোঁ কৃষি ৰেচম কৃষিত। কিয়? কাৰণ পলুটো ৰেচম কৃষি যোনটো আমি চিল্ক ৱৰ্মটো, সিও এটা পোকেই হয় আৰু বাকী যোনকেইটাই খায় সেইকেইটাও এটা পোকেই হয়। সেইকাৰণে আমাৰ যোনটো কৰিব পৰা আমাৰ হাতত থাকিব, আমি ধৰক নেট দিব পাৰোঁ, মাখি যোনটো মাখিয়ে হয়, দেখিবলৈ একে হয়, মাখি নিচিনাই হয়, সেইটো কাৰণে আমি ধৰক নেট প্ৰুফ দিব পাৰোঁ। আমি ওচৰৰ জেগাবিলাক অলপ চাফা চিকুণকৈ ৰাখিব, মুগাৰ ক্ষেত্ৰত ধৰক মুগাৰটো চুমনিত কৰা হয় ন, চুমনিত কৰাৰ লগে লগে ধৰক গোটেই জেগাবিলাক লেতেৰা হৈ থাকিলে সেইটো এটা মানে পোক পতংগ হোৱাৰ বা বেমাৰ হোৱাৰ কিবা মানে সম্ভাৱনা বেছি হ'ব। সেইকাৰণে ওচৰৰ জেগাবিলাক যাতে আমি চাফাকৈ ৰাখিব পাৰোঁ পলু মেলিব লাগিব, সেইখিনি কৰাৰ আগতে আমি গোটেই জেগাটো পাৰিলে আমি এবাৰ ডিছইনফেক্ট কৰিব লাগে, ডিছইনফেকশ্যন কৰিব লাগে, বীজাণুমুক্ত কৰিব লাগে গোটেইখিনি। কাৰণ পিছত গছ পলুখিনি বা গছৰ ওপৰতে থাকে, আমি পিছতো কৰিব পাৰোঁ, কিন্তু ডিছইনফেকশ্যন কৰিব লাগে সেইখিনি। ধৰক কিছুমান আছে ফৰ্মেলিন চলিউশ্যন দি পেলাই কৰিব পাৰোঁ বা চূণ দি পেলাই কৰিব পাৰোঁ, এইখিনি আমি কৰিব পাৰোঁ। আৰু ধৰক যোনটো ঘৰত আমি পলুবিলাক আমি পুহিম, সেই ঘৰটো য'ত ক'ৰবাত নেকি ফুটা চুটা আছে, যদিও মানে যদি আমি সোমাব নোৱাৰে তেনেকে আমি ফুটা চুটাবিলাক মাৰি ল'ব লাগে। পৰুৱাৰ কাৰণেও বা পৰুৱাও এটা মানে সমস্যা হয়, জেঠী হ'ব পাৰে, মানে জেঠীটো ধৰক পোক পতংগ নহয় তথাপিতো জেঠীটোও হ'ব পাৰে। সেইখিনি কাৰণে আমি ধৰক আমি ফুটা চুটাবিলাক বন্ধ কৰি তেনেকে আমি মাখি বা মাখিৰ কাৰণেতো আমি নেট লগাব পাৰোঁ, এইখিনি আমাৰ হাতত কৰিবলগীয়া আছে।
1: খুব খুব সাৱধানেৰে খুব মৰমেৰে কৰিব
0: লাগিব,
1: মানে পলু যিটো পালন কৰা হয়
2: বহুত সাৱধানতা অৱলম্বন কৰিবলগীয়া
1: হয়। যেনেকে আমি কেঁচুৱা এটা ডাঙৰ দীঘল কৰিলে সাৱধান হওঁ, ঠিক তেনেধৰণে কৰিব লাগিব, তেতিয়াহে সি ভাল ফল দিব,
2: ভাল
1: উৎপাদন দিব। এতিয়া আমি অকণমান এই সূতা প্ৰস্তুত প্ৰক্ৰিয়াৰ দিশটোলৈ যাব খুজিছোঁ, কাৰণ সেই গোটেই ছবিখন আমাৰ সন্মুখত পৰিষ্কাৰ হলেহে এই ক্ষেত্ৰত কোনোবা উদ্যোগী আগবাঢ়িব পাৰিব।
2: সূতাটো আমি লাটৰ পৰা কৰোঁ, যিটো আমি কোকুন বুলি কওঁ, সেইটোত আমি দুটা প্ৰচেছত কৰোঁ। আমি মুগা আৰু নুনি যিটো মানে যিটো পাট হয়, পাট কাপোৰ বোৱা হয়, সেইটো আমি কি কৰোঁ, ৰিলিং কৰোঁ। আৰু আমি যিটো এৰি হয় সেইটো আমি স্পিনিং প্ৰচেছ দি কৰোঁ, কাৰণ কেলৈ তাৰ এটা এন অলৰেডি অপেন থাকে, যিটো কাৰণে এটা অহিংসা চিল্ক বুলি
1: কোৱা
2: এৰি পলুটো। তো আমি তাৰ স্পিনিং প্ৰচেছ, তাত মানে আমাৰ কি হৈ গ'ল, আমি তাৰ লেটাটো আমি মাৰিব নালাগে, লেটাটোৰ পৰা আমি মাৰা নাই, কিন্তু আমাৰ মুগা বা নুনিৰ ক্ষেত্ৰত আমি লেটাটো মাৰিবলগীয়া, মানে বইল কৰিবলগীয়া হয় আমি সূতাটো পাবৰ
1: কাৰণে।
2: বইল কৰিব লাগিব, কিন্তু আমি লেটাটো মাৰিবলগীয়া নহয়, লেটাটো আমি মানুহে মানে আপোনাৰ লেটাটোৰ চাহিদা বহুত বেছি, লেটাটো বহুত মানুহে খায়, মানে এৰি লেটাৰ আপোনাৰ যথেষ্ট মানে বজাৰত বহুত খাদ্য হিচাপে ব্যৱহাৰ কৰে। তো ৰিলিং বুলি ক'লে, ৰিলিঙত আমাৰ মানে মুগা আৰু এৰি, মুগা আৰু মালবাৰী যিটো যিটো নুনি হয়, সেইটো আমি ৰিলিং প্ৰচেছ দি কৰোঁ, মানে তাৰ যিটো সূতা হয় আপোনাৰ কণ্টিনিউচ ফিলামেণ্টটো লাগে, মানে আমাক ৰিলিং কৰিলে আমি কণ্টিনিউচ ফিলামেণ্টটো পাওঁ, আৰু স্পিনিং কৰিলে আমি যদি আমাৰ এটা এণ্ডটো খোলা থাকে ন, চ' আমি টুকুৰা টুকুৰা হ'লেও আমি স্পিনিং প্ৰচেছটো দি আমি সূতা কৰোঁ, মানে কটাব,
0: সেইকাৰণে এৰিটো অলপ খহটা হয় আৰু বাকীকেইটা অলপ মিহি হয়।

0: খহটা কেলে মানে তাত জয়েন করা থাকে যে টুকুরা টুকুরা
1: এটা এন্ডো নেচার বাই নেচার মানে এটা এন্ডো খোলা থাকে তো সেই কারণে মানে আপনার স্পিনিং প্রসেসটা আমি তাত ব্যবহার করি
2: এতিয়া আমাৰ এই যিহেতু আমি ৰেচম কৃষি বুলি কৈ আছোঁ তাৰ উৎপাদনটো আছেই ইয়াৰ বাণিজ্যিক সম্ভাৱনা কেনেধৰণৰ যিহেতু আমি আমি দেখিছোঁৱেই যে মুগা মুগা পালন হওক এইবিলাকৰ অসমৰ কাপোৰৰ এটা সাংঘাতিক চাহিদা আছে কিন্তু এতিয়া বৰ্তমানৰ ছবিখন আমি কেনে দেখিছোঁ
0: আমাৰ যিটো ৰেচম কৃষিৰ ক্ষেত্ৰত অসম অসম মুগাৰ ক্ষেত্ৰতো প্ৰথম অসমতে মুগা কৰা হয় বাকীকেইটা আমাৰ ভাৰতৰ বিভিন্ন জেগাত কৰা হয় কিন্তু আমাৰ পৃথিৱীৰ ভিতৰতে আমাৰ ভাৰতবৰ্ষৰ স্থান দ্বিতীয় আৰু আমাৰ ভাৰতবৰ্ষৰ উৎপাদন 38,993 মিলিয়ন টন মানে এইখিনি প্ৰডাকশ্যন 2023-24ৰ ডাটা এইটো ইমানখিনি প্ৰডাকশ্যন হয় আৰু সেইখিনি আৰু ৰেচম কৃষি উৎপাদনত প্ৰায় 9.76 মানে মানে 10ৰ ওচৰত আৰু নিযুত মানুহ জড়িত হৈ আছে গোটেইখিনি মানুহ জড়িত হৈ আছে কাৰণ ইয়াতে বহুতখিনি কাম থাকে অকল পলুটো পোহাই নহয় বা গছখিনিও আমি ৰুব লাগিব সেই পাতখিনি খুৱাব লাগিব বা তেওঁ পলুখিনিৰ সময়ে সময়ে আমি চোৱা চিতা কৰিব লাগিব কিবা বেমাৰ হৈছে নেকি কিবা এইটো পোক পতংগ লাগিছে নেকি সেইখিনি সেই মানুহ সেইখিনিত বহুতখিনি মানুহ জড়িত হৈ থাকে আৰু সেই এইখিনি আমাৰ যোনটো উৎপাদন হয় সেইখিনি আমাৰ ৰপ্তানিও কৰা হয় এক্সপৰ্ট কৰা হয় আৰু সেই এক্সপৰ্ট ভেলুও বহুতখিনি আছে আৰু 90% গ্ল'বেল 90% যোনটো গোলকীয় মালবেৰী প্ৰডাকশ্যন হয় সেইখিনি আমাৰ ইয়াতে হয় ধৰক আৰু অসমত 100% নন মালবেৰী হয় সেইখিনি বাণিজ্যিক সম্ভাৱনা সেইকাৰণে এইটো আমাৰ মুগাটো যিহেতু চাহিদাটো বহুত বেছি আমি যদি এইটো কৰিব পাৰোঁ তেতিয়া আমাৰ বাণিজ্যিক সম্ভাৱনা বহুত বেছি আছে
2: কোনোবা নতুন উদ্যোগী এজনে যদি এনেকে আৰম্ভ কৰিব খোজে তেওঁ কেনেকে ধাপে ধাপে কেনেকে আগবাঢ়িব সেই কথাখিনি যদি বুজাই দিয়ে
0: নতুন উদ্যোগী এজনে যেতিয়া আৰম্ভ কৰিব তেওঁ প্ৰথমতে প্ৰশিক্ষণ ল'ব পাৰে প্ৰশিক্ষণ মানে আমাৰ অসম কৃষি বিশ্ববিদ্যালয় আজিকালি অপেন এণ্ড ডিষ্টেন্স লাৰ্ণিং বুলি এটা কোৰ্চ আছে মানে মুক্ত আৰু দূৰ সম্পৰ্কীয় এটা কোৰ্চ আছে তাতে চাৰ্টিফিকেটো দিয়া হয় সেইখিনি যদি ইউনিভাৰ্চিটিৰ পৰা সেই ছেৰিকালচাৰত খুলে ৰেচম কৃষিত খুলে তেতিয়া কিছুমান যোনবিলাক আগ্ৰহী তেওঁলোকে তাৰ পৰা সেই চাৰ্টিফিকেটখন ল'ব পাৰে আৰু চাৰ্টিফিকেটখন লোৱা মানে তেওঁ এজন উদ্যোগ তেওঁ নিজৰ এণ্টাৰপ্ৰেনিয়ৰ হ'ব পাৰে নিজে আৰম্ভ কৰিব
2: পাৰে
0: জ্ঞানখিনি পোৱাৰ লগে লগে ধৰক 3 মাহৰ এইটো কোৰ্চটো মানে ডিউৰেশ্যনটো বেলেগ বেলেগ হয় সেই হিচাপে তেওঁলোকৰ চাৰ্টিফিকেট যেতিয়া সম্পূৰ্ণকে তেওঁ কোৰ্চটো কৰিব তেতিয়া তেওঁলোকক এখন চাৰ্টিফিকেট প্ৰদান কৰা হ'ব আৰু সেই হিচাপে তেওঁলোকে নিজৰ হৈ নিজাকে আৰম্ভ কৰিব পাৰিব আৰু ধৰক কিছুমান প্ৰশিক্ষণ তেনেকে ল'ব পাৰিব প্ৰথমতে ধৰক এখন চুমনি বা গছ য'ত ৰুব সেইখন আৰম্ভ কৰিব লাগিব আৰু সেয়া আৰম্ভ কৰাৰ লগে লগে তেওঁলোকে ডিজিজ ফ্ৰী লেয়িং বুলি এটা শব্দ আছে ছেৰিকালচাৰত ডিজিজ ফ্ৰী লেয়িং মানে ৰোগমুক্ত যোনটো বীজ কণী সেই কণীটো আমি এটা উত্তম এটা চ'ৰ্চৰ পৰাহে আমি আহৰণ কৰিব লাগে প্ৰথম যেতিয়া আমি আৰম্ভ
2: তেওঁলোকে যোগাযোগ
0: কৰিব পাৰে আৰু কাৰণ এইবিলাক গৱেষণাগাৰত অলৰেডি তেওঁলোকে কৰিয়ে আছে ডিজিজ ফ্ৰী লেয়িং বনাই আছে আৰু ধৰক কিছুমান ছাবচিডি বা লোন ল'ব পাৰে সেই চাৰ্টিফিকেটখনৰ ওপৰত ভিত্তি কৰি পেলাই তেওঁলোকে ধৰক লোনো ল'ব পাৰে এটা নতুনকে উদ্যোগ আৰম্ভ কৰিব
2: পাৰে এতিয়া এই যে চুমনিৰ কথা ক'লো কোনোবাই যদি মুগা পালন কৰিব খোজে সেই চুমনিখন এটা আৰ্হি চুমনি এখন আদৰ্শ চুমনি এখনৰ কথা যদি আপোনালোকে ক'বলৈ যায় কিমান মাটি লাগিব কিমানজোপা ধৰক চুংগছ ৰুলে সেই বিষয়ে যদি অকণমান থুলমূলকৈ কয়
0: সকলোৰে সুবিধা অনুযায়ী ধৰক মাটি ল'ব পাৰে ধৰক তেওঁলোকে ধৰক প্ৰথমতে ভাবিছে যদি বোলে মই কম জেগাতে আৰম্ভ কৰোঁ প্ৰথমতে চাওঁ ব্যৱসায়িক ভিত্তিক নহয় প্ৰথমতে মই আৰম্ভ কৰি চাওঁ সেই হিচাপে তেওঁলোকে ধৰক অলপমান এলেকাত তেওঁলোকে কৰি চাব পাৰে মানে মাটিত তেওঁলোকে কৰি চাব পাৰে যিমানখিনি মাটি যাৰ সুবিধা হয় ধৰক 1 হেক্টৰ মাটিটো কোনেও ঘপককে চুমনিখনত খৰচ কৰিব নোৱাৰে ধৰক তেনেকুৱা মানে ধান ৰোৱা মাটিখিনি ধৰক ঘপককে তেনেকে দিব নাই কাৰণ চুমনিখন এটা মানে
2: সময় লাগিব কিমান সময়মান লাগিব ধৰক চুমগছৰ পুলি আনি ৰুলে তাৰপিছত তাত মুগা পুলু মেলালৈকে কিমান সময়মান লাগিব পাৰে
0: দুবছৰমান
2: লাগিব
0: হয়

0: কিনিব পৰা মানে খাব পৰা হ'ব আৰু, কিন্তু এনেকুৱা নহয় যে মানে ধৰক অলপ এটা ওখ হ'ব লাগিব, কেলে মানে যেতিয়াতো খাব এখিনি পলুৱে খোৱা মানে বহুতখিনি পাত একেবাৰতে শেষ কৰিয়ে দিব, তো মানে আমাৰ অলপ ডাঙৰ হোৱালৈ ৰাখিলে ভাল, তেতিয়া মেলিবলৈ ভাল
1: মুগা পালনৰে হওক বা এৰী পালনৰে হওক, তাত চৰাই চিৰিকটিটো নিশ্চয় আক্ৰমণ
0: কৰে,
1: গতিকে সেইটোৰ পৰা কেনেধৰণৰ
2: কিন্তু আমাৰ মানে কি হয় চুমটো আউটডোৰ হয় মানে বাহিৰত কৰে, কিন্তু এৰি আৰু সেইটো আমি মানে ঘৰ এটা গৃহ পশুপালন গৃহ এটাৰ ভিতৰত কৰো, তো তাত মানে চৰাই চিৰিকটিৰ ইমান প্ৰভাৱ
1: নাথাকে, খাবৰ কাৰণে পাতবিলাক কিন্তু মুগা পলুৰ ক্ষেত্ৰত সেই পলুবিলাক
0: গছজোপাত
1: থাকিব, গতিকে এইটো এটা ইনডোৰ নহয়
0: ভিতৰত
1: কৰিব পাৰি, খালি সেই নিৰ্দিষ্ট গছৰ পাতবিলাক আনি খুৱাব
0: লাগিব,
1: তেতিয়া তাৰ পৰা নিৰ্দিষ্ট সূতা আমি মনে বিচৰা ধৰণে তাৰ পৰা উৎপাদন হ'ব। এতিয়া এই ক্ষেত্ৰত আমি চৰকাৰী কেনেধৰণৰ সুবিধা আছে?
0: চৰকাৰী আঁচনি বুলি ক'বলৈ গ'লে চিল্ক সমগ্ৰ অধীনত পশুপালনৰ যোনখিনি নিৰ্মাণ কৰা ঘৰ বা সঁজুলি সেইখিনি কিনিব পৰা যায়,
1: আৰু চিল্ক সমগ্ৰ
0: আৰু প্ৰশিক্ষণো আগবঢ়ায়, আৰু তেওঁলোকে ধৰক সামগ্ৰীখিনি উচিত মূল্যত আকৌ মানে যোনখিনি ৰেচম সমবায় সমিতি গঠন কৰি যোনখিনি ধৰক কম কমকে হ'লেও উৎপাদন হোৱা সামগ্ৰীখিনি কেইবাজনো লগ লাগি ধৰক বিক্ৰী কৰিব পাৰে,
1: মানে উৎপাদনৰ
2: যোগাযোগ
1: কৰিব পাৰে, নহয় চেন্ট্ৰেল চিল্ক বোৰ্ড বুলি হেৰি কৰিলে গুগলত বা
2: স্মাৰ্টফোনত
1: চাৰ্চ কৰিলে। এতিয়া আমি এইখিনি আলোচনা কৰি চালোঁ আমাৰ যিটো পৰম্পৰাগতভাৱে কিমান বছৰৰ পৰা চলি আহিছে, নহয়নে, মুগা পলু উৎপাদন, এৰী, নুনি, এইবিলাক আমাৰ উৎপাদন চলি আহিছে বিভিন্ন, তাৰপৰা বিভিন্ন বস্ত্ৰ উৎপাদন হৈছে, সূতাৰ উৎপাদন হৈছে। এতিয়া আজিৰ তাৰিখত আমি অসমৰ ৰেচম কৃষিৰ ভৱিষ্যতটো আপোনালোকৰ দৃষ্টিৰে আপোনালোকে কেনে দেখিছে? কাৰণ কিছুমান প্ৰত্যাহ্বানটো থাকিবই, জলবায়ু পৰিৱৰ্তন, প্ৰদূষণকে আদি কৰি কিছুমান প্ৰত্যাহ্বানটো আছেই, তাৰ সমানে সমানে গৱেষণাও চলি আছে, গতিকে আজিৰ তাৰিখত আপোনালোকে এই অসমৰ ৰেচম কৃষিৰ ভৱিষ্যতটো কেনে দেখিছে?
2: ৰেচম কৃষিৰ ভৱিষ্যতটো আপোনাৰ ইনেও চাহিদা অকণমানে বাঢ়ি আহিছে, চাহিদা ৰেচমৰ চাহিদা আপোনাৰ মুগা আৰু এৰীটো চাহিদা আপোনাৰ বিশ্ব দৰবাৰত চবেই মানে মুগা বুলি ক'লেতো চবেই জানে এনেকুৱা, তো ভাৰতৰ পৰা ৰেচমৰ যিটো সূতা প্ৰডিউচ কৰা হয় সেইটো আপোনাৰ ইউৰোপ আমেৰিকা আদিত মানে আপোনাৰ দেশলৈ বহুত বেছি পৰিমাণৰ ৰপ্তানি হয়। এতিয়া অকল আপোনাৰ নতুন প্ৰযুক্তি আৰু গ্ল'বেল বজাৰত তাৰ মাৰ্কেটটো যথেষ্ট বেছি, আৰু অকল আপোনাৰ কাপোৰযোৰ বোৱাই নহয় ৰেচমৰ, তাৰ পৰা আপুনি বেলেগ ধৰণৰ ভেলু এডিশ্যন প্ৰডাক্ট আমি বহুত বনাব পাৰোঁ, যেনে আমি ধৰক টাই বনাওঁ, আপোনাৰ আপোনাৰ বেড কভাৰবোৰ বনোৱা হয় আজিকালি, কুশ্বন কভাৰ বনোৱা হয়, সেইটো আপুনি পাটৰ পৰাও বনাব পাৰে, মুগাৰ পৰাও পাৰে, আৰু এৰীৰ পৰাও পাৰিব, আপুনি টচো পাৰে আপুনি তাৰ পৰা, তাৰপিছত আপুনি আমাৰ তেনেকুৱা মানে কাৰ্টিন মানে যি পৰ্দা সেই তেনেকুৱা, আৰু আজিকালি ছাতিবোৰো বনোৱা হয় আৰু বেগ, তো তেনেকুৱা বহুত ধৰণৰ আমি ভেলু এডিশ্যন প্ৰডাক্ট বনাব পাৰোঁ মানে আমি তাৰ পৰা, নট অকল সেইটোৱে নহয়, আৰু আমাৰ এনেকুৱা হয় কিছুমান আমাৰ ধৰক আপোনাৰ আমি বহুত বস্তু আমাৰ বাই প্ৰডাক্ট হিচাপে থাকি যায়, যেনে আপোনাৰ আমাৰ কুকুন কিছুমান ধৰক আমিতো চব কুকুন আমিতো মাৰি পেলাব নোৱাৰোঁ, চ' আমি সেইখিনি কিছুমান কুকুন আমি কি কৰোঁ, তো প্ৰজন্মটো লৈ মানে লৈ যাবৰ কাৰণে আমিতো কিছুমান ইমাৰ্জেঞ্চ মানে পখিলালৈকে কৰিব লাগে ন, তেতিয়া আমাৰ সেই কুকুনটো মুগা আৰু এই মুগা আৰু আপোনাৰ হেৰি ক্ষেত্ৰত নুনিৰ ক্ষেত্ৰত সেই যিটো কুকুনৰ পৰা পখিলাজনী ওলাই যায়, তো সেই কুকুনটো বা সেই লাটটো সেইটো আমাৰ কি হয় মানে আমি সূতা কাটিব নোৱাৰোঁ, সূতা কাটিব নোৱাৰিলে আমি বেলেগ বেলেগ বিভিন্ন ধৰণৰ মানে ডেকৰেটিভ আইটেম

যেনেকে ধৰক কোকুনৰ পৰা আমি মানে লাট্টুৰ পৰা আমি কাণফুলি বনাব পাৰোঁ, কোকুনৰ পৰা আমি জুৱেলাৰি প্ৰডাক্টছখিনি বনাব পাৰোঁ, ধৰক নেকলেছ বনাওঁ, কোকুনৰ পৰা আমি ফুলৰ দানি বনাব পাৰোঁ, তেনেকে আপুনি আপুনি হুইল চেম মানে বহুত ধৰণৰ লাইট লেম্পবোৰ যিটো লেণ্টাৰ্ণ যেনেকুৱা সেনেকুৱা ধৰণৰ আমি বহুত ধৰণৰ বস্তু বনাব পাৰোঁ মানে আমি। সেইখিনি আমাৰ মানে ৰেচম ক্ষেত্ৰখন এনেকুৱা এটা ক্ষেত্ৰ তাত মানে আপুনি একো পেলনীয়া বুলি আপুনি ক'ব নোৱাৰে, চবেই আপোনাৰ ব্যৱহাৰ হয়। ধৰক পলুটো মানে কণীৰ পৰা মানে ডিমৰ পৰা আপোনাৰ সূতাৰ যি মানে অৱশিষ্ট থাকি যায় সেইখিনিও আমি আকৌ ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া আমি কিছুমান আমাৰ সূতা কাটোতে কিছুমান সূতা ছিগি যায়, বৰ্ড সেইখিনি আমি কি কৰোঁ, সেইটো আকৌ মাটকা য়াৰ্ণ বুলি এটা যিটো ঘিচা যিটো সেইটো বস্তু আমি আকৌ তাৰ পৰা ঘিচা চিল্কটো যোনটো সেইটো আমি বনাব পাৰোঁ। তাত অৱ মানে কোনো বস্তু মানে ৰেচম ক্ষেত্ৰত কোনো পেলনীয়া বুলিবলৈ একো নাই। আৰু আমি যাৰ যিখিনি আমি ধৰক আমি মানে হেৰি পালোঁ অৱশিষ্ট পালোঁ, ধৰক আপুনি আমি

0: সেইটো বস্তু আমি আকৌ তাৰ পৰা কিছা চিল্কটো যোনটো সেইটো আমি বনাব পাৰোঁ। কটাত অব মানে কোনো বস্তু মানে ৰেচম ক্ষেত্ৰত কোনো পেলনীয়া বুলিবলৈ একো নাই। আৰু আমি যাৰ যিখিনি আমি ধৰক আমি মানে হেৰি পালোঁ অৱশিষ্ট পালোঁ, ধৰক আমি পলু পালন কৰাৰ পিছত যিখিনি অৱশিষ্ট পালোঁ সেই তেনেকুৱা কম্পষ্ট হিচাপে বনায়ো আমি সেইখিনিক মানে বিক্ৰী কৰিব পাৰোঁ। তাত মানে তাত চব বস্তুৱে ব্যৱহাৰ হয়, মানে তাত হেৰি কৰা যিখিনি আমি পাত ধৰ পলুৱে খালে, আমিতো পাত দিছোঁ খাবৰ কাৰণে, যিখিনি থাকি গৈছে সেইখিনি আমি এটা পিট বনাই তাত আমি কম্পষ্ট প্ৰিপেয়াৰ কৰিলোঁ। পলুৰ পৰা যিখিনি এস্ক্ৰিটা বা যিখিনি হেৰি ৰিলিজ হওঁ সেই মলমূত্ৰ থাকে সেইখিনি আমি আকৌ গৈ মেলি এটা পিট যিটো বনাইছোঁ তাত আমি যিখিনি নাখালে সেইখিনি পাতো দি দিলোঁ, আৰু আমি এই হেৰিখিনিও আপোনাৰ যিখিনি অৱশিষ্ট মানে মলমূত্ৰ থাকিলে সেইখিনি দিয়াৰ লগে লগে আমাৰ এটা বহুত ভাল মানে এটা কম্পষ্ট ৰেডি কৰিব পাৰি, সাৰ বনাব পাৰি। ৰেচম কৃষিৰ মানে অসমৰ সংযোগ থাকে, মানে ৰেচম কৃষিৰ অসমৰ অৰ্থনীতি এটা শক্তিশালী স্তম্ভ হয়। সঠিক পৰিকল্পনা, প্ৰযুক্তি আৰু বজাৰ সংযোগ থাকিলে বহুত যুৱক যুৱতী স্বাৱলম্বী কৰিব পাৰে আৰু আন্তৰ্জাতিক পৰ্যায়ত অসমৰ পৰিচয় বঢ়াব পাৰে তেওঁলোকে। আৰু এই কেৱল এটা উদ্যোগ নহয়, ই অসমৰ সংস্কৃতি আৰু ঐতিহ্যৰ এটা গুৰুত্বপূৰ্ণ অংশ। আৰু বিহু আৰু মুগাৰ মাজত এটা যথেষ্ট সংযম সম্পৰ্ক আছে। চ' বিহু বুলি ক'লে আমি মুগাৰ সাজযোৰে মনত পৰি যায়। চ' আমাৰ সেইকাৰণে আমাৰ মানে মুগাৰ যিটো প্ৰডাকশ্যন আমি এটাই মানে ক'ব বিচাৰোঁ যে যদিও চাহৰে হওক বা বেলেগ ধৰণৰ প্ৰডাক্ট মানে যিয়ে নোলাওক চাহিদা বাঢ়িছে, কিন্তু মুগাত যাতে কোনো মানে হেৰি আৰু কৃষকক এটাই কওঁ, তেওঁলোকে যিমান পাৰে নিজকে স্বাৱলম্বী কৰিব, বিশেষকৈ মহিলাসকল, কাৰণ তেওঁলোকে ৰেচম ক্ষেত্ৰখন এনেকুৱা এটা কাম মানে ক্ষেত্ৰ হয় য'ত নেকি তেওঁলোকে নিজৰ ঘৰুৱা কাম কাজ কৰাৰ পাছতো ৰেচমৰ পৰা নিজৰ এটা মানে ইনকাম প্ৰডিউচ কৰি থাকিব পাৰে।
1: খুব ভাল লাগিল আজি কথাখিনি শুনি। আৰু আমাৰ এই যি মুগা, বিশেষকৈ মুগা, মুগাৰ উপৰিও এৰি বা নুনিৰ কথাটোতো আছেই, গতিকে এইবিলাক আমাৰ অসমৰ সংস্কৃতি বা স্বাভিমানেই কেৱল নহয় সম্ভাৱনাও সাংঘাতিক, আমাৰ এখন উদ্যোগ ইয়াতে আছে। আৰু এই উদ্যোগটো আৰু কেনেকৈ আৰু অধিক বঢ়াই লৈ যাব পাৰি যাতে বিভিন্ন উঠি অহা যুৱক যুৱতী যাতে ইয়াৰ সৈতে চামিল হ'ব পাৰে। আৰু আমি আশা কৰিছোঁ আজি আমাৰ আলোচনাটো শুনি শ্ৰোতাসকল উপকৃত হৈছে, তেওঁলোকৰ মনত আশাৰ সঞ্চাৰ ঘটিছে। আৰু আশা কৰিছোঁ ইয়াতকৈও আজিতকৈও আজিৰ তাৰিখতো যি এক আমি ছবিখন দেখিছোঁ ৰেচম কৃষিৰ ইয়াতকৈও অধিক ব্যাপক হওক অহা সময়ত, তাকে কামনা কৰি আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ। আৰু আপোনালোক দুয়োগৰাকী ইমান দূৰৰ পৰা আহি আমাক এইখিনি সময় দিলে তাৰ বাবে অশেষ ধন্যবাদ।
2: ধন্যবাদ। ৰেচম কৃষিৰ ব্যৱস্থা আৰু বাণিজ্যিক সম্ভাৱনা, আজিৰ কৃষি জগতত এই বিষয়ে এটি আলোচনা শুনিলে। আলোচনাত ভাগ ল'লে ডক্টৰ মানসী হাজৰিকা আৰু ডক্টৰ নিৰ্মালী বৰাই। আলোচনাটিৰ আঁত ধৰিলে ভাস্কৰ জ্যোতি আচাৰ্যই, অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ।
3: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেঞ্চন যোজনা, মোদীজীৰ সংকল্প।
4: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
3: এতিয়ালৈ এই যোজনাত 8,85,00,000 অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
5: যিটো পাৰ্টি লাগিব প্ৰথমে চেম্পিয়নৰ লগত চেলফি ল'ম, আইডিয়া ইয়াতেই পাৰ্টি কৰিম, পিজ্জা পাৰ্টি, ইয়ে তোমাৰ কাৰ্ড আৰু পিন দিয়া, মোৰ কাৰ্ডৰ ডিটেইলছ মই মোৰ নিজেই দি দিম। RBI কয় আপোনাৰ পিন, OTP, CVV বা ইণ্টাৰনেট বেংকিং পাছৱৰ্ড আনৰ লগত শ্বেয়াৰ নকৰিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা চিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব। বাই গাৰ্লছ, কোনফালে গৈছা? শুনা নাই? নো শ্বেয়াৰিং। RBI কয় জানি লওক, সতৰ্ক হওক।
6: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছোঁ মিতালী চৌধুৰীৰ কণ্ঠত এটি মীৰা ভজন।

0: সেয়া আছিল মিতালী চৌধুৰীৰ কণ্ঠত এটি মীৰা ভজন। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই শুনিবলৈ পাব সন্ধিয়াৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। বিধানসভাত মুখ্যমন্ত্ৰীৰ উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল। সামাজিক মাধ্যমৰ শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শাৱলী। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 8 অভিযুক্তৰ বিৰুদ্ধে বিচাৰৰ ধাৰা নিশ্চিত। অসম মীন উন্নয়ন নিগমৰ চৰকাৰী পুঁজিৰ অপব্যৱহাৰৰ অভিযোগত ৰাজ্যত 7 বিষয়া আটক। আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু গুজৰাট টাইটেন্ছৰ মাজত আজি IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ আৰু মোৰ সৈতে আছে ভাস্বতী চক্ৰৱৰ্তী। এতিয়া শুনক বিতং বাতৰি। অসম বিধানসভাৰ আজি চতুৰ্থ দিনৰ কাৰ্যসূচীৰ আৰম্ভণিতেই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক 2026 সদনত উত্থাপন কৰে। ইয়াৰ পাছত ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত প্ৰথমে নৱনিৰ্বাচিত বিধায়ক, বিশেষকৈ যুৱ বিধায়কসকলক অভিনন্দন জনায়। তেওঁ বিধায়কসকলক জনসাধাৰণৰ আস্থা বজাই ৰাখি কাম কৰি যাবলৈ আহ্বান জনায়। ডঃ শৰ্মাই সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ

0: জনাৰ কথা উল্লেখ কৰি কয় যে সংসদৰ প্ৰতিগৰাকী সদস্যই ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি শান্তিপূৰ্ণভাৱে তেওঁৰ ভাষণ শুনে। অসমীয় বিধানসভাৰ দৰে সাংবিধানিক অনুষ্ঠানৰ প্ৰতি একে সন্মান প্ৰদৰ্শনেৰে দেশবাসীৰ আগত সুস্থ নিদৰ্শন দাঙি ধৰিব পাৰে বুলি তেওঁ কয়।
1: আমাৰ গণতান্ত্ৰিক পৰম্পৰাত বিধানসভাই আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে আৰু তাৰ বাবেই আমি বিধানসভাক গণতন্ত্ৰৰ মন্দিৰ হিচাপে আখ্যা দিওঁ। মই আশা কৰিম যে এই বিধানসভাৰ প্ৰতিটো কাৰ্যসূচীকে আমাৰ সদনৰ সদস্যসকলে, বিশেষকৈ নতুন সদস্যসকলে অত্যন্ত গম্ভীৰতাৰে সহকাৰে ল'ব, ৰাজ্যৰ সমস্যাসমূহৰ বিষয়ে আলাপ আলোচনা কৰিব আৰু ৰাজ্যৰ জনসাধাৰণৰ আস্থা এই সদনৰ প্ৰতি যাতে সদায় নিৰন্তৰভাৱে থাকিব পাৰে তাৰ বাবে আমি সকলোৱে প্ৰচেষ্টা কৰিব লাগিব।
0: মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই আজি তেওঁৰ ভাষণত স্বাস্থ্যখণ্ডৰ অগ্ৰগতিৰ কথা উল্লেখ কৰি কয় যে স্বাধীনতাৰ পাছত ৰাজ্যত প্ৰসূতিৰ মৃত্যুৰ হাৰ দেশৰ ভিতৰতে সৰ্বাধিক আছিল। বৰ্তমান এই সংখ্যা অভাৱনীয়ভাৱে হ্ৰাস পাইছে আৰু এই ক্ষেত্ৰত দেশৰ 10খন উন্নত ৰাজ্যৰ ভিতৰত অসম অন্যতম স্থানত আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ কেইবাটাও সশস্ত্ৰ সংগঠনৰ সৈতে আলোচনাৰ ফলস্বৰূপে বৰ্তমান 6000ৰো অধিক যুৱক মূলসুঁতিলৈ ঘূৰি আহি ৰাজ্যৰ বিকাশত অৰিহণা যোগাইছে। এটা সময়ত কেন্দ্ৰীয় চৰকাৰৰ অনুদানৰ ওপৰত নিৰ্ভৰশীল ৰাজ্যখন বিগত 5 বছৰৰ প্ৰচেষ্টাৰ অন্তত সম্প্ৰতি শিক্ষা, ক্ৰীড়া, সংস্কৃতি আদি সকলো দিশতে উন্নয়নৰ দিশত অগ্ৰসৰ হৈছে। অহা 5 বছৰত ৰাজ্যত দৰিদ্ৰ লোকৰ হাৰ বৰ্তমানৰ 17% পৰা 2-3% হ্ৰাস পাব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে কাইলৈ বিধানসভাৰ অধিৱেশনৰ অন্ত পৰিব। অসম বিধানসভা 2026ৰ নিৰ্বাচনত নিজ নিজ সমষ্টিত জয়লাভ কৰা শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ বিধায়কসকলক আজি গুৱাহাটীৰ পাঞ্জাবাৰীত থকা শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত হ'বলগীয়া এটা অনুষ্ঠানত দলৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱাৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ লগতে দলৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত আছে। 2014ৰ আজিৰ দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশ পৰিচালনাৰ দায়িত্ব লাভ কৰি বিগত 12 বছৰে দেশক গতিশীল নেতৃত্ব প্ৰদান কৰি আহিছে। NDA চৰকাৰৰ আমোলত অসমৰ এসময়ৰ অনগ্ৰসৰ জিলাৰূপে চিহ্নিত ধেমাজি জিলাই আজি যাতায়াত, স্বাস্থ্য, শিক্ষা আদি সকলো দিশতেই উন্নয়নৰ দিশে অগ্ৰসৰ হৈছে। এই সন্দৰ্ভত বয়োজ্যেষ্ঠ সাংবাদিক সাহিত্যিক উমেশ চেতিয়াই এইদৰে কয়।
2: আমাৰ ভাৰত চৰকাৰৰ নেতৃত্বত এতিয়া মহাকাশযানৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত ভাৰতত আজি যিবিলাক হাইৱে আছিলে, ৰাষ্ট্ৰীয় ঘাইপথ, সেইবিলাকৰ সুন্দৰ মানে পৰিৱেশ হৈছে আৰু যিবিলাক এতিয়া বিমানবন্দৰ আছিলে সেইবিলাকো তেওঁ ৰিভাইভ কৰিছে কিছুমান। আৰু লগতে আমাৰ নৰ্থ ইষ্টত এই 8খন ৰাজ্যক তেওঁ অষ্টলোক হিচাপে অভিহিত কৰাটো আমাৰ কাৰণে এটা বৰ ডাঙৰ গৌৰৱৰ কথা। ইয়াৰ উপৰিও আজি আমাৰ যিটো আমাৰ দেউৰী বিলত ধেমাজি যিটো আটক ধুনীয়াকৈ ষ্টেডিয়াম নিৰ্মাণ কৰিলে, এইটো অতি আমাৰ ধেমাজিবাসীৰ কাৰণে এটা ডাঙৰ সম্পদ। আৰু ইয়াৰ উপৰিও আমাৰ ধেমাজিক ইতিমধ্যে তেওঁ আমাৰ চৰকাৰে ভালেকেইটা আঁচনি লৈছে আৰু সেই আঁচনিসমূহ কাৰ্যকৰী হ'লে ধেমাজিখন নিশ্চয় বহুতখিনি আগবাঢ়ি যাব। শিক্ষা স্বাস্থ্যৰ ক্ষেত্ৰতো ইয়াত এতিয়া বিশ্ববিদ্যালয় কৰিছে, লখিমপুৰ বিশ্ববিদ্যালয় কৰিছে, আৰু ঠিক তেনেকৈ আমাৰ ধেমাজিত এতিয়া যিখন মেডিকেল কলেজ হ'ব, এই গতিকে মেডিকেল কলেজৰ পৰা আৰম্ভ কৰি বিভিন্ন জিলাত তেখেতৰ যত্নত যিটো আমাৰ এতিয়া স্বাস্থ্য, শিক্ষা আটাইবোৰ ক্ষেত্ৰতে আগবাঢ়ি গৈছে।
0: ৰাজ্যৰ সকলো প্ৰান্তৰ জনসাধাৰণে NDA চৰকাৰৰ শাসনকালত যথেষ্ট সুবিধা লাভ কৰা বুলি তেওঁ মন্তব্য কৰিছে। বাক্সা, লখিমপুৰ, নলবাৰী আদি ঠাইৰ জনসাধাৰণে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ অধীনত স্বাৱলম্বী হোৱাৰ বাবে আৰ্থিক সাহায্য লাভ কৰা বুলি প্ৰকাশ কৰাৰ লগতে বহুজনে ৰাজ্যখনৰ সামগ্ৰিক বিকাশৰ বাবে চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে অসম আৰক্ষীয়ে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শাৱলী জাৰি কৰিছে। ইয়াৰ জৰিয়তে বিদ্যালয়সমূহৰ শিক্ষক তথা অন্যান্য কৰ্মচাৰী AI মৰ্ফিং, গ্ৰুমিং, চাইবাৰ বুলিং আদি সন্দৰ্ভত অধিক সজাগ হবলৈ আহান জনাই শিশুৰ নাম, শ্ৰেণী, অৱস্থিতি বা ফোন নম্বৰ জাতীয় ব্যক্তিগত তথা তথ্য সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পৰা বিদ্যালয় কৰ্তৃপক্ষক বিৰত থাকিবলৈ অসম আৰক্ষীয়ে পৰামৰ্শ দিছে। তদুপৰি চাইবাৰ অপৰাধৰ পৰা ৰক্ষা কৰিবলৈ শিশুৰ সহজতে চিনাক্ত কৰিব পৰা ফটো বা ভিডিঅ' পোষ্ট কৰাৰ পৰিৱৰ্তে দলীয় ফটো, মুখমণ্ডল অনুজ্জ্বল কৰা ফটো পোষ্ট কৰিবলৈ দিহা আগবঢ়োৱা হৈছে। আনহাতে শিশুৱে অংশগ্ৰহণ কৰা অনুষ্ঠানৰ স্থান টেগ নকৰিবলৈকো বিদ্যালয়সমূহক বিশেষভাৱে সতৰ্ক কৰি দিয়া হৈছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।

0: এতিয়া পৰৱৰ্তী বাতৰি শুনক ভাস্বতী চক্ৰৱৰ্তীৰ পৰা।
1: জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ বিশেষ ফাষ্ট ট্ৰেক আদালতে আজি আঠজন অভিযুক্তৰ বিৰুদ্ধে বিচাৰধাৰা আৰোপ কৰে। আদালতে পৰৱৰ্তী পৰ্যায়ত হত্যা, অপৰাধমূলক ষড়যন্ত্ৰ, মৃত্যুৰ মুখলৈ ঠেলি দিয়া আদি অপৰাধৰ বাবে থকা ভাৰতীয় ন্যায় সংহিতাৰ বিভিন্ন ধাৰাৰ অধীনত অভিযুক্তসকলৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। উল্লেখযোগ্য যে অভিযুক্তসকলৰ কোনো এগৰাকীও নিজৰ দোষ স্বীকাৰ নকৰাৰ বাবে আদালতে অহা 8 জুনত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা উল্লেখ কৰে। সেইদিনাৰ পৰাই সাক্ষীক আদালতত হাজিৰ কৰোৱাৰ নিৰ্দেশ দিয়া হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিশেষ তদন্তকাৰী গোটে 394 জন লোকক সাক্ষী হিচাপে দেখুৱাই ইতিমধ্যে আদালতত তালিকা দাখিল কৰিছে। উল্লেখযোগ্য যে ছিংগাপুৰত শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ পাছত বিশেষ তদন্তকাৰী গোটে শংকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰজ্যোতি গোস্বামী, অমৃত প্ৰভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পাছতে বিশেষ তদন্তকাৰী গোটে 7 জন অভিযুক্তক ভাৰতীয় ন্যায় সংহিতাৰ বহুকেইটা ধাৰাত অভিযুক্ত কৰি আদালতত অভিযোগনামা দাখিল কৰে। পৰৱৰ্তী পৰ্যায়ত ৰাজ্য চৰকাৰৰ অনুৰোধ মৰ্মে গুৱাহাটী উচ্চ ন্যায়ালয়ে গঠন কৰা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দৈনিক শুনানিৰ প্ৰক্ৰিয়া আৰম্ভ হয়। অসম মীন উন্নয়ন নিগমৰ চৰকাৰী পুঁজিৰ অপব্যৱহাৰৰ অভিযোগ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে আজি গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন ভিন ঠাইত অভিযান চলাই 8 জন বিষয়াক আটক কৰে। গুৱাহাটীৰ লগতে বেলচৰ, গৌৰীপুৰ আৰু হাকে ধৰি বিভিন্ন স্থানত চলোৱা এই অভিযানত আটক হোৱা বিষয়াকেইগৰাকী মীন উন্নয়ন নিগমৰ পূৰ্বৰ পৰিচালন সঞ্চালক অনুৰাধা অধিকাৰী শৰ্মা, পূৰ্বৰ কাৰ্যবাহী অভিযন্তা জ্যোতিষ শইকীয়া আৰু বীৰেণ সিং অধিকাৰী, পূৰ্বৰ সহকাৰী কাৰ্যবাহী অভিযন্তা জ্যোতিপ্ৰসাদ শইকীয়া, পূৰ্বৰ সহকাৰী অভিযন্তা চাবুৰুদ্দিন আহমেদ, পূৰ্বৰ প্ৰকল্প প্ৰবন্ধক ভগীৰথ দাস আৰু প্ৰতিষ্ঠানটোৰ পূৰ্বৰ সহকাৰী কাৰিকৰী বিষয়া ৰবীন্দ্ৰ নাৰায়ণ ডেকা বুলি সঞ্চালকালয়ে প্ৰকাশ কৰিছে। তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ উদ্ধৃতিৰে আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে এই সন্দৰ্ভত ইতিমধ্যে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অসম ভ্ৰমণলৈ অহা ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগে আজি গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা মন্দিৰ দৰ্শন কৰে। কালিয়ে গুৱাহাটীত উপস্থিত হোৱা মন্ত্ৰীগৰাকীয়ে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ভূটান আৰু উত্তৰ পূব ভাৰত বিশেষকৈ অসমৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰা আৰু সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই বিষয়ে লোকভৱনত হোৱা এখন বৈঠকত অসম আৰু ভূটানৰ উমৈহতীয়া স্বাৰ্থৰ দুয়োপক্ষৰ মাজত সহযোগিতা বৃদ্ধি আৰু সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্যৰে বহুকেইটা বিষয় সামৰি লোৱা হয়। চুবুৰীয়া ৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ভাৰত আৰু ভূটানৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰতো অসমৰ ভূমিকা গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে উপ আঞ্চলিক সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ লগতে উত্তৰ পূবত বিনিয়োগ আৰু বহনক্ষম উন্নয়নৰ বাবে নতুন সুযোগ মুকলি কৰিব বুলি তেওঁ উল্লেখ কৰে। অসম কলেজ অধ্যক্ষ পৰিষদে চলিত বৰ্ষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ব্যাপক হাৰত মাচুল বৃদ্ধিৰ প্ৰয়োজনীয়তা কৰিছে। যি সময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অসম বিশ্ববিদ্যালয়ত বিনামূলীয়াকৈ স্নাতক চতুৰ্থ বৰ্ষ আৰম্ভ কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে, সেই একেটা শিক্ষাবৰ্ষতে গুৱাহাটী বিশ্ববিদ্যালয় মহাবিদ্যালয়সমূহত স্নাতক চতুৰ্থ বৰ্ষ আৰম্ভ কৰিবলৈ প্ৰতিটো শাখাৰ বাবে 10,500 টকাকৈ আৰু প্ৰতিটো বিষয়ৰ বাবে 10,500 টকাকৈ মাচুল জমা দিবলৈ জাননী জাৰি কৰাৰ কাৰ্যৰ বিৰুদ্ধে অসম কলেজ অধ্যক্ষ পৰিষদে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে। পৰিষদে প্ৰকাশ কৰা এখন প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই মাচুল বৃদ্ধিৰ ব্যৱস্থাটো কোনো নীতি নিয়মৰ মাজেদি হোৱা নাই আৰু এই পদক্ষেপে মহাবিদ্যালয়সমূহক বিপাঙত পেলাইছে। প্ৰতিকূল বতৰ আৰু সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল অহা 1 জুনৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব। নামেৰী ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক তথা পশ্চিম অসম বন্যপ্ৰাণী সংমণ্ডলৰ বন বিষয়াই কালি এই সন্দৰ্ভত আনুষ্ঠানিক নিৰ্দেশনা জাৰি কৰে। উল্লেখযোগ্য যে পবিতৰা অভয়াৰণ্যৰ চলিত পৰ্যটন বৰ্ষৰ জীপ ছাফাৰী পৰ্যটকৰ বাবে আজিৰে পৰা বন্ধ কৰা হৈছে। মানস ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলতো পৰ্যটকৰ বাবে ৰাফটিং আৰু হাতী ছাফাৰী অহা 1 জুনৰ পৰা পৰ্যটকৰ বাবে বন্ধ কৰা হ'ব। ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত আজি লখিমপুৰ জিলা কৃষি বিভাগৰ চুকুলিভুৰীয়াৰ ভূমি পৰীক্ষণ কেন্দ্ৰত ভূমি স্বাস্থ্য প্ৰমাণ পত্ৰৰ আনুষ্ঠানিক বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। আজি জিলাখনৰ 85গৰাকী কৃষকক আনুষ্ঠানিকভাৱে এই পত্ৰ প্ৰদান কৰা হয়। জিলা কৃষি বিষয়া ভৱজিৎ দলে সভাপতিত আয়োজিত সভাত কৃষি বিভাগৰ অতিৰিক্ত জিলা আয়ুক্ত, লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰববী তথা মুখ্য বিজ্ঞানী, মহকুমা কৃষি বিষয়া আদিকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশ লয়। এতিয়া পৰৱৰ্তী বাতৰি শুনক নিৰুপমা বৰঠাকুৰৰ পৰা।
2: ধন্যবাদ।

ভাস্বতী। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি নলবাৰী জিলাৰ জাগাৰা গাঁৱক কৃষি আদৰ্শ গাঁও প্ৰকল্প হিচাপে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। স্বেচ্ছাসেৱী সংগঠন ভাৰত বিকাশ পৰিষদৰ অসম প্ৰান্তৰ লগতে হায়দৰাবাদৰ ভাৰতীয় ধান গৱেষণা প্ৰতিষ্ঠান, ৰাঁচীৰ ভাৰতীয় কৃষি জৈৱ প্ৰযুক্তি প্ৰতিষ্ঠান, অসম কৃষি বিশ্ববিদ্যালয়, অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ে যুটীয়াভাৱে জিলাখনৰ 54 নম্বৰ জাগাৰা নপ্তিপাৰা গাঁও পঞ্চায়তৰ অধীনৰ এই গাঁওখন কৃষি আদৰ্শ গাঁও হিচাপে বাছনি কৰিছে। ৰাজ্যপাল শ্ৰী আচাৰ্যই এই প্ৰকল্প উদ্বোধন কৰি দিয়া ভাষণত জাগাৰাবাসীয়ে কেৱল কৃষি ক্ষেত্ৰতেই নহয় একতাৰ মাজেৰে সকলো দিশতে আদৰ্শ গাঁৱৰ পৰিচয় দাঙি ধৰিব বুলি আশা প্ৰকাশ কৰে। উদ্বোধনী সভাত বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ দীপজ্যোতি ৰাজখোৱা, প্ৰাক্তন উপাচাৰ্য কমল মল্ল বুজৰবৰুৱা, অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ নিৰঞ্জন কলিতা আদি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে এই প্ৰকল্পটোৱে অঞ্চলটোৰ 200গৰাকী কৃষকক সামৰি লৈছে। আজি ৰাজ্যপালগৰাকীয়ে 5গৰাকী কৃষকক কৃষি সামগ্ৰী বিতৰণ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত আজি যোৱাবাৰৰ বিজয়ী ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট টাইটান্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ধৰমশালাত সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে পোনপটীয়াভাৱে প্ৰতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰিব। ইপিনে আজিৰ খেলখনত পৰাস্ত হোৱা দলটোৱে দ্বিতীয়খন কোৱালিফায়াৰ খেলৰ জৰিয়তে ফাইনেলত প্ৰৱেশৰ আন এটা সুযোগ লাভ কৰিব। প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলখন কাইলৈ মোহালীৰ নিউ চণ্ডীগড়ত সন্ধিয়া 7:30 বজাত খেলোৱা হ'ব। খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব। কাইলৈৰ খেলখনত জয়ী হোৱা দলটো দ্বিতীয়খন কোৱালিফায়াৰত আজিৰ খেলত পৰাস্ত হোৱা দলটোৰ মুখামুখি হ'ব। খেলখন অহা শুকুৰবাৰে নিউ চণ্ডীগড়ত অনুষ্ঠিত হ'ব। অৱশ্যে কাইলৈৰ খেলখনত পৰাস্ত হোৱা দলটো প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'ব লাগিব। উল্লেখযোগ্য যে 14খন খেলৰ পৰা 18 পইণ্ট অৰ্জনেৰে পইণ্ট তালিকাত শীৰ্ষ স্থান লাভ কৰি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমটো দল হিচাপে এইবেলি প্লে অফ পৰ্যায়ত প্ৰৱেশ কৰিছিল। গ্ৰুপ পৰ্যায়ত গুজৰাট টাইটান্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদেও 18 পইণ্টকৈ অৰ্জন কৰিছিল যদিও উন্নত নেট ৰাণ ৰেটৰ ভিত্তিত বেংগালুৰুৱে তালিকাত প্ৰথম স্থান অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হয়। ইপিনে 16 পইণ্টেৰে ৰাজস্থানে চতুৰ্থ তথা প্লে অফৰ অন্তিমটো স্থান দখল কৰে। বজালী ক্ৰীড়া সন্থাৰ উদ্যোগত অহা পহিলা জুনত পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আন্তঃক্লাব তথা আন্তঃস্কুল এথলেটিক প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে সন্থাই বজালী জিলাৰ বিদ্যালয় আৰু ক্লাবসমূহক অংশগ্ৰহণৰ বাবে আহ্বান জনাইছে। প্ৰতিযোগিতাখনত 14, 16, 18 আৰু 20 বছৰ অনুৰ্ধ ল'ৰা ছোৱালীৰ বাবে দৌৰ, দীঘল জাপ, শ্বটপুট, ডিছকাছ থ্ৰ, জেভলিন থ্ৰ আদি বিভিন্ন ক্ৰীড়া শাখা অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰতিযোগিতাৰ নিয়ম অনুসৰি এটা দলৰ পৰা প্ৰতিটো খেলত সৰ্বাধিক 3জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিব পাৰিব। আগ্ৰহী খেলুৱৈসকলক কাইলৈৰ ভিতৰত পঞ্জীয়ন কৰাবলৈ আয়োজকসকলে আহ্বান জনাইছে। বিধানসভাত মুখ্যমন্ত্ৰীৰ উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল। সামাজিক মাধ্যমত শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শাৱলী। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 8জন অভিযুক্তৰ বিৰুদ্ধে বিচাৰৰ ধাৰা নিশ্চিত। অসম মীন উন্নয়ন নিগমৰ চৰকাৰী পুঁজিৰ অপব্যৱহাৰৰ অভিযোগত ৰাজ্যত 7জন বিষয়া আটক। আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু গুজৰাট টাইটান্ছৰ মাজত আজি IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেল। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালি হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 11,127টা এছিষ্টেণ্ট লোক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত

0: নলিনীবালা দেৱী ৰচিত বৃন্দগান্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই প্ৰণীতা দেৱী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, নতুন দিল্লীত আজি অনুষ্ঠিত কোৱাড ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত ৰাষ্ট্ৰগোটটোৰ কাৰ্যসূচীৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। কেন্দ্ৰীয় চৰকাৰে অনুপ্ৰৱেশ আৰু অন্য কাৰণত হোৱা জনগাঁথনি পৰিৱৰ্তনৰ সমস্যা দূৰ কৰাৰ বাবে এখন উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰিছে। খাদী আৰু গ্ৰামোদ্যোগ আয়োগে 2025-26 বিত্তীয় বৰ্ষত 1,57,000 কোটি টকাৰ সামগ্ৰী বিক্ৰী কৰি গুৰুত্বপূৰ্ণ সাফল্য অৰ্জন কৰিছে। আয়ুষ মন্ত্ৰালয়ে হিন্দী আৰু ইংৰাজীৰ লগতে 21টা আঞ্চলিক ভাষাত যোগ দিৱসৰ হাতপুথি মুকলি কৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নতুন দিল্লীত আজি অনুষ্ঠিত কোৱাড ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত ৰাষ্ট্ৰগোটটোৰ কাৰ্যসূচীৰ অগ্ৰগতিৰ পৰ্যালোচনা আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সৈতে জড়িত আঞ্চলিক তথা গোলকীয় ঘটনাক্ৰমক লৈ আলোচনা কৰা হয়। বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব কে নাগৰাজ

নাইডুৱে কয় যে বৈঠকত স্বতন্ত্ৰ আৰু মুক্ত ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰতি কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে পুনৰ প্ৰকাশ কৰা হয়। তেওঁ কয় যে আলোচনাত ঘাইকৈ সামুদ্ৰিক আৰু পৰিৱৰ্তনকালীন সুৰক্ষা, অৰ্থনৈতিক সমৃদ্ধি, গুৰুত্বপূৰ্ণ তথা নিত্য নতুন প্ৰযুক্তি আৰু মানৱীয় সাহায্য তথা বিপৰ্যয়কালীন সঁহাৰিকে ধৰি কোৱাড সহযোগিতাৰ চাৰিটা মূল স্তম্ভৰ ওপৰত আধাৰিত বিষয়সমূহে অগ্ৰাধিকাৰ লাভ কৰিছে। কোৱাড ৰাষ্ট্ৰসমূহে আজি সামুদ্ৰিক নিৰীক্ষণৰ ক্ষেত্ৰত সমন্বয় অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে ভাৰত প্ৰশান্ত মহাসাগৰীয় সামুদ্ৰিক নিৰীক্ষণ সহযোগিতাৰ প্ৰৱৰ্তন কৰা বুলি মন্তব্য কৰে। সন্ত্ৰাসবাদ প্ৰতিৰোধী প্ৰচেষ্টা কোৱাড সহযোগিতাৰ গুৰুত্বপূৰ্ণ স্তম্ভ বুলি উল্লেখ কৰি শ্ৰীনাইডুৱে কয় যে বৈঠকত বিদেশ মন্ত্ৰীসকলে সীমান্তৰে চলা সন্ত্ৰাসবাদকে ধৰি সকলো ধৰণৰ সন্ত্ৰাসবাদক গৰিহণা দিয়ে। যুটীয়া বিবৃতিত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিয়া হৈছে বুলিও তেওঁ উল্লেখ কৰে। কেন্দ্ৰীয় চৰকাৰে অনুপ্ৰৱেশ আৰু অন্য কাৰণত হোৱা জনগাঁথনি পৰিৱৰ্তনৰ সমস্যা দূৰ কৰাৰ বাবে এখন উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি সামাজিক মাধ্যমযোগে কয় যে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ প্ৰকাশ প্ৰভাকৰ নাৱলেকাৰ কমিটিখনৰ অধ্যক্ষ হ'ব। লোকপিয়ল আয়ুক্তৰ লগতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰাক্তন বিষয়া দুৰ্গাশংকৰ মিশ্ৰ, ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰাক্তন বিষয়া বালাজী শ্ৰীবাস্তৱ আৰু অৰ্থনীতিবিদ ডঃ শমিকা ৰবিক কমিটিখনৰ সদস্য হিচাপে নিয়োগ কৰা হৈছে। গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব এই কমিটিখনৰ সদস্য সচিব হ'ব। শ্ৰীশ্বাহে কয় যে অনুপ্ৰৱেশ আৰু আন কিছুমান কাৰণে জনগাঁথনিলৈ অস্বাভাৱিক পৰিৱৰ্তন আনিছে আৰু ইয়াৰ ফলত দেশৰ বৰ্তমান তথা ভৱিষ্যতৰ বাবে গুৰুতৰ প্ৰত্যাহ্বান আহি পৰিছে। তেওঁ কয় যে জনগাঁথনিৰ পৰিৱৰ্তন এটা গুৰুতৰ বিষয় আৰু ই অকল সাৰ্বভৌমত্বৰ সৈতে নহয় ৰাষ্ট্ৰীয় সুৰক্ষা, আইন শৃংখলা, সামাজিক গাঁথনিৰ ব্যাপক পৰিৱৰ্তন আৰু জনজাতীয় সমাজৰ সংৰক্ষণৰ সৈতেও জড়িত। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে কমিটিখনে অবৈধ প্ৰব্ৰজন আৰু অন্য অস্বাভাৱিক কাৰণৰ বাবে সমগ্ৰ দেশত হোৱা জনগাঁথনিগত পৰিৱৰ্তনৰ সৰ্বাত্মক মূল্যায়ন কৰিব। কমিটিখনে লগতে ধৰ্মীয় তথা সামাজিক সম্প্ৰদায় পৰ্যায়ত হোৱা অস্বাভাৱিক জনগাঁথনিৰ পৰিৱৰ্তন শৈলীৰো বিশ্লেষণ কৰিব আৰু এই সমস্যা দূৰ কৰাৰ বাবে পৰিকল্পিত তথা সময় নিৰ্ধাৰিত সমাধান আগবঢ়াব। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা বছৰ লালকিল্লাৰ প্ৰাচীৰৰ পৰা দিয়া স্বাধীনতা দিৱসৰ ভাষণত জনগাঁথনি পৰিৱৰ্তন সন্দৰ্ভত উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰাৰ কথা ঘোষণা কৰিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি অপাৰেচন সিন্দুৰৰ সময়ত সীমা সুৰক্ষা বাহিনী বি এছ এফৰ ভূমিকাক প্ৰশংসা কৰি কয় যে বাহিনীটোৱে কেৱল দৃঢ়তাৰে সীমান্ত পহৰা দিয়াই নহয় বৰঞ্চ সীমান্তৱৰ্তী জিলাসমূহৰ বাসিন্দাৰ মনোবলো বৃদ্ধি কৰিছিল। তেওঁ সীমান্ত সুৰক্ষা সম্পূৰ্ণৰূপে নিৰাপদ কৰি তুলিবলৈ বি এছ এফ, সেনা, প্ৰশাসন আৰু সচেতন নাগৰিকক লৈ এটা চাৰিতৰপীয়া ব্যৱস্থা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আজি ৰাজস্থানৰ বিকানেৰৰ সমীপৰ বি এছ এফৰ চাঞ্চুপষ্টত আয়োজিত প্ৰহৰী সন্মিলনত অংশগ্ৰহণ কৰি শ্ৰীশ্বাহে এইদৰে কয়। তেওঁ কয় যে এই ব্যৱস্থাৰ জৰিয়তে সীমান্তত সৃষ্টি হোৱা প্ৰত্যাহ্বানসমূহ প্ৰতিহত কৰিব পৰা যাব। শ্ৰীশ্বাহে সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত সীমান্তৱৰ্তী গাঁও আৰু ইয়াৰ বাসিন্দাসকলৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰি কয় যে এই গাঁওসমূহত সকলো কল্যাণকামী আঁচনি ফলপ্ৰসূভাৱে ৰূপায়ণ কৰিব লাগিব। তেওঁ কয় যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ চৰকাৰৰ দিনত দেশৰ নিৰাপত্তা ব্যৱস্থাত বৃহৎ পৰিৱৰ্তন ঘটিছে। সশস্ত্ৰ বাহিনী আৰু অৰ্ধসামৰিক বাহিনীসমূহক আধুনিকীকৰণ কৰাৰ বিপৰীতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা হৈছে বুলিও তেওঁ মন্তব্য কৰে। ইয়াৰ পূৰ্বে গৃহমন্ত্ৰীগৰাকীয়ে সীমান্তত নিয়োজিত জোৱানসকলৰ মনোবল বৃদ্ধি কৰাৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানক প্ৰশংসা কৰে। এই উপলক্ষে তেওঁ সীমান্তৰ চকীসমূহ নতুনকৈ নিৰ্মাণ কৰা 14টা মহিলা বেৰেক ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰে। খাদী আৰু গ্ৰামোদ্যোগ আয়োগে 2025-26 বিত্তীয় বৰ্ষত 1,57,000 কোটি টকাৰ সামগ্ৰী বিক্ৰী কৰি গুৰুত্বপূৰ্ণ সাফল্য অৰ্জন কৰিছে। আয়োগৰ অধ্যক্ষ মনোজ কুমাৰে নতুন দিল্লীত আজি এখন সংবাদমেলত কয় যে গ্ৰামাঞ্চলৰ লাখ লাখ শিপিনী আৰু কাৰুশিল্পীসকলৰ কঠোৰ পৰিশ্ৰমৰ বাবে এয়া সম্ভৱ হৈ উঠিছে। তেওঁ কয় যে 2013-14 বৰ্ষৰ তুলনাত বিগত 12 বছৰত বিক্ৰী 501%, উৎপাদন 380% আৰু কৰ্মসংস্থাপন সৃষ্টিৰ হাৰ 56%লৈ বৃদ্ধি পাইছে। শ্ৰীকুমাৰে কয় যে 12 বছৰ পূৰ্বে খাদী উদ্যোগৰ বাৰ্ষিক ব্যৱসায়ৰ পৰিমাণ 30-32,000 কোটি টকা আছিল। তেওঁ কয় যে খাদী আৰু গ্ৰাম্যোদ্যোগ আয়োগে 2 কোটিৰো অধিক লোকক কৰ্মসংস্থাপনৰ সুবিধা প্ৰদান কৰিছে আৰু ইয়াৰে 80% মহিলা। আয়োগে খাদী সামগ্ৰীৰ ব্যৱসায়ৰ অধিক প্ৰসাৰৰ উদ্দেশ্যে শীঘ্ৰেই বাণিজ্য মঞ্চ মুকলি কৰিব বুলি অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে। খাদী এতিয়া অকল পৰম্পৰাগত সামগ্ৰী হৈ থকা নাই, আত্মনিৰ্ভৰ ভাৰত, থলুৱা গৌৰৱ আৰু গ্ৰাম্য সমৃদ্ধিৰ জীৱন্ত প্ৰতীক হিচাপে পৰিগণিত হৈছে বুলিও তেওঁ মন্তব্য কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। চলিত বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰস্তুতি পূৰ্ণগতিত চলি থকাৰ মাজতে আয়ুষ মন্ত্ৰালয়ে ইংৰাজী আৰু হিন্দীৰ লগতে 21টা আঞ্চলিক ভাষাত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ হাতপুথি 2026 মুকলি কৰিছে। আয়ুষ মন্ত্ৰালয়ে জনোৱা মতে এই হাতপুথিখন হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আৰু সমূহীয়া যোগৰ নীতি নিয়মৰ লগতে মন্ত্ৰালয়ৰ পদক্ষেপসমূহ আৰু আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 2026ৰ সৈতে জড়িত জনসাধাৰণৰ অংশগ্ৰহণৰ সুযোগসমূহৰ সৰ্বাংগীন দিগদৰ্শক।

0: মন্ত্ৰালয়ৰ বিশেষ কাৰ্যসূচীসমূহ যেনে যোগ সংগম, হৰিতযোগ, যোগ সমাৱেশ, যোগ পাৰ্ক আৰু যোগ আনপ্লাগডৰ লগতে অহা মাহৰ 21 তাৰিখলৈকে হ'বলগীয়া কাৰ্যসূচীসমূহৰ বিষয়ে সবিশেষ অন্তৰ্ভুক্ত কৰা হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে 2014 চনত ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰাৰ পিছৰে পৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ক্ৰমবিকাশৰ আভাস এই হাতপুথিখনত দিয়া হৈছে। এই হাতপুথিখনে তথ্য সমল হিচাপে কাম কৰাৰ লগতে ইয়াক ব্যৱহাৰিক ডিজিটেল আহিলা হিচাপেও ব্যৱহাৰ কৰিব পৰা যাব। ভাৰতীয় প্ৰতিভূতি আৰু বিনিময় পৰিষদ ছেবিৰ অধ্যক্ষ তুহিনকান্তা পাণ্ডেই কৰ্পৰেট বণ্ডসমূহ বিপদমুক্ত নহয় বুলি সকীয়াই দিছে। বজাৰ নিয়ন্ত্ৰণ সংস্থাটোৱে দেশৰ ঋণ বজাৰ শক্তিশালী কৰা আৰু বিনিয়োগকাৰীৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰি আছে। মুম্বাইত আজি কে আৰ এইচ ঋণ বজাৰ সন্মিলনত অংশগ্ৰহণ কৰি ছেবিৰ মুৰববীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে সংস্থাটোৱে নিষ্পত্তিৰ দক্ষতা, স্বচ্ছতা বৃদ্ধি আৰু বিভিন্ন সুবিধা সুগম কৰি তোলাৰ উদ্দেশ্যে ব্লকচেইন আধাৰিত প্ৰযুক্তি ব্যৱহাৰ কৰি কৰ্পৰেট বণ্ডৰ প্ৰতীকী ৰূপ প্ৰদানৰ এটা পৰীক্ষামূলক প্ৰকল্প কথা বিবেচনা কৰি আছে। তেওঁ কয় যে ভাৰতৰ কৰ্পৰেট বজাৰ যথেষ্ট সম্প্ৰসাৰিত হৈছে আৰু 2026 চনত বকেয়া কৰ্পৰেট বণ্ডৰ পৰিমাণ 2015 চনৰ 17 লাখ কোটি টকাৰ পৰা বৃদ্ধি পাই 59 লাখ কোটিৰো অধিক টকা হৈছেগৈ। কেন্দ্ৰীয় চৰকাৰে অনলাইনযোগে ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা বুলি দাবী কৰা এখন ইমেইল ভুৱা বুলি অভিহিত কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ তথ্য পৰীক্ষা গোটে প্ৰকাশ কৰা মতে এই ভুৱা ইমেইলখনৰ জৰিয়তে জনসাধাৰণক ডনেশ্যন কাৰ্যসূচী 2026 বা লটাৰী আঁচনি জয় কৰাৰ বাবে ক্ষতিপূৰণ আদায় দিবলৈ কোৱা হৈছে। গোটটোৱে কৈছে যে এই ইমেইলখন ভুৱা আৰু ইয়াৰ জৰিয়তে জনসাধাৰণক প্ৰবঞ্চনা কৰিব খোজা হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে এনেধৰণৰ কোনো ইমেইল জাৰি কৰা নাই আৰু লটাৰী অথবা আন কোনো যোজনাৰ বাবে কোনো ডনেশ্যন কাৰ্যসূচী ৰূপায়িত কৰা নাই বুলি গোটটোৱে স্পষ্ট কৰি দিছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ধৰমশালাত হ'বলগীয়া প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে পোনে পোনে ফাইনেলত প্ৰৱেশ কৰিব। আজিৰ খেলখনত পৰাজিত দলটোৱে দ্বিতীয়খন কোৱালিফায়াৰ খেলৰ জৰিয়তে ফাইনেলত প্ৰৱেশৰ আন এটা সুযোগ পাব। প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলখন কাইলৈ মোহালিৰ নিউ চণ্ডীগড়ত সন্ধিয়া 7:30 বজাত খেলোৱা হ'ব। খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব। খেলখনত জয়ী হোৱা দলটো দ্বিতীয়খন কোৱালিফায়াৰত আজিৰ খেলত পৰাজিত দলটোৰ মুখামুখি হ'ব। খেলখন অহা শুকুৰবাৰে নিউ চণ্ডীগড়ত অনুষ্ঠিত হ'ব। অৱশ্যে কাইলৈৰ খেলখনত পৰাজিত দলটো প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'ব। অলিম্পিকত দুবাৰ পদক বিজয়ী পি ভি সিন্ধু ছিংগাপুৰ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। সিন্ধুৱে আজি প্ৰতিযোগিতাৰ এখন খেলত ইণ্ডোনেছিয়াৰ পুত্ৰী কুছুমা বাৰ্ডানিক 21-17, 21-18 গেমত পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। একেদৰে ভাৰতৰ সত্বিক সাইৰাজ ৰণকি ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটোৱেও পুৰুষৰ ডাবলছত প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। নতুন দিল্লীত আজি অনুষ্ঠিত কোৱাড ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত ৰাষ্ট্ৰগোটটোৰ কাৰ্যসূচীৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। কেন্দ্ৰীয় চৰকাৰে অনুপ্ৰৱেশ আৰু অন্য কাৰণত হোৱা জনগাঁথনি পৰিৱৰ্তনৰ সমস্যা দূৰ কৰাৰ বাবে এখন উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰিছে। আয়ুষ মন্ত্ৰালয়ে হিন্দী আৰু ইংৰাজীৰ লগতে 21টা আঞ্চলিক ভাষাত যোগ দিৱসৰ হাতপুথি মুকলি কৰিছে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 8 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো শুনিব পাৰিব। আকৌ শুনো আহক আজিৰ অনুষ্ঠানত প্ৰথমে এয়া অঞ্জুদেৱী গীতৰ কথা বিবি দেৱী বৰবৰুৱাৰ, প্ৰযোজনা মোহনলাল ব্ৰহ্মৰ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: শ্ৰোতাসকলে আকৌ শুনোৱা হওক অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাৰ পৰা অনুষ্ঠানৰ শেষত শুনাবলৈ লোৱা হৈছে কৃষ্ণা লহকৰ বৰদলৈৰ কণ্ঠৰ এটি গীত গীতৰ কথা অপূৰ্ব বেজবৰুৱাৰ প্ৰযোজনা অসীম হাজৰিকাৰ

আকৌ শুনোৱা হওক অনুষ্ঠানত শ্ৰোতাসকলে অঞ্জুদেৱী, ৰঞ্জিত কটকী আৰু কৃষ্ণা লহকৰ বৰদলৈৰ কণ্ঠৰ গীত শুনিলে। গীতৰ কথা আছিল ক্ৰমে বিবি দেৱী বৰবৰুৱা, জীমনী চৌধুৰী আৰু অপূৰ্ব বেজবৰুৱাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু পূবালী সুৰ অনুষ্ঠানত আগবঢ়াইছো নগদ চন্দ্ৰ ৰাভা আৰু সংগীসকলে গোৱা ৰাভা গীত।

পূবালিহুৰ অনুষ্ঠানত সেয়া আছিল নগদ চন্দ্ৰ ৰাভাৰু সংগীসকলে গোৱা ৰাভা গীত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিবলৈ লৈছোঁ আধুনিক গীতৰ অনুষ্ঠান। আজিৰ শিল্পী প্ৰাৰ্থনা চৌধুৰী। শিল্পীৰ কণ্ঠত প্ৰথমে এয়া গীতাঞ্জলি মহন্তৰ এটি ৰচনা।

0: তোৰ লৰাটো কেতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে প্ৰাৰ্থনা চৌধুৰীৰ কণ্ঠত আধুনিক গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাৰ পৰা। শিল্পীৰ কণ্ঠত এইবাৰ শুনক নিত্যা দত্ত ৰচিত এটি গীত।

এটি ঘোষণা আকাশবাণী গুৱাহাটীত অসমীয়া চাহ জনগোষ্ঠীয় ভাষা বড়ো কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে' দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। কোনো প্ৰাৰ্থীয়ে 25 মে'ৰ ভিতৰত প্ৰৱেশ পত্ৰ মেইলযোগে নাপালে আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক। আমি পুনৰ ঘূৰি আহিছোঁ অনুষ্ঠানৰ মাজলৈ। শ্ৰোতাসকলে আধুনিক গীত শুনিছে প্ৰাৰ্থনা চৌধুৰীৰ কণ্ঠত। শিল্পীগৰাকীৰ কণ্ঠত শুনক আজিৰ অনুষ্ঠানৰ শেষৰটি গীত। গীতৰ কথা নিত্যা দত্তৰ।

0: আধুনিকীত অনুষ্ঠানত আজি শ্ৰোতাসকলে প্ৰাৰ্থনা চৌধুৰীৰ কণ্ঠত গীতাঞ্জলি মহন্ত আৰু নিত্যাদত্ত ৰচিত গীতকেইটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মুখ্য বাতৰিৰ শিৰোনাম।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি চতুৰ্থ দিনা সদনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল কৰে। অসম বিধানসভা 2026ৰ নিৰ্বাচনত নিজ নিজ সমষ্টিত জয়লাভ কৰা শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ বিধায়কসকলক গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত দলৰ তৰফৰ পৰা আজি আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ বিশেষ ফাষ্ট ট্ৰেক আদালতে আজি 7 অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ সন্দৰ্ভত ৰায়দান কৰে। অসম মীন উন্নয়ন নিগমৰ চৰকাৰী পুঁজিৰ অপব্যৱহাৰৰ অভিযোগ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে আজি গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন ভিন ঠাইত অভিযান চলাই 8 বিষয়াক আটক কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি নলবাৰী জিলাৰ জাগ্ৰা গাঁৱক কৃষি আদৰ্শ গাঁও প্ৰকল্প হিচাপে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। প্ৰতিকূল বতৰ আৰু সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত আৰু মানস ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল অহা 1 জুনৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব। সামাজিক মাধ্যমত শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে অসম আৰক্ষীয়ে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শাৱলী জাৰি কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন কোৱালিফায়াৰ খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু গুজৰাট টাইটানছৰ মুখামুখি হৈছে। এতিয়া মুখ্য বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি বুলি নিশা 9:25 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খেল আৰু খেলুৱৈ আজিৰ অনুষ্ঠানত আগবঢ়োৱা হৈছে অসম ৰঞ্জী দলৰ খেলুৱৈ আকাশ সেনগুপ্তাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিছে সীমান্ত বাৰ্মাই।
1: নমস্কাৰ আদৰৰ শ্ৰোতা, খেল আৰু খেলুৱৈ অনুষ্ঠানৰ আন এটি নতুন খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছো। আদৰৰ শ্ৰোতা, আজি এগৰাকী বিশেষ খেলুৱৈ আমাৰ ষ্টুডিঅ'ত আহি উপস্থিত হৈছে আৰু তেখেত হৈছে আকাশ সেনগুপ্তা, অসম ৰঞ্জী টীমৰ ফাৰ্ষ্ট বোলাৰ। আপোনাক স্বাগতম জনাইছো আমাৰ ষ্টুডিঅ'লৈ আৰু খেল আৰু খেলুৱৈ অনুষ্ঠানলৈ।
2: ধন্যবাদ।
1: যোৱা তিনিটা বছৰ ধৰি আপুনি অসমৰ ৰঞ্জী টীমৰ সৈতে খেলি আছে, ফাৰ্ষ্ট বোলাৰৰ দায়িত্ব বহুত থাকে আৰু তাত ধৰক ফিজিকৰ কথাৰ পৰা ফিটনেছৰ পৰা গোটেই কথাবিলাক আহে আৰু ৰঞ্জীত খেলাটো ইমান সহজ কথাও নহয়, কম্পিটিশ্যন বহুত থাকে। এই যাত্ৰাটোৰ কথাটো কওকচোন, আপুনি অসম ৰঞ্জী টীমত কেনেদৰে প্ৰৱেশ কৰিলে, আপোনাৰ ট্ৰেইনিঙৰ পৰা আৰম্ভ কৰি এই যাত্ৰাটোৰ কথা অকণমান চমুকৈ আমাৰ শ্ৰোতাই শুনি ভাল পাব।
2: মই ফাৰ্ষ্ট আপোনাৰ 2021-22 চনত মানে ৰঞ্জী ট্ৰফিত ডেবিউ কৰিছিলোঁ। তেনেকৈ ফাৰ্ষ্ট মই 25 under 25 হয় 19 হয় তেনেকৈ 16, তো তাৰে পৰা যেনেকৈ পাৰফৰ্ম কৰি মেলি আগবাঢ়ি আহিব লাগে। মই আণ্ডাৰ 25 খেলিছিলোঁ ওৱান ডে হোৱাইট বলৰ, তো তাত ভাল পাৰফৰ্মেঞ্চ হোৱাৰ কাৰণে মোক ৰঞ্জী ট্ৰফি ছিনিয়ৰ ট্ৰায়েলত মাতিলে। তেনেকৈ তো ছিনিয়ৰ ট্ৰায়েলছত মই ভাল বলিং ভাল বেটিং কৰাৰ পিছত মোক ৰঞ্জী ট্ৰফিৰ টীমত তেনেকৈ ছিলেক্ট কৰা হৈছে। আমাৰ মানে ছিলেক্টাৰ্ছ থাকে তেনেকৈ অসম ক্ৰিকেটৰ ছিনিয়ৰ ছিলেক্টাৰ্ছ, তেনেকৈ মানে সিহঁতি আমাক ছিলেক্ট কৰে আৰু তেনেকৈ তেনেকৈ মোক অপৰচুনিটি দিছে আৰু তেনেকৈ ভাল কৰাৰ কাৰণে।
1: আৰু যোৱা তিনি বছৰ ধৰি আপুনি অসমৰ ৰঞ্জী প্লেয়াৰ হিচাপে খেলি আছে ৰঞ্জী টীমৰ, এই যে ধৰক আপুনি ক'লে ভাল পাৰফৰ্ম কৰিলে, তাৰ আগতে নিশ্চয় আপোনাৰ ট্ৰেইনিঙৰ ধাৰা আছে বা কেতিয়া আৰম্ভ কৰিছিলে প্ৰথম খেলিবলৈ, ক'ত ট্ৰেইনিং লৈছে আপুনি এই কথাখিনি কওকচোন, কিমান বছৰৰ পৰা আৰম্ভ কৰিছিলে?
2: মইতো বহুত আগৰ মানে সৰুৰ পৰা একচুৱেলি মোৰ দাদাই ক্ৰিকেট খেলিছিলে, মইতো তেতিয়া একদম সৰু আছিলোঁ নাজানো, তো দাদাৰ লগত ফিল্ডত গৈ গৈ গৈ তেনেকৈ চাই দাদাক চাই তেনেকৈ মানে শিকা আৰু। তো মই একচুৱেলি গোৱালপাৰাৰ হয়,
1: দাদাৰ নামটো
2: অভিষেক সেনগুপ্তা,
1: তেখেতেও খেলিছিলে,
2: হয় তেখেতেও খেলিছিলে, তেওঁক চাই চাই চাই চাই মই ক্ৰিকেট খেলা। তাৰপিছত গোৱালপাৰাত আমাৰ কোচ আছিলে এজন নেপলিয়ন ভূঞা ছাৰ বুলি, তেওঁ মানে বহুত হেল্প কৰিছে মোক এইটো পাতত। সৰুৰ পৰা মই মানে বহুত ভয় খাইছিলোঁ আৰু, সৰু থকাতে এই আপোনাৰ যোনটো ক্ৰিকেট বল হয় সেইটো বহুত হেভি থাকে সৰু ল'ৰাৰ কাৰণে, ইটছ লাইক ভেৰি টাফ আৰু। তেতিয়া তেওঁ মানে মোক বহুত তেনেকৈ সাহস দিছিলে যে পাৰিবি, তই পাৰিবি খেলিব, একো এনেকুৱা ভয়ৰ কথা নাই। তেতিয়া আণ্ডাৰ 14 খেলিলোঁ, আণ্ডাৰ 14 পৰা আমি আণ্ডাৰ 14 আমি চেম্পিয়ন আছিলোঁ সেইটো বছৰ, আণ্ডাৰ 2012-13 গোৱালপাৰা ডিষ্ট্ৰিক্ট টীম। তো তাৰপিছৰ পৰাই মানে মোৰ ক্ৰিকেটিং জাৰ্ণিটো আগবাঢ়ি গুচি গ'ল। তেতিয়া ষ্টেট হয় আণ্ডাৰ 16-19 তেনেকৈ ছিনিয়ৰ লেভেলো হয়, এইবিলাক একো জনা নাছিলোঁ। তাৰপিছত অসম ক্ৰিকেটে ট্ৰায়েলত মাতিলে আণ্ডাৰ 16
1: হয়,
2: তো তেতিয়াহে মই মানে কেম্পত অহাৰ দুদিনমান পিছতহে গম পালোঁ যে মানে অ' আচ্ছা এনেকুৱা আণ্ডাৰ 16 হয়, ষ্টেট লেভেল হয়, তাৰপিছতহে এনেকৈহে মানে ৰঞ্জী ট্ৰফি হৈ মেলি ইণ্ডিয়া টীমত খেলিব পাৰি, সেইটো মানে ৱেটো মই আগত জনাই
1: নাছিলোঁ।
2: তো তাৰপিছত গম পাই লাহে লাহে লাহে লাহে গম পাই খেলি খেলি খেলি আণ্ডাৰ 16 খেলিলোঁ, তাৰপিছত 19 খেলিলোঁ, তাৰপিছত তেনেকৈ ছিনিয়ৰ মানে আহিলোঁ।
1: আপুনি কেম্পলৈ আহিবলৈ কেম্পটো ক'ত হৈছিলে?
2: কেম্পটো আমাৰ ফাৰ্ষ্ট হৈছিলে নেহৰু ষ্টেডিয়ামত,
1: হয়
2: নেহৰু ষ্টেডিয়ামত আমাৰ তেতিয়া কমপ্লিট ইনফ্ৰাষ্ট্ৰাকচাৰ আছিলে পুৰা, তেতিয়া নেহৰুত হৈছিলে কমপ্লিট, ফাৰ্ষ্ট টু লাষ্ট একদম কমপ্লিট নেহৰুতে হৈছিলে তেতিয়া।
1: হয়, এতিয়া বৰ্তমান আপুনি কি খেলি আছে? আপুনি ৰঞ্জী খেলি আছে বাৰু তিনিটা বছৰ ধৰি, আন কি টুৰ্ণামেণ্ট খেলি আছে?
2: মই আপোনাৰ ছৈয়দ মুস্তাক আলী যোনটো হয় আমাৰ হোৱাইট বলৰ T20 হয় ছিনিয়ৰ, সেইটো আৰু বিজয় হাজাৰে হয়, সেইটো আপোনাৰ 50 overs
1: হয়।
2: এই তিনিটা ফৰ্মেট হয় আমাৰ ছিনিয়ৰ লেভেলৰ, তো তিনিটা ফৰ্মেটে মই খেলি আছো লাষ্ট 3 years
1: হয়। আপোনালোকৰ কেম্পবিলাক ক'ত হয়
2: আৰু এতিয়াতো
1: বৰ্তমান সময়?
2: হয়, বৰ্তমান সময়ত চব কেম্প আপোনাৰ বৰ্ষাবাৰতে হয়,
1: বৰ্ষাবাৰ ক্ৰিকেট ষ্টেডিয়াম,
2: বৰ্ষাবাৰ ক্ৰিকেট ষ্টেডিয়ামত তাতেই হয়। আৰু কেতিয়াবা যদি তেনেকৈ এভেইলেবল নাথাকে, মানে অসম ক্ৰিকেটে মানে তেনেকৈ ষ্টেপছ লৈছে, বহুত ভাল ভাল মানে মানে

0: বছৰে বছৰে তেনেকে গ্ৰাউণ্ডছ মানে নতুন নতুন গ্ৰাউণ্ডছ বনাই আছে। তো এটা বহুত ধুনীয়া গ্ৰাউণ্ড বনাইছে এচিএ ক্ৰিকেট একাডেমি বুলি ফুলুমত, আমিন গাঁৱৰ পিনে তেনেকে ফুলুমত বহুত ধুনীয়া ইনফ্ৰাষ্ট্ৰাকচাৰ বনাইছে এটা। তাত মানে এতিয়া ক্ৰাইমছখিনি যদি ইয়াত বৰ্ষাৰ পৰা খেলিছে তেওঁ যদি ছাপোজ বিজি থাকে ডিউ টু এনি টুৰ্ণামেণ্টছ এণ্ড অল, ফুলুং তাৰ ক্ৰিকেট গ্ৰাউণ্ডত মানে ক্ৰাইমছ এণ্ড অল অৰ্গেনাইজ কৰে আৰু। তেতিয়া
1: এতিয়া এজন ক্ৰিকেট প্লেয়াৰ বিশেষকৈ ৰঞ্জী খেলাৰ পাছত এনেকুৱা ভাৱ থাকে যে নেশ্যনেল জাৰ্চিটো কেতিয়া পিন্ধিবলৈ পাম, সেইটো এটা ড্ৰিম হয়। আপোনাৰ নিশ্চয় সেই ড্ৰিম আছে?
0: নিশ্চয় নিশ্চয়।
1: সেই ড্ৰিমটোৰ কথা কওকচোন।
0: সেইটোতো যেতিয়া পৰা মানে খেল ষ্টাৰ্ট কৰাও নাছিলোঁ চাগে, তেতিয়াৰ পৰা সেইটো ড্ৰিম আছিল যে এদিন ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰিব লাগিব, টিভিত আহিব লাগিব, সেইটো নেশ্যনেল জাৰ্চি পিন্ধি মেলি বলিং কৰিব লাগিব বা বেটিং কৰিব লাগিব তেনেকে। মেইন সেইটোৱে সৰুৰ পৰাই সেইটোৱে সপোন যে নিজৰ কান্ট্ৰিক কেনেকে মানে প্ৰাউড কৰাওঁ, নিজৰ মা দেউতা ৰিপ্ৰেজেণ্ট কৰাওঁ, মানে নিজৰ মা দেউতাৰ চকুত কেনেকে মানে প্ৰাউড ফিল কৰাওঁ নিজকে, সেইটোৱে এতিয়া চাওঁ, এতিয়া চেষ্টা কৰি আছো সেইটো পাততে যিমান জলদি
1: সফল হ'ব আমাৰ সকলোৰে শুভেচ্ছা আছে আপোনালৈ।
0: ধন্যবাদ।
1: কিন্তু কথা তাৰ কাৰণে যথেষ্ট কষ্ট কৰিবলগীয়া হয়
0: মালিগাঁও হেডকোয়ার্টার তাত জব করে আছো। সো আমার নটার পর তেনেকে দুটা লোকে জব থাকে যদি মানে ম্যাচেস চলি না থাকে, তারপর ইভিনিং ট্রেনিং থাকে মোর, মানে রঞ্জি ট্রফি টিমের যখন কারেন্ট ট্রেনার ভাস্কর বৰা বলে মোর ট্রেনার হয়। সো তেওঁৰ লগতে মই লাস্ট ট্ৰায়েল হৈছিলে তেনেকে অল ইণ্ডিয়া ট্ৰায়েল হৈছিলে মুম্বাইত, তাৰ পৰা মানে ছিলেক্ট কৰি মেলি তাৰপিছত তেনেকে জব এপইণ্ট কৰা হৈছে।
1: নিশ্চয় এটা সুযোগ থাকে ন, খেল খেলিলে ৰঞ্জি খেলিলে তাৰপাছত নিশ্চয় মানে দুইফালে চলি আছে, দুইটা কৰাত অসুবিধা নহয় নেকি?
0: দুটা লোকেহে জব কৰিব দিয়ে, তো তাৰপিছত আমাৰ বাকীখিনি টাইম যিমান থাকে সেইটো টাইম আপোনাৰ ট্ৰেইনিং আৰু যদি প্ৰেক্টিচ থাকে প্ৰেক্টিচ কৰিলে তেনেকে আপোনাৰ সেইটো কাৰণে এলাউ কৰা হয় প্ৰপাৰ।
1: এতিয়া ধৰক ইণ্ডিয়ান টীমলৈ আপোনাৰ দূৰত্ব কিমান বুলি ভাবে, কেতিয়া সোমোৱাৰ চান্সটো পাব, সদায় তেনেকুৱা থাকে?
0: ইণ্ডিয়ান টীমৰতো সেইটোতো মানে বহুত লম্বা জাৰ্ণি হয় সেইটো অভিয়াছলি। এতিয়া আমাৰ মানে যদি মই মানে আপোনাৰ ছিনিয়ৰ অসম টীম ষ্টেট ৰিপ্ৰেজেণ্ট কৰি আছোঁ তেতিয়াহ'লে সেইটো মানে আপোনাৰ অনলি টু ষ্টেপছ আহে, বিকজ এতিয়া মই ইয়াৰে পৰা আপোনাৰ আই পি এল ট্ৰাই কৰিব লাগিব, আই পি এললৈ আই পি এল অকশ্যনছ বা তেনেকৈ আই পি এল খেলিবৰ কাৰণে, তাৰপিছত আই পি এলত পাৰফৰ্ম কৰি মেলি তেনেকৈ আপোনাৰ ইণ্ডিয়া টীমত সোমাব পাৰি। বৰ্তমান আপোনাৰ মেইন প্লেটফৰ্মটোৱে হৈ গৈছে আই পি এল।
1: আই পি এল হৈছে হয়। আপোনাৰ সেইটো কেনেকৈ ভাবিছে?
0: সেইটো আপোনাৰ আমাৰ যোনটো টি টুৱেণ্টি টুৰ্ণামেণ্ট হয় ছৈয়দ মুস্তাক আলি, তাৰ পাৰফৰ্মেঞ্চ বেচিছত সেইটো পাৰফৰ্মেঞ্চৰ হিচাপতে মষ্টলি মানে আই পি এলৰ তেনেকৈ অকশ্যনছত আপোনাৰ নাম আহে, বিকজ আপোনাৰ তেনেকৈ ছৈয়দ মুস্তাক আলি টুৰ্ণামেণ্টছত চব মানে ভেনিউত তেনেকৈ আপোনাৰ আই পি এল স্পটাৰ্ছ মানে মানুহ তেনেকৈ ছিলেক্টাৰ্ছ এণ্ড অল নেশ্যনেল ছিলেক্টাৰ্ছ আমাৰ এভেইলেবল থাকেই চব জেগাত, সিহঁতি চাই মেলি তেনেকৈ পিক কৰে আৰু প্লেয়াৰ্ছ যে কোন ভাল কৰি আছে কোন কেনেকুৱা কৰি আছে, তেনেকুৱা পিক কৰি মেলি তাৰপিছত
1: মানে
0: আপুনি যদি ভাল পাৰফৰ্ম কৰি আছে, যদি আপুনি বলাৰো হয় বা বেটছমেনো হয়, কনচিষ্টেণ্ট হয় আৰু পাৰফৰ্ম কৰি আছে নিজৰ ষ্টেটৰ কাৰণে, নিজৰ ষ্টেটক মেচ জিকাই আছে, তেতিয়াহ'লে মানে একো তেনেকুৱা স্পেচিফিক আপুনি বলিং বা বেটিং তেনেকুৱা একো মেটাৰ নকৰে আৰু। বহুত চাইড আপোনাৰ টীমকটো বেটিং বলিং দুটাই লাগিব লাগিব, দুটাতে চোৱা হয় তেনেকৈ।
1: নিশ্চয়কৈ। এতিয়া ধৰক আপোনাৰ লগৰ কোনবিলাক প্লেয়াৰ আছে, কাৰ লগত খেলি আছে, টীমত আৰু কোন কোন আছে তেনেকুৱা নাম ল'ব পৰা?
0: তেনেকুৱাটো বৰ্তমান ৰিয়ান আছে, অলৰেডি ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰিছে, বহুত নাম কৰিছে অসমৰ গৌৰৱ
1: ৰিয়ান পৰাগ,
0: ৰিয়ান পৰাগ দুলীপ ট্ৰফিত মুক্তাৰ হুছেইন, ডেনিছ দাস আৰু ৰিয়ান পৰাগ তিনিজনে পাইছে বৰ্তমান। এই তিনিজন বৰ্তমান আমাৰ বহুত ভাল প্লেয়াৰ চলি আছে আৰু অসম ক্ৰিকেটত তেনেকে ঢেৰ প্লেয়াৰ আছে, যেনেকুৱা মৃন্ময় দত্তা আছে, তেনেকে সবে আমি একেলগে খেলি আছো।

0: আৰু তাতকে ধৰ তাৰ ছিনিয়ৰ প্লেয়াৰ যোনে ধৰ ইণ্ডিয়া টিমত খেলি আছে তেনেকুৱা কোন আইডল কাক মানে
1: আগবাঢ়িছো তেনেকুৱাটো হাৰ্দিক পাণ্ডিয়া জানি চাই
0: হয়
1: এনেকুৱা এটা ষ্টেজৰ পৰা উঠিছে তো মানে এইটো ভেৰি আনবিলিভেবল আৰু তেওঁৰ জাৰ্ণিটো ইজ ভেৰি ইনস্পাইৰিং আৰু চবৰ কাৰণে মই ভাবোঁ যে মানে তেওঁ যদি মানে এইটো পজিশ্যনৰ পৰা যদি উঠিব পাৰিছে মানে চবে যদি মানে আপোনাৰ মনত সেইটো বিশ্বাস থাকে আপুনি কৰিব পাৰা তেতিয়াহ'লে আপুনি মানে যিকোনো ষ্টেজৰ পৰা আপুনি উঠিব পাৰে
0: নিশ্চয় বৰ সুন্দৰ কথা কৈছে আপুনি আৰু এতিয়া ধৰক কোনোবা তেনেকুৱা ছিনিয়ৰ ষ্টাৰ প্লেয়াৰৰ লগত খেলিছে নেকি
1: ষ্টাৰ প্লেয়াৰটো তেনেকে
0: বা আহিছে ইয়াতে কেতিয়াবা লগ পাইছে বল কৰিছে বা আপোনাৰ ড্ৰিম আছে যে অমুকক মই বল কৰিম
1: ইণ্ডিয়াৰ ছিনিয়ৰ টীমৰ মানে অকল মই চাগে বিৰাট কোহলি আৰু আপোনাৰ ৰোহিত শৰ্মা তেওঁ সিহঁতৰ লগতে খেলা নাই বিকজ সিহঁতি এনি টাইম নেশ্যনেল টীমতে থাকে মষ্টলি আৰু ডমেষ্টিক তেনেকে বহুত চাগে নেখেলে তো মই যিমান মানে অলমষ্ট বাকী চব প্লেয়াৰৰ লগতে খেলা
0: তেনেকে খেলিছে বাকী গোটেই আটাইখিনি প্লেয়াৰৰ লগত
1: আটাইখিনি লগতে চবতে লগতে মানে আমাৰ যোনটো ডমেষ্টিক হয় ৰঞ্জী ট্ৰফি হয় এইটো মানে হায়েষ্ট ফৰ্ম অফ ডমেষ্টিক ক্ৰিকেট আৰু তো তাত চব ইণ্ডিয়া প্লেয়াৰ্ছেই খেলে অলমষ্ট তো তাতে অলমষ্ট চবকে লগ পোৱা মই ক্ৰুচিয়েল পাইছো বিকজ তেওঁৰ মানে ৱে অফ প্লেয়িংটো বহুত বেলেগ বহুত ডমিনেটিং ক্ৰিকেট খেলে তেওঁ তেনেকুৱা টাইপ
0: গতিকে আমিও আশা কৰিছো আপুনি ইণ্ডিয়ান টীমত খেলক সোনকালে ইণ্ডিয়ান টীমৰ জাৰ্চি আপুনি পিন্ধক এজন প্লেয়াৰৰ বাবে ধৰক আমাৰ যিয়ে লিষ্টাৰ শুনি থাকে ডিচিপ্লিন অতিকৈ প্ৰয়োজনীয়
1: হয়
0: আপুনি সেই ডিচিপ্লিন নিজৰ লাইফত কেনেদৰে মেইনটেইন কৰে আপোনাৰ এটা সুন্দৰ ফিজিক আমি দেখিছোঁ কেনেদৰে সেই ডিচিপ্লিন লাইফ এটা মেইনটেইন কৰে ধৰক ডায়েটৰ পৰা আৰম্ভ কৰি এক্সাৰচাইজ আছে ট্ৰেইনিং আছে গোটেইখিনি কেনেকৈ মেইনটেইন কৰে
1: সেইটো একচুৱেলি যেতিয়া আমি মানে মোৰ ট্ৰেইনাৰ যোন আছে তেওঁ মানে এইবিলাক চব চাই দিয়ে আৰু মোৰ ডাইটিচিয়ান তেওঁ মানে এইবিলাক তেওঁ অৰ্গেনাইজ কৰে চব কেনেকৈ কি খাব লাগে কেতিয়া খাব লাগে কিমানখিনি খাব লাগে চব মানে ৰাতিপুৱা উঠাৰ পৰা একদম মানে শেষৰ লোকে আৰু তেওঁ মানে ট্ৰেইনিঙৰ পৰা লৈ মোৰ ডায়েটৰ পৰা লৈ ইচ এণ্ড এভৰিথিং তেওঁ চাই দিয়ে চ' সেইটোৱে মানে মেইনটেইন মানে আপোনাৰ ফিটনেছটো অল অভাৰ দ্য লাইক ছিজনৰ কাৰণে পুৰা ছিজনৰ কাৰণে বা অহা ছিজন আপকামিং ছিজনৰ কাৰণে কেনেকৈ মেইনটেইন কৰিব লাগে চব তেওঁ চায় আৰু হয়
0: আৰু এটা এটা ক্ৰিকেট প্লেয়াৰ এগৰাকী আমাৰ সকলোৰে আইডিয়েল হয় তেওঁলোকে বহুত আপকামিং জেনেৰেশ্যনবিলাকে চাই থাকে দেখি থাকে তেওঁলোকে মেছেজ দিয়ে বা এটা হেলডি লাইফষ্টাইলৰ কাৰণে হওক ইয়াং যিখিনি আমাৰ থাকে তেওঁলোকক এট্ৰেক্ট কৰে এইবিলাক বস্তুৱে গতিকে ধৰক যিটো ৰঞ্জী খেলিছে আপুনি বৰ্তমান ধৰক তেনেকুৱা ধৰণৰ এটা পৰ্যায় পাইছে লাহেকৈ হায়েষ্ট ডমেষ্টিক ক্ৰিকেট খেলি আছে সেই ইয়াংষ্টাৰখিনি যিখিনি আহিব খোজে সেই গেমছত গেমছ বুলি নহয় এনেই ইয়াংষ্টাৰখিনি কি আপীল কৰিব খুজিব আপুনি
1: ভাল প্ৰেক্টিচ কৰক আৰু ডেডিকেশ্যনটো আজিকালি মানে আপোনাৰ যিমান আপুনি ডেডিকেটেড হয় যিমান আপুনি এটা বস্তুৰ প্ৰতি মানে আপুনি নিজৰ কামটো বা নিজৰ মানে মনোযোগটো দিয়ে সিমানে আপুনি ছাকচেছফুল হোৱাৰ চান্সেছ বেছি থাকে যিমান পাৰে কষ্ট কৰক যিমান পাৰে ৰাইট ৱেত কষ্ট কৰক আৰু নিজকে ডিচিপ্লিন ৰাখক আৰু ফ'কাছ ৰাখক
0: নিশ্চয় খুব সুন্দৰ বাৰ্তা দিছে ডিচিপ্লিন ৰাখক ফ'কাছ ৰাখক আমি আহি আহি আমাৰ নিৰ্ধাৰিত যি সময় প্ৰায় শেষ হৈছে গতিকে আৰু শ্ৰোতা খেল আৰু খেলুৱৈ আজি আমাৰ অসমৰ ৰঞ্জী প্লেয়াৰ আকাশ সেনগুপ্তাক আমি ইমানতে বিদায় দিব লাগিব কিন্তু বিদায় দিয়াৰ বাবে তেখেতলৈ আমি অলেখ শুভকামনা যাচিছোঁ যাতে তেখেতে আমাৰ ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰিব পাৰে ইণ্ডিয়াৰ টীম ইণ্ডিয়াৰ হৈ খেলিব পাৰে তাৰে আশা কৰিছোঁ আৰু তেখেতলৈ শুভেচ্ছা জ্ঞাপন কৰি আজিৰ অনুষ্ঠানৰ পৰা মই হিমন্ত বৰ্মাই ইমানতে বিদায় মাগিছোঁ নমস্কাৰ
2: নমস্কাৰ ইমান পৰে শ্ৰোতাসকলে অসম ৰঞ্জী দলৰ খেলুৱৈ আকাশ সেনগুপ্তাৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে সাক্ষাৎ গ্ৰহণ কৰিলে হিমন্ত বৰ্মাই
3: অনুষ্ঠানত এইবাৰ আগবঢ়াইছো কেইটামান খেলৰ বাতৰি গুৰিন্দৰবীৰ সিং ভাৰতৰ দ্ৰুততম মানৱ ভাৰতৰ দ্ৰুততম মানৱ হোৱাৰ গৌৰৱ অৰ্জিলে পঞ্জাৱৰ স্প্লিণ্টাৰ গুৰিন্দৰবীৰ সিঙে ৰাঁচীৰ বিৰচা মুণ্ডা ষ্টেডিয়ামত ভাৰতৰ স্প্লিণ্টিঙৰ ইতিহাসত এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ ৰ'ল পঞ্জাৱৰ দৌৰবীৰজনে মাথো 10.9 ছেকেণ্ড সময়তে 100 মিটাৰ দৌৰ সম্পূৰ্ণ কৰি ভাৰতৰ এথলেটিকছ ক্ষেত্ৰখনত এক নজিৰবিহীন কৃতিত্ব গঢ়িলে ষ্টেডিয়ামখনত অনুষ্ঠিত 29 সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় এথলেটিকছ চেম্পিয়নশ্বিপত গুৰিন্দৰবীৰে ওড়িশাৰ অনিমেশ কুজুৰৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰে 10.9

0: দহ ছেকেণ্ডৰ ভিতৰত এশ মিটাৰ সম্পূৰ্ণ কৰা গুৰিন্দৰবীৰ সিং ভাৰতৰ প্ৰথমগৰাকী স্প্লিণ্টাৰ। আনকি এছিয়াৰ দ্বিতীয় দ্ৰুততম দৌৰবিদ হোৱাৰো কৃতিত্ব গঢ়ে তেওঁ। গুৰিন্দৰবীৰে ইতিমধ্যে গ্লাছগো কমনৱেলথ গেমছৰ যোগ্যতা অৰ্জনৰ মানদণ্ড অতিক্ৰম কৰিছে। এফ আই জি বিশ্ব চেলেঞ্জ কাপত প্ৰণতিৰ ৰূপ জয়। এফ আই জি বিশ্বকাপ চেলেঞ্জ কাপ 2026ত মহিলাৰ ভল্ট ইভেণ্টত ৰূপৰ পদক জয় কৰিছে ভাৰতীয় জিমনাষ্ট প্ৰণতি নায়কে। তাস্খণ্ডত অনুষ্ঠিত এই প্ৰতিযোগিতাখনত সফলতা লাভ কৰে ওড়িশাৰ 31 বৰ্ষীয় খেলুৱৈগৰাকীয়ে। ভিয়েটনামৰ থি কুইন নু গুয়েনে স্বৰ্ণ আৰু উজবেকিস্তানৰ ছাখিনোভা নুয়ে ব্ৰঞ্জৰ পদক জয় কৰে। প্ৰতিদ্বন্দ্বিতাত অংশ লোৱা আন এগৰাকী ভাৰতীয় খেলুৱৈ প্ৰতিষ্ঠা সামন্থাই ষষ্ঠ স্থান লাভ কৰে। ৰাষ্ট্ৰীয় স্পীড স্কেটিং চেম্পিয়নশ্বিপ। গুৱাহাটীৰ এন পি এছ ইণ্টাৰনেশ্যনেল স্কুলৰ প্ৰতিভাৱান যুৱ স্কেটিং তাৰকা মাধুৰ্য ৰাজ চৌধুৰীয়ে উত্তৰ প্ৰদেশৰ নয়দাত অনুষ্ঠিত ৰেংকিং অপেন নেশ্যনেল স্পীড স্কেটিং চেম্পিয়নশ্বিপত ৰূপৰ পদক জয় কৰি সমগ্ৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। ৰুলাৰ স্কেটিং ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ উদ্যোগত যোৱা 21-24 মেলৈ অনুষ্ঠিত এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ টুৰ্ণামেণ্টখনত দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 1500 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। উল্লেখ্য যে এই ৰাষ্ট্ৰীয় পদক লাভ কৰাৰ পূৰ্বেই মাধুৰ্যই চলিত বৰ্ষত ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাতো অপ্ৰতিৰোধ্য প্ৰদৰ্শন দাঙি ধৰিছিল। সদৌ অসম ৰেংকিং বেডমিণ্টনত শিৱসাগৰ শ্ৰেষ্ঠ দল। হৰিপুত কুমাৰ সোঁৱৰণী ইউনিক ছানৰাইজ তৃতীয় সদৌ অসম ৰেংকিং বেডমিণ্টন প্ৰতিযোগিতাখন সফলতাৰে সামৰণি পৰিল। এই প্ৰতিযোগিতাত শিৱসাগৰ দলে শ্ৰেষ্ঠ স্থান লাভ কৰে। শিৱসাগৰৰ নৈমিষা শইকীয়াই অনূৰ্ধ 19 আৰু 17 ছোৱালীৰ একক শাখাত চেম্পিয়ন হৈ ডিমকুট অৰ্জন কৰে। অনূৰ্ধ 19 ল'ৰাৰ শাখাত মনাৰ্ক বৰগোহাঁয়ে তিনিচুকীয়াৰ গীতাৰ্থ গগৈক 2-0 আৰু অনূৰ্ধ 17 শাখাত চিৰশ্যামল বৰুৱাই সতীৰ্থ অনিকেশ দত্তক 2-0 ছেটত হৰুৱাই চেম্পিয়ন হয়। আনহাতে অনূৰ্ধ 15 ছোৱালীৰ শাখাত শিৱসাগৰৰ ৰুদ্ৰাণী গগৈয়ে সতীৰ্থ অন্বেষা বুঢ়াগোহাঁইক 2-1 আৰু ল'ৰা শাখাত অভিজ্ঞান দত্তই সতীৰ্থ অৰ্জুন বৰক 2-0 ছেটত পৰাস্ত কৰি চূড়ান্ত বিজয়ী হয়। অনূৰ্ধ 13 ছোৱালী শাখাত অদৃশ্যী বুঢ়াগোহাঁই যোৰহাটৰ হৰ্ষিণী দত্তক 2-1 আৰু ল'ৰাৰ শাখাত আয়ান হুছেইনে সতীৰ্থ আৰ্শাদ তছিৰ ইছলামক 2-1 ছেটত হৰুৱাই চেম্পিয়ন হয়। ইমানবাৰে শ্ৰোতাসকলে খেলৰ বাতৰি শুনিলে।
1: খেল আৰু খেলুৱৈ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। সহস্ৰাব্দি দত্তৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে প্ৰবাল কুমাৰ শৰ্মায়।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু সুৰৰ শৰাই। আজিৰ অনুষ্ঠানৰ শিল্পী জিতেন ডেকা, প্ৰযোজনা কিশোৰ দাসৰ, শিল্পীৰ কণ্ঠত পুনতেই এয়া কিশোৰ দাসৰ এটি ৰচনা।

সুৰৰ শৰাই। আজিৰ অনুষ্ঠানৰ শ্ৰোতাসকলে জিতেন ডেকাৰ কণ্ঠত দুটি গীত শুনিলে। প্ৰযোজনা কিশোৰ দাসৰ। গীতৰ কথা আছিল কিশোৰ দাস আৰু শিল্পীৰ নিজৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিবলৈ লৈছোঁ অসমীয়া শ্ৰব্য সঁফুৰাৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে এয়া কণিকা ভট্টাচাৰ্য্য়।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ অনুষ্ঠানৰ মাজলৈ। শ্ৰোতাসকলে অসমীয়া শ্ৰব্য সফুৰা গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ যোগে। অনুষ্ঠানত এইবাৰৰ শিল্পী মনোৰঞ্জন গগৈ।

চিত্ৰগীত অনুষ্ঠানত এইবাৰ এয়া অন্য এক যাত্ৰা ছবিখনিৰ পৰা জুবিন গাৰ্গৰ কণ্ঠৰে গীতৰ কথা দিলীপ বৰাৰ।

অসমীয়া ছবি গীত অনুষ্ঠান চিত্ৰগীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ যোগে। অনুষ্ঠানৰ শেষত এয়া মা তুমি অনন্যা ছবিখনিৰ পৰা জুবিন গাৰ্গ আৰু তৰালী শৰ্মা।

0: চিত্ৰগীত অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বিধানসভাত আজিৰ দিনটোৰ কাৰ্যক্ৰমণিকাৰ এক প্ৰতিবেদন।
1: দেশৰ অন্যান্য ৰাজ্যৰ লগতে ষোড়শ অসম বিধানসভাতো ধনীভূতত নাৰী সবলীকৰণৰ উদ্দেশ্যে চৰকাৰীভাৱে সদনত উত্থাপন কৰা সংকল্প প্ৰস্তাৱ গৃহীত হ'ল। ইয়াকে লৈ চলা বিতৰ্কত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয়। এই হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ বিধায়ক বিধায়িকাসকলে প্ৰতিবাদ কৰি সদন ত্যাগ কৰে। শেহতীয়াকৈ সংসদত 2026 চনৰ 131 সংখ্যক সংবিধান সংশোধনী বিধেয়কখন নাকচ হোৱাৰ পাছত 2023 চনৰ মহিলা সংৰক্ষণ আইনখন বলবৎ কৰাৰ বাবে মধ্যপ্ৰদেশকে ধৰি দেশৰ আন আন NDA শাসিত ৰাজ্যসমূহে সংশ্লিষ্ট ৰাজ্যৰ বিধানসভাত প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে। সেই মৰ্মে মহিলা আৰু শিশু কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগেও অনুৰূপ উদ্দেশ্যৰে ষোড়শ অসম বিধানসভাৰ প্ৰথম অধিৱেশনৰ তৃতীয় দিনা চৰকাৰীভাৱে এই সম্পৰ্কীয় সংকল্প প্ৰস্তাৱ উত্থাপন কৰে। ইয়াৰ ভিত্তিতে অধিৱেশনৰ আজি চতুৰ্থ দিনা সদনৰ মজিয়াত এই সংকল্প প্ৰস্তাৱৰ ওপৰত দীৰ্ঘ সময় ধৰি আলোচনা চলে। শাসক বিৰোধী উভয় শিবিৰৰ 29গৰাকী বিধায়ক বিধায়িকাই এই বিতৰ্কত অংশগ্ৰহণ কৰে। এই বিতৰ্কৰ মাজতে সংকল্প প্ৰস্তাৱটোৰ সমৰ্থনত সদনত বক্তব্য আগবঢ়াই জোনাই সমষ্টিৰ বিজেপিৰ বিধায়ক ভুৱন পেগুৱে বিৰোধী শিবিৰক সংবিধান বিৰোধী বুলি অভিহিত কৰে। এই সন্দৰ্ভত বিধায়কগৰাকীয়ে কয় যে 2023 চনৰ মহিলা সংৰক্ষণ আইনখন ইতিমধ্যে দেশৰ সংবিধানৰ অংশ হৈছে। দেশত আইনখন বলবৎ কৰিবলৈ হলে লোকসভা আৰু দেশৰ প্ৰতিখন ৰাজ্যৰ বিধানসভা সমষ্টিৰ পুনৰ্গঠন কৰাটো এই আইনৰ সন্নিৱিষ্ট ধাৰা অনুসৰিয়ে বাধ্যতামূলক। গতিকে এই আইনখন বলবতৰ ক্ষেত্ৰত বিৰোধিতা কৰাসকল হৈছে সংবিধান বিৰোধী। এই মুহূৰ্তত কংগ্ৰেছৰ লগত খিলঞ্জীয়া অসমীয়া আৰু কোনো এটা জনজাতি নাই বুলি ভুৱন পেগুৱে উল্লেখ কৰে। লগে লগে সদনত উত্তেজনাৰ সৃষ্টি হয়। ইয়াৰ মাজতে সদনৰ কাৰ্যবিৱৰণীৰ পৰা কংগ্ৰেছৰ বিৰুদ্ধে বিধায়ক ভুৱন পেগুৱে ব্যৱহাৰ কৰা বাক্যাংশ বাদ দিয়াৰ বাবে কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন ছিকদাৰে আহ্বান জনাই বিধানসভাৰ অধ্যক্ষৰ হস্তক্ষেপ দাবী কৰে। কিন্তু বিধানসভাৰ অধ্যক্ষই এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত সদনত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াৰ পাছতেই বিধানসভাৰ অধ্যক্ষই কোন দলৰ কি দুৰৱস্থা হয় সেয়া চোৱাৰ প্ৰয়োজন নাই বুলি সদনত উল্লেখ কৰে। বিধানসভাৰ অধ্যক্ষৰ এই বক্তব্যৰ পাছতেই বিধায়ক অখিল গগৈয়ে নিজৰ আসনৰ পৰা অধ্যক্ষৰ আসনৰ ফালে উঠি যায় আৰু অধ্যক্ষক নিজৰ বাক্যাংশ বাদ দিয়াৰ বাবে দাবী জনায়। বিৰোধীৰ প্ৰতিবাদৰ বাবে সদনত বক্তব্য আগবঢ়াবলৈ

থিয় হৈও থমকি ৰোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে বিধানসভাৰ অধ্যক্ষৰ ওচৰত অভিযোগ দাখিল কৰে। শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে অধ্যক্ষলৈ আঙুলি টোওৱা বুলি অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে বিধায়ক ভুৱন পেগুৱে যদি বিৰোধীক উদ্দেশ্যি আঙুলি টোৱাইছে তেন্তে সেয়া বেয়া কথা, কিন্তু বিধায়ক অখিল গগৈয়ে সদনৰ মজিয়াত অধ্যক্ষক আঙুলি টোৱাই ধমক দিয়াৰ চেষ্টা চলাইছে। সদনৰ মজিয়াত আঙুলি টোৱাই অধ্যক্ষক ধমক দিয়াৰ অপচেষ্টা চলোৱাটো সংসদীয় পৰম্পৰাৰ পৰিপন্থী নহয়, ই অক্ষমণীয় অপৰাধো। ইয়াৰ বাবে সদনৰ মজিয়াত বিধায়ক অখিল গগৈৰ আচৰণৰ ভিডিঅ' নিৰীক্ষণৰ বাবে মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ অধ্যক্ষক আহ্বান জনায়। লগতে এনে আচৰণৰ বাবে বিধায়ক অখিল গগৈয়ে সদনৰ পৰৱৰ্তী কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰিব পাৰিব নে নোৱাৰে সেয়াও নিৰীক্ষণ কৰিবলৈ বিধানসভাৰ অধ্যক্ষক সদনৰ মজিয়াৰ পৰাই আহ্বান জনায়। ইয়াৰ মাজতে বিৰোধী কংগ্ৰেছৰ লগতে ৰাইজৰ দলৰ বিধায়ক বিধায়িকাসকলে সদন ত্যাগ কৰে। ইয়াৰ পাছতে সমষ্টি পুনৰ্গঠনৰ প্ৰয়োজন সন্দৰ্ভত সদনত কাৰণ ব্যাখ্যা কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে বৰ্তমান ৰাভা জনগোষ্ঠীৰ এটা সমষ্টি আছে, বড়ো জনগোষ্ঠীৰ বাবেও বিধানসভা আৰু লোকসভা সমষ্টি আছে, কিন্তু খিলঞ্জীয়া জাতি হোৱা সত্বেও এই পৰ্যন্ত সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, তিৱা আদিৰ দৰে ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীৰ প্ৰতিনিধি জয়ী কৰাই আনিব পৰাকৈ ৰাজ্যত এটাও বিধানসভা সমষ্টি নাই। যোৱা এপ্ৰিলত সংসদত সংবিধান সংশোধনী বিধেয়কখন গৃহীত হোৱা হলে নিশ্চিতভাৱে অসমৰ এই ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীৰ লগতে মহিলাৰ বাবেও বিধানসভা সমষ্টি সংৰক্ষণ কৰিব পৰা গলহেঁতেন। লগতে দলগাঁও, মানকাছৰ, আলগাপুৰ, কাটলিচেৰা আদি বিধানসভা সমষ্টিসমূহ বিভক্ত কৰিব পৰা গলহেঁতেন, কিন্তু কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলৰ বাবে এয়া সম্ভৱ হৈ নুঠিল। একেদৰে মহিলাৰ বাবে লোকসভা আৰু বিধানসভাত আসন সংৰক্ষণো সম্ভৱ হৈ নুঠিল। অসমৰ ৰাইজে এই কথা ভালদৰে বুজি পাইছে বাবেই বিধানসভাৰ শেহতীয়া নিৰ্বাচনত বিৰোধীক উচিত প্ৰত্যুত্তৰ দিয়ে বুলিও মুখ্যমন্ত্ৰীয়ে সদনত উল্লেখ কৰে। অৱশ্যে ইয়াৰ আগেয়ে সদনত বক্তব্য আগবঢ়াই কংগ্ৰেছ মহিলা বিৰোধী নহয় বুলি সদনৰ দৃষ্টিগোচৰ কৰে কংগ্ৰেছ বিধায়ক ছাকিৰ হুছেইন ছিকদাৰে। এই সন্দৰ্ভত তেওঁ কয় যে জন্মলগ্নৰে পৰা কংগ্ৰেছে নাৰী সবলীকৰণৰ হকে কাম কৰি আহিছে। নাৰী সবলীকৰণৰ স্বাৰ্থত 1928 চনতে কংগ্ৰেছ কাৰ্যকৰী কমিটীয়ে প্ৰস্তাৱ গ্ৰহণ কৰিছিল। নাৰী সবলীকৰণৰ ক্ষেত্ৰত কংগ্ৰেছে কেতিয়াও বিৰোধিতা নকৰে। কংগ্ৰেছৰ কাৰ্যকালতে দেশে মহিলা ৰাষ্ট্ৰপতি লাভ কৰিছে। কংগ্ৰেছৰ কাৰ্যকালতেই মহিলাই সাংসদ, মুখ্যমন্ত্ৰী, ৰাজ্যপাল আদিৰ দৰে গুৰুত্বপূৰ্ণ সাংবিধানিক পদ অলংকৃত কৰিছে। মহিলাৰ বাবে লোকসভা আৰু বিধানসভাত 33% আসন সংৰক্ষণৰ বাবে কংগ্ৰেছ পক্ষপাতী। ইয়াৰ বাবে সমষ্টি পুনৰ্গঠন নকৰাকৈয়ে দেশত আজিৰ পৰাই কাৰ্যকৰী হোৱাকৈ মহিলাৰ আসন সংৰক্ষণ আইন বলবৎ কৰিবলৈও তেওঁ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায়। ৰাজনৈতিক লাভালাভৰ বাবে নাৰীসকলক ঢাল হিচাপে ব্যৱহাৰ কৰি সমষ্টি পুনৰ্গঠন কৰিব বিচৰা বুলিও বিধায়কগৰাকীয়ে সদনৰ দৃষ্টিগোচৰ কৰে। মহিলাৰ বাবে লোকসভা আৰু বিধানসভাত আসন সংৰক্ষণৰ পূৰ্বে মহিলাসকলক শৈক্ষিকভাৱে উপযুক্ত কৰি গঢ়ি তুলিব লাগিব বুলি সদনৰ দৃষ্টিগোচৰ কৰে মন্দিয়া সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আহমেদে। তেওঁ কয় যে বৰপেটা জিলাৰ গৰিষ্ঠ সংখ্যক শিক্ষাখণ্ড শৈক্ষিকভাৱে বৰ্তমানো পিছপৰি আছে। এই শিক্ষাখণ্ডসমূহত নাৰী শিক্ষা প্ৰসাৰ হোৱা নাই। নাৰী শিক্ষা সাৰ্বজনীন হলেহে লোকসভা আৰু বিধানসভাত মহিলাৰ বাবে 33% আসন সংৰক্ষণৰ উদ্দেশ্য সফল হ'ব। লগতে স্বাস্থ্যখণ্ডৰ উত্তৰণৰ বাবেও প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ তেওঁ আহ্বান জনায়। লোকসভা আৰু বিধানসভাত মহিলাৰ বাবে 50% আসন সংৰক্ষণ হোৱা উচিত বুলি উল্লেখ কৰে শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে। অৱশ্যে ইয়াৰ বাবে সমষ্টি পুনৰ্গঠন প্ৰক্ৰিয়া সম্পন্ন হোৱালৈ অপেক্ষা নকৰি আজিৰে পৰা মহিলা সংৰক্ষণ আইন বলবৎ কৰাৰ বাবে বিধায়কগৰাকীয়ে দাবী জনায়। চৰকাৰীভাৱে উত্থাপন কৰা সংকল্প প্ৰস্তাৱৰ বিতৰ্কত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাসহ শাসক বিৰোধী উভয় শিবিৰৰ 29গৰাকী ন পুৰণি বিধায়ক বিধায়িকাই অংশগ্ৰহণ কৰে। বিতৰ্কত অংশগ্ৰহণ কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰি নাৰী সবলীকৰণৰ স্বাৰ্থত সংকল্প প্ৰস্তাৱটো সদনত গৃহীত কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণৰ বাবে বিধানসভাৰ অধ্যক্ষক আহান জনায় মন্ত্ৰী অজন্তা নেওগে। পাছত ধনীভূতত সংকল্প প্ৰস্তাৱটো সদনে গৃহীত কৰে। ইয়াৰ আগেয়ে ৰূপহীয়াটৰ কংগ্ৰেছ বিধায়ক নুৰুল হুদাই উত্থাপন কৰা সংকল্প প্ৰস্তাৱটো সদনে ধনীভূতত নাকচ কৰে। ইপিনে 16 অসম বিধানসভাৰ প্ৰথম অধিৱেশনত ৰাজ্যপালৰ ভাষণৰ ওপৰত চলা বিতৰ্ক সন্দৰ্ভতো সদনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ দিয়ে। প্ৰায় 4 ঘণ্টা 30 মিনিট ধৰি সদনত চলা এই বিতৰ্কটো শাসক বিৰোধী উভয় শিবিৰৰ ন পুৰণি বিধায়কসকলে অংশগ্ৰহণ কৰে। দুদিন ধৰি চলা বিতৰ্কৰ অন্তত সদনৰ মজিয়াত উত্তৰ দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে পূৰ্বতে ৰাজ্যিক কৰ্মচাৰীৰ দৰমহাৰ বাবেও কেন্দ্ৰীয় চৰকাৰৰ ওপৰত অসম নিৰ্ভৰশীল আছিল। এতিয়া অসম ৰাষ্ট্ৰৰ বোজা নহয়, অসমে এতিয়া অনিৰুদ্ধ গতিৰে নতুন দিশলৈ আগবাঢ়িছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ইতিমধ্যে উন্নয়নৰ ধাৰা অব্যাহত আছে বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে দ্ৰুত উন্নয়ন আৰু প্ৰগতিৰ বাবে শান্তিৰ প্ৰয়োজন। বোমা বাৰুদৰ ধুৱাই এসময়ত চালি ধৰা অসমৰ আকাশত এতিয়া শান্তিৰ কপৌ উৰিছে। শান্তি চুক্তিৰ জৰিয়তে ইতিমধ্যে হিংসাৰ পথ পৰিহাৰ কৰি 6000ৰো অধিক অসমীয়া যুৱক
মূৰসুঁতিলৈ উভতি আহিছে, যাৰ বাবে এতিয়া ৰাজ্যৰ গৰিষ্ঠ সংখ্যক জিলাৰ পৰাই সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন

0: স্বীকাৰ কৰা হৈছে। ৰাজ্যৰ বিৰোধী শিবিৰক কটাক্ষ কৰি তেওঁ পুনৰ কয় যে এন ডি এৰ বিজয়ত ৰাজ্যৰ প্ৰতিটো জাতি জনগোষ্ঠীৰে সমৰ্থন আছে। এইবাৰ এন ডি এৰ পক্ষত জনজাতিসকলৰ 100% সমৰ্থন আছে। অনুসূচিত জাতিৰো 99% সমৰ্থন আছে বুলি তেওঁ উল্লেখ কৰে। পৰ্বতঝৰা মানকাছৰ আদিৰ দৰে সমষ্টিটো 1,00,000ৰ অধিক ভোট এন ডি এ লাভ কৰিছে। হাৰ্টথ্ৰব জুবিন গাৰ্গক লৈ কৰা ৰাজনীতিৰ প্ৰত্যুত্তৰ অসমৰ ভোটাৰে যে দিয়া বুলিও তেওঁ উল্লেখ কৰে। লগতে অহা 5 বছৰত 2,00,000 পদত নিযুক্তি, কৃষিখণ্ডৰ আধুনিকীকৰণ, দ্ৰুত উদ্যোগীকৰণ, কৃত্ৰিম বুদ্ধিমত্তাৰ সফল প্ৰয়োগ, ৰাজ্যৰ 40,00,000 আত্মসহায়ক গোটক উৎপাদনশীল হিচাপে গঢ়ি তোলাকে ধৰি সকলো ক্ষেত্ৰৰ বাবে প্ৰয়োজনীয় পৰিকল্পনা ইতিমধ্যে যুগুত কৰা বুলিও মুখ্যমন্ত্ৰীয়ে সদনৰ দৃষ্টি গোচৰ কৰে। সমান্তৰালভাৱে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিকাশ সাধন হোৱা বুলি তেওঁ উল্লেখ কৰে। এই সন্দৰ্ভত তেওঁ কয় যে ৰাজ্যত বৰ্তমানে 14খন চিকিৎসা মহাবিদ্যালয় হাস্পতাল আছে। 11খন চিকিৎসা মহাবিদ্যালয় হাস্পতাল নিৰ্মীয়মান অৱস্থাত আছে। গোৱালপাৰা, বজালী, হোজাই, হাইলাকান্দি জিলাতো চিকিৎসা মহাবিদ্যালয় হাস্পতাল নিৰ্মাণৰ বাবে পৰিকল্পনা গ্ৰহণ কৰা হৈছে। লগতে ৰাজ্যৰ প্ৰতিখন জিলাত এখনকৈ অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু বি এছ চি নাৰ্ছিং মহাবিদ্যালয় থাকিব। ইয়াৰ আগেয়ে মুখ্যমন্ত্ৰীয়ে উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় অধ্যাদেশ 2026 আৰু উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় বিধেয়ক 2026 সদনত উত্থাপন কৰে। পাছত বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে বুধবাৰে পুৱা 9:30 বজালৈ সদন স্থগিত কৰা বুলি ঘোষণা কৰে। অসম বিধানসভাৰ আজিৰ দিনটোৰ কাৰ্যবিৱৰণী মূলতঃ ইমানেই।
1: বিধানসভাত আজিৰ দিনটোৰ কাৰ্যক্ৰমণিকাৰ এক প্ৰতিবেদন শুনিলে।

0: নমস্কাৰ শ্ৰোতাসকল, আৰম্ভ কৰিছো সাধক সুন্দৰৰ। আপোনালোকে জানে আমি কথা পাতি আছো বিশিষ্ট কণ্ঠশিল্পী দিতিমণি বৰুৱাৰ সৈতে। বিয়াৰ পূৰ্বে তেখেত আছিল দিতিমণি ভট্টাচাৰ্য, বিবাহৰ পাছত তেখেত হলগৈ দিতিমণি বৰুৱা। তেখেতৰ সৈতে দুটা খণ্ডত তেখেতৰ জীৱনটোৰ বিষয়ে আৰু তেখেতৰ সংগীত জীৱনৰ বিষয়ে আমি কিছু কথা ইতিমধ্যে পাতিছো। তেখেতৰ কন্যাও তেখেতৰ এটি গান কিছু অংশ গাই শুনাইছিল আৰু মাতৃৰ প্ৰতি অতি শ্ৰদ্ধাৰে কিছু কথা তেখেতে উল্লেখ কৰিছিল, সেই কথাখিনি ইতিমধ্যে আপোনালোকে শুনিছে। আকৌ এবাৰ বাইদেউৰ সৈতে বহিছো, একেলগে আমি গীতৰ কথা পাতিম, তেখেতৰ জীৱনৰ কথা পাতিম। বাইদেউ, পুনৰবাৰ আকাশবাণীৰ সাধক সুন্দৰ অনুষ্ঠানলৈ আপোনাক আদৰিছো।
1: ধন্যবাদ, ভাল লাগিলে। মোৰ দুটা খণ্ড ইতিমধ্যে প্ৰচাৰ হৈ গৈছে, শ্ৰোতায়ো খুব ভাল পাইছে।
0: আজিৰ খণ্ডত আকৌ গীতৰ কথাই আমি পাতিম, কিন্তু যদি আপোনাৰ ভাল লগা এটি গীতেৰে অনুষ্ঠান আৰম্ভ হয়, কোনটো গান আজি অনুষ্ঠান আৰম্ভণিতে অলপ গাই শুনাব বিচাৰিব আপুনি?
1: মই সূৰ্য কুমাৰ ৰাজাৰ লিখা আৰু নন্দ বেনাৰ্জীৰ সুৰ কৰা, এইটো মই ডিব্ৰুগড় ৰেডিঅ' ষ্টেচনৰ পৰা গাইছিলো। গানটো মোৰ খুব ভাল লাগে, তাকে মই অকণমান গাই শুনাইছো বাৰু।
0: ঠিক আছে বাইদেউ।

0: নন্দ বেনাৰ্জী তেখেত আমাৰ মাজত নাই, আজি তেখেতক এই গীতটিৰে হয়তো আপুনি শ্ৰদ্ধাৰে স্মৰণ কৰিব বিচাৰিব, নহয়নে বাইদেউ?
1: নিশ্চয়, নন্দৰ লগত মোৰ বহুত ভাল আছিল, বহুত সৰুৰে কালৰ পৰা আছিল। নন্দই সুৰ কৰা মই কেইবাটাও গান গাইছোঁ, তাৰে এটা হ'ল এইটো সূৰ্য কুমাৰ ৰাজাই লিখা।

0: এই গীতটি বাণীবন্ধন করার সময়ৰ কিবা মুহূর্তৰ কথা মনত পৰে নেকি আপোনাৰ?
1: সেইটো সময়ত অৱশ্যে নন্দ ডিব্ৰুগড় নাছিল, মই এইটো ডিব্ৰুগড় কৰিছিলো আৰু নন্দই এইটো গান মোক কিন্তু শিৱসাগৰত মোৰ নিজৰ ঘৰত শিকাইছিলে। নন্দ তেতিয়া ভ্ৰাম্যমানৰ সংগীত পৰিচালক আছিলে, সেই ভ্ৰাম্যমানৰ কাৰণে নন্দ শিৱসাগৰলৈ

0: গৈছিলে, যাওঁতে আমাৰ ঘৰলৈ গৈছিলে আৰু গৈ পেলাই নন্দৰীটো মোক তেতিয়া ঘৰত শিকাইছিলে গানটো।
1: খুব ভাল লাগিল বাইদেউ। আৰু দুটা খণ্ডত ইতিমধ্যে আপুনি গম পাইছে, শ্ৰোতাসকলে খুব ভাল পাইছে, বহুতো বাৰ্তাও আহিছে আপোনালৈ।
0: মই ভাল পাইছো শুনি, মই কিছুমান গম পাইছো। আৰু এগৰাকী ছোৱালী মাধৱী নাথ, তে মোৰ গানটো দুটামান লাইনো গাই দিছে, বৰ সুন্দৰকে গাইছে, মই খুব ভাল পাইছো। সেইটো শুনি পেলাই মোক শুভেচ্ছাও জনাইছে, মোৰ ফালৰ পৰাও তেওঁৰ কাৰণে বহুত বহুত মৰম আৰু শুভেচ্ছা জনাইছো। তুমি মোৰ নিচিনাকেই ভৱিষ্যতেও গান গাই থাকিবা বুলি মই আশা কৰিছো।
1: যিটো গানৰ কথা ওলাইছে, সেই গানটো সুৰ কৰিছিলে অনুপম চৌধুৰীয়ে। তেখেতে এটি বাৰ্তা প্ৰেৰণ কৰিছে, আপোনাৰ বিষয়ে কিছু কথা কৈছে, কিনো কৈছে তেখেতে সেই বিষয়ে আমি শুনি লওঁ।
2: দীতিমণি বৰুৱাৰ নাম মই বহুত দিনৰ পৰা শুনি আছিলো। বিবাহৰ আগতে তেখেতৰ নাম আছিল দীতিমণি ভট্টাচাৰ্য। তেখেতৰ কণ্ঠৰ গীত মই বোধকৰো 60ৰ দশকৰ শেষৰ ফালে শিৱসাগৰ নাট্য মন্দিৰত অনুষ্ঠিত হোৱা এখনি সংগীতানুষ্ঠানত শুনা হ'ব।

0: আমি শুনি লওঁ।
1: দীতিমণি বৰুৱাৰ নাম মই বহুত দিনৰ পৰা শুনি আছিলো। বিবাহৰ আগতে তেখেতৰ নাম আছিল দীতিমণি ভট্টাচাৰ্য। তেখেতৰ কণ্ঠৰ গীত মই মোতকৈ 60 দশকৰ শেষৰ ফালে শিৱসাগৰ নাট্য মন্দিৰত অনুষ্ঠিত হোৱা এখনি সংগীতানুষ্ঠানত শুনাৰ সৌভাগ্য ঘটিছিল। কাৰণ এই সংগীতানুষ্ঠানখনত আমি আমন্ত্ৰিত হৈছিলো। তেখেতৰ গীত শুনি মই অনুভৱ কৰিছিলো তেখেতৰ কণ্ঠ আৰু গায়কীৰ বৈচিত্ৰতা। সচৰাচৰ শুনি থকা গীতৰ কণ্ঠ, গায়কী, অভিব্যক্তি আদিৰ সৈতে তেখেতৰ গায়কী, বিশেষকৈ অভিব্যক্তি আৰু গীতত প্ৰাণ সঞ্চাৰ কৰাৰ ক্ষেত্ৰত তেখেত যেন ব্যতিক্ৰম। তেখেতৰ গীত পৰিৱেশন শৈলীয়ে মোক যথেষ্ট ইমপ্ৰেছ কৰিছিল, অৰ্থাৎ প্ৰভাৱান্বিত কৰিছিল। পৰৱৰ্তী কালত আকাশবাণী গুৱাহাটী কেন্দ্ৰত মই কৰ্মৰত হৈ থকা সময়ছোৱাত সুৰে শৰাই অনুষ্ঠানটিৰ বাবে দুটি গীত পৰিচালনা কৰাৰ দায়িত্ব মোৰ ওপৰত পৰিছিল। তেখেতৰ বিৰল সাংগীতিক প্ৰতিভাৰ কিদৰেনো 100% সদ্ব্যৱহাৰ কৰিব পৰা যায় সেই কথা গভীৰভাৱে চিন্তা কৰি মই দুটি গীত সুৰ কৰিছিলো। দুইটি গীতৰ সুৰ, সংগীত ব্যৱস্থাপনা তথা মোৰ ইটোৰ লগত সিটো সম্পূৰ্ণ বেলেগ আছিল। আখৰাৰ সময়ত মই গীত দুটি সম্পৰ্কে মোৰ পৰিকল্পনাৰ বিষয়ে খৰচি মাৰি বুজালো তেখেতক। তেখেতে খুব সুন্দৰভাৱে মোৰ কথাখিনি বুজি ললে আৰু আমি আখৰা আৰম্ভ কৰিলো। গীত দুটিৰ খুটি নাতিবোৰ মোক সুধি সুধি নিখুঁতভাৱে আয়ত্ত কৰিছিল তেখেতে। আখৰাৰ সময়ত তেখেতে যথেষ্ট কষ্ট কৰিছিল। গীত দুটিৰ সৈতে তেওঁ সম্পূৰ্ণভাৱে একাত্ম হৈ পৰিছিল। দুদিন ৰেডিঅ'ৰ ষ্টুডিঅ'ত 2-3 ঘণ্টা সময় আখৰাৰ যথেষ্ট নহয় বুলি ভাবি তেখেতে মোৰ ঘৰলৈ আহিও আখৰা কৰিছিল। ইমান নিষ্ঠাৰে তেখেতে কাম কৰিছিল। চাওক, তেখেতৰ চিনচিয়াৰিটি দেখি মই তবত মানিছিলো। শেষত গীত দুটি সফলভাৱে বান্ধিবন্ধন কৰা হ'ল আৰু দুইটি গীতেই শ্ৰোতাসকলে আদৰি ল'লে। এয়াই গীতিকাৰ, সুৰকাৰ তথা গায়ক গায়িকাৰ চৰম প্ৰাপ্তি। এতিয়া গীত দুটিৰ বিষয়ে অলপ ক'ব খোজো। প্ৰথমটো গীত শৈশৱতে মোৰ। এই গীতটি স্মৃতি উমন্থন বিষয়ক গীত। এগৰাকী গাঁৱৰ গাভৰুৱে তেওঁৰ শৈশৱৰ স্মৃতি উমন্থন কৰি স্মৃতিকাতৰ হৈ পৰিছে। স্মৃতি অতি বিষাদৰ হলেও ই অতি মধুৰ। এই মধুৰতা কিন্তু কেৱল নিজেহে উপলব্ধি কৰিব পাৰে। এফালে শৈশৱ পুনৰ ঘূৰাই নোপোৱাৰ বেদনা, আনফালে শৈশৱৰ খেলা ধূলা, জাকৈ মৰা, সাঁতোৰা আদিৰ মধুৰ স্মৃতি। এই গীতটি দীতিমণি ইমান আবেগেৰে, বিষাদ ভৰা মধুৰতাৰে গাইছে, মই নিজেই আবেগিক হৈ পৰিছিলো। এয়াই গায়িকাৰ কৃতিত্ব।

0: দ্বিতীয়টি গীত প্রকৃতি সম্পর্কীয়। এগৰাকী ছোৱালীয়ে এখন বননীত ঘূৰি ফুৰোতে এটি কম মানে চৰাই দেখি তাৰ খেলা ধূলা আদি কাল কাৰ্যবোৰ দেখি আনন্দত আত্মহাৰা হৈ গীত গাই গাই চৰাইটোৰ পিছে পিছে দৌৰি ফুৰিছে। এই গীতটিত দিতিমণিৰ গায়কীৰ মাজেদি চৰাইৰ পিছে পিছে ঘূৰি ফুৰা ছোৱালীজনীৰ চঞ্চলতা চপলতা প্ৰকাশ পাইছে। দিতিমণিৰ সুন্দৰ পৰিৱেশন শৈলীৰ ফলত দুটি সুন্দৰ গীতৰ সৃষ্টি হল।
1: পৰাগ কুমাৰ ভট্টাচাৰ্যই লিখা গানটো অ' অকণি বনৰ চৰাই, মই এটামান লাইন গাই দিছো আৰু।

হরি বিলাই, উড়িলি তই সৰগ দিয়া।

0: দিকমিলিক আমার আন্তরিক অভিনন্দন জানাইছো। তো ভালো থাকক, যাতে শ্রোতা সকলক যেন আরো সুন্দর সুন্দর গীত উপহার দি যাব পারে।
1: শ্রোতাসকল, সাধক সুন্দর অনুষ্ঠানটিত আমি কথা পাতি আছো বিশিষ্ট কণ্ঠশিল্পী দিতিমণি বৰুৱা বাইদেউর সৈতে।
2: অনুপম দাৰ প্ৰয়োজনত মই এই দুটা গান গাইছিলোঁ। গানকেইটা অতিয়েই সুন্দৰ গান আৰু শ্ৰোতায়ো বহুত ভাল পাইছে। মই নিজেও গানকেইটা খুব ভাল পাওঁ। কোনোবাই মোক অনুৰোধ কৰিলে মই সেইকেইটা গান গাই দিওঁ।
1: দুয়োটা বেলেগ ধৰণৰ গান, এটা শৈশৱৰ কথা আছে, আনটো প্ৰকৃতিৰ কথা আছে। এই দুয়োটা গান আয়ত্ত কৰোঁতে আপোনাৰ অসুবিধা হৈছিল নেকি?
2: নাই নাই নাই, অসুবিধা একো পোৱা নাইকিয়া।
1: খুব ভালকৈ বুজাই দিছিল তেখেতে,
2: খুব ধুনীয়াকৈ বুজাই দিছিলে। মই অকণো অসুবিধা পোৱা নাইকিয়া গানকেইটা শিকোঁতে। মানে সুন্দৰ পৰিৱেশত তেখেতে মোক গানকেইটা শিকাইছে, মই খুব ভালকৈ পাৰিছোঁ। সেইকাৰণে ভাবিছোঁ যে মই তেখেতে বিচৰা নিচিনাকৈ গাব পাৰিছোঁ নিশ্চয়।
1: সেই কথা ইতিমধ্যে তেখেতৰ বাৰ্তাত উল্লেখ কৰিছে যে খুব ভাল হৈছিল, খুব ভাল লগা কথা বাইদেউ।
2: এইখিনিতে মই যোৱা খণ্ডৰ এটা কথা ক'ব বিচাৰিছোঁ। মোৰ এটা খুব মানে কি ক'ম, বেছিকৈ মানে জনপ্ৰিয় এটা মোৰ গান, সেইটো হীৰেণ ভট্টাচাৰ্যৰ লিখা, আৰু গানটো মই ডিব্ৰুগড় ৰেডিঅ' ষ্টেচনৰ পৰাই গাইছোঁ। আৰু প্ৰথমবাৰ মই সেইটো হৈছে মই জেনেৰেল প্ৰগ্ৰেমত গাইছিলোঁ। সেইটো হৈছে মোৰ মনেৰে মোৰ মনেৰে মোৰ মাখিয়ৰে গুণগুণ কৰি আহা মই মৰি যাওঁ মৰি যাওঁ। যিটো মই জেনেৰেল প্ৰগ্ৰেমত গাইছোঁ সেইটোৰ সুৰ কৰিছিলে ভৱেন বৰঠাকুৰে, আৰু যিটো মই গীতৰ শৰাই কৰিছিলোঁ সেইটোত কৰিছে সুৰ হীৰেণ গোহাঁয়ে। সেইটো এটা হৈছে অলপ ফাষ্ট বিটৰ।

0: বাইদেউ, আপুনি বহুতো গীত গালে, কেতিয়াবা এনেকুৱা লাগে নেকি আকাশবাণীৰ গুৱাহাটীয়ে হওক বা ডিব্ৰুগড়ত আপুনি মানিবদ্ধ কৰিলে গানটো, তাৰ পাছত আপুনি ঘৰলৈ আহি যেতিয়া অনুষ্ঠানৰ প্ৰচাৰ হৈছে, শুনোতে আপোনাৰ এনেকুৱা লাগিছে মই হয়তো আৰু অলপ এনেকৈ বেলেগ ধৰণে গাব পাৰিলোহেঁতেন বা এনেকৈ গালে হয়তো আৰু বেছি ভাল লাগিলহেঁতেন, আপোনাৰ কেতিয়াবা তেনেকুৱা হৈছে নেকি?
1: কোনোবা হয় তেনেকুৱা কিন্তু বহুতেই হয়, মানে গানটো যেতিয়া ৰেডিঅ'ত শুনো শুনিলে যে এই জেগাখিনিত যেন মই আৰু অকণমান ভালকে গাব পাৰিলোহেঁতেন, অকণমান যেন কিবা এটা যেন ভুল হৈছে, এইটো কিন্তু একদম ভাবাহে মনে।

0: একদম একদম আহে সেইটো মনলৈ আহে সেইটো
1: বাইদেউ এতিয়াও আপুনি শিৱসাগৰ ঘৰলৈ যোৱা হয়নে
0: মই প্ৰত্যেক বছৰ পূজাৰ সময়ত শিৱসাগৰ ঘৰলৈ যাওঁ আৰু শিৱসাগৰ ঘৰলৈ গৈ পেলাই মানে কি মা পাপা নাই যদিও সৰু ভাইটিটো আছে তাত থাকে সি খুব সুন্দৰ লাগে বৰ ভাল লাগে শিৱসাগৰলৈ গৈ পেলাই মোৰ পূজাৰ সময়ত মানে ঘৰৰ ওচৰতে নামঘৰটো আছে তাৰ পূজাৰ পৰিৱেশটোৱেই বেলেগ আৰু হয় কি আমাৰ শিৱসাগৰত আমাৰ ঘৰৰ ওচৰতে আছে মোৰ ভণ্টিৰ নিচিনাই পৰিণতি বৰুৱা তাইও ৰেডিঅ'ত গান গায় তাই গানৰ প্ৰতি বৰ বেছি মানে কি বুলি ক'ম মই তাই তাই গানত মানে ইমান বেছি সোমাই থকা ছোৱালী তাই পাৰ্বতী প্ৰসাদ বৰুৱা গীতৰ চৰ্চা কৰাৰ পৰা আৰম্ভ কৰি তাই চব কৰে আৰু তাই প্ৰায়ে আমাৰ ঘৰতে গধূলি সময়ত আহে আমি গ'লেই গধূলি সময়ত আহে তাই গান গাই খুব ভাল পায় আৰু তাই গায়ো খুব সুন্দৰ গান
1: তেখেতে অনুষ্ঠানটি নিশ্চয় শুনি আছে কাৰণ কেইবাটাও বাৰ্তা ইতিমধ্যে তেখেতে প্ৰেৰণ কৰিছে অনুষ্ঠানটি শুনি
0: তাই তাই ককায়েক তাই বায়েক সকলোৱে শুনে আৰু শুনি পেলাই মোলৈ ফোনো কৰে
1: বাইদেউ বহুখিনি কথা আপোনাৰ লগত পাতিলো আমি ভাবিছিলো যে তিনিটা খণ্ডত আপোনাৰ সৈতে আমি এই কথোপকথন সামৰিম কিন্তু বহুতো কথা পাতিবলগীয়া আছে বহুতো গীতৰ কথা পাতিবলগীয়া আছে সেইকাৰণে আমি ভাবিছো যে আৰু এটি খণ্ডত আপোনাৰ সৈতে আমি কথা বতৰাত মিলিত হম আৰু কিছু কথা জানিবলৈ প্ৰয়াস কৰিম আজিৰ খণ্ডটি আমি ইয়াতে সামৰিব ওলাইছো কিন্তু অনুষ্ঠানটি সামৰাৰ পূৰ্বে সূৰ্য গোস্বামী আৰু উৎপল কুমাৰ দাসে আপোনাৰ বিষয়ে কিছু কথা কৈছে সেই কথাখিনি শ্ৰোতাসকলক আমি শুনাম আৰু এই প্ৰসংগত অহা সপ্তাহত আমি আৰু কিছু কথা পাতিম আপুনি ভালে কুশলে থাকক
2: দেৱীমণি ভট্টাচাৰ্য অসমৰ এগৰাকী জনপ্ৰিয় গায়িকা তেওঁ আহা মই মৰি যাওঁ মৰি যাওঁ যেতিয়া তেওঁ গীতটি পৰিৱেশন কৰিবলৈ যায় তেতিয়া দৰ্শকে অনুৰোধ কৰে সেইমতে তেওঁ গীতটি গায় তাৰোপৰি দীতিমণিয়ে মই সৰু কৰা মনোৰঞ্জন বৰুৱাই লিখা এটি গীত অল ইণ্ডিয়া ৰেডিঅ' যুগত গাইছে এবাৰ আমি নৰ্থ লখিমপুৰ গৈছিলো সদ অসম আৰ্টিষ্ট মিট পাতিছিলে শিল্পী সমাৰোহ এনেকুৱা সমাৰোহ মই আজিলৈকে দেখা নাই পিছে তাত কোন শিল্পী যোৱা নাছিলে নিপন গোস্বামী বিজু ফুকন আব্দুল মজিদ বহুত আৰু ইন্দ্ৰমণিয়া বিনীত ভট্টাচাৰ্যকে আদি কৰি দিনেশ দাস এক্টৰ বৰ্তমান গুৱাহাটীত আছে গতিকে তাত দীতিমণি আমি বহুত শিল্পী তাত গোট খাইছিলে সামৰণি অনুষ্ঠানত দীতিমণি এই আহা মই যাওঁ গীতটি গাইছিলে মই সেইকাৰণে কৈছিলো যে ইমান সেইখিনি সময়ত তেওঁ ইমান জনপ্ৰিয় গীত আছিলে তাৰ অৱশ্যে মই সৰুৰ পৰাই জানো মামা ঘৰৰ নগাঁও তেওঁ মাহীহঁতে গান গায় তেওঁৰ ভায়েক শিৱসাগৰত থাকে নৱজ্যোতি ভট্টাচাৰ্য কাকু বুলি সকলোৱে চিনি পায় তাৰপিছত ঘৰখনত মানে এটা সংগীতৰ পৰিৱেশ আছে আৰু ঘৰখন গানৰ ঘৰ এখন বুলি ক'লেও ভুল কৰা নহ'ব এনেকুৱা গতিকে আমি দীতিমণি ভট্ট কওঁ বিচাৰি তেওঁ নতুন নতুন গীত গাই যাওক আৰু আমাক উপহাৰ দি যাওক শুভেচ্ছা থাকিব
3: প্ৰথমে ধন্যবাদ জনাইছো আমাৰ অনুৰোধ ৰক্ষা কৰি দীতিমণি বাইদেউক আমি শুনি ভাল পোৱা সাধক সুন্দৰৰ অনুষ্ঠানটিলৈ অনাৰ বাবে আন বহুতৰ লগতে দীতিমণি বাইদেউৰো গান শুনি আমি সৰুৰ পৰা ডাঙৰ হৈছো এটা সময়ত কৰ্মক্ষেত্ৰলৈ আহি অসমীয়া প্ৰতিদিনৰ স্বাধীন প্ৰতিদিন গোষ্ঠীৰ বিজ্ঞাপন বিভাগত বৰ ধুনীয়াকৈ লাহে লাহে কথা কোৱা বাইদেউ এগৰাকীক লগ পাই বৰ ভাল লাগিছিল মৰম লগাকৈ কথা কোৱা ধুনীয়া মানুহগৰাকীৰ লগত সুবিধা পালে ইটো সিটো কথা পাতো তাৰপাছত হঠাৎ এদিন যেতিয়া জানিব পাৰিলো এইগৰাকী দীতিমণি বাইদেৱে এই মোৰ সোণ তুমি আমনি নকৰা আশা মই মৰি যাওঁ আদিৰ দৰে মোৰ ভাল লগা গানবোৰৰ গায়িকা দীতিমণি বৰুৱা বুলি মোৰ ভাল লগাটো আৰু বহুগুণে বাঢ়ি গ'ল তাৰপাছৰ পৰা সুবিধা পালেই বাইদেউক গান গাওঁ বাইদেউৰ গান শুনো আজি এনেকে বাইদেউৰ গান শুনি বাইদেউৰ কথা শুনি বৰ ভাল লাগিছে মোৰ বহুদিনৰ হেঁপাহ আছিল আকাশবাণীৰ শ্ৰোতাৰ মাজলৈ সেই হেৰাই যাব খোজা দীতিমণি বাইদেউক আকৌ শ্ৰোতা সমাজৰ মাজত প্ৰত্যক্ষভাৱে অলপমান যোগাযোগ কৰাই দিয়াৰ আজি ইন্দ্ৰজিৎ দাসৰ কাৰণে সেই হেঁপাহ পূৰ হ'ল বৰ ভাল লাগিল আৰু বাইদেউ আপোনাক বৰ ভাল পাওঁ মাতটো বহুত ভাল হৈ আছে গান গাই থাকক ভালে থাকক ভগৱানৰ ওচৰত আপোনাৰ সুস্বাস্থ্যৰ কাৰণে প্ৰাৰ্থনা জনাইছো
4: সাধক সুন্দৰৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল আজিৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী দীতিমণি বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তৃতীয় খণ্ডটি শুনিলে সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ শিল্পীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ চতুৰ্থ তথা শেষ খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে

এটি বিশেষ ঘোষণা। আকাশবাণী গুৱাহাটীত অসমীয়া চাহ জনগোষ্ঠীয় ভাষা বড়ো, কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। যিসকল প্ৰাৰ্থীয়ে এতিয়ালৈকে প্ৰৱেশ পত্ৰ মেইলযোগে পোৱা নাই, তেখেতসকলক আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। প্ৰাৰ্থীসকলৰ সুবিধাৰ অৰ্থে পৰীক্ষাৰ সবিশেষ আমাৰ কেন্দ্ৰৰ ফেচবুক পেজতো আপলোড কৰা হৈছে। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো, পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে ঘোষক ঘোষিকাৰ প্ৰিয়গীত অনুষ্ঠান ৰামধেনু।
1: প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিছো ৰামধেনু।

रामधेनु। কিছুমান কথা কোৱা নাযায়, হয়তো চকুৱে কয়। কিছুমান কথা কোৱা নাযায়, মাথো শুনিবলৈ অপেক্ষাহে কৰা যায়। বন্ধ দুৱাৰৰ সন্মুখত বহি নীৰৱে অপেক্ষা কৰা যায়। প্ৰেমৰ আকুতি কিমান সৰল আৰু নীৰৱ হ'ব পাৰে, সেয়ে কিছুমান কথা কোৱা নাযায়।

কথা কবলৈ কেতিয়াবা শব্দৰ অভাৱ হয়। চকুৰ পৰা চকুলৈ নদী বৈ থকা সময়ত শব্দৰ প্ৰয়োজনেই বা কি? তেনে একোটা সামান্য মুহূৰ্তত অসামান্য জীৱন সোমাই থাকে।

কি করা যায়? তোমাৰ অপেক্ষাত কটোৱা হেজাৰটা গধূলিৰ পাছত বহুদিনীয়া খৰাঙৰ অন্তত এয়া আজি তুমি বৰষুণ হৈ আহিছা। কি কৰা যায়? ভাগৰবোৰ থবলৈ তুমি কান্ধখন পাতি দিছা। কি কৰা যায়?

धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः माम काः पाण्डवाश्चैव किम कुर्वत संजय। অর্জুনৰ বিষাদেৰে এনেদৰে আৰম্ভ হৈছিল গীতা। কুৰুক্ষেত্ৰ যুদ্ধৰ যিখিনি সময়ত সময় স্থিৰ হৈ পৰা বুলি কোৱা হৈছিল, প্ৰকৃততে সেয়া শ্ৰীকৃষ্ণৰ বাণীত অৰ্জুনৰ একাত্মতাৰ বাবে হৈছিল, ইজনৰ সিজনৰ প্ৰতি সমৰ্পণ আৰু পূৰ্ণ মনোযোগৰ বাবেই হৈছিল। সাধাৰণত অসাধাৰণতা আৰোপ হলে আমি সময় ৰৈ যোৱা সময়ৰ সাক্ষী হ'ব পাৰোঁ।

প্ৰেম কি? এটা দীঘলীয়া দৌৰৰ মিঠা ইন্ধন, ভাগৰৰ জিৰণি, নিচুকনি, জোৰণি, জীৱনে খেদি ফুৰা অন্তিম প্ৰশান্তিৰ নাম

আপুনি যদি নিৰ্দ্বিধাই বাটৰ জন্তু এটাক ফৰ্ম দিয়াব পাৰিছে, আনৰ অসহায়তাত যদি আপোনাৰ দুচকু সেমেকি উঠা নাই, সমাজৰ দহজনৰ হিতৰ কথালৈ চাই বাট ঘাট লেতেৰা নকৰাকৈ থাকিব পৰা নাই, প্ৰকৃতিয়ে মিলি থকা দুহাতক দেখিও আওকাণ কৰিব পাৰিছে, তেন্তে বিশ্বাস কৰক আপুনি প্ৰেমত পৰা নাই, প্ৰেমৰ দ্বাৰা উজ্জীৱিত হোৱা নাই।

ঘোষ ঘোষিকাৰ প্ৰিয়গীত অনুষ্ঠান ৰামধেনু শুনিলে। অনুষ্ঠানটি আগবঢ়ালে ভাস্কৰ জ্যোতি আচাৰ্যই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সময় নিশা 10:30 বাজি গৈছে। ইয়াৰ লগে লগে সামৰিব লাগিব আমাৰ আজিৰ অনুষ্ঠান সূচী। কাইলৈ এই একে মিটাৰতে অনুষ্ঠান মুকলি কৰা হ'ব পুৱা 5:30 বজাত। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।